এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ 1433 ভাস্কৰ আব্দৰ আহাৰ মাহৰ 13 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 28 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

জন মুৰে কৈছিল, গৰলৰ এটোপালে এজন মানুহক এবাৰ মৃত্যু ঘটাব পাৰে, কিন্তু এখন বেয়া কিতাপে এক দীঘলীয়া সময়ৰ বাবে মানুহৰ মনক বিষাক্ত কৰি তুলিব পাৰে।

0: নহ'লে ভক্তি নহয়, আৰু অন্তৰত ভক্তি নহ'লে অকল নাম উচ্চাৰণৰ দ্বাৰাই কি ফল লাভ হ'ব? জগদীশ্বৰৰ ভৰিত বিনীত হৈ প্ৰাৰ্থনা কৰিব নোৱাৰিলে ব্ৰহ্ম কৃপা লাভ নহয়। যি অহংকাৰী সি নিজৰ আৰাধনাকে নিজে কৰে, মই কেনে পণ্ডিত, কেনে বুদ্ধিমান, কেনে ধাৰ্মিক ইত্যাদি। তেনে মানুহে ভগৱানৰ আৰাধনা কেনেকৈ কৰিব? এতেকে দেখা গ'ল বিনয় আৱশ্যক, দ্বিতীয়তে আৱশ্যক সহিষ্ণুতা। বৃক্ষই সহিষ্ণুতাৰ সুন্দৰ শিক্ষা দিয়ে। ৰ'দ বৰষুণ ধুমুহা সকলোকে বৃক্ষই সহ্য কৰে, কিন্তু জীৱৰ হিত সাধন বৃক্ষই সদায় কৰি আহিছে। চৰাইবিলাকক বৃক্ষই আশ্ৰয় দিয়ে, ৰ'দত দুখ পোৱা প্ৰাণীক বৃক্ষই ছায়া দিয়ে। যি মানুহে বৃক্ষৰ ডাল কাটি লৈ যায় তাকো বৃক্ষই ছায়া নিদিয়াকৈ নাথাকে। বৃক্ষৰ কেনে সহিষ্ণুতা, ধৈৰ্য আৰু পৰোপকাৰিতা! বৃক্ষৰ একনিষ্ঠতাও অনুকৰণৰ যোগ্য। বৃক্ষই একে ঠাইতে শিপা মেলি তলৰ মাটি খামোচ মাৰি ধৰি অটলভাৱে থাকে। ঈশ্বৰৰ সাধনাটো সেই প্ৰকাৰ একনিষ্ঠভাৱে এক পৰমেশ্বৰৰ পাদপদ্মত চিত্ত নিবিষ্ট কৰিব লাগে। বিষয়ৰ নানা জঞ্জালে চিত্ত অস্থিৰ কৰিলে ঈশ্বৰ ভজন নহয়। ইয়াত সাধনাৰ আৱশ্যক। ধৈৰ্য সহিষ্ণুতা নহ'লে কোনো বিশেষ সাধনা নহয়। ঈশ্বৰৰ সাধনাটো এইবিলাক গুণ নহ'লে কেনেকৈ হ'ব? অন্য সাধনাতকৈতো ঈশ্বৰ সাধনা সহজ নহয়। শ্লোকত কোৱা হৈছে, অমানিনা মানদেন, নিজে মান যশস্যাৰ বাবে হেঁপাহ নকৰিবা, কিন্তু আনক সন্মান কৰিবা। যি সদায় মান যশ আদিৰ বাবে চিন্তা কৰি থাকে তাৰ ঈশ্বৰৰ প্ৰতি ভক্তি হোৱা অসম্ভৱ। লোকক দেখুৱাবলৈ বাহিৰে বিনীত ভাৱ আৰু দীনতা প্ৰকাশ কৰি অন্তৰত মান যশ ধন পদ গৌৰৱ আদিৰ নিমিত্তে চিন্তা কৰিলে ভয়ানক কপটতা হয়। তেনে কপট হৃদয়ত ভক্তিৰ বীজ কেতিয়াও অংকুৰিত নহয়। এতেকে বাহিৰাকৈ নহয়, অন্তৰত দীন হবা আৰু এনে অৱস্থা হ'লেহে আন প্ৰাণীকো একে ব্ৰহ্মৰ অংশ বুলি বিবেচনা কৰি সিহঁতক বাহ্যিকভাৱে নহয় অন্তৰৰ সৈতে সন্মান কৰিব পাৰিবা। চৈতন্যদেৱৰ এই মহা উপদেশ বাস্তৱিক অমূল্য।
1: আজিৰ মুকুতামালাৰ কথাখিনি কনকলাল বৰুৱাৰ ৰচনাৰ পৰা লোৱা হ'ল।

আজি দিনৰ 11 বজাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। ইয়াৰ পাছতেই মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত।

三里巴拉，吼，哎呀嘞，哎呀嘞，哎呀个棒棒，哎呀嘞，哎呀嘞，哎呀，嘞嘞嘞嘞，哟啦啦。

তাহানিৰ গীত অনুষ্ঠানত সেয়া আছিল জ্যোতিৰ্ময় কাকতি। অনুষ্ঠানৰ শেষত শুনক জ্ঞানদা কাকতিৰ কণ্ঠৰীতি গীত, গীতিকাৰ ৰুদ্ৰ বৰুৱা।

আজি দিনৰ 11 বজাত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত দিল্লীকেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। ইয়াৰ পাছতেই মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। মন কী বাতৰ অসমীয়া ভাষান্তৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত। নিশা 9:30 বজাত ফোন ইন কলপতৰু।

সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত অসমত পশুধনৰ বৰ্ষাকালীন ৰোগৰ প্ৰতিষেধক ব্যৱস্থা এই বিষয়ে আলোচ কৰিব ডক্টৰ নুৰুল ইছলাম, ডক্টৰ ৰাম কুমাৰ দাস আৰু মেলোডি পাটগিৰিয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত চাহ জনগোষ্ঠীৰ যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ বিভিন্ন দিশ, এই বিষয়ে ডক্টৰ নিশান্ত কাশ্যপ ঘাটৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ নিপা গোৱালাৰ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 10:00 সাধক সুন্দৰৰ অনুষ্ঠানৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱা, তেখেতৰ সৈতে কথা পাতিছে ইন্দ্ৰজিৎ দাসে। আজি শুনিবলৈ পাব প্ৰথম খণ্ড।

চৰাইদেউ চেমনীয়াৰ চৰা অনুষ্ঠানত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত পৰিৱেশন কৰিব আয়ুষী ভৰদ্বাজ, নৃত্যপ্ৰিয় দাস, জ্যোতিবৰ্ণা শৰ্মা, গৌৰীকা তামুলী, ভাৰ্গৱী ভূঞা, কৃষ্ণমণি ৰাভা, প্ৰিয়াক্ষী মেচ, নাইচা শৰ্মা, ফৰিদা আহমেদ আৰু নিভা চলিহাই। বৰগীতটি শিকাইছে প্ৰশান্ত ৰাজখোৱাই। লগতে থাকিব জানো অহা কীৰ্তনত বছৰটোৰ মাহবোৰৰ নাম আৰু চেমনীয়াৰ গীত মাত। আত ধৰিব ৰুণামণি বৰাই। পুৱা 7:30 বজাৰ গীতিমালিকাত হীৰা দাস, জনাৰ্দন হাজোৱাৰী, মিত্ৰা ফুকন, চাৰু গোহাঁই আৰু অপৰাজিতা গগৈৰ কণ্ঠগীত শুনিবলৈ পাব। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান। যোগদান আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। 7:00 বজাত নিয়োগ বাতৰি। 7:15 বজাত আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

7:30 বজাৰ নিদান অনুষ্ঠানত বৰ্ষাকালীন বাহকজনিত ৰোগ, এই বিষয়ে ডাক্তৰ উমেশ ফাংচুৰ সৈতে হোৱা সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 9:15 বজাৰ অকণিৰ মেল অনুষ্ঠানত আলহী শিশুৰ অৰিহণা আৰু সাধু শুনিবলৈ পাব। পুৱা 9:45 বজাত একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। দিনৰ 12:30 বজাৰ আইডৰ বুলনি অনুষ্ঠানত প্ৰফুল্ল বৰা ৰচিত নাট হৃদয়ৰ চিঞৰৰ প্ৰথম খণ্ড, প্ৰযোজনা নয়ন প্ৰসাদ আৰু অৱনী বৰাৰ। 1:10 বজাত ধাৰাবাহিক নাট কামৰূপ কামাখ্যাৰ চতুৰ্থ খণ্ড, ৰচনা মহেন্দ্ৰ বৰঠাকুৰৰ, প্ৰযোজনা হেম ভট্টাচাৰ্যৰ। 1:50 বজাত বৃন্দগান। বিয়লি 2:30 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান। 3:05 বজাত ৰূপম ভূঞাৰ কণ্ঠৰ আধুনিক গীত। 3:15 বজাত নেপালী অনুষ্ঠান। 3:45 বজাত কাৰ্বি অনুষ্ঠান। 4:30 বজাত বড়ো অনুষ্ঠান। 5:55 বজাত বৃন্দগান। সন্ধিয়া 6:40 বজাত প্ৰশান্ত ৰাজখোৱাৰ কণ্ঠৰ বৰগীত। 7:00 বজাত ডক্টৰ যোগেন্দ্ৰ নাৰায়ণ ভূঞাৰ কথিকা অসমীয়া ভাষাৰ জতুৱা ৰূপ। সন্ধিয়া 7:20 বজাত অমৰ কুমাৰ দাস আৰু সংগীসকলে পৰিৱেশন কৰা নাম। 7:30 বজাত ফিফা বিশ্বকাপ 2026ৰ বতৰা দিল্লীকাণ্ডৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 বজাত পূবালীৰ সুৰত অনিমা ৰাভা আৰু সংগীসকলে গোৱা ৰাভা গীত। 8:30 বজাত

0: ৭৯ বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ ৭৯ বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া ৬:৩০ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ,
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্ণা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সবক সাদৰ আমন্ত্ৰণ জনাওঁ।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
4: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
4: 6900453528।
2: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
5: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছোঁ আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

এই গোত্ৰৰ উদ্ভিদৰ পাত একান্তৰ আৰু সৰল, ফুল অধুগৰ্ভ আৰু কোনো কোনো ক্ষেত্ৰত উভলিংগী আৰু কোনো কোনো ক্ষেত্ৰত ই একলিংগীও হয়। এই ফলবিধ বেৰী বা ফলিকল। ইয়াৰ কাণ্ড আৰু পাতত তৈলগ্ৰন্থি থাকে। এই গোত্ৰৰ মুঠ বৰ্গ হ'ল 80টা আৰু জাতি হ'ল 8বিধ। আটলাছ গোত্ৰৰ উদ্ভিদ পৃথিৱীৰ ক্ৰান্তীয় অঞ্চলত পোৱা যায়। অৰ্থনৈতিক দিশৰ পৰা এই গোত্ৰ অতি মূল্যৱান, কাৰণ কেইবাবিধ উৎকৃষ্ট ফলবৃক্ষ এই গোত্ৰৰ অন্তৰ্ভুক্ত। আটলাছে ইহঁতৰ ভিতৰত প্ৰধান। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মধ্য আৰু দক্ষিণ ভাগত পোৱা পেপো এবিধ হালধীয়া দীঘলীয়া আৰু বহুবিধযুক্ত সোৱাদ ফল। উত্তৰ ব্ৰাজিলত জন্মা বিৰিবা নামৰ আন এবিধ ফল তাৰ মানুহৰ অতি প্ৰিয়। আটলাছৰ বৰ্গ হ'ল এনোনা। এই বৰ্গৰ মুঠতে 4বিধ ফল আছে। ইহঁতক একেলগে আটলাছ জাতীয় ফল বুলিব পাৰি, যেনে আটলাছ বা সীতাফল, চেৰিময়াৰ বা লক্ষ্মণ ফল, ৰামফল আৰু দেৱা ফল। গুণৰ ফালৰ পৰা আটলাছজাতীয় ফলৰ ভিতৰত আটলাছৰ পিছতেই চেৰিময়াৰ ফলবিধৰ স্থান।

এবিধ ফল তাৰ মানুহৰ অতি প্ৰিয়। আটলছৰ বৰ্গ হ'ল এনোনা। এই বৰ্গৰ মুঠতে চাৰিবিধ ফল আছে। ইহঁতক একেলগে আটলছজাতীয় ফল বুলিব পাৰি, যেনে আটলছ বা সীতাফল, চেৰিময়াৰ বা লক্ষ্মণ ফল, ৰামফল আৰু দেৱা ফল। গুণৰ ফালৰ পৰা আটলছজাতীয় ফলৰ ভিতৰত আটলছৰ পিছতেই চেৰিময়াৰ ফলবিধৰ স্থান। অন্ধ্ৰপ্ৰদেশত চেৰিময়াৰ বেছিকৈ হোৱা দেখা যায়। ইয়াৰ বীজৰ পৰা বা জৰা কলমৰ দ্বাৰা ইয়াৰ খেতি কৰা হয়। ইয়াৰ কলি আটলছৰ কাণ্ডত জোৰা কলম হিচাপে লগাই দিলে যি গছৰ উৎপত্তি হয় তাত খুব বেছি ফল লাগে। এই ফলত 18.4% চেনি, 1.8% প্ৰটিন আৰু 0.1% চৰ্বি থাকে। আটলছৰ আন এবিধ ফল হ'ল ৰামফল। ই এবিধ 6.8 মিটাৰ ওখ পৰ্ণপাতী বৃক্ষ। ইয়াৰ ফল হালধীয়া, ৰঙা আৰু কলিজাৰ আকৃতিৰ। এপ্ৰিল মে' মাহত এই ফল পূৰত হয়। ফলৰ ব্যাস প্ৰায় 6-10 চেণ্টিমিটাৰ। ইয়াত 12.5% গ্লুক'জ আৰু 2% প্ৰটিন থাকে। ৰামফলৰ বীজ আৰু পাতৰ কীটনাশক গুণ আছে। আটলছৰ আনবিধ ফল দেৱা। ই এবিধ চিৰসেউজ বৃক্ষ। ইয়াৰ ফল কণীৰ আকৃতিৰ বা কলিজাৰ আকৃতিৰ। ফলৰ বাকলি খহটা আৰু দেখাত কঁঠালৰ বাকলিৰ দৰে। অসম আৰু ব্ৰহ্মদেশত এই ফল বনৰীয়া অৱস্থাত পোৱা যায়। অন্ধ্ৰপ্ৰদেশতো এই ফলবৃক্ষ ৰোৱা হয়। ইয়াৰ ফল একোটাৰ ওজন কেতিয়াবা 2 কিলোগ্ৰাম পৰ্যন্ত হয়। ফলৰ অন্তৰ্ভাগ বেচ ৰসাল আৰু বগা। দেৱা ফল সামান্য টেঙা। একোজোপা গছত 15-20টাকৈ ফল লাগে আৰু জুলাই আগষ্ট মাহত পূৰত হয়। দেৱা ফলৰ ৰসৰ পৰা এবিধ অতি সুন্দৰ পানীয় প্ৰস্তুত কৰা হয়। তদুপৰি ইয়াৰ পৰা ভাল জেলি তৈয়াৰ কৰিব পাৰি। ফলত চেনিৰ পৰিমাণ শতকৰা 11-14%। আটলছৰ আনবিধ ফল হৈছে এটেময়া। ই আটলছ আৰু চেৰিময়াৰ মাজত এটা সংকৰ জাতি। ইয়াৰ ফল চেৰিময়াৰ দৰে আৰু আটলছৰ দৰে উষ্ণ অঞ্চলতো ইয়াৰ শ্ৰীবৃদ্ধি হয়। আটলছৰ এই চাৰিবিধ ফলৰ ভিতৰত দেৱাহে মাথোন অসমত পোৱা যায়। ভাৰতৰ প্ৰায় সকলো ঠাইতে আটলছ ফল পোৱা যায়। বিশেষকৈ দাক্ষিণাত্যৰ বননিত এই ফলবৃক্ষ আপোনা আপুনি হোৱা দেখা যায়। অসমতো এই ফল হয় আৰু ইয়াৰ আদৰো আছে। এই গছ প্ৰায় 5-6 মিটাৰমান ওখ হয়। আটলছ ফলৰ বৰণ হালধীয়া, সেউজীয়া আৰু একেটা ফলৰ ব্যাস প্ৰায় 6-10 চেণ্টিমিটাৰ। ইয়াৰ ফল ৰসাল। মঙহাল অংশৰ বৰণ বগা অথবা মাখনৰ দৰে। একোজোপা গছত 60-80টামান ফল লগা দেখা যায়। আটলছৰ খোৱা অংশৰ ৰাসায়নিক গঠন এনেধৰণৰ। পানী থাকে 73.5%, কাৰ্বহাইড্ৰেট থাকে 23.9%, প্ৰটিন থাকে 1.6%, চৰ্বি থাকে 0.3%, কেলছিয়াম থাকে 0.02%, ফছফৰাছ থাকে 0.04%, আৰু আইৰণ প্ৰতি 100 গ্ৰামত 1 মিলিগ্ৰাম আৰু কেলৰিৰ মান 105-100। আটলছৰ পৰা এনকৰিন নামৰ এবিধ সুৰা প্ৰস্তুত কৰা হয়। ইয়াৰ কীটনাশক ক্ষমতা আছে। এনোনেইন নামৰ পদাৰ্থ থকা কাৰণে ইয়াৰ পাত বা কোমলীয়া ডাল তিতা লাগে, গতিকে গৰু ছাগলীয়ে নাখায়। আটলছৰ শুকান গুটিৰ পৰা শতকৰা 30% তেল পোৱা যায়। এই তেলৰো কীটনাশক ক্ষমতা আছে। উইয়ে আটলছ কাঠ নাখায়, গতিকে ভাৰতৰ কোনো কোনো ঠাইত এই কাঠ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰা হয়।

0: জ্ঞান বিজ্ঞান শুনিলে। যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ

পোন্ধৰ জুলাই ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালি হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB, MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পানবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিক্স বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে আজি ছিচিলিৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ সৈতে বৈঠকত মিলিত হ'ব। বিগত 12 বছৰত ভাৰতে স্বাস্থ্য যতন খণ্ডত উল্লেখনীয় সফলতা লাভ কৰিছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে প্ৰকাশ কৰিছে। ভেনেজুৱেলাৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 1430লৈ বৃদ্ধি পাইছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত গ্ৰুপ এলৰ 2খন খেলত ইংলেণ্ডে পানামাক আৰু ক্ৰোৱেছিয়াক ঘানাক পৰাস্ত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো

0: প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছিচিলিৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ সৈতে বৈঠকত মিলিত হ'ব। দুয়োগৰাকী নেতাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয় সন্দৰ্ভত মত বিনিময় কৰিব। শ্ৰীমোদীয়ে আজি ছিচিলিৰ নেচনেল এছেম্বলিত ভাষণ দিয়াৰ লগতে ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ সৈতেও মত বিনিময় কৰিব। ইয়াৰ পাছত শ্ৰীমোদীয়ে দেশখনৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীসমূহৰ এটা প্ৰতিনিধি দলেও অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে ছিচিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন কাৰ্যসূচীত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তিনিদিনীয়া কাৰ্যসূচীৰে কালি ছিচিলিত উপস্থিত হয়। শ্ৰীমোদীৰ এই ভ্ৰমণে ভাৰত আৰু ছিচিলিৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সম্পৰ্ক বৃদ্ধি কৰাত দেশ দুখনৰ প্ৰতিশ্ৰুতিবদ্ধতাক অধিক শক্তিশালী কৰিব। বিগত বাৰ বছৰত ভাৰতে স্বাস্থ্য যতন খণ্ডত উল্লেখনীয় সফলতা লাভ কৰিছে আৰু প্ৰতিগৰাকী নাগৰিকৰ বাবে সুলভ, সহজলভ্য আৰু গুণগত স্বাস্থ্য যতন সুনিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰি আছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পাটিলে প্ৰকাশ কৰিছে। এটা ব্যক্তিগত সংবাদ মাধ্যমৰ চিকিৎসক দিৱস সমাৰোহত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে স্বাস্থ্য যতনৰ ক্ষেত্ৰত দেশে চকুত লগা সফলতা অৰ্জন কৰিছে। তেওঁ কয় যে বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য বীমা কাৰ্যসূচী আয়ুষ্মান ভাৰত, প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাই দেশৰ প্ৰায় 62 কোটি লোকক সামৰি লৈছে আৰু চিকিৎসা লাভৰ ক্ষেত্ৰত বিত্তীয় সুৰক্ষা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশত বৰ্তমান প্ৰায় 1,84,000 আয়ুষ্মান আৰোগ্য মন্দিৰ আছে আৰু ইয়াৰ জৰিয়তে তৃণমূল পৰ্যায়ত প্ৰাথমিক স্বাস্থ্যসেৱা অধিক শক্তিশালী হৈছে। তেওঁ কয় যে মধুমেহ, উচ্চ ৰক্তচাপ, কৰ্কট আদি ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা উচ্চ হাৰত বৃদ্ধি পাই থকাটো গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে। অৱশ্যে এই ৰোগসমূহৰ সময়মতে চিনাক্তকৰণ আৰু চিকিৎসা প্ৰদানৰ জৰিয়তে মানসিক আৰু অৰ্থনৈতিক চাপ কিছু পৰিমাণে হলেও হ্ৰাস পাইছে বুলি তেওঁ মন্তব্য কৰে।
1: Today we have a new national health policy in place. It brings a transformative shift from sick care to wellness and a shift from curative health care to comprehensive health care where prevention remains at the heart of our approach. There are several schemes that Government of India has rolled out in these 12 years and one of the most transformative one is our flagship initiative of Ayushman Bharat Pradhan Mantri Jan Arogya Yojana. It's lauded as the world's biggest health assurance program which brings in its ambit as many
0: কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কাইলৈ নতুন দিল্লীত স্বাস্থ্যখণ্ডৰ এলানি ডিজিটেল ব্যৱস্থা মুকলি কৰিব। ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্তৃপক্ষ আৰু ৰাষ্ট্ৰীয় সমল কেন্দ্ৰৰ অধীনত বিকশিত এই ডিজিটেল ব্যৱস্থাৰ জৰিয়তে স্বাস্থ্যসেৱাৰ সম্প্ৰসাৰণ আৰু সমগ্ৰ দেশতে স্বাস্থ্যৰ ক্ষেত্ৰত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি প্ৰৱৰ্তনৰ লক্ষ্য লোৱা হৈছে। শ্ৰীনাড্ডাই কাইলৈ মুকলি কৰিবলগীয়া ব্যৱস্থাসমূহৰ ভিতৰত আছে আৰোগ্য সেতুৰ দ্বিতীয় পৰ্যায়, আয়ুষ্মান সাৰথী চাটবুট, আয়ুষ্মান এপ, ই সুশ্ৰুত ক্লিনিক, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযোগ বিনিময় আৰু মানসম্পন্ন স্বাস্থ্য আদি। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই নতুন ব্যৱস্থাসমূহে দেশৰ স্বাস্থ্যখণ্ডৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিক শক্তিশালী কৰি তুলিব। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ পৰিষদৰ 16 সমাৰোহত অধ্যক্ষতা কৰিব। এই সমাৰোহত ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্ৰীসকল, সাংসদসকল, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ বিষয়াবৰ্গই অংশগ্ৰহণ কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 1,430লৈ বৃদ্ধি পাইছে। যোৱা বুধবাৰে ৰিক্টাৰ স্কেলত 7.2 আৰু 7.5 প্ৰাবল্যৰ ভূমিকম্পৰ পাছত দক্ষিণ আমেৰিকাৰ দেশখনত উদ্ধাৰৰ সাহায্য অভিযান অব্যাহত ৰখা হৈছে। এতিয়াও প্ৰায় 68,900 লোক সন্ধানহীন হৈ থকাৰ বাতৰি পোৱা গৈছে। ইউক্ৰেইনে ৰাছিয়াৰ ভলগোগ্ৰাড চহৰৰ এটা গুৰুত্বপূৰ্ণ ঔদ্যোগিক প্ৰতিষ্ঠানত আক্ৰমণ চলোৱা বুলি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলডিমিৰ জেলেনস্কিয়ে সদৰি কৰিছে। ইপিনে ৰাছিয়াই চলোৱা ড্ৰোন আক্ৰমণত ইউক্ৰেইনৰ উত্তৰ পূব ছামি অঞ্চলত এজন লোক নিহত হৈছে। ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সামাজিক মাধ্যমযোগে সদৰি কৰে যে ইউক্ৰেইনৰ মিছাইল আক্ৰমণত ভলগোগ্ৰাডৰ টাইটান বেৰিকাডি প্ৰতিষ্ঠানটোৰ ক্ষতিসাধন হৈছে। এই প্ৰতিষ্ঠানটো বৰশিলৈ আৰু বিশেষ সামৰিক সঁজুলি নিৰ্মাণৰ এটি প্ৰধান কেন্দ্ৰ হিচাপে পৰিচিত। ভলগোগ্ৰাডৰ স্থানীয় কৰ্তৃপক্ষই জনোৱা অনুসৰি এই আক্ৰমণৰ ফলত 10 লোক আহত হৈছে। ইপিনে ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে এই আক্ৰমণে ৰাছিয়াৰ প্ৰায় 12 অঞ্চলৰ লগতে অধিকৃত ক্ৰিমিয়া আৰু ইয়াৰ নিকটৱৰ্তী জলভাগক লক্ষ্য কৰি লৈছিল। মন্ত্ৰালয়ৰ দাবী যে

তেওঁলোকৰ বায়ু প্ৰতিৰক্ষা প্ৰণালীয়ে ইউক্ৰেইনৰ 660টা ড্ৰোন আকাশতে প্ৰতিহত কৰিবলৈ সমৰ্থ হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ব্যক্তিগত টুৰ অপাৰেটৰৰ সহায়ত কৈলাশ মানসৰোবৰ যাত্ৰাত যোৱা ভাৰতীয় তীৰ্থযাত্ৰীসকলৰ বাবে বিশেষ পৰামৰ্শাৱলী জাৰি কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা এখন বিজ্ঞপ্তি অনুসৰি চীনৰ পৰা ভিছা আৰু প্ৰয়োজনীয় প্ৰৱেশৰ অনুমতি অবিহনে কৈলাশ মানসৰোবৰ যাত্ৰালৈ যোৱাৰ সময়ত নেপালত আবদ্ধ হৈ পৰা ভাৰতীয় নাগৰিকসকলৰ পৰা সহায় আৰু সাহায্যৰ বাবে মন্ত্ৰালয়ে ভালেসংখ্যক অনুৰোধ লাভ কৰিছে। মন্ত্ৰালয়ে কৈছে যে সম্পূৰ্ণ যাত্ৰাৰ বাবে প্ৰয়োজনীয় সকলো ধৰণৰ নথি লাভ নকৰা পৰ্যন্ত ভাৰতৰ পৰা যাত্ৰা আৰম্ভ নকৰিবলৈ সকলো নাগৰিককে নিৰ্দেশ দিয়া হৈছে। ইয়াৰ লগতে টুৰ অপাৰেটৰসকল পঞ্জীয়নভুক্ত আৰু স্বীকৃতিপ্ৰাপ্ত হয় নে নহয় তাক নিশ্চিত কৰিবলৈকো তীৰ্থযাত্ৰীসকলক পৰামৰ্শ দিয়া হৈছে। উল্লেখযোগ্য যে কৈলাশ মানসৰোবৰলৈ যোৱা প্ৰায় 52জন ভাৰতীয় নাগৰিক বৰ্তমান নেপালৰ কাঠমাণ্ডুত আবদ্ধ হৈ আছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি পুৱতি নিশা আমেৰিকাৰ নিউ জাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ইংলেণ্ডে পানামাক 2-0 গ'লত পৰাস্ত কৰে। ইংলেণ্ডৰ হৈ জুড বেলিংহাম আৰু হেৰি কেনে এটাকৈ গ'ল দিয়ে। এই জয়ৰ সুবাদত দলটো গ্ৰুপ এলৰ শীৰ্ষত স্থান লাভ কৰিছে। ইপিনে গ্ৰুপ এলৰ আন এখন খেলত ক্ৰোৱেছিয়াই ঘানাক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ এলত ক্ৰোৱেছিয়া সম্প্ৰতি দ্বিতীয় আৰু ঘানা তৃতীয় স্থানত আছে। সামৰাৰ পূৰ্বে এতিয়াৰ প্ৰধান বাতৰিকেইটা পুনৰবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে আজি ছিচিলিৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনীৰ সৈতে বৈঠকত মিলিত হ'ব। বিগত 12 বছৰত ভাৰতে স্বাস্থ্য যতন খণ্ডত উল্লেখনীয় সফলতা লাভ কৰিছে বুলি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে প্ৰকাশ কৰিছে। ভেনিজুৱেলাৰ বিধ্বংসী ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা 1430লৈ বৃদ্ধি পাইছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত গ্ৰুপ এলৰ 2খন খেলত ইংলেণ্ডে পানামাক আৰু ক্ৰোৱেছিয়াই ঘানাক পৰাস্ত কৰিছে।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভঁৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 13 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 28 দিন। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ চতুৰ্দশী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:37:08 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:15:19।

নাবিক নিপুণ হলে সামুদ্ৰিক বতাহ আৰু ঢৌবোৰেও তেখেতক সহায় কৰে। কথাষাৰ কৈছিল গিবনে। ভাৰতৰ অৰ্থনৈতিক সংস্কাৰৰ জনক বুলি কোৱা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিম্হা ৰাওক। পি ভি নৰসিম্হা ৰাওৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আৰু মনমোহন সিঙেও তেখেতৰ অৰ্থনৈতিক সংস্কাৰ নীতিসমূহক আগবঢ়াই নিছিল। 1991 চনত ভাগি পৰা অৰ্থনীতিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ নীতিসমূহৰ আধাৰত ভাৰতীয়

ভংগীৰ পৰা গ্ৰহণ কৰি দেশৰ এক ঐতিহাসিক অৰ্থনৈতিক সংস্কাৰৰ বাবে মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাপে নিযুক্তি দিছিল। ভাৰতৰ একাদশ ৰাষ্ট্ৰপতি ডঃ এ পি জে আব্দুল কালামৰ মতে ৰাও এজন দেশপ্ৰেমিক ৰাজনেতা যিয়ে দেশৰ স্বাৰ্থ যিকোনো ৰাজনৈতিক তন্ত্ৰতকৈ উৰ্ধত বুলি ভাবিছিল। কালামে কৈছিল যে ৰাওৱে 1994 চনতে তেখেতক পাৰমাণৱিক পৰীক্ষাৰ বাবে সাজু হবলৈ কৈছিল যদিও 1994 চনৰ সাধাৰণ নিৰ্বাচনত চৰকাৰ সলনি হোৱা হেতুকে তেতিয়া কৰিব পৰা নগল যদিও পৰৱৰ্তী সময়ত অটল বিহাৰী বাজপেয়ীৰ চৰকাৰৰ দিনত এই কাৰ্য কৰা হল। ৰাওৰ সময়তে কংগ্ৰেছৰ বিকল্প হিচাপে ভাৰতীয় জনতা পাৰ্টীৰ উত্থান ঘটে। ব্যক্তিগতভাৱেও পি ভি নৰসিম্হা ৰাও সাহিত্য কম্পিউটাৰ ছফ্টৱেৰকে আদি কৰি বিভিন্ন বিষয়ত জিজ্ঞাসু আছিল। তেখেতে সৰ্বমুঠ 17টা ভাষা ক'ব পাৰিছিল। 1991 চনৰ পৰা 1996 চনলৈকে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰধানমন্ত্ৰী পদৰ পূৰ্বে তেখেতে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু পাছলৈ কেন্দ্ৰীয় চৰকাৰৰ উচ্চ পৰ্যায়ৰ পৰ্টফলিঅসমূহ গ্ৰহণ কৰিছিল। সেইসমূহৰ ভিতৰত যেনে প্ৰতিৰক্ষা, গৃহ পৰিক্ৰমা আৰু বৈদেশিক পৰিক্ৰমা। পি ভি নৰসিম্হা ৰাওক ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্নৰে সন্মানিত কৰা হৈছিল 2024 চনৰ 9 ফেব্ৰুৱাৰীত। 1921 চনৰ 28 জুনত বৰ্তমানৰ তেলেংগানা, তেতিয়াৰ হায়দৰাবাদ ৰাজ্যৰ অংশ, ৱাৰাংগল জিলাৰ নৰসম্মাপেট মণ্ডলৰ লংকেপল্লী গাঁৱত তেলেগু পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেখেতৰ পিতৃ সীতাৰামা ৰাও আৰু মাতৃ ৰুক্মাবাই কৃষিজীৱী পৰিয়ালৰ আছিল। ভাৰতীয় জীৱ বিজ্ঞানী আছিল কমলা চাহানী। 1939 চনত বৈজ্ঞানিক শৃংখলাৰ পি এইচ ডি অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা আছিল। বাংগালুৰুত অৱস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত তেখেতৰ এই স্বীকৃতিয়ে ইতিহাসত প্ৰথমবাৰলৈ এনে প্ৰতিষ্ঠানত মহিলাৰ অংশগ্ৰহণৰ বাবে পথ মুকলি কৰিছিল। তেখেতৰ গৱেষণাৰ বিষয় আছিল ভিটামিনৰ প্ৰভাৱ তথা ভাৰতীয় দৰিদ্ৰ জনসাধাৰণৰ দ্বাৰা উৎপাদিত বিভিন্ন খাদ্যজাত যেনে বিভিন্ন মাহ, ধান আদিৰ পৌষ্টিক মূল্যায়ন। তালগছৰ পৰা নিষ্কাশিত নীৰৰ পৌষ্টিক মূল্যায়নৰ ওপৰত তেখেতে কৰা গৱেষণা তেতিয়াৰ ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদৰ অনুপ্ৰেৰণাৰ ফল আছিল। 1912 চনত মধ্যপ্ৰদেশৰ ইন্দোৰত কমলা চাহানীৰ জন্ম হয়। তেখেতৰ দেউতাক নাৰায়ণ ভাগৱত আৰু খুৰাক মাৰ্ধিন্দু ভাগৱত টাটা ইনষ্টিটিউট অৱ ছায়েন্সৰ ৰসায়নবিদ আৰু প্ৰাক্তন ছাত্ৰ আছিল। কমলাই পাৰিবাৰিক ঐতিহ্য অনুসৰণ কৰি 1933 চনত বোম্বে বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান প্ৰধান বিষয় আৰু পদাৰ্থ বিজ্ঞান সাধাৰণ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত তেখেতে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ গৱেষণাৰ বাবে আবেদন কৰে যদিও সেই সময়ত গৱেষণাৰ বাবে নাৰী উপযুক্ত নহয় বুলি তেখেতৰ আবেদন সেই সময়ৰ সঞ্চালক তথা নবেল বঁটা বিজয়ী অধ্যাপক চি ভি ৰমনৰ দ্বাৰা অগ্ৰাহ্য হয়। এই অগ্ৰাহ্যতাৰ প্ৰতিবাদত কমলাই অধ্যাপক চি ভি ৰমনৰ কাৰ্যালয়ৰ বাহিৰত সত্যাগ্ৰহ আন্দোলন কৰে আৰু ইয়াৰ ফলত অধ্যাপকে তেখেতক কিছু চৰ্তৰ পৰিপ্ৰেক্ষিতত গৱেষণাৰ বাবে অনুমতি দিবলৈ বাধ্য হয়। ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত কমলাৰ গৱেষণাৰ পৰামৰ্শক আছিল শ্ৰীনিবাসাই। তেখেতৰ তত্বাৱধানত কমলাই গাখীৰ, মা তথা শিমত থকা প্ৰটিন সম্পৰ্কে গৱেষণা কৰিছিল। তেখেতৰ গৱেষণাৰ বিষয়ে আৰু গৱেষণাৰ প্ৰতি উৎসৰ্গা দেখি অধ্যাপক ৰমনে 1936 চনত কমলা চাহানীয়ে এম এছ চি ডিগ্ৰী সম্পন্ন কৰাৰ এবছৰৰ পিছতে ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত নাৰীৰ অংশগ্ৰহণৰ সম্পূৰ্ণ অনুমতি প্ৰদান কৰে। কমলা চাহানীৰ মৃত্যু হৈছিল 1998 চনৰ 28 জুনত। প্ৰায়োগিক পৰিসংখ্যাবিদ আৰু বিজ্ঞানী আছিল প্ৰশান্ত চন্দ্ৰ মহলানবিছ। তেখেত ভাৰতৰ প্ৰথম পৰিকল্পনা আয়োগৰ সদস্য আছিল। ভাৰতীয় পৰিসংখ্যা বিজ্ঞানৰ প্ৰতিষ্ঠাপক আৰু বৃহৎ আকাৰৰ সমীক্ষাৰ বাটকটীয়া প্ৰশান্ত চন্দ্ৰ মহলানবিছৰ জন্মদিনটো 29 জুনত ভাৰতত ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস হিচাপে উদযাপন কৰা হয়। মহলানবিছৰ জন্ম হৈছিল 1893 চনৰ 29 জুনত কলিকতাত। 1912 চনত মহলানবিছে পদাৰ্থ বিজ্ঞানত সন্মানসহ বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। 1913 চনত ইংলেণ্ডলৈ ৰাওনা হয় আৰু লণ্ডন বিশ্ববিদ্যালয়ত যোগদান কৰে। তেখেতে গাণিতিক প্ৰতিভাশালী শ্ৰীনিবাস ৰামানুজনৰ সৈতে কেম্ব্ৰিজত থকা সময়খিনিতে মত বিনিময় কৰিছিল। তেখেতে বতৰ বিজ্ঞান আৰু নৃতত্বৰ সমস্যাৰ বাবে পৰিসংখ্যাৰ উপযোগিতা আৱিষ্কাৰ কৰিছিল। ভাৰতলৈ উভতি অহাৰ যাত্ৰাত এই সমস্যাসমূহৰ ওপৰত তেখেতে কাম কৰিবলৈ আৰম্ভ কৰিছিল। প্ৰশান্ত চন্দ্ৰ মহলানবিছৰ মৃত্যু হৈছিল 1972 চনৰ 28 জুনত। ভাৰতীয় স্বাধীনতা আন্দোলনৰ দূৰদৰ্শী দানবীৰ নেতা আছিল শিৱপ্ৰসাদ গুপ্ত। অতি ধনী উদ্যোগপতি আৰু জমিদাৰ পৰিয়ালৰ আছিল যদিও তেখেতে স্বাধীনতা সংগ্ৰামত বিভিন্ন আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ, সহায় আৰু আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে সমগ্ৰ জীৱন উৎসৰ্গা কৰিছিল। তেখেত মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, মদন মোহন মালব্য আৰু আন সকলো জাতীয়তাবাদী নেতাৰ ঘনিষ্ঠ সহযোগী তথা বন্ধু আছিল। বাৰাণসীত তেখেতে কাশী বিদ্যাপীঠ নামেৰে এখন ৰাজ্যিক বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল আৰু ভাৰত মাতা মন্দিৰ নামেৰে এটা ৰাষ্ট্ৰীয় ঐতিহ্যৰ স্মৃতিসৌধ, শিৱপ্ৰসাদ গুপ্ত চিকিৎসালয় নামেৰে বাৰাণসীত অসামৰিক চিকিৎসালয়ৰ লগতে দৈনিক হিন্দী কাকত আজ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ বাহিৰেও তেখেতে বহুতো প্ৰকল্প আৰু জনহিতকৰ কাৰ্যকলাপৰ সৈতে জড়িত হৈ আছিল। তেখেতে থলুৱাভাৱে নিৰ্মিত খাদে

0: কাপোৰৰ উৎপাদন আৰু বিক্ৰীৰ বাবে আকবৰপুৰত ভাৰতৰ প্ৰথমখন গান্ধী আশ্ৰম স্থাপন কৰিবলৈ 150 একৰ মাটি প্ৰদান কৰিছিল। হিন্দী দৈনিক কাকত আজ গুপ্তই ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ সুবিধাৰ স্বাৰ্থত 1920 চনতে আৰম্ভ কৰিছিল। গুপ্তই বহু বছৰ ধৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোষাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পঢ়া শুনা এৰি ভাৰতীয় স্বাধীনতা আন্দোলনত যোগদান কৰা যুৱক যুৱতীসকলক সুযোগ দিবলৈ তেখেতে বাৰাণসীত মহাত্মা গান্ধী কাশী বিদ্যাপীঠ প্ৰতিষ্ঠা কৰিছিল। গান্ধীজীয়ে গুপ্তক ৰাষ্ট্ৰৰত্ন উপাধি প্ৰদান কৰিছিল। শিৱপ্ৰসাদ গুপ্তৰ জন্ম হৈছিল 1883 চনৰ 28 জুনত। জেন জেক ৰুছো এগৰাকী জেনেভান দাৰ্শনিক, লেখক আৰু সুৰকাৰ আছিল। তেখেতৰ ৰাজনৈতিক দৰ্শনে সমগ্ৰ ইউৰোপৰ আলোকপ্ৰাপ্তিৰ যুগৰ বিস্তাৰ প্ৰভাৱ পেলাইছিল আৰু ফৰাচী বিপ্লৱৰ প্ৰেক্ষাপটত আধুনিক ৰাজনৈতিক অৰ্থনৈতিক চিন্তাৰ প্ৰসাৰে ভূমিকা ৰাখিছিল। ব্যক্তিগত সম্পত্তিয়ে বৈষম্যৰ উৎস বুলি যুক্তি দিয়া ৰুছোৰ ডিছকোৰ্ছ অন ইন ইকুৱেলিটি আৰু বৈধ ৰাজনৈতিক ব্যৱস্থাৰ ভিতৃ ৰূপৰেখা দাঙি ধৰা দ্য ছ'চিয়েল কণ্টেণ্ট আধুনিক ৰাজনৈতিক আৰু সামাজিক চিন্তাধাৰাৰ মূল শিলাস্তম্ভ। ৰুছোৰ আত্মজীৱনীমূলক লেখাসমূহ মৰণোত্তৰভাৱে প্ৰকাশিত হৈছিল আৰু ইয়ে আধুনিক আত্মজীৱনীৰ সূচনা কৰিছিল। ৰুছোৰ জন্ম হৈছিল 1712 চনৰ 28 জুনত জেনেভাত। ইতিহাসৰ পৃষ্ঠাত গুৰুত্ব বিচাৰিলে পাওঁ ছাৰ্জন হেনৰি খাৰে অসমৰ গভৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল 1922 চনত। 2011 চনত জাপানত হোৱা ভূমিকম্পত প্ৰায় 15,500 জন লোকৰ মৃত্যু হৈছিল। আমেৰিকান পুঁজিপতি আৰু বিনিয়োগকাৰী এলন মাস্কৰ জন্ম হৈছিল 1971 চনত। ইটালীৰ সাহিত্যিক লুই পিৰাণ্ডোলোৰ জন্ম হৈছিল 1867 চনত। জিলাৰ ঐতিহ্যত আজি ক'বলৈ লৈছো মাজুলীৰ আউনীআটী সত্ৰ সম্পৰ্কে। আউনীআটী সত্ৰ হৈছে অসমৰ প্ৰথম শ্ৰেণীৰ ৰাজসত্ৰ। আহোম ৰজা জয়ধ্বজ সিংহই মাজুলীত 1575 শকত ইংৰাজীৰ 1653 চনত এই সত্ৰখন নিৰ্মাণ কৰাইছিল। সত্ৰখনৰ প্ৰথমজনা সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী নিৰঞ্জন দেৱ। 1600 শতিকাত আহোমৰ শাসনত হিন্দু ধৰ্মতকৈ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ বাঢ়ি আহে। সত্ৰখনৰ প্ৰথমজনা সত্ৰাধিকাৰ শ্ৰী শ্ৰী নিৰঞ্জন দেৱৰ দ্বাৰা বৈষ্ণৱ ধৰ্মত দীক্ষিত হোৱাৰ পাছত জয়ধ্বজ সিংহৰ নাম লৈছিল। মহাপুৰুষে ধৰ্ম গ্ৰহণ কৰা জয়ধ্বজ সিংহই আছিল প্ৰথমজন স্বৰ্গদেউ। আউনী পাণৰ এটি আঁকি কাটি স্থাপন কৰাৰ বাবে সত্ৰখনৰ নাম আউনীআটী হয়। আহোম ৰজাৰ চকুত অসমৰ সকলো সত্ৰৰ মাজত আউনীআটী সত্ৰৰ স্থান আছিল সৰ্বোচ্চ। বাহাদুৰ গাঁওবুঢ়াই এই সত্ৰত হাতী দাঁতৰ পাতি দান কৰিছিল। শিষ্য নহ'লেও বাহাদুৰ গাঁওবুঢ়াৰ বংশৰ লগত সত্ৰখনৰ প্ৰাচীন সম্পৰ্ক আছে। সত্ৰৰ মণিকূটত ভগৱান শ্ৰীকৃষ্ণৰ গোবিন্দ নামৰ মূৰ্তি প্ৰতিষ্ঠা কৰা আছে। ইয়াক প্ৰথমে পুৰী উৰিষ্যাৰ জগন্নাথ ক্ষেত্ৰৰ পৰা আনি বৈদিক প্ৰথাৰে স্থাপন কৰা হৈছিল। মূল মূৰ্তিৰ বাহিৰেও ইয়াত আন এটি বিগ্ৰহো আছে। সত্ৰ নামঘৰত গোবিন্দৰ প্ৰতি ভক্তিভাৱেৰে বৈষ্ণৱসকলৰ দ্বাৰা সত্ৰীয়া নৃত্য পৰিৱেশন কৰা হয়। সত্ৰত নিয়মীয়াকৈ ভাগৱত শ্ৰৱণ কীৰ্তন আৰু নাম প্ৰসংগ কৰা হয়। সত্ৰৰ মূল কীৰ্তনভাগ 350 বছৰ ধৰি পুৱাৰ পৰা গধূলিলৈকে অনুষ্ঠিত হৈ আহিছে। আউনীআটী সত্ৰত মুঠ উদাসীন ভকতৰ সংখ্যা প্ৰায় 550 গৰাকী। সত্ৰখনৰ গঠন ঘূৰণীয়া আকৃতিৰ। কাষে কাষে ভকতৰ বহাসমূহ আছে। মাজত নামঘৰ আৰু মণিকূট আছে। সত্ৰাধিকাৰ নামঘৰৰ কাষৰে এটি গৃহত থাকে। ডেকা সত্ৰাধিকাৰ উত্তৰ হাতীৰ সোঁমাজত থাকে আৰু গোবিন্দপুৰীয়া সত্ৰাধিকাৰজন পূব হাতীৰ সোঁমাজত থাকে। ভক্তসকল সত্ৰৰ চাৰিহাতীত নিজৰ নিজৰ বহাত থাকে। সত্ৰখনিত নামঘৰ, মণিকূট, গুৰুগৃহ, ভকতৰ চাৰিহাতী, ধন ভঁৰাল, চাউল ভঁৰাল, কৰাপাতৰ উপৰিও নিজা বৈশিষ্ট্য সম্পন্ন কেইবাটাও অংশ আছে। সেইসমূহৰ ভিতৰত ৰাঙলী চৰা, পুথিভঁৰাল, যাদুঘৰ, আলহী ঘৰ, সংস্কৃত টোল, ছপাশাল, মুকলি ৰংগ মঞ্চই প্ৰধান। আউনীআটী সত্ৰ অসমৰ শংকৰী সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ। নিয়মীয়া ধৰ্মীয় কাম কাজৰ উপৰিও উল্লেখযোগ্য দিন যেনে পালনাম, ৰাসলীলা, জন্মাষ্টমী, ফাকুৱা, বহাগ বিহু, কাতি বিহু আদিত শ্ৰীকৃষ্ণৰ প্ৰতি ভক্তিভাৱেৰে বিশেষ অনুষ্ঠান আয়োজন কৰা হয়। আউনীআটী সত্ৰৰ সত্ৰীয় পৰিৱেশনাসমূহৰ ভিতৰত বিভিন্ন নাম প্ৰসংগ, নৃত্য আৰু পৌৰাণিক ভাৰতীয় কাব্যপুৰাণ, বেদ, ৰামায়ণ, মহাভাৰত আদিৰ আধাৰত কৰা ভাওনা অন্যতম। সত্ৰত পৰিৱেশিত মুখ্য নৃত্যশৈলীসমূহ হৈছে নতুৱা, অপ্সৰা, সূত্ৰধাৰ, ওজাপালি, শালী, কৃষ্ণগোপীৰ নৃত্য, মাটি আখৰা, গায়ন বায়ন ইত্যাদি। মাজুলীত অৱস্থিত মূল সত্ৰখনৰ উপৰিও অসমৰ বিভিন্ন ঠাইত আউনীআটী সত্ৰৰ 12টা শাখা আছে। এইসমূহৰ ভিতৰত মুখ্য শাখা হৈছে উত্তৰ গুৱাহাটীত অৱস্থিত সত্ৰখন। 1915 চনত সত্ৰাধিকাৰ কমলচন্দ্ৰ দেৱগোস্বামীয়ে অষ্টকান্ত দেৱালয়ৰ পৰা 7 বিঘা মাটি লৈ এই সত্ৰখন নিৰ্মাণ কৰাইছিল। 1959 চনত সত্ৰাধিকাৰ হেমচন্দ্ৰ গোস্বামীয়ে এইখন পুনৰ নিৰ্মাণ কৰোৱায়। আউনীআটী সত্ৰৰ যোৰহাট কলিয়াপানী শাখা 2003 চনত সত্ৰাধিকাৰ পীতাম্বৰদেৱ গোস্বামীয়ে নিৰ্মাণ কৰাইছিল।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস,

0: থাইরয়েড, ক্যান্সার, আর্থ্রাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
2: এপোলো এক্সেল কেয়ার হস্পিটাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
4: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
3: পিছে এনে যত্ন ক'ত পালি?
4: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
3: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
4: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
3: অঁ, সঁচাকৈ বৰ ভাল কথা,
4: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: এবাৰ আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতৰ ঘাই ঘাই বাতৰিলৈ। এতিয়াৰ পৰা ডিজিলকাৰৰ জৰিয়তে পৰীক্ষা হ'ব APSCৰ প্ৰাৰ্থীৰ তথ্য। প্ৰমাণপত্ৰৰ জালিয়াতি, ভুল পৰিচয় পত্ৰ ব্যৱহাৰৰ আশংকা দূৰ হোৱা আশা মুখ্যমন্ত্ৰীৰ। ৰাজ্য চৰকাৰে গঠন কৰিছে উচ্চ ক্ষমতা সম্পন্ন সমিতি। গ্ৰীষ্ম বন্ধতে হ'ব শিক্ষকৰ বদলি প্ৰক্ৰিয়া। 11 ফেব্ৰুৱাৰীত আৰম্ভ হোৱা আবেদনৰ সময়সীমা 30 জুন, 15 জুলাইত হ'ব তালিকা। IPS প্ৰশান্ত কুমাৰ দত্তৰ 53 কোটিৰ সম্পত্তি জব্দ। আয় বহিৰ্ভূত সম্পত্তিৰ গোচৰ। মুম্বাইত থকা বিলাসী ফ্লেট, গুৱাহাটীৰ 4খন হোটেলো জব্দ ইডিৰ। ভূবিজ্ঞানীৰ শংকা, বিপদজনক শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাটকে ধৰি 7খন জিলা। খাৰুৱা তেলৰ নিষ্কাশন এটা বৰ ভূঁইকঁপতে নিশ্চিহ্ন হ'ব পাৰে উজনি অসমৰ 1কেইখন জিলা। 5 জুলাইৰ পৰা গুৱাহাটীত 13খন উদ্যানৰ প্ৰৱেশ মাচুল বৃদ্ধি, 20 টকাৰ পৰা আৰম্ভ কৰি 250 টকা পৰ্যন্ত। তিনিচুকীয়াত ভয়ংকৰ কুটাঘাটৰ পৰিকল্পনা ব্যৰ্থ। বৃহৎ অস্ত্ৰ ভাণ্ডাৰসহ 2 আলফাক কৰায়ত্ত। জ্যেষ্ঠ আৰক্ষী অধীক্ষকে ব্যক্ত কৰিলে কৌশলী বিহুৰচি লাভ কৰা সফলতা। পুষবেকক লৈ উত্তপ্ত শ্ৰীভূমিৰ ভাৰত বাংলাদেশ সীমান্ত। অবৈধ বিদেশীক ঘূৰাই লোৱাৰ অস্বীকাৰ। দা লাঠি লৈ সীমান্ত সুৰক্ষা বাহিনীক আক্ৰমণৰ চেষ্টা, একাংশ বাংলাদেশী গঁয়াৰ। মাৰ্ঘেৰিটাত বিপন্ন ধনেশ পক্ষী নিধন, জীৱশ্ৰেষ্ঠ জঘন্য কাৰ্য, ধৃত 3টা দুষ্কৃতিকাৰী। সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীয়ে জনালে গহপুৰ নুমলীগড় সুৰংগই 6 ঘণ্টাৰ যাত্ৰাৰ সময় হৈ পৰিব 20 মিনিট। ৰাষ্ট্ৰীয় সুৰক্ষাৰ যুগান্তকাৰী পদক্ষেপ, দেশৰ ভিতৰত প্ৰথম, বিশ্বৰ দ্বিতীয় প্ৰকল্পত বিনিয়োগ হ'ব 18,662 কোটি টকা। ইউনিফৰ্ম বিতৰ্কক লৈ শিক্ষামন্ত্ৰীৰ তাৎপৰ্যপূৰ্ণ মন্তব্য, ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মত কমাই দিব নোৱাৰে পলিষ্টাৰ, পুঁজিৰ জোৰামৰাটো বিশ্ববিদ্যালয়, স্বায়ত্তশাসিত মহাবিদ্যালয়ৰ নিজৰ দায়িত্ব। মেঘালয়ৰ অন্ধকাৰ গুহাত আৱিষ্কৃত 2টা ক্ষুদ্ৰ শামুকৰ প্ৰজাতি। চামতাৰ কামৰূপ কলেজৰ অধ্যাপকৰ সাফল্য, বিশ্ববিখ্যাত ইউৰোপিয়ান জাৰ্নেল অফ টেকনলজিত প্ৰকাশ গৱেষণা। আজাৰ পলাশবাৰীত 1,000ৰো অধিক বিঘা ভূমি অধিগ্ৰহণ কৰিব চৰকাৰে। বিশিষ্ট লেখক, প্ৰাক্তন অধ্যক্ষ তাৰিণীকান্ত ৰয়ৰ বিয়োগ। বিশিষ্ট শিক্ষাবিদ, কটনৰ অৱসৰী অধ্যাপক ৰবীন গোস্বামীৰ পৰলোকপ্ৰাপ্তি। আইচিৰ অভাৱত চিকিৎসকৰ দুৰ্ব্যৱহাৰৰ অভিযোগ। GMCHত জালুকবাৰীৰ যুৱকক মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি। বনমন্ত্ৰীৰ পৰ্যালোচনা বৈঠকৰ পিছতে বিস্ফোৰক তথ্য পোহৰলৈ। ব্ৰহ্মদ্বীপক লৈ বন বিভাগত বৃহৎ কেলেংকাৰী। ভিক্টোৰিয়ান বটানিকেল গাৰ্ডেনত বিশ্বৰ বয়োজ্যেষ্ঠ প্ৰাণী জনাথনক সাক্ষাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। মৃত্যুপুণ্যকাত ভেনিজুৱেলাত বৰ ভূঁইকঁপত মৃত্যু, 1,680 গৰাকী, নিখোজ 51,000, উদ্ধাৰ অভিযানৰ মাজতে পুনৰ অনুভূত 4.9 প্ৰাবল্যৰ কম্পন। স্পেইনত শতাধিকৰ মৃত্যু, ফ্ৰান্সৰ স্বাস্থ্যখণ্ডই হাই এলাৰ্ট জাৰি কৰিছে, ভয়ংকৰ গ্ৰীষ্ম প্ৰৱাহৰ কবলত পৰিছে ইউৰোপ। শান্তি চুক্তিৰ স্থায়িত্বক লৈ অনিশ্চয়তা, পুনৰ আমেৰিকা ইৰাণ আক্ৰমণৰ প্ৰত্যাক্ৰমণ। ৰাম মন্দিৰত 80 লাখ চুৰি টকা উদ্ধাৰ, আৰক্ষীৰ জিম্মাত কেইবাগৰাকীও অভিযুক্ত। খেলৰ পৃষ্ঠাত গ্ৰুপত চেম্পিয়ন স্পেইন, উৰুগুৱে ছৌদি আৰৱৰ বিদায়, কেপ ভাৰ্ডিৰ ইতিহাস। অভিযান সমাপ্ত নিউজিলেণ্ডৰ 5 গ'লেৰে নকআউটত বেলজিয়াম। দ্বিতীয় শাৰীৰ দল নামৰ পৰিণতি ভুগিলে নৰৱে, ইৰাকৰ বিদায়, অপ্ৰতিৰোধ হৈ আছে ফ্ৰান্স। 3খন মেচতে ড্ৰ, এই পৰ্যন্ত অপৰাজয়, নকআউটৰ আশাত বন্দী ইৰাণ। নকআউটত 28টা দলৰ প্ৰৱেশ, 4টা স্থানৰ অপেক্ষাত 7খন দেশ। প্ৰশ্ৰোতা, আজিৰ বাবে নিৰ্দিষ্ট সময় শেষ হৈ আহিল। আপোনালোক এটাই ভালে থাকক। অনুষ্ঠান সুদীপ্ত শৰ্মা ভৰালে ইমানতে সামৰিছোঁ। নমস্কাৰ।

আজি পুৱা শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: আজি আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছোঁ ডক্টৰ উমেশ ভাংস ডাঙৰীয়াক। আপোনাক স্বাগতম জনাইছোঁ ষ্টুডিঅ'লৈ। আমি শ্ৰোতাক ডেংগু, চিকুনগুনিয়া, তাৰোপৰি জাপানীজ এনকেফেলাইটিছ আৰু এনকেফেলাইটিছ সদৃশ ৰোগ এইকেইটা বিষয়ে থূলমূলকৈ জনাব খুজিছোঁ।
1: মই আচলতে ভেক্টন বৰ্ণ ডিজিজৰ কথা মই আজি ক'বলৈ বিচাৰিছোঁ। ভেক্টন বৰ্ণ ডিজিজ প্ৰায় মে' মাহৰ পৰা ছেপ্টেম্বৰ অক্টোবৰ মাহলৈ এই ভেক্টন বৰ্ণ ডিজিজ
0: বৰ্ষাকালীন
1: সময়খিনিত খুবেই বেছি প্ৰাদুৰ্ভাৱ হয়। তাৰ ভিতৰতে আমাৰ মেলেৰিয়া, জে ই, ডেংগু, চিকুনগুনিয়া ইত্যাদিবোৰ বেমাৰ দেখা দিয়ে আৰু তাৰ বাবে বহু জনসম্পদ ক্ষতি হৈছে। এতিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ, জে ইৰ কথা আমি ক'বলৈ বিচাৰিছোঁ। জে ই হৈছে এটা ভেক্টন বৰ্ণ ডিজিজ। এই বেমাৰ আচলতে কিউলেক্স মহৰ দ্বাৰা সংক্ৰমণ হয় আৰু মেইন কজিটিভ এজেণ্টটো হ'ল জে ই ভাইৰাছ। এইটো ভাইৰেল কজিটিভ এজেণ্ট হৈছে ভাইৰাছ আৰু যিটো মহ সেইটো কিউলেক্স মহ। এই মহৰ এজনৰ পৰা আন এজনলৈ এই বীজাণু যদি কঢ়িয়াই লৈ যায় তেতিয়া এই বেমাৰ অন্য জনলৈ বিয়পি যায়। আৰু এই বেমাৰ প্ৰথম আটাইতকৈ মৰাত্মক দিশ হ'ল এই ৰোগ হ'লে খুব টান জ্বৰ হয়, খুব হাই ফিভাৰ আমি যিটো কওঁ, হাই ফিভাৰ হয়। তাৰ লগে লগে মূৰৰ বিষ হ'ব, তাৰপিছতে তেওঁ মূৰ্চা যাব পাৰে, ঠিক তেনেধৰণৰ লক্ষণবিলাক দেখা যায়। সেইকাৰণে এনেকুৱা ৰোগীৰ যদি লক্ষণ হয় আমি নিশ্চয় সজাগ হ'ব লাগিব। তাৰ কাৰণে আমাৰ বহুত ব্যৱস্থা আছে, যেনে জে ইৰ লগতে এ ই এছ বুলি একিউট এনকেফেলাইটিক চিণ্ড্ৰম। সেই বেমাৰটো আচলতে জাপানীজ এনকেফেলাইটিছৰে এটা মেইন ভাগ। আচলতে এইটো একেই মহে হেৰি কৰে, কিউলেক্স মহে বীজাণু হেৰি
0: বিয়পায়।
1: আৰু এই হ'লে কি, আমাৰ অসম চৰকাৰে, ভাৰত চৰকাৰ বা অসম চৰকাৰে যথেষ্ট সাৱধানতা অৱলম্বন কৰি আহিছে এই বেমাৰৰ কাৰণে। সেইকাৰণে আমি এই সময়ত আমি গোটেইবোৰ জেগাত, যিবোৰ জেগাত জংঘল আছে, সেইবোৰ চাফ চিকুণ কৰিব লাগে যাতে মহে কণী পাৰিব নোৱাৰে বা মহে তাত আশ্ৰয় ল'ব নোৱাৰে। আৰু তাৰপিছতে নিজৰ ঘৰখনো সুন্দৰকৈ পৰিষ্কাৰকৈ ৰাখিব লাগে। আৰু গভৰ্ণমেণ্টে লাষ্ট স্কেলত আমাৰ এতিয়াও 50% DDT স্প্ৰে কৰা হয় আৰু কিছু কিছু অঞ্চলবিলাকো আমি ফগিং কৰোৱা হয়, ফগিঙৰ যাতে মহ কণী পাৰিব নোৱাৰে বা অন্য বিয়পিব নোৱাৰে। এইটো চোৰ্চ ৰিডাকশ্যন বুলি আমি যিটো কওঁ, ঠিক তেনেধৰণৰ ব্যৱস্থাবিলাক লোৱা যায়। আৰু আমাৰ ঠিক এই সময়তেই আমি বৰ্তমান অসমত বিশেষ কৰি আমি জ্বৰৰ ৰোগী ছাৰ্ভে কৰিবলৈ আমি আমাৰ ফিল্ড লেভেলত যিখিনি ৱৰ্কাৰ থাকে, পেৰামেডিকেল ষ্টাফ থাকে, তেওঁলোকক আমি ঘৰে ঘৰে যাই ফিভাৰ ছাৰ্ভে কৰিবলৈ দিওঁ। আৰু য'ত পজিটিভ কেছ পায়, যেই পজিটিভ কেছ পায়, তাৰ ঠিক 2-3 কিলোমিটাৰ ৰেডিয়াছত আমি তেওঁলোকক আমি ফগিং বা DDT স্প্ৰে কৰিবলৈ আমি উপদেশ দিওঁ।
0: এতিয়া প্ৰশ্ন এটা হৈছে কি, আপুনি কৈছে যে আমি কেইবাটাও অসুখৰ কথা পাতিছোঁ, যে জাপানীজ এনকেফেলাইটিছ এইটো খুব মাৰাত্মক ধৰণে দেখা দিয়ে। জাপানীজ শব্দটোৰ লগতে এনকেফেলাইটিছ, আমি সাধাৰণভাৱে এনকেফেলাইটিছৰ কথা কওঁ, এনকেফেলাইটিছ আৰু জাপানীজ এনকেফেলাইটিছৰ মাজত কিবা বৈসাদৃশ্য আছে নেকি?
1: নাই, জাপানীজ এনকেফেলাইটিছ বা এ ই এছ, এইটো একিউট এনকেফেলাইটিছ চিণ্ড্ৰম, এইটো একেধৰণৰ চিণ্ড্ৰমবিলাক হয়। আৰু এই বেমাৰটো আচলতে এজ পাৰ হিষ্ট্ৰি মতে এইটো আচলতে ডিৰেক্টলি মানুহৰ গাত আচলতে বিয়পিব নোৱাৰে। এইটো তাৰ মেইন বীজাণু কৰিয়াৰটো হৈছে কি, কেৰিয়াৰটো হৈছে কি, এনিমেলে আচলতে তাত বহন কৰি থাকে বীজাণু কেৰিয়াৰ ৰিজাৰ্ভাৰ।
0: এনিমেল মানে
1: কেনেকুৱা, যেনে আমাৰ গাহৰি আৰু মহ হ'ব পাৰে, গৰু হ'ব পাৰে ইত্যাদিবোৰ। সেইকাৰণে এই সময়ত আমাৰ গোটেই ছাৰ্ভেবিলাক কৰা যায়,
0: গোহালিবিলাকো
1: চাফ চিকুণ কৰি

0: দেখিব লাগে, তেনেধৰণৰ আমি ব্যৱস্থা কৰা যায়।
1: আৰু এতিয়া কথা হৈছে কি, আপুনি এই এছ অৰ্থাৎ একিউট এনকেফেলাইটিক চিনড্ৰম, অৰ্থাৎ এনকেফেলাইটিছ সদৃশ যিবিলাক উপসৰ্গ দেখা যায়, আপুনি ক'লে যে খুব টান জ্বৰ হয়, বহুত উচ্চ জ্বৰ হয়, এই এনকেফেলাইটিছ অসুখটোক মগজুৰ জ্বৰ বুলিও কয় নেকি?
0: ইয়েছ, মগজুৰ জ্বৰ বুলি ক'ব পাৰে, কাৰণ এইটো হেৰি হ'লে বিশেষকৈ ব্ৰেইনক এটাক কৰে
1: ইনফ্লেমেশ্যন,
0: সেইকাৰণে কি মানুহ তৎক্ষণাত যিকোনো মুহূৰ্তত অতি সোনকালেই তা অজ্ঞান হ'ব পাৰে, সেইকাৰণে এইটো তেনেকুৱা হয়,
1: ভ্ৰমবকে
0: ভ্ৰমবকে
1: হয়। এতিয়া কথা হৈছে কি, মহৰ পৰাটো পৰিত্ৰাণ পোৱাৰ সম্পূৰ্ণৰূপে কোনো উপায় নাই, আমি সাৱধান হৈ মহৰ যিবিলাক উৎস আছে সেইবিলাক নিয়ন্ত্ৰণ কৰি কিছু পৰিমাণে মহৰ পৰা আমি ৰক্ষা পোৱাৰ চেষ্টা কৰিব পাৰোঁ, কিন্তু তথাপিও গাঁৱে ভূঞে বিভিন্ন জেগাত আমাৰ খেতি পথাৰ আছে, চব জেগাতে বন্ধ পানীৰ ব্যৱস্থা আছেই, বিশেষকৈ এইখিনি সময়ত বৰষুণ হয়, এই সময়ছোৱাত আমাক চবতকৈ হেৰিটো হৈছে ইয়াৰ কিবা প্ৰিভেণ্টিভ বা ইনকুলেশ্যন কিবা আছে নেকি, কিবা তাৰ চিটা দিয়া বা টিকা?
0: চিটা দিয়া আচলতে জাপানীজ এনকেফেলাইটিছ চিটা আচলতে অসমত আৰম্ভ হৈছে, কিন্তু যিটো ছাকচেছ ইমিউনাইজেশ্যন যিটো ছাকচেছ ৰেটটো খুবেই কম আছে।
1: এইটো কোন সময়ৰ পৰা আৰম্ভ কৰে?
0: আচলতে আমি যেই ভেকচিনটো আমি প্ৰথম ড'জটো সৰু বাচ্চাক আমি ন মাহৰ পৰা ষ্টাৰ্ট দিয়া যায় ফাৰ্ষ্ট ড'জ, আৰু এডাল ড'জটো এডালেই আপ টু 60 ইয়াৰ্চলৈ এই যেই ভেকচিনেশ্যন কৰা হয়।
1: এই ভেকচিনেশ্যনৰ পৰা যিটো মানুহৰ যিটো প্ৰতিৰোধ শক্তি হয় সেইটো কিমান দিনলৈ থাকে?
0: নাই, গোটেই লাইফ লং,
1: গোটেই লাইফ
0: লাইফ লং আচলতে থাকিব লাগে,
1: আৰু এইটো যিকোনো সময়তে ল'ব পাৰি,
0: যিকোনো ল'ব পাৰি।
1: ঠিক আছে, এইটো এই এই যিটো জেইৰ যিটো আপুনি কৈছে ভেকচিনেশ্যনটো, সেইটো সহজে উপলব্ধ নে?
0: এতিয়া বৰ্তমান আচলতে এডাল্ট ভেকচিনেশ্যনটো সহজে উপলব্ধ নহয়, গভৰ্মেণ্টে যেতিয়া লঞ্চ কৰে তেনেকুৱা সেই সময়ত তেতিয়া এডাল্ট ভেকচিনেশ্যনটো দিব পৰা যায়,
1: কেম্পেইন পিৰিয়ড,
0: কেম্পেইন পিৰিয়ডত হৈ যায়, আৰু যিটো আমাৰ ৰুটিন ইমিউনাইজেশ্যন হয় এইটো চব সময়তে খোলা আছে, সৰু বাচ্চাৰ কাৰণে আমি ন মাহৰ পৰা এই ভেকচিনটো দিয়া হয়।
1: ভেকচিন ফেইলৰ হোৱাৰ কিবা কেছ আছে নেকি?
0: নাই, ভেকচিন ফেইলৰ হোৱাটো এতিয়ালৈ আচলতে এটা ডিছকাশ্যনৰ মাজত আছে, ভেকচিন ফেইলাৰ বুলি আমি ক'ব নোৱাৰোঁ, কাৰণ আমি 100% আমি ভেকচিন মানুহক দিব পৰা নাই।
1: আমি জাপানীজ এনকেফেলাইটিছ যেতিয়া হয়, ধৰকচোন এইটোৰ পৰীক্ষা কেনেকৈ, তেজৰ নমুনা সংগ্ৰহ কৰি?
0: ইয়েছ, তেজৰ নমুনা সংগ্ৰহ কৰে, তাৰ কাৰণে আমাৰ যিখিনি টেষ্ট কৰা হয় আমাৰ সেইখিনি অলৰেডি জেই কিট বুলি আছে, এইবিলাক আমি চব হস্পিটেলতেই উপলব্ধ,
1: এইবিলাক
0: ডিষ্ট্ৰিক্ট হস্পিটেলবিলাকত
1: চবতে উপলব্ধ, প্ৰাইমেৰী হেল্থ চেণ্টাৰত নহয়,
0: প্ৰাইমেৰী হেল্থ চেণ্টাৰ এতিয়ালৈ হোৱা নাই, কিন্তু ডিষ্ট্ৰিক্ট হস্পিটেলত চবতে উপলব্ধ আছে।
1: কিন্তু এই বস্তুটো মানে ইয়াত আশাকৰ্মীয়ে সহায় কৰিব পাৰে নেকি?
0: নাই, নিশ্চয়, কাৰণ জ্বৰ হোৱাৰ লগে লগে তেওঁলোকে ৰিপৰ্ট কৰিব পাৰে, তেওঁলোকে চিকিৎসাৰ কাৰণে স্বাস্থ্যকেন্দ্ৰত লৈ তেওঁলোকক লৈ যাব লাগে, আৰু স্বাস্থ্যকেন্দ্ৰটো নিশ্চয় ডক্টৰে আমাৰ চিকিৎসকে বুজি পাব এইটো কি ৰোগ হ'ব পাৰে, তেনেকৈ আমি ডিৰেক্টলি চিভিল হস্পিটেললৈ ৰিফাৰ কৰিলে এইটো সুন্দৰকৈ।
1: সাধাৰণতে জ্বৰ উঠাৰ কিমান সময়ৰ পিছত আপুনি সন্দেহ কৰিব লাগে যে এইটো জাপানীজ এনকেফেলাইটিছ হ'ব পাৰে?
0: নাই, এইটো জাপানীজ এনকেফেলাইটিছ খুবেই মাৰাত্মক হয়, এইটো আপুনি একদিন বা দুদিনৰ ভিতৰতে আচলতে এইটো ব্যৱস্থাটো ল'ব লাগে, কাৰণ এইটো যদি হেৰি হৈ যায় তৎক্ষণাত অজ্ঞান হৈ যাব পাৰে, অজ্ঞান হোৱাৰ লগে লগে তাৰ
1: ক্ৰিটিকেল
0: ষ্টেজত আহি যায়, গতিকে তেতিয়া তাৰ অকণমান অসুবিধা হয়, সেইকাৰণে যিমান এজ আৰ্লি এজ পচিবল আমি সেইটো চিকিৎসাৰ ব্যৱস্থা কৰাব লাগে আৰু পৰীক্ষা কৰাব লাগে।
1: যেনে ধৰকচোন জাপানীজ এনকেফেলাইটিছে মানুহ এজনক চিকিৎসাৰ কাৰণে সময় খুব কম দিয়ে, আপুনি যিটো কৈছে যিহেতু এইটো মগজুৰ জ্বৰ বা মগজুত তাৰ ইনফ্লেমেশ্যন, মগজুৰ যিহেতু সংক্ৰমণ হৈ যায়, আৰু আমি সাধাৰণতে খুব উচ্চ পৰ্যায়ত যেতিয়া জ্বৰ উঠে তেতিয়া লগে লগে আমি এইটো সন্দেহ কৰিব লাগে, সেইটো দুটা কেছতে হ'ব পাৰে, জাপানীজ এনকেফেলাইটিছতো হ'ব পাৰে বা এই এছ যিটো একিউট এনকেফেলাইটিক চিনড্ৰম, এই দুইটা বিষয় হ'ব পাৰে। গতিকে বিশেষকৈ এই সময়ছোৱাত বাৰিষাৰ আগে পিছে বাৰিষা চলি থকা সময়ত যেতিয়া মহৰ উমঘাম বেছি হয় সেইখিনি সময়ত আমি সন্দেহ কৰিব লাগে যিকোনো কেছলৈ, যিহেতু মেলেৰিয়াও হ'ব পাৰে, জাপানীজ এনকেফেলাইটিছ হ'ব পাৰে, এই এছ হ'ব পাৰে, গতিকে এই প্ৰত্যেকটো কেছতে জ্বৰ হোৱা মাত্ৰকে আমি ডক্টৰৰ লগত যোগাযোগ কৰিব লাগে, স্বাস্থ্যকৰ্মীৰ লগত যোগাযোগ কৰিব লাগে, তেজৰ নমুনা পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰিব লাগে। চিকিৎসাৰ কথাটোলৈ আহোঁ, জাপানীজ এনকেফেলাইটিছ বা এই এছ যদি হয় তেওঁ স্বাস্থ্যকেন্দ্ৰলৈ আহিল, তেওঁ হয়তো হস্পিটেললৈ আহিল, তেতিয়া চিকিৎসা ব্যৱস্থাটো কি ধৰণৰ?
0: না, চিকিৎসা ব্যৱস্থাটো আচলতে যদি অজ্ঞান হয় তেতিয়া আমাৰ ICU খুব ইনটেনচিভ কেয়াৰ ইউনিটত ভৰ্তি কৰোৱা হয়, তাৰ কাৰণে চৰকাৰে প্ৰায় চিভিল হস্পিটেল তাৰ কাৰণে আহোম সংৰক্ষণ কৰা আছে আৰু ICU ব্যৱস্থাও কৰাইছে, গতিকে সেইকাৰণে কি তাৰ স্পেচিফিক আচলতে যিহেতু এইটো ভাইৰেল পজিটিভ এজেণ্ট হৈছে যে ভাইৰাছৰ দ্বাৰা হয় এইটো গোটেই স্পেচিফিক ট্ৰিটমেণ্ট নাই,
1: চেল্ফ লিমিটেড
0: হেৰি ট্ৰিটমেণ্ট, গতিকে এইটো সেইকাৰণে কি যাতে নহওক তাৰ কাৰণে প্ৰতিৰোধটো হৈছে তার চিকিৎসা মেইন চিকিৎসা
1: প্রতি আর যিজন পেশেন্ট যিজনৰ খসাকে আক্রান্ত হৈছে তেখেতৰ চিকিৎসাটো কেনে উপসর্গ চাই সিনড্রম
0: সিনড্রমেটিক ট্রিটমেন্ট আসলে স্পেসিফিক নহয়
1: হয় হয় হয়

0: তাৰমানে এইটো যিহেতু যিকোনো ভাইৰাছৰ সংক্ৰমণৰ পৰা যিবিলাক অসুখ হয় সেইবিলাকত আমি জানো যে তাত কোনো এণ্টিবায়'টিক বা এই ধৰণৰ কথা নাথাকে, তাত নিজে নিজে সেই
1: শৰীৰে
0: নাই হয়, কিন্তু তাৰ চিম্পটমেটিক অৰ্থাৎ উপসৰ্গবিলাক চাই তাৰ নিয়ন্ত্ৰণ কৰি মানুহজনক ৰিলিফ দি আৰু নিজৰ তেওঁৰ যিটো শাৰীৰিক যিটো ইমিউনিটি সেইটোক ডেভেলপ কৰে, তেনেকে মানুহজনক আৰোগ্যৰ পথলৈ অনা হয়। কিমান সময়লৈ মানুহ এজন আৰোগ্য হোৱাৰ বাবে
1: আৰোগ্য হ'বলৈ অতি কমেও 15 দিন
0: এইখিনি
1: চিভিৰিটিৰ লগত কথা, কেতিয়াবা একমাহো লাগি যাব পাৰে। সেইকাৰণে এই জেইৰ কাৰণে আমাৰ ICU তাৰ সুন্দৰ ব্যৱস্থা কৰা হৈছে, অকল জেইৰ কাৰণে ICU বেলেগকে চেপাৰ কি আমাৰ ব্যৱস্থা আছে।
0: হয়, অসম ৰাজ্যত জাপানীজ এনকেফেলাইটিছ হওক বা AES হওক, এনকেফেলাইটিছ সদৃশ ৰোগত বিভিন্নজনৰ মৃত্যুও হৈছে, বাকীবিলাক অসুখৰ তুলনাত এইটো ৰোগত মৃত্যুৰ হাৰটো বেছি, ইয়াৰ কাৰণটো কি বুলি ভাবে তেওঁলোকে? বৰ পলমকে ৰিপৰ্টিং হয়
1: না, এইটো এক্সেক্ট আপুনি ঠিক কথাই কৈছে। আচলতে এইটো অলপ দেৰিকৈ তাত ইনফৰ্মেশ্যনবিলাক হয়, যেনেকে জ্বৰ হৈছে সাধাৰণভাৱে ভাবি লৈ, হয়তো মেলেৰিয়া সদৃশ জ্বৰ বুলি ভাবি লৈ, নহ'লে বা ইনফ্লুয়েঞ্জা বা চৰ্দি জ্বৰ বুলি ভাবি লৈ তেনেকৈ, সেইকাৰণে এইটো আচলতে ট্ৰিটমেণ্ট লওঁতে অলপ দেৰি হৈ যায়। ডিলে ৰিপৰ্টিং বা ডিলে কণ্টেক্ট উইথ দ্য ট্ৰিটমেণ্ট, সেইটো বা ডক্টৰৰ ওচৰত আহোঁতে দেৰি হৈছে তেনেকুৱা। আৰু আমাৰ অসমত দেখিছোঁ কিছুমান মানুহ আছে যে ফাৰ্মাচীতে হয়তো ট্ৰিটমেণ্ট ল'বলৈ বিচাৰে, ডক্টৰৰ ওচৰতো অহা নাই, তেনেকৈ দেৰি হৈ যায়, গতিকে লেট ষ্টেজত অকণমান দিগদাৰ হৈ যায়, সেইকাৰণে অকণমান তেনেকৈ আমাৰ মৃত্যুমুখত পৰিব লগা হয়।
0: ডেংগু আৰু চিকুনগুনিয়াৰ লক্ষণ কি ধৰণৰ?
1: ডেংগু আচলতে এইটো আচলতে বিশেষ ভয়ানক ৰোগ নহয়, কিন্তু ডেংগু আচলতে যদি এইটো আচলতে মেইন পজিটিভ এজেণ্ট হৈছে ডেংগু ভাইৰাছ হয়, আৰু এইটো যিটো আমাৰ ভেক্টৰ ফেক্টৰটো হৈছে আমাৰ এইটো এডিছ কামুৰিলে এইটো ডেংগু বেমাৰ হয়। আৰু এই লক্ষণটো হৈছে কি, জ্বৰ হ'ব পাৰে, খুব বেছি জ্বৰ নহয়, ল' ফিভাৰ আৰু যিটো আমি কওঁ ল' ফিভাৰ হ'ব পাৰে, মাহৰ পেহীৰ বিষ হ'ব পাৰে, হাৰ্ডিৰ বিষ হ'ব, গাঁঠিৰ বিষ হ'ব পাৰে, তেনেকুৱা হয়। আৰু তাৰো এটা ডেংগু হিমৰেজিক ফিভাৰ বুলি এটা আছে, সেইটো কিন্তু অকণমান ভয়ানক হয়, সেইটো হ'লে কেতিয়াবা আমাৰ গাৰ পৰা তেজ নিগৰিব পাৰে,
0: ৰক্তক্ষৰণ
1: হয়, তেনেকুৱা ধৰণৰ এটা হেৰি হয়। গতিকে ডেংগুৰ কাৰণে আমাৰ অলৰেডি অসমত বিশেষ কৰি নগৰীয়া স্বাস্থ্য এইটো যথেষ্ট ক্ষতি কৰিছে ডেংগু ৰোগে। আৰু মই আশা কৰোঁ যে ডেংগু ৰোগৰ প্ৰতিবিধানটো হৈছে কি, আমি নিজে আচলতে তাৰ ব্যৱস্থা ল'ব লাগে যাতে মহৰ পৰা আমি কণ্টেক্ট যাতে নহয়, সেইকাৰণে কি নগৰীয়া জেগাবিলাকত যেনেকে নলা নৰ্দমা আছে সেইবিলাক খুব সুন্দৰকে চাফা কৰিব লাগে,
0: আঠুৱা
1: ব্যৱহাৰ কৰিব লাগে, আৰু নিজৰো ঘৰৰ অন্য যদি নিজৰ ইভেন আমাৰ হিষ্ট্ৰী আছে নাৰিকলৰ সৰকাত যদি পানী ৰৈ থাকে বহুত দিন, ষ্টেগনেণ্ট হৈ থাকে, ইভেন ফ্ৰিজৰ পানীৰ কথাও কয়, ফ্ৰিজৰ পানীটো যদি বন্ধ হৈ থাকে তেনেকে বহুত দিন যদি চাফ নকৰাকৈ থাকে, 7 দিন বা 10 দিন 15 দিন থাকে তেনেকুৱা, তাৰ পৰা ইভেন মহে কণী পাৰে বুলি মানুহৰ হেৰি। চিকুনগুনিয়া ঠিক একে ধৰণৰ ডেংগুৰ দৰে এইটো ভাইৰাছ একে ভাইৰাছে হয়, গতিকে তাৰো তেনেকে প্ৰায় অলমষ্ট একে ধৰণৰ লক্ষণবিলাক আছে,
0: দিনতো কামোৰে
1: গতিকে সেইকাৰণে কি এইটো নিজে পাৰ্চনেল প্ৰটেকশ্যন মেথড যদি আমাৰ উন্নত হয় নিশ্চয় এইটো সুন্দৰ হয়। আৰু তেনেকৈ ভাৰত চৰকাৰ বা অসম চৰকাৰে আমাৰ এইটো ডিৰেকশ্যন দিছে যে তাতে আমি গোটেই ফগিং কৰোঁ আৰু তেনেকৈ মানুহৰ মাজত এৱাৰনেছ আনো যাতে তেওঁলোকে অন্তত হাফ চাৰ্ট নিপিন্ধি ফুল চাৰ্ট পিন্ধিব পাৰিলে ঠিক এফেক্টেড এৰিয়াবিলাকত, যাতে নিজৰ গাটো সুন্দৰকে থাকিব পাৰে, যাতে যাতে মহে কামুৰিব নোৱাৰে।
0: কিন্তু এই যে তথাপিও ডেংগু বাৰে বাৰে হৈ আছে, চিকুনগুনিয়াও নতুনকৈ আহিছে, এই ডেংগু আৰু চিকুনগুনিয়াৰ চিকিৎসা ব্যৱস্থা কি ধৰণৰ?
1: চিকিৎসা ব্যৱস্থা
0: ভাইৰাছৰ
1: কথা আহিব, এইটো ঠিক স্পেচিফিক ট্ৰিটমেণ্ট নাই যিটো ভাইৰাছ, আৰু তেনেকৈ কিন্তু আমাৰ ডায়েগনষ্টিছৰ ব্যৱস্থাৰ কাৰণে পৰীক্ষা কৰাৰ কাৰণে আমাৰ সকলোবোৰ ব্যৱস্থা আছে, তেওঁলোকৰ যিখিনি আমাৰ ৰিয়েজেণ্ট প্ৰয়োজন আছে আমাৰ গভৰ্ণমেণ্টৰ চৰকাৰৰ তৰফৰ পৰা আমি যথেষ্ট বিনামূলীয়াকৈ পৰীক্ষা কৰাৰ কাৰণে ব্যৱস্থা কৰি দিয়া হৈছে, মাত্ৰ আমাক লাগিব সজাগতা, আৰু জ্বৰ হ'লে বা তেনেকুৱা লক্ষণবিলাক দেখা দিলে নিশ্চয় ওচৰৰ চিকিৎসালয় লৈ যাব লাগে।
0: চিকুনগুনিয়াৰ ডেংগুৰ লগত লক্ষণবিলাক একেই নেকি?
1: একেই
0: মাংসপেশীৰ বিষ,
1: গাঁঠিৰ
0: বিষ, জ্বৰ থাকিব
1: পাৰে,
0: কিন্তু ডেংগু আৰু চিকুনগুনিয়াত খুব হাই ফিভাৰ নহ'ব,
1: এনেই জাষ্ট পানী লগাৰ দৰে জ্বৰ হ'ব পাৰে তেনেকুৱা, কিন্তু গাৰ বিষটো খুব হয়, গাঁঠিৰ বিষ হয় বেছি তেনেকুৱা।
0: আৰু এনকেফেলাইটিছৰ ক্ষেত্ৰত
1: মূৰৰ বিষ যথেষ্ট হয়, আৰু জ্বৰটো জেনেৰেলি খুব
0: বেছি হয়। এই সময়খিনি কিন্তু মেলেৰিয়াৰ কাৰণেও আমাৰ

0: অসমখন কুখ্যাত। গতিকে মেলেরিয়াৰ উপদ্রব কি ধৰণৰ?
1: মেলেরিয়া উপদ্রব একচুয়ালি আমাৰ এতিয়ালৈ আমাৰ মেলেরিয়াত আসলে আমাৰ বহুত খুব এলার্ট হৈছে, এইটো বহুত পুৰণাৰ, বহুত দিনৰ পৰা এইটো আমাৰ এফেক্টেড হৈ আছিলে। তাৰমানে যিকোনো জ্বৰ মেলেরিয়া হ'ব পাৰে। মেলেরিয়ার মেইন থিমটো হৈছে যিকোনো জ্বৰ মেলেরিয়া হ'ব পাৰে। গতিকে মেলেরিয়া জ্বৰ হলে আমি লগে লগে তাৰ পৰীক্ষা কৰাওঁ, তাৰ যেনেকে টেষ্ট পৰীক্ষা কৰাওঁ। আৰু তেনেকৈ টেষ্ট পৰীক্ষা কৰাৰ কাৰণে বিভিন্ন দুধৰণৰ আছে। এটা মাইক্ৰস্কোপত স্লাইড চাই কৰিব পাৰে, এটা হৈছে কি যিকোনো ঠাইত আমাৰ ৰিপিট ডায়গ্নষ্টিক কিট বুলি এটা আছে, তাতে যাই আপুনি যিকোনো ফিল্ডতো কৰিব পাৰে তেনেকুৱা। সেইকাৰণে মেলেৰিয়াটো ডায়গ্নষ্টিচটো খুব সুন্দৰ হৈছে, আৰু লগে লগে চিকিৎসাটোৰ ব্যৱস্থাটো যিকোনো হ'ব পাৰে, গ্ৰাউণ্ড লেভেলতো চিকিৎসাটো কৰিব পৰা যায়।
0: ঔষধো
1: উপলব্ধ।
0: ইয়াত মেলেৰিয়া যিহেতু এটা পৰজীৱীৰ পৰা হয় আৰু তাৰ যিহেতু এটা প্ৰমাণিক ঔষধ আছে, আৰু এবিধ নহয় বহুত ধৰণৰ ঔষধে আছে, আৰু সেই ঔষধ আমাৰ প্ৰাইমেৰী হেলথ চেণ্টাৰবিলাকতো
1: উপলব্ধ।
0: গতিকে মেলেৰিয়াৰ যিটো চিকিৎসা ব্যৱস্থা সেইটো সৰ্বব্যাপ্ত, আমাৰ সকলো
1: একদম
0: গ্ৰাছৰুট লেভেললৈ তাৰ চিকিৎসা ব্যৱস্থাটো আছে। গতিকে ইয়াৰ আৰু এইটো ঘৰত থাকিও ট্ৰিটমেণ্ট কৰিব পাৰি নহয় জানো? মেলেৰিয়াত খুব কমেই হস্পিটেলাইজেশ্যন লাগে নেকি? হয়। গতিকে আমি কিন্তু চিকুনগুনিয়া ডেংগুৰ ক্ষেত্ৰত ঘৰত থাকি ট্ৰিটমেণ্ট হ'ব জানো?
1: যদি আচলতে এইবিলাক লগে লগে হস্পিটেলাইজ কৰিব লাগে, ভাইৰাছ হয়, ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ তৎক্ষণাত খুব কম সময়ৰ ভিতৰত অন্যলৈ বিয়পিব পাৰে, সেইকাৰণে এইটো হস্পিটেলত আহিব লাগে। আৰু তাৰ কাৰণে আমি স্পেচিয়েল বেড ৰখা হয়, আইচলেশ্যন বেড কিছুমান থাকে, তাতে যাতে এই বেমাৰটো তাতে ট্ৰিটমেণ্ট কৰি তাতে ৰেষ্ট ল'লে, ৰেষ্ট লৈ যাতে ভাল হ'ব পাৰে, যাতে অন্য ঠাইলৈ অন্য মানুহলৈ যাতে বিয়পিব নোৱাৰে। তাৰ কাৰণে ঘৰত নহয় এইটো হস্পিটেলত চিকিৎসা কৰিব লাগে, তেতিয়া সুন্দৰ হয়।
0: তাৰোপৰি আৰু কিছুমান আপুনি কৈছে যে ভাইৰেল হ'লেও এনকেফেলাইটিছ বা ডেংগু এইবিলাকৰ পৰা অকণমান জটিল পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, যেনে আপুনি কৈছে শৰীৰৰ অভ্যন্তৰত ৰক্তক্ষৰণ হ'ব পাৰে ডেংগুৰ ক্ষেত্ৰত, আৰু চিকুনগুনিয়াত তেনেকুৱা হয় নেকি?
1: চিকুনগুনিয়াত তেনেকৈ ৰক্তক্ষৰণ নহয়, যেনে কিন্তু তথাপি জ্বৰ থাকিব, তেনেকৈ চৰ্দি থাকিব,
0: চিকুনগুনিয়াৰ লক্ষণটোত অকণমান চৰ্দিৰ লক্ষণ আহে নেকি?
1: চৰ্দিৰ লক্ষণ আছে
0: বেছি আৰু ডেংগুৰ ক্ষেত্ৰত?
1: ডেংগুৰ ক্ষেত্ৰতো আছে, কিন্তু ডেংগুৰ ক্ষেত্ৰত চৰ্দিৰ লক্ষণ কিছু থাকে, কিন্তু তথাপিতো তাত গাঁঠিৰ বিষটো খুবেই বেছি থাকে।
0: এই সময়ছোৱাত বিশেষকৈ বৰ্ষাকালীন সময়ছোৱাত যদি চৰ্দি জাতীয় কিবা অসুবিধা মানুহে পায়, গতিকে সন্দেহ কৰিব লাগে যে ইয়াত চিকুনগুনিয়া হ'ব পাৰে।
1: আমাৰ প্ৰত্যেক ডিষ্ট্ৰিক্ট বা প্ৰত্যেক ব্লকতে আমাৰ এটা সদায় কণ্ট্ৰল ৰুম থাকে, ডে টু ডে ৰিপৰ্ট, আমাৰ প্ৰতিদিনৰ ডেইলি কি হৈছে কি হোৱা নাই, জ্বৰ কিমান হৈছে বা অন্য কি বেমাৰ হৈছে, তাৰ ৰিপৰ্টবিলাক ষ্টেটলৈ একেদিনাখনে আমি সন্ধিয়া পাই যাওঁ। সেইটো আমাৰ এটা খুব ভাল এটা ছিষ্টেম, নেটৱৰ্কিংটো সুন্দৰভাৱে ব্যৱস্থা আছে। গতিকে যিকোনো ৰোগী আমাৰ কি প্ৰব্লেম হৈছে, যে ৰোগী বেছি হৈছে না কিমান কেছ ডিটেক্ট হৈছে, ডেইলি কিমান কিমান কেছ ডিটেক্ট হৈছে, জ্বৰৰ কেছ বা জেই কেছ বা ডেংগু কেছ, আমাৰ ডেইলি ৰিপৰ্টিং ছিষ্টেম আছে, কণ্ট্ৰল ৰুম আছে। গতিকে আমাৰ ষ্টেটলৈ আমাৰ ষ্টেটতো কণ্ট্ৰল ৰুম আছে, তেওঁলোকে ৰিপৰ্টবোৰ দিব আৰু সন্ধিয়াৰ ভিতৰতে আমি গোটেই ৰোগীখিনি ৰিপৰ্ট লৈ আমি এনালাইচিছ কৰোঁ।
0: অৰ্থাৎ আজি আপোনাৰ গুৱাহাটীত থকা কণ্ট্ৰল ৰুম নিয়ন্ত্ৰণ কক্ষৰ পৰা শিৱসাগৰত যদি এটা কেছ হৈছে, আপুনি ইমিডিয়েটলি কথাটো কিছু সময়ৰ ভিতৰতে গম পাই যায় আৰু লগে লগে ইনষ্ট্ৰাকশ্যন দিব পাৰে কি কৰিব লাগিব, সেই ধৰণৰ ব্যৱস্থা আছে। গতিকে শ্ৰোতাই শুনি ভাল পাব যে আমাৰ যিটো নিয়ন্ত্ৰণ কক্ষ আছে, ডক্টৰ ফাংচু ডাঙৰীয়াই আমাক জনাইছে যে এই নিয়ন্ত্ৰণ কক্ষত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ য'ত ক'ৰবাত এনকেফেলাইটিছ, জাপানীজ এনকেফেলাইটিছ বা একিউট এনকেফেলাইটিছ, এনকেফেলাইটিক চিনড্ৰম অথবা ডেংগু বা চিকুনগুনিয়া এই ধৰণৰ ৰোগৰ য'তেই লক্ষণ দেখা দিছে, লগে লগে সেই কেছটো, সেই বিষয়টো নিয়ন্ত্ৰণ কক্ষৰ তেওঁলোকে অৱগত হৈছে আৰু তাৰ লগে লগে তেওঁলোকে এইটোও জানিব পাৰিছে সেই ঠাইখিনিত সেই ঔষধটো উপলব্ধ হয়নে নাই, তাত এখন বেড খালী আছেনে নাই, গতিকে তেখেতসকলে ইয়াৰ পৰা এটা ব্যৱস্থা নিৰ্দেশ দিব পাৰে। আপোনাক ষ্টুডিঅ'ত লগ পাই ভাল লাগিল, আজি আপোনাক এইখিনিতে বিদায় দিছোঁ, নমস্কাৰ।
1: নমস্কাৰ।
2: স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান নিদান শুনিলে।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাইও?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বাইদেউ চাকৰি

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 বজাৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসৱক সাদৰ আমন্ত্ৰণ জনালোঁ।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
5: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় বাতৰি পঢ়িছো নিৰ্মমা বৰঠাকুৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজি ব্যৱস্থা নিজেই কৰিব লাগিব বুলি মন্তব্য কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ 100% পলিষ্টাৰ সূতাৰ হ'ব নালাগে। ইউনিফৰ্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান শতাংশ কপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতেই মুকলি কৰা হ'ব। পৰিদৰ্শনকালত ডাঃ পেগুৱে শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহাদেৱ পাটগিৰিৰ সৈতে

0: বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাত বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে আগবঢ়োৱা 10 কোটি টকাৰ ব্যয়ৰ বিৱৰণো পৰ্যালোচনা কৰা হয়। ইয়াৰ পাছত শিক্ষামন্ত্ৰীগৰাকীয়ে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি উপাচাৰ্য অধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়া আৰু অধ্যাপক অধ্যাপিকাসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে 21 শতিকাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহ পুনৰীক্ষণ কৰি নিয়োগযোগ্যতা, উদ্যমিতা, উদ্ভাৱন আৰু গৱেষণা শক্তিশালী কৰাৰ বাবে আহ্বান জনায়।
1: জগন্নাথ বৰুৱা মহাবিদ্যালয় আজি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়লৈ উন্নীত আৰু প্ৰাৰম্ভিক বৰ্ষটোতে আমি বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে আমি 10 কোটি টকা দিছো আৰু সেই 10 কোটি টকাৰে ইতিমধ্যে আন্তঃগাঁথনি নিৰ্মাণ হৈ আছে। আমি এই বছৰটোৰ ভিতৰতে সমাপ্ত কৰি তাক আমি মুকলি কৰিব পাৰিম আৰু 26টা বিভাগৰে মানে আৰ্টছ, ছায়েন্স, কমাৰ্চ তিনিটা শিতানত 26টা বিভাগৰে জগন্নাথ বৰুৱা মহাবিদ্যালয় যিখন বিশ্ববিদ্যালয় কেনেধৰণে আগুৱাইছে আৰু আমাৰ এন ই পি মতে যি 4-year ইণ্টিগ্ৰেটেড 4-year আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী

0: ইতিমধ্যে আন্তঃগাঁথনি নিৰ্মাণ হৈ আছে। আমি এই বছৰটোৰ ভিতৰতে সমাপ্ত কৰি তাক আমি মুকলি কৰিব পাৰিম। আৰু 26টা বিভাগৰে মানে আৰ্ট, ছায়েন্স, কমাৰ্চ তিনিটা শিতানত 26টা বিভাগৰে জগন্নাথ বৰুৱা মহাবিদ্যালয় যিখন বিশ্ববিদ্যালয় এখন হ'ল কেনেধৰণে আগুৱাইছে, আৰু আমাৰ NEP মতে যি 4-year ইণ্টিগ্ৰেটেড 4-year আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰেম, সেই প্ৰগ্ৰেম কেনেধৰণে আগবঢ়াইছে, বৰ্তমান কি কি নাটনি আছে, এই গোটেই কথাখিনি আমি আজি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, পঞ্জীয়ক আৰু ফেকাল্টিসকলৰ লগত আলোচনা কৰোঁ।
1: মন্ত্ৰীগৰাকীয়ে লগতে যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানো পৰিদৰ্শন কৰি অধ্যাপক, অধ্যাপিকা আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান দৰ্শন, সাহিত্য, সংস্কৃতি আৰু ভক্তি আন্দোলনৰ সমৃদ্ধ ঐতিহ্যক সৰ্বভাৰতীয় পৰিসৰত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত অলপতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই চুক্তিক ঐতিহাসিক আৰু দূৰদৰ্শী পদক্ষেপ বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। এই সহযোগিতাই দুয়োখন শিক্ষানুষ্ঠানৰ মাজত নতুন বিদ্যায়তনিক সম্পৰ্ক স্থাপন কৰাৰ লগতে উত্তৰ পূব ভাৰত আৰু উত্তৰ ভাৰতৰ মাজত সাংস্কৃতিক আৰু জ্ঞানৰ বিনিময় শক্তিশালী কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। গৱেষণা, সাংস্কৃতিক আদান প্ৰদান, অভিনয় কলা, পাণ্ডুলিপি সংৰক্ষণ, ডিজিটেল আৰ্কাইভ, সাহিত্য অনুবাদকে ধৰি বিভিন্ন ক্ষেত্ৰত এই পদক্ষেপে সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলিও তেওঁ উল্লেখ কৰে। ৰাজ্যৰ সাংস্কৃতিক, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই কালি ডিব্ৰুগড়ৰ টিংখাঙৰ কললুৱা দেউৰীগাঁৱৰ দেউৰী বয়ন শিল্প সমবায় সমিতিৰ শিপিনীসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে। পৰম্পৰাগত তাঁতশিল্প সংৰক্ষণৰ লগতে কঠোৰ পৰিশ্ৰম আৰু দক্ষতাৰে স্বাৱলম্বিতা অৰ্জন কৰা মহিলাসকলক মন্ত্ৰীগৰাকীয়ে প্ৰশংসা কৰে। প্ৰতিগৰাকী শিপিনীৰ সফলতাই আত্মনিৰ্ভৰ অসম গঢ়াৰ দিশত শক্তিশালী খোজ বুলিও তেওঁ উল্লেখ কৰে। মালয়েছিয়াত কালি সামৰণি পৰা পঞ্চম যোগাসন ক্ৰীড়া এছিয়া কাপ 2026ৰ যোগ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড়ৰ জগদীশ ভৰালীয়ে 4টা শাখাত সোণৰ পদক অৰ্জন কৰিছে। তেওঁ লগতে যোগাসনৰ এটা বিশেষ শাখাত দ্বিতীয় স্থান লাভ কৰি মুঠ 5টা পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ডিব্ৰুগড় জিলাৰ মানকটাৰ হাতীমুৰা নিবাসী শ্ৰী ভৰালী 3 দশকৰো অধিক কাল যোগাভ্যাসৰ সৈতে জড়িত হৈ আছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

সুগম সংগীতৰ অনুষ্ঠানটিত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ হীৰা দাসৰ কণ্ঠৰ এটি গীত, গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ, প্ৰযোজনা মুকুল বৰুৱাৰ।

নিৰ্মল প্ৰভা বৰদলৈ ৰচিত আৰু মুকুল বৰুৱা প্ৰযোজিত হীৰা দাসৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ জনাৰ্দন হাজোৱাৰী, গীতৰ কথা লক্ষ্য হীৰা দাসৰ।

0: জনাৰ্দন হাজোৱাৰীৰ কণ্ঠগীতটি শুনিলে। গীতৰ কথা আছিল লক্ষ্য হীৰা দাসৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী

0: মিত্ৰ ফুকনৰ কণ্ঠত বীৰিঞ্চি কুমাৰ মেধি ৰচিত গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: কেশৱ মহন্তৰ কথাৰে চাৰু গোহাঁইৰ কণ্ঠগীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ অপৰাজিতা গগৈ কণ্ঠৰ এটি গীত, গীতিকাৰ ৰামচৰণ পাঠক, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: ৭৯ বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ ৭৯ বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া ৬:৩০ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্কা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খনেক পাছতেই পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দিনৰ 11 বজাত আকাশবাণীযোগে মন কী বাত অনুষ্ঠান, ৰাজ্যত গ্ৰীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া, প্ৰমাণ পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া ডিজিটেল, স্বচ্ছ আৰু নিৰ্ভৰযোগ্য কৰাৰ লক্ষ্যৰে APSCত ডিজি লকাৰ ব্যৱস্থা সংযোজনৰ সিদ্ধান্ত, ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ কাৰ্যসূচী আৰু মালয়েছিয়াত অনুষ্ঠিত 5ম যোগাসন ক্ৰীড়া এছিয়া কাপ 2026ত ডিব্ৰুগড়ৰ জগদীশ ভৰালীৰ 4টা শাখাত সোণৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 135 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী, দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু NewsOn AIৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেল যোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্যত গ্ৰীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া সম্পন্ন হ'ব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ HRMS পৰ্টেলত বদলীকৰণৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে দাখিল কৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া 1 জুলাইত আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালক, মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালককে ধৰি বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াক সামৰি উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছে আৰু এই সমিতিয়ে 15 জুলাইৰ ভিতৰত চলিত শিক্ষাবৰ্ষত বদলীকৰণৰ বাবে যোগ্য বিবেচিত আবেদনকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ তালিকা চূড়ান্ত কৰিব। সূত্ৰৰ পৰা জানিব পৰা মতে 30 জুনৰ নিশা বদলীকৰণৰ বাবে আবেদন জনোৱা পৰ্টেলটো বন্ধ হোৱাৰ পাছতে প্ৰাথমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হ'ব। একেদৰে মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ আৰু ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হ'ব। আবেদনসমূহ তন্ন তন্নকৈ নিৰীক্ষণৰ পাছত বদলীকৰণৰ বাবে যোগ্য শিক্ষক শিক্ষয়িত্ৰীৰ তালিকা প্ৰকাশ কৰা হ'ব। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে বিশ্ববিদ্যালয় আৰু স্বতন্ত্ৰ মহাবিদ্যালয়সমূহে নিজা বৃত্তিমুখী পাঠ্যক্ৰমৰ বাবে পুঁজি ব্যৱস্থা নিজে কৰিব লাগিব বুলি প্ৰকাশ কৰে।

0: কৰিছে। শিৱসাগৰ বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে কালি এই কথা প্ৰকাশ কৰে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্ম সম্পৰ্কীয় বিতৰ্ক সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্দেশনা অনুসৰি ইউনিফৰ্মৰ কাপোৰ 100% পলিষ্টাৰ সূতাৰ হ'ব নালাগে। ইউনিফৰ্মত কিমান শতাংশ পলিষ্টাৰ আৰু কিমান শতাংশ কপাহী সূতা ব্যৱহাৰ কৰিব লাগে সেই সম্পৰ্কে নিৰ্দেশনাত স্পষ্টভাৱে উল্লেখ আছে বুলি তেওঁ মন্তব্য কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে মহাবিদ্যালয়সমূহত বিনামূলীয়া নামভৰ্তিৰ বাবদ চৰকাৰে দিবলগীয়া অৱশিষ্ট 10% ধন বাজেট অধিৱেশনৰ পাছতে মুকলি কৰা হ'ব। ইয়াৰ পাছত শিক্ষামন্ত্ৰীগৰাকীয়ে যোৰহাটৰ জগন্নাথ বৰুৱা বিশ্ববিদ্যালয় পৰিদৰ্শন কৰি উপাচাৰ্য অধ্যাপক জ্যোতিপ্ৰসাদ শইকীয়া আৰু অধ্যাপক অধ্যাপিকাসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে 21শ শতিকাৰ প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমসমূহ পুনৰীক্ষণ কৰি নিয়োগযোগ্যতা, উদ্যমিতা, উদ্ভাৱন আৰু গৱেষণা শক্তিশালী কৰাৰ বাবে আহ্বান জনায়।
1: জগন্নাথ বৰুৱা মহাবিদ্যালয় আজি জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়লৈ উন্নীত আৰু প্ৰাৰম্ভিক বৰ্ষটোতে আমি বিশ্ববিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ কাৰণে আমি 10 কোটি টকা দিছিলোঁ আৰু সেই 10 কোটি টকাৰে ইতিমধ্যে আন্তঃগাঁথনি নিৰ্মাণ হৈ আছে। আমি এই বছৰটোৰ ভিতৰতে সমাপ্ত কৰি তাক আমি মুকলি কৰিব পাৰিম আৰু 26টা বিভাগৰে মানে আৰ্ট, চায়েন্স, কমাৰ্চ তিনিটা শিতানত 26টা বিভাগৰে জগন্নাথ বৰুৱা মহাবিদ্যালয় যিখন বিশ্ববিদ্যালয় এখন হ'ল কেনেধৰণে আগুৱাইছে আৰু আমাৰ NEP মতে যি 4-year ইণ্টিগ্ৰেটেড 4-year আণ্ডাৰ গ্ৰেজুৱেট ডিগ্ৰী প্ৰগ্ৰেম সেই প্ৰগ্ৰেম কেনেধৰণে আগবঢ়াইছে, বৰ্তমান কি কি নাটনি আছে, এই গোটেই কথাখিনি আমি আজি মই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, পঞ্জীয়ক আৰু ফেকাল্টিসকলৰ লগত আলোচনা কৰোঁ।
0: শিক্ষামন্ত্ৰীগৰাকীয়ে কালি যোৰহাটৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানো পৰিদৰ্শন কৰি অধ্যাপক অধ্যাপিকা আৰু প্ৰশাসনিক বিষয়াসকলৰ সৈতে মত বিনিময় কৰে। অসম লোকসেৱা আয়োগ APSCত ডিজি লকাৰ ব্যৱস্থা সংযোজিত হ'ব। প্ৰমাণপত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ ডিজিটেল, স্বচ্ছ আৰু অধিক নিৰ্ভৰযোগ্য কৰি তোলাৰ বাবে ডিজি লকাৰৰ জৰিয়তে APSCৰ প্ৰাৰ্থীৰ তথ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা সদৰি কৰে। তেওঁ কয় যে ডিজি লকাৰৰ জৰিয়তে প্ৰাৰ্থীৰ তথ্য পৰীক্ষণ কৰাৰ ফলত প্ৰমাণপত্ৰ জালিয়াতি আৰু ভুৱা পৰিচয় পত্ৰ ব্যৱহাৰৰ আশংকা সম্পূৰ্ণৰূপে নোহোৱা হ'ব আৰু আইনী জটিলতাৰ সম্ভাৱনাও হ্ৰাস পাব। এই পদক্ষেপক ৰাজ্যৰ মেধাৱী যুৱক যুৱতীৰ বাবে ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰি ডঃ শৰ্মাই কয় যে APSCৰ সৈতে ডিজি লকাৰ ব্যৱস্থা সংযুক্ত হোৱাৰ ফলত সময় ৰাহি হ'ব আৰু ভুৱা প্ৰমাণ পত্ৰৰ সম্ভাৱনা প্ৰায় শূন্যলৈ নামি আহিব। প্ৰযুক্তিৰ শক্তিৰে স্মাৰ্ট শাসন ব্যৱস্থা আৰু পৰীক্ষাৰ্থীসকলৰ সুবিধা নিশ্চিত কৰাৰ দিশত অসমৰ এই যাত্ৰা অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হ'ব। কামৰূপ মহানগৰ জিলাতো এই কাৰ্যসূচীৰ জৰিয়তে জিলাখনৰ 5 বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591 শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত 860টা পলিঅ' বুথ স্থাপন কৰা হৈছে। জিলাখনত যাতে কোনো যোগ্য শিশু পলিঅ' প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ্য ৰাখি মুঠ 37টা ভ্ৰাম্যমান দলো এই কাৰ্যসূচীত নিয়োজিত হ'ব। তিনিদিনীয়াকৈ হ'বলগীয়া এই কাৰ্যসূচীত 30 জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। শ্ৰীভূমি জিলাতো আজি পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হ'ব। জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি ৰামকৃষ্ণনগৰ, পাথাৰকান্দি, নীলামবজাৰ, কচুৱাদাম, গিৰিশগঞ্জ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু নগৰীয়া স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ 1,032টা বুথত প্ৰায় 2,08,264 শিশুক প্ৰতিষেধক দিয়াৰ লক্ষ্য লোৱা হৈছে। বিয়লি 3 বজালৈ চলিবলগীয়া এই অভিযানৰ বাবে 924টা সাধাৰণ বুথ, 26টা প্ৰতিষ্ঠানভিত্তিক বুথ, 19টা ট্ৰাঞ্জিট বুথ, 53টা দুৰ্গম বুথ আৰু 10টা ভ্ৰাম্যমান বুথৰ ব্যৱস্থা কৰা হৈছে। কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত এই অভিযানৰ শুভাৰম্ভ কৰা হ'ব। গোৱালপাৰা জিলাতো আজিৰে পৰা 3দিনীয়াকৈ পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হ'ব। এই অভিযানৰ অধীনত 1,69,967 শিশুক প্ৰতিষেধক প্ৰদান কৰা হ'ব। এই সন্দৰ্ভত জিলাখনৰ পৰা আমাৰ সংবাদদাতা ৰশিদুল হুছেইনে এইদৰে কয়।
2: গোৱালপাৰা জিলাতো আজিৰে পৰা 3দিনীয়া কাৰ্যসূচীৰে পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰা হৈছে। গোৱালপাৰা চহৰত থকা প্ৰসূতি আৰু শিশু স্বাস্থ্য কেন্দ্ৰত এই অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলাখনত 0-5 বছৰ বয়সৰ মুঠ 1,69,967 শিশুক এই অভিযানৰ জৰিয়তে পলিঅ' প্ৰতিষেধক সেৱন কৰোৱাৰ লক্ষ্য লোৱা হৈছে। আজি 967টা পলিঅ' কেন্দ্ৰত এই প্ৰতিষেধক প্ৰদান কৰা হ'ব। ইয়াৰ সমান্তৰালভাৱে কাইলৈ আৰু পৰহিলৈ স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ পলিঅ' প্ৰতিষেধক প্ৰদান কৰিব বুলি জিলা স্বাস্থ্য বিভাগৰ ফালৰ পৰা জানিবলৈ দিছে।
0: তিনিচুকীয়া আৰক্ষীয়ে জিলাখনত কুটাঘাটৰ পৰিকল্পনা কৰা দুজন আলফা সদস্যক কালি গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে কালি দুপৰীয়া ম্যানমাৰৰ পৰা অৰুণাচল হৈ অসমত প্ৰৱেশ কৰা আলফা স্বাধীনৰ স্বয়ম্ভূ ছেকেণ্ড লেফটেনেণ্ট সিঙৰ অসম ওৰফে হোমেনজ্যোতি বৰুৱা আৰু মনোজ অসম ওৰফে পাপু মৰাণক আৰক্ষীয়ে জাগুনত বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে। ধৃত সদস্য দুজনৰ পৰা আৰক্ষীয়ে দুটা AK-56 ৰাইফল

0: বল 172 ৰাউণ্ড গুলী, দুটা গ্ৰেনেডকে ধৰি ভালেমান আপত্তিজনক সামগ্ৰী জব্দ কৰিছে। আৰক্ষীয়ে আলফা সদস্য দুজনক তিনিচুকীয়াত জেৰা কৰি আছে। এই সন্দৰ্ভত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মায়ংক কুমাৰে এখন সংবাদমেলত কয় যে আলফা সদস্য দুজনে জিলাখনত কুটাঘাত সৃষ্টিৰ অভিসন্ধি কৰিছিল। এই দুয়োজন সদস্য পূৰ্বে জাগুনৰ বেটেলিয়ান চাউনিত আক্ৰমণ আৰু অপহৰণ কাণ্ডৰ সৈতে জড়িত আছিল বুলি আৰক্ষীয়ে কয়।
1: 26 तारीख को जागुन में तिनसुकिया पुलिस और दूसरे सेंट्रल एजेंसीज और सिक्योरिटी फोर्सेस का एक ऑपरेशन में दो उल्फा आई के दुर्दांत काडर का अरेस्ट हुआ, जिन लोगों का डिटेल्स है। पहले तो पहला हो गया का सेल्फ स्टाइल सेकंड लेफ्टिनेंट सियू रकम, जिनका नाम है ह्यूमन ज्योति बरुआ और इनका घर है पानीतोला तिनसुकिया। और जो दूसरा है उसका नाम है सेल्फ स्टाइल सेकंड लेफ्टिनेंट मनोज असम और इनका नाम है पप्पू मोरान और घर हो गया कोरदोईगुड़ी बागजान। तो ये दो कार्डर को हमने अरेस्ट किया और उनके साथ साथ जो हमें वॉर लाइक सामान मिला है वो आपके वहाँ पे डिस्प्ले पर है, जिसमें दो AK-56 राइफल है, 172 राउंड्स ऑफ एम्युनिशन है, दो हैंड ग्रेनेड है। प्रिलिमिनरी इन्वेस्टिगेशन में जो एक बहुत ही भयावह और बहुत ही डेंजरस बात सामने आया कि उनको उल्फा द्वारा टास्किंग दिया गया था कि तिनसुकिया टाउन में आकर के इनडिस्क्रिमिनेट फायरिंग करके इनोसेंट सिविलियंस का हत्या करना है।
0: বিধি বলবৎকাৰী সঞ্চালকালয়ে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত উপ মহাপৰিদৰ্শক পি কে দত্তৰ 53,28,00,000 টকাৰ অস্থাৱৰ সম্পত্তি জব্দ কৰিছে। অসম চৰকাৰৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই দত্তৰ বিৰুদ্ধে ৰুজু কৰা গোচৰৰ ভিত্তিত সঞ্চালকালয়ে তেওঁৰ বিত্তীয় লেনদেনৰ দিশটো তদন্তৰ আওতালৈ আনিছিল। 1992 চনৰ পৰা 2019 চনলৈ অসম আৰক্ষীৰ বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰা পি কে দত্তৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি আহৰণৰ তথ্য পোহৰলৈ আহিছিল। এই সময়ছোৱাত আৰক্ষী বিষয়াগৰাকী আৰু তেওঁৰ পন্নীয়ে 7,23,00,000 টকা আহৰণৰ তথ্য দাখিল কৰিছিল যদিও 7,71,00,000 টকা সম্পত্তিৰ তথ্য ৰাজহুৱা কৰা নাছিল। কেন্দ্ৰীয় চৰকাৰে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্তদয়া দৰ্শনেৰে সমাজত অন্তিমজন লোকৰ কল্যাণ নিশ্চিত কৰাৰ লক্ষ্যৰে কাম কৰি আহিছে বুলি কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল তথা জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকাশ কৰিছে। বিজেপিৰ লাহোৱাল মণ্ডলৰ উদ্যোগত দুদিনীয়াকৈ আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযান 2026 শীৰ্ষক অনুষ্ঠানত অংশ লৈ মন্ত্ৰীগৰাকীয়ে কালি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে দেশত যোৱা 12 বছৰত উন্নয়ন, সুশাসন, আত্মনিৰ্ভৰশীলতা আৰু বিশ্ব মঞ্চত ভাৰতৰ মৰ্যাদা বৃদ্ধিৰ ক্ষেত্ৰত নতুন ইতিহাস ৰচনা হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ শাসনকালত দেশত গৰীব কল্যাণ, মহিলা সবলীকৰণ, যুৱ প্ৰজন্মৰ উন্নয়ন, কৃষকৰ সুৰক্ষা আৰু বিনামূলীয়া স্বাস্থ্যসেৱা, ডিজিটেল ভাৰত, ষ্টাৰ্টআপ আৰু ভাৰত অভিযানৰ দৰে ভালেমান পদক্ষেপ ৰূপায়ণ কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত সম্প্ৰতি আলজেৰিয়া অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আৰু আৰ্জেণ্টিনা জৰ্ডানৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আলজেৰিয়া আৰু অষ্ট্ৰেলিয়াৰ মাজত আমেৰিকাৰ কানচাছত অনুষ্ঠিত খেলখনৰ প্ৰথমাৰ্ধৰ অন্তত দুয়োটা দলে দুটাকৈ গ'ল দিছে। ইপিনে আৰ্জেণ্টিনা আৰু জৰ্ডানৰ মাজত ডালাছত অনুষ্ঠিত খেলখনত প্ৰথমাৰ্ধৰ অন্তত আৰ্জেণ্টিনা 2-1 গ'লত আগবাঢ়ি আছে। ইয়াৰ পূৰ্বে যোৱা নিশা আমেৰিকাৰ নিউজাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ইংলেণ্ডে পানামাক 2-0 গ'লত পৰাস্ত কৰে। ইংলেণ্ডৰ হৈ জিউড বেলিংহাম আৰু হেৰি কেনে একোটাকৈ গ'ল দিয়ে। এই জয়ৰ সুবাদত দলটোৱে গ্ৰুপ এলৰ পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰিছে। ইপিনে ক্ৰোৱেছিয়াই গ্ৰুপ এলৰ আন এখন খেলত খানাক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ এলৰ পইণ্ট তালিকাত ক্ৰোৱেছিয়া দ্বিতীয় আৰু খানা তৃতীয় স্থানত আছে। মালয়েছিয়াত কালি সামৰণিৰ পৰা পঞ্চম যোগাসন ক্ৰীড়া এছিয়া কাপ 2026 যোগ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰা ডিব্ৰুগড়ৰ জগদীশ ভৰালীয়ে 4টা শাখাত সোণৰ পদক অৰ্জন কৰিছে। তেওঁ লগতে যোগাসনৰ এটা বিশেষ শাখাত 2য় স্থান লাভ কৰি মুঠ 5টা পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। ডিব্ৰুগড় জিলাৰ মানকটাৰ হাতীমুৰা নিবাসী শ্ৰী ভৰালী 3 দশকৰো অধিক কাল যোগাভ্যাসৰ সৈতে জড়িত হৈ আছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
2: তিনিচুকীয়াত বুজন পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ উদ্ধাৰৰ লগতে আলফা স্বাধীনৰ 2 সদস্য গ্ৰেপ্তাৰ হোৱাৰ এটা বাতৰি আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শিৰোনাম, তিনিচুকীয়াত ভয়ংকৰ কুটাঘাতৰ পৰিকল্পনা ব্যৰ্থ, বৃহৎ অস্ত্ৰ ভাণ্ডাৰসহ 2 আলফা কৰায়ত্ত। দ্য চেণ্টিয়েল কাকতত একেটা বাতৰি শীৰ্ষক, 2 আলফা কেডাৰ্ছ এৰেষ্টেড, টেৰ প্লট ফইল্ড ইন তিনচুকীয়া। ভাৰতীয় ক্ৰিকেটৰ কিংবদন্তী খেলুৱৈ সুনীল মনোহৰ গাভাস্কাৰে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা সাক্ষাৎ কৰি অসমত ক্ৰিকেটৰ পৰিৱেশ অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোচনাত মিলিত হোৱাৰ এটা বাতৰি অসমীয়া খবৰ, আমাৰ অসমৰ লগতে কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। শ্ৰীভূমিৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলত সৃষ্টি হোৱা সংঘাতপূৰ্ণ পৰিস্থিতি সম্পৰ্কীয় এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে, বি এছ এফক গুলীওৱাৰ ভাবুকি বিজিবিৰ সীমান্তত যাঠি জোং লৈ শ শ বাংলাদেশী শিৰোনামেৰে প্ৰকাশ কৰিছে। তথ্য প্ৰযুক্তিৰ অগ্ৰগতিৰ সৈতে সামঞ্জস্য

0: আৰক্ষী অসম লোকসেৱা আয়োগক ডিজি লকাৰৰ সৈতে সংযুক্ত কৰা বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে সদৰি কৰাৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে আৰু অৱসৰপ্ৰাপ্ত উপ আৰক্ষী মহাপৰিদৰ্শক পি কে দত্তৰ 50 কোটি টকাৰো অধিক স্থাৱৰ সম্পত্তি বিধি বলবৎকাৰী সঞ্চালকালয়ে জব্দ কৰাৰ এটা বাতৰি দ্য আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। দৈনিক অগ্ৰদূত কাকতে 3 মেচতে অপৰাজিত ইতিহাস সৃষ্টি কৰি নকআউট ভাৰ্ডি শিৰোনামেৰে বিশ্বকাপ ফুটবলৰ এটা খবৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ভেনিজুৱেলাৰ ভূমিকম্পত হতাহতৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱা আৰু তৎপৰতাৰে অব্যাহত থকা অভিযান সম্পৰ্কীয় এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ ডেভিড। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহান দৰ্শন, সাহিত্য, সংস্কৃতি আৰু ভক্তি আন্দোলনৰ সমৃদ্ধ ঐতিহ্যক সৰ্বভাৰতীয় পৰিসৰত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু পঞ্জাৱ বিশ্ববিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ আসনৰ মাজত অলপতে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই চুক্তিক ঐতিহাসিক আৰু দূৰদৰ্শী পদক্ষেপ বুলি সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি দিনৰ 11 বজাত আকাশবাণীযোগে মন কী বাত অনুষ্ঠান। ৰাজ্যত গ্ৰীষ্ম বন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া। প্ৰমাণ পত্ৰ পৰীক্ষণ প্ৰক্ৰিয়া ডিজিটেল, স্বচ্ছ আৰু নিৰ্ভৰযোগ্য কৰাৰ লক্ষ্যৰে APSCত ডিজি লকাৰ ব্যৱস্থা সংযোজনৰ সিদ্ধান্ত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰে পৰা ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ কাৰ্যসূচী। আৰু মালয়েছিয়াত অনুষ্ঠিত 5ম যোগাসন ক্ৰীড়া এছিয়া কাপ 2026ত ডিব্ৰুগড়ৰ জগদীশ ভৰালীৰ 4টা শাখাত সোণৰ পদক অৰ্জন। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 4.5 মিটাৰ 730 কিলোহাৰ্টজ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন এ আই আৰ মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'ল' প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া আগবঢ়াইছো অকণিৰ মেল।

0: নমস্কাৰ অকনিহঁত, তোমালোকলৈ বহুতো মৰম শুভেচ্ছা জনাই আজিৰ মেললৈ মই জোনালী বাইদেৱে তোমালোক আটাইকে আদৰণি জনাইছোঁ। আজিৰ মেলত তোমালোকৰ সৈতে কথা পাতিছে মামণি বাইদেৱে।
1: তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰিয়াংশী শৰ্মা।
1: প্ৰিয়াংশীয়ে কি শুনাবা যে আমাক?
2: কবিতা আবৃত্তি
1: কৰা।
2: বুঢ়া আঙুলি বৰ বুটি চপাই আঁতি ধৰে

0: জনীৰে তৰ্জন গৰ্জন কোনে কৰিব পাৰে, মধ্যমাই মাজত থাকি দৰ্তন মাজন কৰে, অনামিকাই সত্যবাদী ফুদ্দি দি ফুৰে, কনিষ্ঠাই নিচে নিচলা কাণ খুজুৱাই মৰে। ধন্যবাদ।
1: সুন্দৰ। প্ৰত্যেকটো আঙুলিৰে নিজৰ নিজৰ কাম আছে, নহয়নে? বাৰু এতিয়া আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। অকমানি ভণ্টি, কি নাম তোমাৰ?
2: মোৰ নাম কৃতিকা বৰ্মন।
1: কৃতিকা, ক'ৰ পৰা আহিছা?
2: মই চানমাৰী কলনীৰ পৰা আহিছো।
1: খুব সুন্দৰ। আমি থকা ঠাইৰ ঠিকনাটো জানিব লাগে, নহয়নে? বাৰু আজি আমাক মিলত কি শুনাবা?
2: মই বিষ্ণুৰাভা সংগীত আজি মন্দিৰৰ দুৱাৰ গাবলৈ।
1: বিষ্ণুৰাভাৰ গীত গাবা, গোৱা।

আজি মন্দিরের দুয়ার খোলা।

0: সুন্দৰ হৈছে, আমি কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। আমাৰ মেলত দুগৰাকী বাইদেউ আৰু ভণ্টি আহিছে, হয়নে? আৰু দুয়োগৰাকী একেলগে গাব। প্ৰথমতে তোমাৰ নামটো কোৱা।
1: মোৰ নাম আকৃতি দত্ত আলহী।
0: আৰু তোমাৰ নাম?
2: দিব্যা দুবৰি দত্ত।
0: তোমালোক ক'ৰ পৰা আহিছা?
1: যোৰত তিনিআলি গুৱাহাটী।
0: এতিয়া আমাক কি শুনাবা মেলত?
1: সময় পালে আমাৰ ভালে
0: গোৱা।
3: সময় পালে আমাৰ ভালে, এবাৰ আহি যাবা এবাৰ।

এবাৰ আহি যাবা পিয়াহ লাগি বন্ধু তুমি নুখুজিবা পানী হাল বিলৰ ঘোলা পানী নিদিওঁ তোমাক আনি ফেচাৰ চিয়াৰ নহ

0: ধন্যবাদ।
1: সুন্দৰ হৈছে। গীতিকাৰ জানানে কোনে গাইছিলে?
0: দীপালী বৰঠাকুৰ।
1: দীপালী বৰঠাকুৰে গাইছিলে। এতিয়া আমি ডাঙৰকৈ হাত চাপৰি বজাই দিম।

0: দিব যেতে রাজবংশী
1: তুমি কোরপা আহিছা?
0: কান্দি বস্তি
1: কান্দি বস্তিৰ পৰা আহিছা? আজি আমাক মেলাত কি শুনাবা?
0: ৰাভা গীত
1: বিষ্ণু ৰাভাৰ গীত গাবা, গোৱা।
0: ৰৈ কেতে কিবি নালৈ অমাতৰ মাত অমাতৰ মাত ৰৈ কেতে কিবি নালৈ অমাতৰ মাত অমাতৰ মাত কৰে সমনীয়াই লগে চেমনীয়া সুৰণীয়া মেলি দিও হাত অমাতৰ মাত অমাতৰ মাত ৰৈ কেতে কিবি নালৈ অমাতৰ মাত অমাতৰ মাত কৰে সমনীয়াই লগে চেমনীয়া।

0: ভাগেনে। ধন্যবাদ।
1: কৃষ্টি কৃতা, গীতটো তুমি ধুনীয়াকৈ গাইছা, কিন্তু অকণমান খেলিমেলি হৈছে। গতিকে তুমি ভালকৈ শিকিবা, ভালকৈ শিকি পুনৰ আমাৰ মেললৈ আহি ধুনীয়াকৈ গীতটি গাবা দেই। কৃষ্টি কৃতাই চেষ্টা কৰিছে, গতিকে কৃষ্টি কৃতাৰ কাৰণেও আমি কি কৰিম এতিয়া? হাত চাপৰি বজাই দিম।

অকণিহঁত, এইখিনিতে তোমালোকক দুই এটা কথা কৈ থওঁ বুলি ভাবিছোঁ। এই যে তোমালোকে আমাৰ মেললৈ আহা, গীত গোৱা, কবিতা পাঠ কৰা, সাধু কোৱা, সাঁথৰ কোৱা, তোমালোকৰো ভাল লাগে আৰু আমাৰো শুনি খুবেই ভাল লাগে। এতিয়া গৰমৰ বন্ধ আৰম্ভ হ'ব হৈছে নহয়, আৰু এতিয়াতো তোমালোকে যথেষ্ট সময় পাবা হাতত, স্কুল নাই, বন্ধ, গতিকে খুব ধুনীয়াকৈ তোমালোকে আখৰা কৰিবা গীতৰ, কবিতাৰ আৰু সাধুও ক'ব পাৰা আমাৰ মেলত আহি পেলাই। গতিকে মেললৈ অহাৰ আগতেই তোমালোকে যাতে ধুনীয়াকৈ গীতটি গাব পাৰা, বা গীতেই গোৱা বা কবিতাই গোৱা বা সাধু কোৱা, সাঁথৰ সোধা, তোমালোকে সাজু হৈ আহিব লাগে সুন্দৰকৈ ঘৰত। তাৰ বাবে আখৰা কৰিবা, যিহেতু সময়ো যথেষ্ট পাবা সুন্দৰকৈ শিকি মাতি আহি আমাৰ মেলত পৰিৱেশন কৰিবাহি দেই, বৰ ভাল লাগিব। আৰু এটা কথা লগতে কৈ থওঁ, এতিয়া খুব গৰম পৰিছে নহয়, স্কুল বন্ধ বুলি দিনৰ দিনটো কিন্তু ৰ'দত বাহিৰত গৰমত খেলি নাথাকিবা দেই, গধূলি ওলাবা বাহিৰলৈ, তেতিয়া ৰ'দৰ চোক কমে আৰু যথেষ্ট পৰিমাণে পানী খাই থাকিবা, কাৰণ গৰমত আমাৰ ঘাম ওলায়, ঘামৰ লগত আমাৰ শৰীৰৰ পৰা পানীও ওলাই যায়, আৰু পানী ওলাই গ'লে আমি খুব দুৰ্বল আৰু ভাগৰুৱা অনুভৱ কৰোঁ। সেইকাৰণে আমি গৰমৰ দিনত বিশেষকৈ খুব বেছি পানী খাব লাগে, আৰু লগতে বতৰৰ ফল মূল খাবা, ধুনীয়াকৈ খেলিবা, যোনে যি খেল ভাল পোৱা সেই বুলি আকৌ মোবাইলত গেম নেখেলিবা দেই, বা ভিডিঅ' গেম নেখেলিবা, এইবোৰ বৰ বেয়া কথা। তাৰ সলনি আৰু কিমান খেল আছে, লগ বান্ধৱীৰ লগত খেলিব পাৰা, বা কিছুমান খেল তোমালোকে ডাঙৰসকলৰ লগতো খেলিব পাৰা। এইবাৰ বন্ধত তোমালোকে কেনেদৰে কি কি খেল খেলিলা মেললৈ আহি আমাক জনাবা। এইবাৰ সাধু কোৱাৰ সময়, কিন্তু আজি পিছে মই তোমালোকক সাধু নকওঁ, তাৰ সলনি মই তোমালোকক আমাৰ অসম বুৰঞ্জীৰ এটি জীয়া চৰিত্ৰৰ কথা ক'ম। এই বিষয়ে তোমালোকলৈ বুলি লিখি পঠিয়াইছে পূৰ্ণ গগৈ ককাই। তেওঁ লিখি পঠিওৱা সাহসী পোহাৰীবাইৰ দেশপ্ৰেম মই পাঠ কৰি দিছোঁ, মন দি শুনিবাহক দেই। মই নাহত, আজি মই গড়গাঁৱৰ আশে পাশে থকা এগৰাকী পোহাৰীবাইৰ কথা ক'ম, যিগৰাকী সাহসী পোহাৰীবায়ে সঁচা কথা ক'বলৈ ৰজাকো কেৰেপ কৰা নাছিল। তোমালোকে আজিকালি বজাৰে সমাৰে মাছ বেচি ফুৰা মানুহ নিশ্চয় দেখিছা, তেওঁলোকক আমি মাছ বেচা বেপাৰী বুলি কওঁ। আগৰ দিনত এনেকৈ মাছ বেচি ফুৰা মাইকী মানুহক পোহাৰী বুলি কৈছিল। আজি মই এনে এগৰাকী পোহাৰীবাইৰ কথাকে তোমালোকক ক'ব বিচাৰিছোঁ। আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ নাম শুনিছা নহয়, তেওঁৰ আন এটা নাম আছিল চুতামলা। তোমালোকে ডাঙৰ হৈ অসম বুৰঞ্জী পঢ়িলে দেখিবা যে আহোম স্বৰ্গদেউসকলৰ দুটা দুটা নাম থাকে, এটা নাম তেওঁলোক ৰজা হোৱাৰ আগৰ আৰু আনটো ৰজা হৈ এজন ৰজাই শিঙৰি ঘৰত উঠি আহোমতে লোৱা নাম, তেতিয়াহে তেওঁ ৰাজকাৰ্য চলাবলৈ চিলমোহৰ ব্যৱহাৰ কৰিব পাৰে আৰু টকাৰ মুদ্ৰা বা মোহৰো মৰাব পাৰে। ই এটা আহোম ৰাজত্বৰ মূল নীতি বা নিয়ম আছিল। স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত মোগলে এবাৰ আমাৰ দেশ আক্ৰমণ কৰিছিল, কিন্তু আমাৰ অসমীয়া মানুহৰ বল বিক্ৰম আৰু দেশপ্ৰেমৰ কাৰণে মোগল আমাৰ দেশত নিগাজিকৈ থাকিব নোৱাৰিলে। এবাৰ মোগলে আহোমৰ ৰাজধানী গড়গাঁও অধিকাৰ কৰি ৰাজভঁৰাল লুটি অনেক ধন সোণ নিয়াৰ উপৰিও স্বৰ্গদেউসকলৰ মৈদাম খানি বিস্তৰ ধন সোণো উলিয়ালে। উপায়হীন হৈ চুতামলা স্বৰ্গদেৱে ৰাজধানী এৰি নামৰূপৰ চৰাই খোৱাং পৰ্বতলৈ ভাগি গ'ল। ভাগি যাওঁতে বাটত এগৰাকী পোহাৰীয়ে লগ পালে। ৰজাই ৰাজধানী এৰি পলাই যাবলগীয়া হোৱাত সাহসী পোহাৰীয়ে বোলে, স্বৰ্গদেউ, তুমি ৰঙানন্দতহে মন দিলা, এই 15 বছৰে যদি দিবলগীয়া ঠাইত 15 চপৰা মাটিও দিলাহেঁতেন, তোমাৰ আজি এই অৱস্থা নহ'লহেঁতেন। এতিয়া আমাক এই মোগলৰ হাতত এৰি থৈ কলৈ যোৱা? সাহসী পোহাৰীবাইৰ কথা শুনি ৰজাই নিজৰ ভুল বুজি পাই মনত অনেক বেজাৰ পাই বাইক একোকে ক'ব নোৱাৰিলে। সামান্যই পোহাৰীবাইগৰাকীৰ এই লাগতিয়াল কথাষাৰ

0: অসম বুৰঞ্জীত পোহাৰীৰ বিকৰ্থনা নামেৰে চিৰদিনৰ কাৰণে লিপিবদ্ধ হৈ ৰ'ল। মই নাহত, মনত ৰাখিবা, এগৰাকী সামান্য পোহাৰী, প্ৰবল প্ৰতাপী এজন আহোম স্বৰ্গদেৱকো উচিত কথা ক'ব পৰা সাহসৰ কথা। মনত ৰাখিবা, সময়ৰ কাম সময়ত নকৰিলে কি ৰজা কি প্ৰজা সকলোৰে দশা এনেকুৱাই হয়। এনে আৰু বহুত লাগতিয়াল কথাৰে আমাৰ অসম বুৰঞ্জী ভৰি আছে, আৰু তোমালোকৰো আমাৰ বুৰঞ্জীৰ পৰা বহুত কথা শিকিবলগীয়া আছে। এই সামান্য পোহাৰীবাইৰ দেশপ্ৰেমৰ কথাও তোমালোকে মনত ৰাখিবা দেই। অকণিহঁত, পূৰ্ণ গগৈ ককাই তোমালোকলৈ বুলি লিখি উলিওৱা অসম বুৰঞ্জীৰ কীৰ্তিমান চৰিত্ৰৰ এটি চৰিত্ৰ, সাহসী পোহাৰীবাইৰ দেশপ্ৰেম শুনিলা। বৰ ভাল লাগিল নহয়নে? এইবাৰ আহা পুনৰ তোমালোকৰ গীত মাত শুনো।
1: অকণমানি ভণ্টি, কি নাম তোমাৰ?
2: মোৰ নাম খ্যাতি ৰাণী কাশ্যপ।
1: খ্যাতি, ক'ৰ পৰা আহিছা?
2: মই বৰবাৰী চন্দনগিৰি পথৰ পৰা আহিছোঁ।
1: বাহ, বৰ ভাল কথা। এতিয়া আজি আমাক মেলত কি শুনাবা?
2: বিষ্ণু ৰাভাৰ গান শুনাম।
1: বিষ্ণু ৰাভাৰ গীত গাবা, গোৱা।

0: খুব সুন্দৰ হৈছে। গীতটি কোনে শিকাইলে তোমাক?
1: মোৰ মায়ে শিকাইছে।
0: মায়ে? বাহ, বৰ সুন্দৰ হৈছে। এতিয়া আমি খ্যাতিৰ কাৰণে কি কৰিম, ডাঙৰকৈ হাত চাপৰি বজাই দিম। এইবাৰ অকণমানি, একেবাৰে অকণমানি ভণ্টি, কি নাম তোমাৰ?
1: নমস্কাৰ, নাম জিজ্ঞাসা কলিতা।
0: জিজ্ঞাসা, তুমি ক'ৰ পৰা আহিছা?
1: নিমতী চিত্ৰশ্ৰী বৰা আহিছে।
0: অ', কি সুন্দৰ, অকণমানিজনীয়ে নিজৰ থকা ঠাইৰ নামটো কি সুন্দৰকৈ কৈছে। বাৰু এতিয়া আমাক জিজ্ঞাসা

খেলেছিলা, ফাগকুড়াত খেলা খেলেছিলা, খেলা খেলি খেলি।

0: শিলা
1: হৈ গ'ল, বা খুব সুন্দৰ। আৰু জিজ্ঞা চাইক আৰু কিবা গাবা নগোৱা? বাৰু এতিয়া আমি অকণমানি জিজ্ঞা চাইৰ কাৰণে ডাঙৰকৈ হাত চাপৰি বজাই
2: ঘড়ীটিয়ে কয় শুনা টিক টিক টিক, সময় গৈছে উৰি ঠিক ঠিক ঠিক। অকণিহঁত ঘড়ীটিৰ কাঁটাই সুকীয়াই দিলেই নহয় যে আজিৰ মেল সামৰিবৰ হ'ল। গতিকে আজিৰ মেলৰ পৰা মই জোনালী বাইদেউৱে বিদায় লওঁ, কিন্তু বিদায় লোৱাৰ আগতে আকৌ দুটা কথা কৈ লওঁ তোমালোকক। তোমালোকে গৰমৰ বন্ধত যিহেতু বহুত আজৰি সময় পাবা, তথাপিও কিন্তু পুৱা আৰু গধূলি অন্ততঃ এঘণ্টাকৈ হ'লেও তোমালোকে বিদ্যালয়ৰ পাঠ আওৰাবা দেই। ই পিছলৈ তোমালোকক বহুত সহায় কৰিব। আৰু আটাইতকৈ ডাঙৰ কথা, নিজৰ শৰীৰটোৰ যত্ন ল'ব পাৰা। যোগাভ্যাস কৰানে তোমালোক অকণিহঁতে কৰিব পৰাও বহুতো যোগাসন আছে, সেই যোগাসনসমূহ তোমালোকে শিকি কৰিবাচোন, তোমালোকৰ বহুত উপকাৰ হ'ব। শাৰীৰিকভাৱে হওক বা মানসিকভাৱেই হওক, নিজকে সুস্থ সবল কৰি ৰাখিবলৈ যোগাসনে তোমালোকক যথেষ্ট সহায় কৰিব। আজিলৈ তোমালোকৰ পৰা তেনেহ'লে বিদায় লওঁ। নমস্কাৰ, যোৱা দেই।

0: অকনিৰ মেল শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহ একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ ৰাজ দ্য মিষ্ট্ৰি কণ্টিনিউছ ছবিৰ কেইটিমান গীত। প্ৰথমে এয়া তোশী, গীতিকাৰ সৈয়দ কাদ্ৰী, সংগীত শৰীফ তোশীৰ।

0: শ্রোতাসকল, অনুষ্ঠানৰ আৰম্ভণিতে আপোনালোকে কেইটিমান গীতৰ কিছু অংশ শুনিছিল। এই গীতবোৰ শুনিলেই আপোনালোকৰ যিগৰাকী শিল্পীলৈ মনত পৰে সেই শিল্পীগৰাকী আজি আমাৰ অনুষ্ঠানৰ অতিথি সাধক সুন্দৰৰ। এই অনুষ্ঠানটিত আজি আমি কথা পাতিব বিচাৰিছোঁ বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱা বাইদেউৰ সৈতে। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰণি জনাইছোঁ।
1: ধন্যবাদ, মই আদৰণি গ্ৰহণ কৰিছোঁ অতি শ্ৰদ্ধাৰে, মৰমেৰে আৰু বহুত শুভেচ্ছাৰে।
0: বহুতো শ্ৰোতাই আমালৈ অনুৰোধ কৰিছিল যে বাইদেউক পোনপটীয়াকৈ সাক্ষাৎকাৰত মাতিব লাগে, কিন্তু আপোনাক আমি পোনপটীয়াকৈ লগ পাব পৰা নাই। কি ধৰণে আছে পুনেত, সেই বিষয়ে প্ৰথমে কওকচোন।
1: পুনেত মই ঘৰুৱাভাৱে বহুত সুখেৰে জীৱন যাপন কৰিছোঁ। অসমখন বহুত মিছ কৰোঁ, ক'বই নালাগে, বহুত হেৰুৱাওঁ মই অসমক, বহুত ভাল লাগে তাত থাকি, আৰু ক'বই নালাগে ভাল লাগে বুলি। কিন্তু চৰ্চা ৰাখি ইয়াৰ মাজতে আকাশবাণীৰ সুন্দৰ সুন্দৰ পৰিৱেশন কৰা প্ৰগ্ৰেমবিলাক শুনি থাকোঁ। আজিকালি সুবিধা হৈছে অনলাইনেৰে, সেইকাৰণেও এটা মনটো ভৰি থাকে যে গুৱাহাটীত থকা বা অসমত থকাখিনিৰ অভাৱটো বহুতখিনি দূৰ কৰিছে। কিন্তু এনেকুৱা প্ৰগ্ৰেমসমূহে গুৱাহাটীৰ বা আকাশবাণীৰ, গুৱাহাটীৰ বা ডিব্ৰুগড়ৰ সকলো অনুষ্ঠানৰে কিছুখিনি শ্ৰোতা দৰ্শকে শুনিবলৈ পাইছে আৰু উপভোগ কৰিবলৈ পাইছে। ইয়াতে খুব মন ভৰি যায় মানুহৰ, আৰু লগতে সেইকাৰণে ময়ো সুখী হৈ আছোঁ এইবিলাক কাৰণে।
0: আৰু আমি আপোনাৰ সংগীত জীৱনৰ

0: কথা শ্ৰোতাসকলেও জানিব বিচাৰিছে আৰু আমিও আপোনাৰ সৈতে পাতি যাম। প্ৰথমতেই জানিব বিচাৰিছোঁ আপোনাৰ শৈশৱৰ বিষয়ে, শৈশৱ ক'ত পাৰ হৈছিল, আপোনাৰ শৈশৱত পৰিয়ালৰ পিতৃ মাতৃৰ বিষয়ে, কোনে আপোনাক কি ধৰণে অনুপ্ৰাণিত কৰিলে সংগীতৰ ক্ষেত্ৰখনলৈ আহিবলৈ, অলপ শৈশৱৰ পৰাই কথাখিনি কওকচোন বাইদেউ।
1: শৈশৱ বুলিলে মোৰ জোনাক, ঘাঁহৰ দলিচাখন, বাগানৰ ঘৰটো, পূজাৰ থাপনাখন, মা দেউতা, দেউতাৰ খৰমৰ শব্দ, গা ধুই উঠাৰ পৰা সংস্কৃত স্তোত্ৰেৰে কেনেকে মন্দিৰলৈ গৈছিল, তাৰপিছত ড্ৰেছ কৰি অফিচলৈ যায়, গধূলি হ'লে আমি প্ৰাৰ্থনা সভাত বহিবই লাগিব, সংস্কৃত স্তোত্ৰ, মাৰ মুখত বৰগীত, আইনাম, বিয়ানাম, এইবিলাক সকলো গীতেই আমাৰ ঘৰত চলিছিল। আৰু বিশেষকৈ ৰবীন্দ্ৰ সংগীতৰ অকণমান প্ৰচাৰ আছিল আমাৰ ঘৰত। আমাৰ বন্ধু, দেউতাহঁতৰ বন্ধুসকল আহিছিলে, বেংগলী পৰিয়াল আছিলে, ৰবীন্দ্ৰ সংগীতৰ চৰ্চা, তাৰপিছত ডি ভি পালুস্কৰৰ ভজন, পায়ো জি মেনে ৰাম ৰতন ধন পায়ো, এনেকুৱা ধৰণৰ। আৰু সেই সময়তে আমাৰ চিৰ নমস্য ডক্টৰ ভূপেন হাজৰিকা, আমাৰ সকলোৰে প্ৰিয় ভূপেন দাৰ গীত, দীপালী বাইদেউৰ গীত, বীৰেন্দ্ৰনাথ দত্ত তেখেতৰ গীত, বহুত সৰুৰে পৰা এইবিলাকৰ লগত সংস্পৰ্শত মই আছোঁ। মই বুজাব নোৱাৰোঁ মই আৰু কেনেকৈ যে মই কৃতজ্ঞতা জনাম ভগৱানক, মই নাজানো। ইমান সুন্দৰ মা দেউতাৰ মোৰ পৰিয়াল দিছিলে এই জনমটোত, মোৰ হিয়া ভৰি যায় মোৰ এতিয়াও ভাবিলে।
0: হয়, আপোনাৰ মা দেউতাৰ নাম যদি কৈ দিয়ে আৰু আপোনাৰ শৈশৱৰ সেই ঠাইখিনিৰ নাম ক'লেও ভাল লাগিব।
1: মোৰ জন্ম হৈছিলে গোলাঘাট ডিষ্ট্ৰিক্টৰ দফলাটিং চাহ বাগিচাত, আৰু মোৰ দেউতাৰ নাম স্বৰ্গীয় ভুৱনেশ্বৰ বৰুৱা, আৰু মাৰ নাম নিৰ্মলা বৰুৱা। তেখেত দুয়োকে মই হেৰুৱাইছোঁ, কিন্তু মই মানে কায়িকভাৱে হেৰুৱাইছোঁ, কিন্তু মোৰ অন্তৰত সদায় আছে, এতিয়াও সমানে শ্ৰদ্ধা মৰম ভালপোৱা সকলো মই পাই আছোঁ তেওঁলোকৰ পৰা। আৰু মই আজি যি হৈছোঁ, মই বিউটি বৰুৱা মই আছিলোঁ, তাৰপিছত মই বিউটি সোমা বৰুৱা হৈছোঁ, কিন্তু বিউটি বৰুৱা হৈ থাকোঁতে মোৰ পৰিয়ালটো, মোৰ মা দেউতা, মোৰ পৰিয়াল আৰু আকাশবাণী গুৱাহাটী মোৰ পৰিয়ালৰ মাজতে পৰে, কিয়নো এই আকাশবাণী গুৱাহাটীয়ে মোক বিউটি বৰুৱা বুলি বহুত প্ৰচাৰ দিলে মোৰ গীতেৰে। তাৰপিছত মই যেতিয়া বিউটি শৰ্মা বৰুৱা হ'লোঁ, তেতিয়াও আকৌ মই আকাশবাণীক হিয়া ভৰি মানে মই প্ৰণিপাত কৰোঁ, শ্ৰদ্ধা জনাওঁ আৰু মোৰ ভালপোৱা দিছোঁ মই, কিয়নো মই এই স্বীকৃতিসমূহ ইয়াৰ পৰাই পাইছোঁ। মই মোৰ জন্মদাতা, মোৰ মা দেউতা, মোৰ বাই ভনীসকল, ঘৰৰ পৰিৱেশ, এই সকলোবিলাক, চাহ বাগানৰ পৰিৱেশ, নিয়ৰত বা ঘাঁহৰ দলিচাত জোনাকত বহি গীত চৰ্চা কৰা ল'ৰা ছোৱালী কিমান আছে মই নাজানো, এইবিলাক সপোন মোৰ কাৰণে এতিয়া। আৰু মানুহে হয়তো বিশ্বাস কৰিবনে নকৰে সেইটোও মই নাজানো। আমাৰ পৰিৱেশটো ৰাতিপুৱাই উঠি শুদা ভৰিৰে নিয়ৰত ঘাঁহৰ দলিচাত খোজকাঢ়িব লাগে, আৰু তাৰ কাৰণে আগতে ভৰিৰ তলত মিঠাতেল সানি দিয়ে সৰুৰে পৰা। এইখিনি কৰাৰ পিছত আহি পেলাই অকণমান ব্যায়াম কৰিব লাগে, তাৰপিছত সংগীতৰ চৰ্চা আৰু পঢ়া শুনা সমানেই বজাই ৰাখিব লাগিব। বাগানত থাকোঁতে আমাৰ মোৰ বাইদেউ দাদাহঁতে অলপ চলপ পঢ়িছিলে, এটা গাড়ী এখন দি ওচৰে পাজৰে ক'ৰবাত স্কুলৰ দি যায়, কিন্তু মই স্কুলৰ শিক্ষাটো মই যোৰহাটত আহি পেলাই লৈছিলোঁ। মই তেতিয়া আমাৰ যোৰহাটত ঘৰ হৈছিলে, যোৰহাট 4 নং ৱাৰ্ড প্ৰাইমেৰী স্কুলত মই এডমিশ্যন হৈছিলে, কিন্তু দুৰ্ভাগ্য নে সৌভাগ্যবশত নাজানো ক খ শ্ৰেণী পঢ়িবলৈ নাপালোঁ।
0: কিয় বাইদেউ সেইটো কওকচোন।
1: ক খ শ্ৰেণী পঢ়িবলৈ নাপালোঁ মানে পৰীক্ষালয়টো স্কুলত চিট পৰীক্ষালয়
0: নহয়,
1: চিট পৰীক্ষা ললতে মোক ক খ শ্ৰেণী নিদিলে, মোক হেৰি দিলে, তোমাৰ দ্বিতীয় শ্ৰেণী দিলে। তাৰপিছত দ্বিতীয় শ্ৰেণী পঢ়িলোঁ মই। এই দ্বিতীয় শ্ৰেণী পঢ়ি থাকোঁতে এতিয়া অকণি মেল মইনা মেল এইবোৰ হয় নহয়, তাতে কিবা হাঁহিৰ কম্পিটিশ্যন হয়, তাতো মই ফাৰ্ষ্ট আনো। আৰু এবাৰ কিবা মইনা মেলৰ অকণি মেলত জৱাহৰলাল নেহৰু আহিছিলে, নেহৰু পাৰ্কত কিবা এখন আছিলে, তাতে অকণিৰ ভিতৰত গান গাবলৈ দিছিলে মোক। কি গান গাইছিলো মনত নাই মোৰ এতিয়া, কিন্তু জৱাহৰলাল নেহৰুৱে মালাডাল এনেকে মানে গান গোৱাৰ পিছত তেওঁৰ মালাডাল খুলি পেলাই এনেকে মোৰ ফালে দিওঁতে মোৰ ডিঙিতে আহি সোমাইছিল। খুব ওচৰতে আছিলো চাগে মই, নহলে ইমান ধুনীয়া থ্ৰ' কৰিছে নহয়। বহুত স্মৰণীয়, আৰু তেতিয়া মই নাজানো, একো গম নাপাওঁ, বুজি নাপাওঁ ইমান, কিন্তু পিছত মই কলত মই গম পাইছো যে এনেকুৱাবোৰ হৈছিলে। আৰু এনেকুৱা ধৰণৰ সৰু সৰু বহুতখিনি হৈছে আৰু জীৱনত, যে সৰু কালৰে পৰা ভাল ভাল সংগীতৰ যিখিনি চৰ্চা কৰিব লগা বস্তু সেইখিনি মা দেউতাহঁতে আগবঢ়াই দিছিলে, আৰু মোৰ দাদা বাইদেউসকলে মোৰ প্ৰেক্টিচত, ৰিয়াজত মোক বহুত সহায় কৰিছিলে, বহুত সহায় কৰিছিলে মোক। মোৰ চুলি দীঘল আছিলে, বেনি গুঠিবলৈ মই যাওঁ, চুলি য'ত লাগে টান খাই মই নিদিওঁ চুলি বান্ধিবলৈ, খুব দিগদাৰ পাওঁ মই।

0: কেতিয়াবা দেউতা অফিচৰ পৰা অহালে ফণীখন লৈ পেলাই মই ৰখি থাকোঁ। দেউতাই মানে খুব মৰমেৰে লাহে লাহে লাহে আঁচুৰি দিয়ে। এনেকুৱা কথা কিছুমান খুব মনত পৰে পিছত। লগতে সেই আঁচুৰি থকাৰ সময়খিনিতো দেউতাই মানে গুণগুণাব, গোৱাচোন গোৱা এইটো গোৱা, এনেকে কৈ দিয়ে। মইতো ক'ব নোৱাৰো, মই ঠিক চেষ্টা কৰোঁ মই, কিন্তু এইবিলাক মানে এনেকুৱা ধৰণৰ ঘৰ বা এনেকুৱা ধৰণৰ পৰিৱেশ পোৱাটো বৰ লাখৰ কথা নহয়নে বাৰু ইন্দ্ৰজিত?
1: আপোনাৰ সৌভাগ্য হৈছিলে তেনেকুৱা পিতৃ পাইছিলে, সেই পৰিয়ালত তেনেকুৱা এটা পৰিৱেশ পাইছিলে। আমি আৰু আপোনাৰ পৰিয়ালৰ কথা আমি পাতিম, কিন্তু যিহেতু আপুনি ভজন গোৱাৰ কথা কৈছে শৈশৱত আৰু পিতৃ মাতৃও আপোনাক অনুপ্ৰাণিত কৰিছিল, আমাৰ অনুষ্ঠানৰ আৰম্ভণিতে যদি আপোনাৰ ভাল লগা এটি ভজন অলপ গাই শুনাই ভাল লাগিব।
0: এই ভজনটি মই পিছত আকাশবাণী গুৱাহাটীতো মই গাইছোঁ, মই অকণমান গুণগুণাই দিছোঁ।

0: এইটো মই তাৰমানে ভজনৰ অডিশ্যনৰ পাছ কৰাৰ পিছত প্ৰগ্ৰাম কৰোঁতে কোনোবা এটা প্ৰগ্ৰামত মই গাইছোঁ, আৰু এই সময়ত আমাৰ অসমৰ প্ৰথমগৰাকী মহিলা যি নিপুণ পাছ কৰি আহিছিল লক্ষ্ণৌ ভাটখাণ্ডে ইউনিভাৰ্চিটিৰ পৰা, সেয়া হৈছে আমাৰ শ্ৰদ্ধেয় মোৰ গুৰুজী আছিলে লক্ষ্মী বাইদেউ লক্ষ্মী শইকীয়া। তেখেতৰ সুৰ তেখেতৰ পৰা শিকিছিলোঁ মই, আৰু মই ৰেডিঅ'ত বাণীবদ্ধ কৰিছিলোঁ। এই ভজনটো মোৰ খুব প্ৰিয় আৰু পিছতো মই বহুত ঠাইত গাইছোঁ, দূৰদৰ্শনতো গাইছোঁ, খুব প্ৰিয় ভজন মোৰ এইটো মীৰা ভজন এইটো।
1: হয়, আৰু আপোনাৰ পৰা আৰু আমি গীত শুনিম আৰু কথা পাতিম, কিন্তু আমি জানো যে আপুনি আগতে বিউটি বৰুৱা আছিলে, তাৰপিছত বিউটি শৰ্মা বৰুৱা হ'ল। বিউটি শৰ্মা বৰুৱা হোৱাৰ পিছৰ পৰিয়ালটোৰ বিষয়ে অলপ কওকচোন।
0: সেইটোতো মোক ভগৱানে বহুত বহুত একদম একাজলি আশীৰ্বাদ দিয়ে যে তেনেকে দিছে মানে। এওঁৰ কথা তোমাৰ মই কৈ শেষ কৰিবই নোৱাৰো, কিন্তু মাক পাইছো মই পিতাক নাপালো, পিতা মই যোৱাৰ আগতেই তেখেত নোহোৱা হ'ল, কিন্তু মোৰ একদম ভনীৰ দৰে মোৰ ননন্দজনী পাইছো, দেওৰ আৰু জাজনী পাইছিলো, কিন্তু তেওঁলোকো সেই দূৰত থাকে, আৰ্মিত কাম কৰে তেওঁ, গতিকে বেছিকে পোৱা নাছিলো, কিন্তু পৰিয়ালটোত আছিলো আমি, এওঁ মই মা আৰু মোৰ ননন্দ ভনীজনী, আৰু তাতে চৰ্চা সম্পূৰ্ণৰূপে চলি আছিল। মা মই এনেকুৱা মা পাইছিলো, মায়ে কয় যে তুমি তোমাৰ সংগীত চৰ্চা পূৰা কৰি ৰাখা, অন্য কথা তুমি চিন্তা কৰিব নালাগে। আনকি মই ৰেৱাজ কৰিবলৈ মই আমাৰ তেতিয়া টাবলিষ্ট আছিলে অজয় খাটনিয়াৰ, অসমৰ তেখেত এগৰাকী খুব সুন্দৰ টাবলিষ্ট আছিলে, তেখেতে মিউজিক কলেজত শিকাইছিলোঁ, কিন্তু তেখেত যোৰহাটৰ আছিলে আৰু মই যোৰহাটত থাকোঁতেও ৰেগুলাৰলি তেখেত আমাৰ ঘৰলৈ আহিছিল আৰু মই শাস্ত্ৰীয় সংগীত চৰ্চা কৰিছিলোঁ মোৰ গুৰুজী আহোঁতে, পণ্ডিতজী গুৰুজী পণ্ডিত মতিলাল শৰ্মাজী, তেখেত আহিছিলে আৰু আহিলে সম্পূৰ্ণভাৱে ৰিয়াজ কৰোঁ মই, আৰু আলহী আহিলে মায়ে সুন্দৰকৈ চাহ তাহ দি পেলাই আৰু কয়ো যে তেওঁ ৰিয়াজত বহিছে নহয় এতিয়া, এনেকৈ আমি কথাষ্ঠা পাতি পেলাই মা যায়গৈ, কেতিয়াবা মোৰ নিজৰো মানুহ আহিলেও তেনেকৈ যায়গৈ, কাৰণ মোৰ নিজৰ মানুহবিলাকে জানিছিলে যে মই চৰ্চা কৰোঁ বুলি, কোনেও বেয়া নাপাইছিলে। কিন্তু মাৰ অফুৰন্ত মানে মোৰ সংগীতৰ প্ৰতি হেঁপাহ। এবাৰ এটা কথা মই কওঁ, মাৰ মানে মা কিবা অসুখ হৈছিলে, মাৰ তেতিয়া এটা চেলাইন ল'ব লগা হৈছিলে, সেইদিনা মোৰ ৰবীন্দ্ৰ ভৱনত প্ৰগ্ৰেম আছিলে আৰু ৰবীন্দ্ৰ ভৱনৰ সেইদিনা প্ৰগ্ৰামত আহিছিলে কলকাতাৰ মানৱেন্দ্ৰ মুখোপাধ্যায়, তাতে মোৰ গজলৰ প্ৰগ্ৰেম আছিলে। তাৰপিছত মই ভাবিছোঁ মই নাযাওঁ, মাৰ ইমান অসুখ হৈ আছে, মোৰ যাবলৈ একেবাৰে মন নাই। তেতিয়া মোৰ ননন্দ ভনীজনী মামনি তাইৰ নাম, তাই কৈছে যে তুমি যোৱা, মা যি

0: এতিয়া গম পাব নহয়, তেতিয়া শুনি খুব বেয়া পাব তুমি নাই যোৱা বুলি শুনিলে। মই গ'লো, তাতে গৈ মই গালোগে আৰু খুব ভাল কমপ্লিমেণ্টছ পাইছিলো দেই, মোৰ সেইটো মাৰ আশীৰ্বাদ চাগে। মোক মানে কলিকতালে কিয় নাহা এনেকে কৈছিলে, মোক মানৱেন্দ্ৰ মুখোপাধ্যায় কৈছিলে। তেখেত মানে স্বনাম ধন্য, মই ভাবিবই নোৱাৰো তেখেতৰ কোনোদিন হেৰি শুনিবলৈ যে পাইছো, একেখন ফাংচনত গীত গাবলৈ পাইছো, সেইটো মোৰ কাৰণে সৌভাগ্যৰ কথা। তাৰপিছত যা হওক বাৰু, মই আহিলো ঘৰলৈ, আহি পেলাই মা তেতিয়া বহুতখিনি আগতকে ভাল, আৰু মামনিয়ে মোক কৈছে জানা মায়ে কি সুধিছে, চিধা গম পায় মানে চেলাইন দিওঁতে মাৰ সেই যে কিবা এটা হয় যে কপি পেলাই সেইটো হৈছিলে। মায়ে বোলে যেতিয়া বোলে চেন্সত আহিছে তেতিয়াই সুধিছে বৌয়েৰা গ'লনে গান গাবলৈ, অকল এইটো কথা সুধিছে প্ৰথম। তেতিয়া মানে মই ভাবিছো ইছৰাম মই যদি নগলোহেঁতেন কি হ'লহেঁতেন, মানে মায়ে খুব বেয়া পালেহেঁতেন। গতিকে এনেকুৱা ধৰণৰ আৰু।
1: আপোনাৰ ইমানেই সৌভাগ্য হৈছিল যে শৈশৱত পিতৃ মাতৃয়ে আপোনাক ইমান অনুপ্ৰাণিত কৰিছিল, তাৰপিছত বিয়াৰ পিছত আপোনাৰ শাহু তেওঁৰ পৰিয়ালটো আপোনাক একেধৰণেই উৎসাহিত কৰিছিল?
0: একেধৰণে, এতিয়াও আজিও, এতিয়া মা নাই, মামনি আছে, ননন ভনীজনী আছে, তাই গুৱাহাটীত থাকে। আমাৰ মানে সম্পৰ্ক অতিপাত খুব মানে দুৰ্লভ বুলিয়ে মই কওঁ, মানে কোনো কথা নাই যে আমি নাপাতো বা হেৰি কৰোঁ, সকলো ফালৰ পৰা বহুত ভাল লগা মানে। আৰু মই সেইকাৰণে এই জীৱনটো গোটেই মানে ভগৱানৰ ওচৰত সদায় মই কৃতজ্ঞ, মোক সকলো দিছে ভগৱানে, সকলো দিছে, মইহে তেওঁক কিমান ভক্তি কৰিব পাৰিছোঁ মই একোৱেই নাজানো, পূজা কৰিবলৈ যিখিনি পাৰোঁ। খালি মই এটাই ভাবোঁ যে মই কোনো যাতে মোৰ হতুৱাই কোনো ধৰণৰ বেয়া কাম যাতে একো নহয়, যাতে সকলোৰে ভাল ভাবোঁ, ভাল চিন্তা কৰোঁ, সকলোৱে ভাল দেখিলে মোৰ খুব ভাল লাগে, মোৰ মন ভৰি যায় মোৰ, সেইটো কাৰণে মই সুখেৰে মই আছোঁ বুলি মই কওঁ জানা।
1: আৰু আপুনি বিউটি বৰুৱাৰ পৰা বিউটি শৰ্মা বৰুৱা হ'ল, দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ সৈতে আপোনাৰ বিবাহ সূত্ৰে। আৰু দ্বিজেন্দ্ৰ মোহন শৰ্মা বুলি ক'লে অসমৰ সংগীত জগতৰ অতি শ্ৰদ্ধাৰ এগৰাকী ব্যক্তি, যাৰ অৱদান অসমৰ সংগীত জগতলৈ সকলোৱে স্বীকাৰ কৰে অতি শ্ৰদ্ধাৰে, তেনেকুৱা এগৰাকী ব্যক্তিক আপুনি সান্নিধ্য পাইছিল, তেখেতৰ সহধৰ্মিনী আপুনি, সেই বিষয়ে আমি পাতিম। আৰু আপোনাৰ সন্তানৰ বিষয়ে কওকচোন, এতিয়া পৰিয়ালত কোন কোন আছে?
0: এতিয়া পৰিয়ালত মোৰ ডাঙৰ সন্তানটো ল'ৰা এটা মোৰ, আৰু ছোৱালী দুজনী। ল'ৰাটো আচলতে পুনেত সি পঢ়া শুনা দিল্লীৰ পৰাই কৰিলে, মেনেজমেণ্টত ডক্টৰেট ল'লে, লৈ পেলাই পুনেতে নিজৰ এডুকেশ্যনেল ফাৰ্ম আছে NSL বুলি, তো ইণ্ডিয়াৰ ভিতৰতে চলাই নিজৰ কাৰণে, আগতে বেলেগ কাম কৰিছিলে। এতিয়া কাণ্ট্ৰি হেড হোৱাৰ পিছত মানে সি প্ৰেচিডেণ্ট হ'বলৈ যাওঁতে মানে সি বাহিৰত থাকিব লাগে বুলি ক'লে, তেতিয়া সেইটো সি নল'লে অফাৰটো, বাহিৰত মানে ফৰেইন কাণ্ট্ৰিজত থকাৰ তাৰ ইচ্ছা নাই, গতিকে নিজৰ আৰু নিজৰ এনেকুৱা ধৰণৰ কৰাৰ আগতে ইচ্ছা আছিলে তাৰ, গতিকে এতিয়া সি তেনেকৈ কৰি পেলাই আছে, পুনেত থাকে, নিজৰ বুলিবলৈ অকণমান এওঁ থাকোঁতেই ঘৰে মাটিয়ে কৰিছে, সি ভগৱানে দিছে, এতিয়া সেইকাৰণে মই তাৰ লগত আছোঁ, পুনেত আছোঁ। আৰু ইমান ভগৱানৰ ইচ্ছা, মোৰ ডাঙৰজনী ছোৱালীও পুনেত থাকে, মোৰ নাতিনী এজনী আছে নিৰ্বী, তাইৰ নাম, খুবেই ভাল লগা পৰিৱেশ, আৰু সৰুজনী ছোৱালী এজনী ঋগ্বেদী সামবেদী, ল'ৰাটোৰ নাম শতসূৰ্য, আৰু ল'ৰা বিয়া কৰাইছে শিল্পা, শিল্পা মাৰাঠী ছোৱালী, তাইও অকণমান খুব গানত ইণ্টাৰেষ্ট, বহুত ইণ্টাৰেষ্ট, আৰু তাই অসমীয়া গানৰ তেনেকে হিন্দীলৈ প্ৰায় 4-5টা গানৰ মানে ট্ৰান্সলেট কৰি পেলাই তাই লিখিছে, আৰু মাৰাঠীটো কৰিছে, সেইখিনি মই গাই পেলাই উলিয়াব পৰা নাই ৰাইজৰ মাজলৈ, মই যিমানেই মানে আশীৰ্বাদ পাই থাকিলে মই ডেফিনেটলি উলিয়াই কৰি যাব পাৰিম। আৰু
1: আমাৰ অনুষ্ঠানৰ মাজতে যদি আপুনি তেনেকুৱা এটি গীতো আমাক গাই শুনাই আমাৰ ভাল লাগিব, আপোনাৰ সৈতে আমি আৰু কথা পাতিম এই বিষয়ে, কিন্তু এই মুহূৰ্তত আপোনাৰ পৰা এটি গজল শুনিবলৈ মন গৈছে, কিয়নো কিছু সময় পূৰ্বে আপুনি গজল গোৱাৰ সেই স্মৃতি সোঁৱৰি কিছু কথা কৈছিল, গতিকে এতিয়া যদি গজল আপুনি গাই শুনাই ভাল লাগিব।
0: হয়, মই অকণমান গাইছো এইটো গজলো, আচলতে মই আকাশবাণীত গাইছিলো, বাণীবদ্ধ কৰিছিলো, জাফৰ গোৰখপুৰীৰ গজল, আৰু এইটো সুৰ কৰিছিলে মোৰ পৰম শ্ৰদ্ধাৰ গুৰুজী পণ্ডিতজী মতিলাল শৰ্মাজীয়ে সুৰ কৰা, অকণমান গাইছোঁ মই।

0: এনেকুৱা ধৰণৰ আছিলে।
1: হয়, খুব ভাল
0: লাগিল। মই শ্ৰদ্ধাৰে সুধিছো, মোৰ গুৰুজীকো মই শ্ৰদ্ধাও জনাইছো।
1: হয়, শৈশৱৰ পৰা যেতিয়া আপুনি সংগীতৰ ক্ষেত্ৰখনলৈ আহিছিল, তেতিয়া প্ৰথম গুৰু কোন আছিল আপোনাৰ?
0: মই 4 নং ৱাৰ্ডত পঢ়িছিলো বুলি কৈছিলো যে, সেই সময়তে মই দ্বিতীয় শ্ৰেণী পঢ়িলোতো, আকৌ মোক তৃতীয় শ্ৰেণী পঢ়িবলৈ নাপালো। কিন্তু তাৰপৰা ডাবল প্ৰমোশ্যন হৈ পেলাই মই ক্লাছ 4ত গ'লোগে, তৃতীয় শ্ৰেণীটো পঢ়িব নিদিলে। পঢ়িব নালাগে মানে ডাবল প্ৰমোশ্যন হোৱা বুলি কয়, সেই সময়ত আছিলে কিবা কিবি, তাৰ ফলত মোৰ মেট্ৰিকৰ সময়ত দিগদাৰ হৈছে ৰবা, কাৰণ বয়সটো লাগিব নহয়। তাৰপিছত সেই সময়ত মানে মোক মিউজিক স্কুলত এডমিশ্যন দিয়াইছিলে দেউতাহঁতে, যোৰহাট সংগীত বিদ্যালয়ত। তেতিয়া আচল ঘৰটো মানে বনোৱা নাছিলে, 4নং ৱাৰ্ড প্ৰাইমেৰী স্কুলতে সংগীত বিদ্যালয়খন হৈছিলে কিছুদিনলে। তাৰপিছত কিন্তু গভৰ্ণমেণ্ট হাই স্কুল, গাৰ্লছ হাই স্কুল এখন আছে তাৰ ওচৰতে, সেইখনত মানে হৈছিলেগে স্কুলখন। আৰু তাতে যিসকল গুৰু আছিলে, তাৰ আগতে ঠিক আমাৰ যে যোৰহাটৰ শ্ৰীযুত ইন্দ্ৰেশ্বৰ শৰ্মা, তেখেতৰ
1: দেহাৱসান
0: ঘটিছে যোৰহাটত। তেখেতৰ দেউতাক গোপাল শৰ্মা, শ্ৰদ্ধাৰ গোপাল শৰ্মাদেৱে আমাৰ ঘৰলৈ আহি সংগীত শিকাইছিলে মোৰ বাইদেউহঁতক। তো তেতিয়া মই সাৰেগামাবিলাক ইমান এটা খুব শিকাইতো, তো শুনি শুনি পেলাই বহুতখিনি লৈছিলো, নিজে প্ৰেক্টিচ কৰি পেলাই বা শুনি পেলাই চৰ্চা কৰিছিলো, কিন্তু ওচৰত বহিবলৈ মই বেয়া পাইছিলো। তাৰপিছত স্কুলখনত মোক নাম লগাই দিলে এডমিশ্যন দিয়াৰ পিছত। তাতে শ্ৰদ্ধাৰ ৰাজমোহন দাস, তেখেতক পাইছিলো মই, আৰু শ্ৰদ্ধাৰ শ্ৰী তুলসী চক্ৰৱৰ্তী, তেখেতক পাইছিলো, আৰু আমাৰ শ্ৰীযুতা শেৱালী দেৱী বাইদেউ, তেখেতে আমাক সৰু সৰু গীতবোৰ শিকাইছিলে, যেনে সৰু সৰু পখিলাৰে সৰু সৰু পাখি, নানা ৰঙৰ ছবি তাতে কোনে দিলে আঁকি, এনেকুৱা গীতবোৰ আমাক শিকাইছিল সেই সময়ত। গতিকে শ্ৰীযুত ৰাজমোহন দাসলৈ মই মোৰ সশ্ৰদ্ধ প্ৰণাম যাচিছো, আৰু শ্ৰীযুত তুলসী চক্ৰৱৰ্তী, তেখেতৰ ইমান সুন্দৰ মাত, কথা, কণ্ঠ এতিয়াও কাণত ভাহি থাকে জানা, খুব সুন্দৰ। খালি আমাৰ অলপ কম কম সময়ৰ বাবে গুৰুসকলক পাইছিলো, অলপ বদলি হৈ হৈ আছিল। তাৰপিছত গজল মই শিকিছিলো বাল গৌতমজী বুলি এজন, কিছুদিনৰ কাৰণে বম্বেৰ পৰা আহি পেলাই যোৰহাটত আমাৰ ওচৰৰ কোনোবা এঘৰ মানুহৰ ঘৰত ভাড়া ঘৰত আছিলে তেখেত,
1: তেতিয়া আপুনি শিকিছিল?
0: তেতিয়া মই গজল শিকিছিলো, কিন্তু এজন মোৰ দাদাৰ লগৰ হেৰিৰ কাশ্মীৰৰ ল'ৰা এজন, কক্কৰ বুলি কিবা, কক্কৰ টি বোৰ্ড অফিচ এটা আছিলে ওচৰতে, তাতে তেওঁ চাকৰি কৰে, কাম কৰে। তেওঁৰ পৰা মোক দাদাই ঠিক কৰি দিছিলে যে তাইক অকণমান হেৰি শিকাই দিবা উৰ্দুটো, গতিকে উৰ্দুৰ প্ৰনাউন্সিয়েশ্যনবিলাক তেওঁৰ পৰা মই লৈছিলোঁ অলপ অলপ গজল শিকোঁতে। সেইকাৰণে প্ৰনাউন্সিয়েশ্যন মোৰ একচুৱেলি, প্ৰনাউন্সিয়েশ্যনৰ গুৰিটো হৈছে সংস্কৃত ভাষা। যি ল'ৰা ছোৱালীয়ে সংস্কৃত ভাষাটো আগতে শিকে বা গায় বা কয় পাঠ কৰে, তেওঁলোকৰ প্ৰনাউন্সিয়েশ্যন কিন্তু সকলো লেংগুৱেজৰ কাৰণে, সকলো ভাষাৰ কাৰণে বহুতখিনি সুবিধাজনক হয়। এতিয়া চৰ্চাটো যি ভাষাৰ থাকে সেইটো ভাষাটো ভাল হ'বই দিয়াচোন, কিন্তু পাৰ্টিকুলাৰ অৰিজিনটো কিন্তু সংস্কৃত হ'ব লাগে।
1: আপুনি সেই সুবিধাকণ আপুনি পাইছিল, আৰু সেইকাৰণে পাছলৈ আপোনাৰ উচ্চাৰণৰ ক্ষেত্ৰত বহুত সুবিধা হৈছিল?
0: বহুত সুবিধা হৈছিলে, বহুত সুবিধা হৈছিলে। আৰু তাৰপিছত মই যেতিয়া অকণমান অলপ অলপ লাহে লাহে ডাঙৰো হৈ আহিছোতো, হোৱাৰ লগে লগে যোৰহাট মিউজিক স্কুলখন তেতিয়া আচলতে চলাইছিলে কোনে জানা, জিতুদা তপন দা, যে জিতু তপন বুলি কওঁ, জিতুদাৰ দেউতাক শ্ৰীযুত দৰ্পণনাথ শৰ্মা, তেখেতে চলাইছিল,
1: সংগীতজ্ঞ হয়।

0: হয় তেওঁলোকে চলাইছিলে, তেতিয়া আই ভি বাইদেউকো লগ পাইছিলোঁ, আই ভি বৰুৱা যে আমাৰ আই ভি বাইদেউৰ শ্ৰদ্ধাৰ
1: আকাশবাণী শিল্পী আছিল তেখেত,
0: হয় তেখেতকো মই লগ পাইছোঁ, তেখেতকৰ কোলাত বহি মই গান গোৱা। আৰু আচলতে তেতিয়াৰ সমাজখন বুলিবলৈ ক'বলৈ গ'লে বহুতখিনি সংগীতজ্ঞ দেখোন আছিলে, ভৰি আছিলে দেখোন,
1: আৰু সেইকাৰণে আপোনালোকৰ সৌভাগ্য হৈছিল তেওঁলোকক লগ পাইছিল, শিকিব পাৰিছিল,
0: হয় বহুত সৌভাগ্য হৈছিল। তাৰপিছত অনিল দত্ত ছাৰ আছিলে মিউজিক স্কুলতে দেই টিচাৰ, তেখেত শ্ৰীযুত অনিল দত্ত, এতিয়া নাই তেখেতক মই শ্ৰদ্ধা যাচিছোঁ। তেখেতৰ যে মাতটো একেবাৰে মানে মান্না দে, একদম মান্না দেৰ ভইচ, মানে সেই অসমত যোৰহাটত তাতে থাকিলে কাৰণে হয়তো তেখেত ক'ব নোৱাৰোঁ, আৰু হয়তো কোনোবা জনমত আকৌ ফুটি উঠিবগৈ, কিন্তু খুব মনত পৰে। খুব সুন্দৰ সুন্দৰ ভজনো শিকাইছিল আৰু আধুনিক গীতো দুই এটা শিকাইছিলে, ৰাগ বেছ মানে বৰ ধুনীয়া ধুনীয়া আছিলে, সেইবিলাক সেইবিলাক মই শিকিবলৈ পাইছিলোঁ। তাৰপিছত কিছুদিন এতিয়া মই শাস্ত্ৰীয় সংগীতৰ এটা দুটা শাস্ত্ৰীয় সংগীতৰ পৰীক্ষা দিবলৈতো জানা নাই, তেতিয়া আমি যাওঁ তিনিচুকীয়াত পৰীক্ষা দিবলৈ, জানা তিনিচুকীয়া যাব লাগে, স্বৰ্গীয় ইন্দ্ৰেশ্বৰ শৰ্মা দাদা লৈ যায় যিকেইজনে আমি দিম, আৰু খবৰেই নাই পৰীক্ষা দিয়া, আমি শিকি থাকোঁ আৰু কিমান যে প্ৰেক্টিচ কৰোঁ শিকোঁ বাকীয়ে নাই, মানে কয় বোলে তিনিটা সপ্তক বোলে আহিব লাগে, তিনিটা সপ্তক মানে মন্দ্ৰ মধ্য তাৰা, মন্দ্ৰ সপ্তকৰ একদম তলৰ চাহটোলৈ আহিবলৈ মই কেইটা বজাত উঠিব লাগিছে জানা, ৰাতিপুৱা আঢ়ৈটা বজাত,
1: ইমান সোনকালে উঠি আপুনি,
0: আঢ়ৈটা বজাত যেতিয়া তো মন্দ্ৰ সপ্তকৰ চাহ লাগিছে, কি ফূৰ্তি মোৰ, বা আজি চাহ লাগি গ'ল মন্দ্ৰ সপ্তকৰ চাহ, বেলেগ এটা হেৰি। আৰু ক'ব নোৱাৰো বলিয়া আছিলো নেকি অলপ, ইমান গান প্ৰেক্টিচ কৰোঁ, আৰু ৰেডিঅ'টো ডাঙৰ ৰেডিঅ' এটা আছে, এতিয়াতো সুবিধা নাই, সেই ৰেডিঅ'টোকে মানে আমি গান অকণমান ডাঙৰকৈ লগাই থওঁ, আৰু গান অনবৰত বাজি থাকিছিলে দেই পঢ়াৰ সময়খিনি বাহিৰে, ৰাতিপুৱা আৰু গধূলি হ'ব নোৱাৰে তাৰ বাহিৰে, কিন্তু দিনত এইটো ফ্ৰী মানে হ'ব পাৰিব। আৰু সেইকাৰণে ডাঙৰ দাদা আৰু মোৰ মাজত কাজিয়া হৈছিলে, ডাঙৰ দাদা মানে ক্ৰিকেট মেটচ থাকিলে মোৰ লগত হেৰি হৈ যায় নহয়, মই গান শুনিব লাগে, তেওঁ কমেণ্ট্ৰি শুনিব লাগে,
1: একে সময়তে দুয়োটাতো হ'ব নোৱাৰে,
0: দুটা হ'ব নোৱাৰে এটাই ৰেডিঅ', গতিকে তেনেকুৱা প্ৰব্লেম আছিলে। মই ঠুমৰি আদি গজল এইবিলাক বেগম আখতাৰ যি গজল, ঠুমৰি, ঢাকা ৰেডিঅ' ষ্টেচন যি যি আছিলে না চব, এইবিলাক মই ৰেডিঅ'ৰ পৰা শুনি শিকা, মই এটা টেপ ৰেকৰ্ডাৰে আছিলোঁ আচলতে, ক'ব নোৱাৰো তেতিয়া কেনেকৈ কৰিছিলোঁ, এতিয়া নোৱাৰো। সেইকাৰণে তাৰ পৰা শিকিছিলোঁ, আৰু আমাৰ পুৰণা গ্ৰামোফোন এটা আছিলে, সেইটোৰ আগৰ ৰেকৰ্ডবোৰ আছিলে কিছুমান, তাৰ পৰাও শিকিছিলোঁ। পিছত কোনোবা এটা চি ডি প্লেয়াৰ এটা আহিছে বহুত পিছলৈ আৰু, তেতিয়া অৱশ্যে শিকিব পাৰিছিলোঁ চি ডিৰ পৰা, এই যে মস্ত মস্ত এক্সটেণ্ডেড প্লে, ডাঙৰ ডাঙৰ যে ৰেকৰ্ডবিলাক থাকে যে লং প্লেয়িং ৰেকৰ্ডবিলাক, সেইবিলাকৰ তেনেকুৱাৰ পৰা শিকিছিলোঁ। গতিকে কিমানখিনি শুনিছিলোঁ সেইটো তুমি মানে ভাবি লৈছা আৰু, কিমান শুনিছিলোঁ মই,
1: আপুনি খুব ভাল পাইছিলে শুনি, আৰু তাৰ পৰা আপুনি শিকিছিলোঁ,
0: তাৰ পৰা শিকিছিলোঁ, তাৰ পৰাই মই শিকা, তেতিয়াতো মই সেইবিলাক বস্তু ঠুমৰি চুমৰি শিকোৱা মানুহ নাইতো, তেনেকুৱা কোনে শিকাব, ঠুমৰি তেতিয়া ইমান প্ৰচাৰো নাছিলে, কিন্তু মই সেইবিলাকৰ পৰা শিকি পেলাই এটা খুব ভাল কথা হৈছিলে, তাতে জলছাবোৰ যে হয়, খুব জলছা বহিছিলে তেতিয়া গানৰ মানে শাস্ত্ৰীয় সংগীতৰ জলছা,
1: তাত আপুনি ভাগ লৈছিল,
0: যিমানখিনি জনা আছে মানে সেই তেনেকে সকলোৱে তাত গাইগে, ময়ো তেনেকে গাইছিলোগে তাত, কিন্তু মই সেই এই ৰেকৰ্ডৰ পৰা শিকা বা ৰেডিঅ'ৰ পৰা শিকাবোৰ মই তাত গাইছিলোগে গৈ, আৰু সেইকাৰণে মোৰ বেলেগ হয়, মোৰ নিজৰ খুব ভাল লাগিছিলে, আৰু বজোৱা টাবলিছটো তেনেকে আছিল কিন্তু দেই আগৰ টাইমৰ, মানে যিখিনি আছিল চিনচিয়াৰলি প্ৰেক্টিচ কৰা বা শিকা তেনেকুৱা ধৰণৰ, আৰু কাৰো মানে খুব অহংকাৰ বোলা বস্তু নাই, চবেই মানে খুব চিম্পল, আৰু দিয়া লোৱা কৰাৰ খুব আছিলে চিষ্টেমটো, কিমানখিনি দিলে দিব পাৰে বা লোৱাইও লয় তেনেকে, মানে কোনো সংকোচ নাথাকে মনত যে মই নাজানিম বুলি ভাবিব তেনেকুৱা ধৰণৰ কথাবোৰ নাছিলে, সেইকাৰণে শিকিব পাৰিছিলোঁ বেছিকে, সেইটো এটা ভাল আছিলে। আৰু ৰেডিঅ'টোৰ ক্ষেত্ৰত সেই তেনেকে ৰেডিঅ'ৰ পৰা চব শুনো কাৰণে বেছিভাগ ৰেডিঅ'ৰ ওচৰতে ৰখি থাকিছিলোঁ, আৰু ৰাতি ধৰা অলপ দেৰিলৈকে ৰেডিঅ' শুনি পেলাই শুই আকৌ তেনেকে আঢ়ৈটা বজাত উঠি, আৰু যোৰহাটৰ ঠাণ্ডা বহুত বেছি, বহুত ঠাণ্ডা তেতিয়া সেইদিনতো, মানে বাহিৰলৈ উলিয়াই কম্বলখনৰ পৰা বাহিৰলৈ উলিয়াই বেলটো দিলেই ঠাণ্ডা লাগে হাৰমনিয়ামটোৰ, তেতিয়াহে লাগিছিলে ইমান, সেই মন্দ্ৰ সপ্তকৰ চাহটো মোৰ সেইকাৰণে মনত আছে, মানে বহুত দিগদাৰী আছিলে, চাৰে চাৰিটাত মই সদায় আজান শুনো, আজান দিয়ে চাৰে চাৰিটা বজাত, আজানৰ শব্দ আহে তেতিয়া মই ঘড়ী চাব নালাগে, মই টাইমটো পাওঁ যে এতিয়া চাৰে চাৰিটা বাজিছে, যিটো সময়ত মই ৰিয়াজ কৰি থাকিছিলোঁ যোৰহাটত থাকোঁতে, আৰু গুৱাহাটীতো চাৰে চাৰিটাতে আজান দিয়ে। কলেজত পঢ়ি থকা সময়খিনিৰ কথা মানে এই মই যে কৰ্ণাটিক সংগীতখিনি শিকিবলৈ পাইছিলোঁ,

0: মিষ্টাৰ এণ্ড মিছেছ নাগৰাজন বুলি এটা ফেমিলি আছিলে, তেওঁলোকৰ সৰু ছোৱালী এজনী আছিলে, তেওঁ খুব ধুনীয়া গাইছিলে এইবিলাক। আৰু তেওঁৰ পৰা মই ভজ গোবিন্দম নৱৰাগম শিকিছিলোঁ তেওঁৰ পৰা, কৰ্ণাটিক সংগীত।
1: বাইদেউ, পৰৱৰ্তী খণ্ডত এই বিষয়ে আপোনাৰ সৈতে আৰু কথা পাতিম, কিন্তু আজিৰ খণ্ডটি আমি ইয়াতে সামৰিব বিচাৰিছোঁ। আপুনি ভালে থাকক।

সাধক সুন্দৰৰ অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

মৰমৰ চেমনীয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈকে বহুতো মৰম জনাই মই ৰুণা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰিছোঁ তোমালোক আটাই কুশলে আছা। মৰমৰ ভাইটি ভণ্টিহঁত, আজিৰ চোৰাৰ আৰম্ভণিতেই শুনাবলৈ লৈছোঁ চেমনীয়াৰ চোৰাৰ বৰগীত শাখাত নতুনকৈ উত্তীৰ্ণ হোৱা চেমনীয়া ভাইটি ভণ্টিসকলৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত এটি বৰগীত। বৰগীতটি শিকাইছে প্ৰশান্ত ৰাজখোৱাই। আহাচোন শুনো।

ভাইটি ভণ্টিহঁত, ইমান পৰে চেমনীয়াৰ চোৰাৰ বৰগীত শাখাত নতুনকৈ উত্তীৰ্ণ হোৱা চেমনীয়া ভাইটি ভণ্টিসকলৰ কণ্ঠত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীতটি শুনিলা। অংশগ্ৰহণ কৰিলে নিত্যাপ্ৰিয়া দাস, জ্যোতিৰ্বৰ্ণা শৰ্মা, গৌৰিকা তামুলী, ভাৰ্গৱী ভূঞা, কৃষ্ণামণি ৰাভা, প্ৰিয়াক্ষী মেচ, নায়েচা শৰ্মা, ফৰিহা আহমেদ আৰু নিবিড় চলিহাই। বৰগীতটি শিকালে প্ৰশান্ত ৰাজখোৱাই। বাদ্যযন্ত্ৰত সংগত কৰিলে ভায়লিনত নতুনকৈ উত্তীৰ্ণ হোৱা চেমনীয়া ভণ্টি আয়ুষী ভৰদ্বাজে, আৰু আন আন বাদ্যযন্ত্ৰত সংগত কৰিলে খোলত গিৰেণ কলিতা, তালত গোবিন্দ ডেকা আৰু বাঁহীত প্ৰসন্ন বৰুৱাই। চেমনীয়া ভাইটি ভণ্টিহঁত, অনুষ্ঠানত এইবাৰ জানোচোন আহা বছৰটোৰ মাহবোৰৰ নামাকৰণ সম্পৰ্কে কিছু কথা। এই বিষয়ে তোমালোকক ক'বলৈ লৈছে মামণি তালুকদাৰে।

সময় চিৰপ্ৰবাহমান, সময় ৰৈ নাথাকে কাৰো বাবেই, সময়ক হিচাপ কৰিবও নোৱাৰি। মানুহে যেতিয়া নিজস্ব বিচাৰ বুদ্ধিৰে দিন ৰাতিৰ ঐশ্বৰিক প্ৰণালীক সীমাবদ্ধ কৰিলে, তেতিয়াই হিচাপ কৰিব নোৱাৰা সময়ক কিছুমান সীমাত বন্ধ কৰি ল'লে। সৃষ্টি হ'ল বিভিন্ন গোট, লহমা, ঘণ্টা, দিন, সপ্তাহ, মাহ, বছৰৰ। কিন্তু সময়ৰ গোটবিলাকৰ নামাকৰণনো কেনেকৈ কৰিছিল? ভাৰতীয় হিচাপত সময়ৰ গোটবিলাকৰ নামাকৰণ প্ৰক্ৰিয়া ঋতুৰ লগত জড়িত। ইয়াত চন্দ্ৰৰ কলা নিৰীক্ষণেৰে পক্ষ আৰু মাহৰ গণনা কৰা হয়। ঋতু পৰিৱৰ্তনৰ হেতু যিহেতু সূৰ্যৰ পৰিভ্ৰমণ, সেয়ে সৌৰ আৰু চন্দ্ৰ এই দুয়োটা পদ্ধতিৰে ভাৰতীয় সময়ৰ গণনা কৰা হয়। সপ্তাহৰ সাতটা দিনক সাতটি গ্ৰহৰ নামেৰে নামাকৰণ কৰা হৈছে। সেই গ্ৰহকেইটা হৈছে সূৰ্য, চন্দ্ৰ, মংগল, বুধ, বৃহস্পতি, শুক্ৰ আৰু শনি। চন্দ্ৰৰ সংস্কৃত নাম চন্দ্ৰমখৰ পৰাই মাহ বা মা শব্দৰ উৎপত্তি হৈছে। চন্দ্ৰ সূৰ্যৰ অৱস্থান আৰু ৰাশি আৰু নক্ষত্ৰৰ স্থিতি অনুযায়ী মাহবিলাকৰ নামকৰণ কৰা হৈছে। উদাহৰণস্বৰূপে চন্দ্ৰ বিশাখা নক্ষত্ৰলৈ গ'লে আৰু সূৰ্য মেষ ৰাশিত অৱস্থান কৰিলে বহাগ বা বৈশাখ মাহ হয়। আমি সাধাৰণতে যিখন কেলেণ্ডাৰক ইংৰাজী কেলেণ্ডাৰ বুলি কওঁ, সেইখন আচলতে গ্ৰেগৰিয়ান কেলেণ্ডাৰ। এই কেলেণ্ডাৰখনৰ মাহবিলাকৰ নামাকৰণ প্ৰক্ৰিয়া কিন্তু ঋতুৰ লগত জড়িত নহয়। লেটিন সংখ্যা বা সম্ৰাট ৰোমান দেৱ দেৱী আদিৰ নামেৰে এই মাহবিলাকৰ নামাকৰণ কৰা হৈছে। প্ৰথম মাহ হৈছে জানুৱাৰী। ৰোমান দেৱতা জেনেছৰ নামেৰেই দিয়া হৈছিল জানুৱাৰী মাহৰ নাম। যীশুখ্ৰীষ্টৰ জন্মৰ বহু বছৰ আগতে যেতিয়া মাহৰ হিচাপ কৰা হৈছিল, তেতিয়া দহ মাহত এটা বছৰ গণনা কৰা হৈছিল। জানুৱাৰী মাহ আছিল এই কেলেণ্ডাৰৰ প্ৰথম মাহ। কেলেণ্ডাৰৰ দ্বিতীয় মাহটো আছিল ফেব্ৰুৱাৰী মাহ। ৰোমানসকলৰ এটি উৎসৱ হৈছে ফেব্ৰুৱা। ফেব্ৰুৱাৰী নামটো এই উৎসৱৰ নামেৰেই নামাকৰণ কৰা হৈছে। সেইদৰে ৰোমানসকলৰ যুদ্ধৰ দেৱতা হৈছে মাৰ্চ। মাৰ্চ দেৱতাক আৰাধনা কৰিহে তেওঁলোকে প্ৰৱেশ কৰিছিল যুদ্ধস্থলীত। তেওঁলোকৰ বিশ্বাস এইজন দেৱতাৰ আৰাধনাই তেওঁলোকৰ বল শক্তি প্ৰদান কৰে, কাম কৰিবলৈ প্ৰেৰণা যোগায়। সেই মাৰ্চ দেৱতাৰ নামেৰেই দিয়া হৈছে মাৰ্চ মাহৰ নাম। এপ্ৰিল মাহৰ নামাকৰণত তেনে কোনো নিৰ্দিষ্ট ব্যাখ্যা থকা দেখা নাযায়। অনুমান কৰিব পাৰি লেটিন শব্দ এপিয়াৰৰ পৰাই এপ্ৰিল নামটো হোৱা বুলি, যাৰ অৰ্থ হ'ল খোলা বা আৰম্ভ কৰা। ৰোমানসকলৰ দেৱী হৈছে মায়মা। মায়মাৰ আশীৰ্বাদ নোলোৱাকৈ তেওঁলোকে কোনো ধৰণৰ শুভ কাম কৰিবলৈ আগ নাবাঢ়ে। মে মাহৰ নামকৰণটো এইগৰাকী দেৱীৰ নামেৰেই কৰা হৈছে। এপ্ৰিল মাহৰ নামাকৰণত যেনেদৰে কোনো নিৰ্দিষ্ট ব্যাখ্যা দেখা পোৱা নাযায়, তেনেদৰে জুন শব্দৰ অৰ্থৰো নাই কোনো নিৰ্দিষ্ট ব্যাখ্যা। তথাপি কোৱা যায় জুন নামৰ এগৰাকী দেৱীৰ নামেৰেই হৈছে এই জুন মাহটি। জুলিয়াছ চিজাৰ, আধুনিক কেলেণ্ডাৰৰ উন্নতিকৰণত যাৰ অৰিহণা আছিল অপৰিসীম। তেওঁৰ জন্ম হৈছিল জুলাই মাহত।

জুলাই মাহৰ নামাকৰণটো জুলিয়াছ চিজাৰৰ নামৰ পৰাই হৈছে। ৰোমৰ ৰজা আগষ্টাছ নামেৰে দিয়া হৈছে আগষ্ট মাহৰ নাম। সেইদৰে লেটিন শব্দ ছেপ্টেমৰ পৰা হৈছে ছেপ্টেম্বৰ মাহ। পুৰণি কেলেণ্ডাৰৰ সপ্তম মাহ আছিল ছেপ্টেম্বৰ মাহটো। সেইদৰে ৰোমান শব্দ অক্টোৰ পৰা হৈছে অক্টোবৰ মাহ। আনহাতে পুৰণি ৰোমান কেলেণ্ডাৰত নৱেম্বৰ মাহটো আছিল নৱম মাহ। সেইদৰে ৰোমান কেলেণ্ডাৰত দশম মাহটো আছিল ডিচেম্বৰ মাহ। ডিচেম্বৰ শব্দটো আহিছে লেটিন শব্দ ডিচেম্বৰ পৰা।

0: বছৰটোৰ মাহবোৰৰ নাম সম্পৰ্কে কিছু কথা জানিলা। এই বিষয়ে ক'লে মামণি তালুকদাৰে। অনুষ্ঠানত এবাৰ শুনো আহা অস্মিনা দাসৰ কণ্ঠৰ এটি গোৱালপৰীয়া লোকগীত।
1: মোৰ বন্ধুৰ বাৰীতে তাল গাছে ধলে

এয়া আকাশবাণী তেজপুৰ। আজি দেওবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ আজি 13 দিন, 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 28 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ সাধাৰণ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টজত, কিলোহাৰ্টজ 1125। আজিৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে গোবিন ছেত্ৰী, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু অংকুৰ ৰামচিয়াৰী। ট্ৰেন্সমিটাৰত অম্লান জ্যোতি দত্ত। ষ্টুডিঅ'ত শ্ৰোতাসকলৰ সৈতে মই অৰ্ণৱ কুমাৰ নাথ।

মহাত্মা গান্ধীয়ে কৈছিল, অহিংসা হৈছে চূড়ান্ত সাহস। ইয়াত কাপুৰুষালী বা দুৰ্বলতাৰ স্থান নাই। কাপুৰুষালীতকৈ হিংসাক গ্ৰহণ কৰাই অধিক শ্ৰেয়, কাৰণ কোনোবাদিনা হিংস্ৰ মানুহজন অহিংস হোৱাৰ আশা আছে, কিন্তু তেনে আশা কাপুৰুষজনৰ নাই।

আমাৰ ভাৰত অধিক সুৰক্ষিত আৰু আত্মনিৰ্ভৰশীল হৈছে। বন্ধুসকল, জুন মাহত আৰু এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত সমগ্ৰ বিশ্বই ভাৰতৰ সৈতে জড়িত হৈছিল। অনুষ্ঠানটি আছিল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এইবাৰ পৃথিৱীৰ 2500তকৈও অধিক স্থানত যোগৰ বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছিল। আমাৰ দেশত কোটি কোটি জনতাই বিভিন্ন স্থানত যোগাভ্যাসত ভাগ লৈছিল। এই মাহতে আহমেদাবাদত আয়োজিত বিশ্ব যোগাসন চেম্পিয়নশ্বিপৰ বিষয়েও চৰ্চা কৰা হৈছে। ইয়াত ভাৰতে সৰ্বমুঠ 114টা পদক লাভ কৰিবলৈ সক্ষম হৈছে, ইয়াৰে 102টা স্বৰ্ণ পদক। ভাৰত এই চেম্পিয়নশ্বিপৰ পদক তালিকাৰ প্ৰথম স্থানত আছে। মই সকলো বিজয়ী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰিছোঁ। বন্ধুসকল, যিকোনো ৰাষ্ট্ৰৰে আত্মা সেই দেশৰ লোকসকল। যেতিয়া সেই দেশৰ লোকে কোনো সংকল্প লয়, তেতিয়া কোনো শক্তিয়েই তেওঁলোকক লক্ষ্যপথৰ পৰা বিচলিত কৰিব নোৱাৰে। ৰাষ্ট্ৰ নিৰ্মাণত জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তি ভাৰতৰ বৃহৎ সম্পদ। এয়া আমি বাৰে বাৰে অনুভৱ কৰিছোঁ। বন্ধুসকল, পশ্চিম এছিয়াত হোৱা যুদ্ধৰ পৰিৱেশ দেখি মই দেশবাসীক এটি অনুৰোধ কৰিছিলোঁ। মই কৈছিলোঁ, যদি সম্ভৱ কিছুদিনলৈকে সোণ কিনাৰ পৰা বিৰত থাকক। মই দেশবাসীক কৈছিলোঁ, বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকক। লগতে কাৰ্পুলিঙক উৎসাহিত কৰাৰ কথাও কৈছিলোঁ। মই কৃষকসকলক ৰাসায়নিক সাৰমুক্ত খেতিৰ লগতে খেতি ৰক্ষাৰ বাবে প্ৰাকৃতিক জৈৱিক সাৰ অধিক হাৰত প্ৰয়োগৰ বাবে অনুৰোধ কৰিছিলোঁ। বন্ধুসকল, মই দেশৰ প্ৰতিগৰাকী নাগৰিকৰ ওচৰত কৃতজ্ঞ যে তেওঁলোকে মোৰ আহ্বান সমৰ্থন কৰাই নহয়, সকলো দিশতে সহযোগিতা আগবঢ়াইছে। মোলৈ বহু পৰিয়ালে বাৰ্তা প্ৰেৰণ কৰি তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰিছে। বহু পৰিয়ালে ঘৰৰ বিয়াত এইবাৰ সোণ নিকিনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰয়োজন হ'লে পুৰণি সোণ ব্যৱহাৰ কৰি নতুন গহনা বনোৱাৰ সিদ্ধান্ত লৈছে। বহুলোকে এইবাৰ বিদেশ ভ্ৰমণ বাতিল কৰাৰ কথাও ছ'চিয়েল মিডিয়াত উল্লেখ কৰিছে। বন্ধুসকল, কাৰ্পুলিঙৰ বিষয়েও অনেকে নিজৰ অনুভৱ ব্যক্ত কৰিছে। যিসকল লোকে প্ৰতিদিনে একে দিশতে নিজ নিজ বাহনেৰে গৈছিল, এতিয়া তেওঁলোকে একেলগে যাবলৈ লৈছে। সম্ভৱ হ'লে বাছ আৰু মেট্ৰ'ৰ সুবিধা গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে পেট্ৰল আৰু ডিজেলৰ ৰাহি হৈছে। এইদৰে দেশৰ বিভিন্ন প্ৰান্তত জৈৱিক সাৰৰ প্ৰচলন বৃদ্ধি পোৱাৰো খবৰ পোৱা গৈছে। বন্ধুসকল, আমি সকলো ভাৰতীয়ই একেলগ হৈ এই বিশ্বজনীন সংকটৰ মুখামুখি হোৱা কথাটোৱে মোক আনন্দিত কৰিছে। মই বিশ্বাস কৰোঁ, জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তিয়ে আমাক শক্তিশালী কৰিব, সফল কৰিব। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশত জন্মদিন, বিবাহ, পাৰিবাৰিক বিভিন্ন অনুষ্ঠানৰ লগতে সামাজিক উৎসৱ উদযাপন কৰা হয়। প্ৰতিটো পৰিয়ালে তেওঁলোকৰ আনন্দৰ ভাগ আনকো দিব বিচাৰে। সকলোৱে আলহীক উপহাৰো দিয়ে। বন্ধুসকল, মহাৰাষ্ট্ৰৰ নান্দেৰৰ এটি পৰিয়ালে নিজ আনন্দ ভগোৱাৰ বাবে এনে এটি কাম কৰিলে যে সি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। নান্দেৰৰ বাহাদুৰপুৰা গাঁৱত বাস কৰে পেঠকৰ পৰিয়াল। তেওঁলোকে ভাবিলে, যদি আনন্দ ভাগ কৰিবই বিচাৰিছোঁ, তেনেহ'লে এনে বস্তু দিয়া যাওক যি বিপদৰ সময়ত কোনো পৰিয়ালৰ সহায় হয়। নিজ ঘৰৰ বিবাহ অনুষ্ঠান উপলক্ষে এই পৰিয়ালটিয়ে গাঁৱৰ প্ৰায় 3,500 লোকৰ দুৰ্ঘটনা বীমাৰ ব্যৱস্থা কৰে। প্ৰতি ব্যক্তিকে 1,00,000 টকাৰ বীমা সুৰক্ষা প্ৰদান কৰা হয়। এই কাৰ্যৰ আঁৰৰ কাহিনী অন্তৰ চুই যোৱা। তেওঁলোকে দেখিছিল, কোনো দুৰ্ঘটনাৰ পাছত এটি পৰিয়ালে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয়। এনে সময়ত এটি সৰু সহায় এটা ডাঙৰ সাহস হৈ পৰে। বন্ধুসকল, চৰকাৰে দেশৰ কোটি কোটি পৰিয়াললৈ সুৰক্ষা কবচ আগবঢ়াইছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনিৰ অধীনত এবছৰত মাত্ৰ 20% প্ৰিমিয়াম দি 2,00,000 টকালৈকে দুৰ্ঘটনা বীমাৰ সুযোগ লাভ কৰিব পৰা যায়। এতিয়ালৈকে এই আঁচনিৰ জৰিয়তে 58 কোটিতকৈও অধিক লোকে সুবিধা লাভ কৰিছে। ইয়াৰে 28 কোটি আমাৰ মাতৃ, ভগ্নী, কন্যা, মহিলাসকল। এই আঁচনিৰ অধীনত এতিয়ালৈ পোৱা তথ্য অনুসৰি পীড়িত পৰিয়ালে 3,700 কোটি টকাতকৈও অধিক সাহায্য লাভ কৰিছে। সেইদৰে প্ৰধানমন্ত্ৰী জীৱনজ্যোতি বীমা আঁচনিও গুৰুত্বপূৰ্ণ। পৰিয়ালৰ কোনো লোকৰ মৃত্যু হ'লে এই বীমাৰ জৰিয়তে সেই পৰিয়ালে 2,00,000 টকাৰ বীমা সুবিধা লাভ কৰিব। ইয়াৰ বাৰ্ষিক প্ৰিমিয়াম মাত্ৰ 436 টকা, অৰ্থাৎ এদিনত প্ৰায় 1.5 টকাকৈ। ইয়াৰ জৰিয়তে দেশৰ প্ৰায় 11,00,000 পৰিয়ালে প্ৰায় 22,000 কোটি টকাৰ সাহায্য লাভ কৰিছে। এয়া এটা বৃহৎ পৰিমাণ। এই পৰিমাণ

নিৰ্যাতনৰ আঁৰত লাখ লাখ পৰিয়ালৰ নিজা নিজা কাহিনী আছে। ক'ৰবাত কোনো মাতৃয়ে নিজ সন্তানৰ শিক্ষা আগবঢ়াই লৈ যোৱাত সহায় লাভ কৰিছে, ক'ৰবাত হয়তো কোনো পত্নীয়ে ঘৰৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত সকাহ পাইছে। বন্ধুসকল, বহু সময়ত এটা বৃহৎ সুৰক্ষাৰ শুভাৰম্ভ অতি সৰু ৰাশি আৰু এটি ক্ষুদ্ৰ পদক্ষেপেৰেই হ'ব পাৰে। এটি সৰু সিদ্ধান্তই এটা বৃহৎ পৰিৱৰ্তন সাধিব পাৰে। মই আপোনালোক সকলোকে আহ্বান জনাওঁ, আপোনালোকেও নিজৰ পৰিয়ালৰ সৈতে এই আঁচনিসমূহৰ বিষয়ে আলোচনা কৰক। মোৰ প্ৰিয় দেশবাসী, মন কী বাতত এইবাৰ এনে এটা বিষয়ে ক'বলৈ লৈছোঁ যি স্মৰণাতীত কালৰে পৰা আমাৰ মনত নিগাজিকৈ ঘৰ পাতি লৈছে। বিষয়টো হ'ল অন্ধবিশ্বাস। অন্ধবিশ্বাস কেৱল ভুল ধাৰণাই নহয়, অন্ধবিশ্বাসে মনত শংকাৰ জন্ম দিয়ে আৰু ভয়ে যেতিয়া মনটো গ্ৰাস কৰি পেলায় মানুহে সত্যটো চাবলৈ অস্বীকাৰ কৰে। অন্ধবিশ্বাসৰ কবলত পৰি মানুহে বিনা তৰ্কে সত্য কি নজনাকৈ এটা সিদ্ধান্তত উপনীত হয় আৰু ইয়াৰ ফল অতি ক্ষতিকাৰক হৈ পৰে। একেখন সমাজতে আকৌ এনে লোকো নথকা নহয় যি যুক্তিৰ আধাৰত বিজ্ঞানসন্মত দৃষ্টিৰে নিজস্ব অভিজ্ঞতাৰে বিষয়টোক প্ৰত্যাহ্বান জনায়। অন্ধবিশ্বাসৰ পৰা বিশ্বাসলৈ যি যাত্ৰা, সেয়া সহজ নহয়। আজি মই এনে এটি সফল যাত্ৰাৰ বিষয়ে আপোনালোকক ক'ব খুজিছোঁ। বন্ধুসকল, অসমত এবিধ পক্ষী পোৱা যায়। সেই পক্ষীবিধৰ নাম হ'ল হাড়গিলা। হাড়গিলা এবিধ দুষ্প্ৰাপ্য পক্ষী। প্ৰকৃতি পৰিষ্কাৰকৰণত হাড়গিলাই এটি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু অসমৰ কোনো কোনো অঞ্চলত সুদীৰ্ঘ সময় জুৰি এই পক্ষীবিধক অশুভ জ্ঞান কৰা হৈছিল। মানুহে ওচৰত এই পক্ষীবিধক দেখা পালে ভাল পোৱা নাছিল। বহু সময়ত আনকি হাড়গিলাই বাঁহ সজা গছবোৰ কাটি পেলোৱা হৈছিল। ভাবি চাওকচোন, কেনেকৈ প্ৰকৃতিক পৰিষ্কাৰ কৰি ৰখা হাড়গিলা মানুহৰ ভয় বা শংকাৰ চিকাৰ হৈ পৰিব লগা হৈছিল। এনে সময়তে এই ঘটনাসমূহ জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনৰ দৃষ্টিগোচৰ হ'ল। তেওঁ মানুহৰ মনৰ এই ভুল ধাৰণাক শুধৰোৱাৰ সংকল্প গ্ৰহণ কৰিলে। তেওঁ মহিলাসকলৰ সৈতে আলোচ কৰিলে, মানুহক বিজ্ঞানসন্মতভাৱে কথাবোৰ বুজালে আৰু লাহে লাহে মহিলাসকলে এই অভিযানত যোগ দিবলৈ ল'লে। তাৰ পাছতেই এটি মহৎ পৰিৱৰ্তনৰ সূচনা হ'ল। এসময়ত যিটো পক্ষীক অশুভ জ্ঞান কৰি খেদাই পঠোৱা হৈছিল, সেই পক্ষীটোৱেই এতিয়া এখন গাঁৱৰ পৰিচায়ক হৈ পৰিল। হাড়গিলা সংৰক্ষণৰ বাবে হেজাৰ হেজাৰ গঞা মহিলা ওলাই আহিল, যাক আজি আমি হাড়গিলা আৰ্মি নামেৰে জানো। এই মহিলাসকলে সমাজৰ সৈতে সংঘৰ্ষ কৰিবলগীয়াও হৈছিল। সমাজখনক বিষয়টো বুজাবলৈ তেওঁলোকে দিন ৰাতি একাকাৰ কৰি কাম কৰিব লগা হৈছিল। এইদৰেই অন্ধবিশ্বাসক তেওঁলোকে আঁতৰাই পঠিয়াবলৈ সক্ষম হৈছিল। তেওঁলোকে এই কথা প্ৰতীয়মান কৰিলে যে তথ্য আৰু যুক্তি সহকাৰে কথাবোৰ বুজাব পাৰিলে শতিকা পুৰণি ভাৱধাৰাৰো পৰিৱৰ্তন ঘটাব পাৰি। বন্ধুসকল, মই প্ৰায়েই কওঁ যে যি খেলে তেওঁ ফুল এপাহৰ দৰে ফুলিও উঠে। দেশত আজি যুৱ খেলুৱৈৰ সংখ্যা অভাৱনীয় ৰূপত বৃদ্ধি পাবলৈ ধৰিছে। তেওঁলোকে খেলিছেও, লগতে নিজক বিকশায়ো তুলিছে। পূৰ্বতকৈ অধিক সংখ্যক যুৱ খেলুৱৈয়ে এতিয়া খেলক জীৱিকাৰূপে গ্ৰহণ কৰিছে। নাগালেণ্ডৰ এনে দুটি মনোগ্ৰাহী প্ৰয়াসৰ বিষয়ে মই জানিবলৈ পাইছোঁ। প্ৰথমটো হ'ল নাগালেণ্ড বেবী লীগ। নামটো শুনি আপোনালোকে চাগে ভাবিছে এয়া নিশ্চয় সৰু ল'ৰা ছোৱালীৰ মাজৰ কিবা এটা সাধাৰণ প্ৰতিযোগিতা হ'ব। কথাটো কিন্তু তেনে নহয়। ই হৈছে 5 বছৰৰ পৰা 12 বছৰ বয়সৰ সৰু সৰু ফুলকমলীয়া ল'ৰা ছোৱালীৰ মাজত হোৱা এখন অসাধাৰণ ফুটবল প্ৰতিযোগিতা। এই ফুটবল প্ৰতিযোগিতাখনিয়ে সৰু সৰু ল'ৰা ছোৱালীহঁতৰ প্ৰতিভা বিকাশত সহায় কৰাৰ লগতে তেওঁলোকক এটা পৰিচয় দিবলৈও সক্ষম হৈছে। নাগালেণ্ডৰ বহু সংখ্যক শিশুক এই প্ৰতিযোগিতাখনে সামৰি লৈছে। 5 বছৰৰ পৰা 12 বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব পৰা এই প্ৰতিযোগিতাখনে ইতিমধ্যে 3 বছৰ সম্পূৰ্ণ কৰিছে। শিশুসকলৰ মনতো এই প্ৰতিযোগিতাখনে প্ৰভাৱ বিস্তাৰ কৰিছে। বন্ধুসকল, নাগালেণ্ডত আৰু এটা অতি সুন্দৰ প্ৰচেষ্টা চলি আছে। ইয়াৰ নাম হৈছে নাগালেণ্ড উইমেন ফাটছেল লীগ। আপোনালোকৰ বাবে ফাটছেল নামটো নিশ্চয় নতুন। ইয়াক ইনডোৰ ফুটবল বুলিও ক'ব পাৰি। এই খেলত এটা দলত কেৱল 5 জন খেলুৱৈ থাকে। খেলপথাৰখনো ফুটবলৰ খেলপথাৰতকৈ বহুত সৰু, সেইবাবে খেলুৱৈসকলে তাৎক্ষণিক সিদ্ধান্ত ল'বলগীয়া হয়। তেওঁলোকে খেলৰ কৌশল আৰু দক্ষতাৰ পূৰ্ণ প্ৰয়োগ কৰিবলগীয়া হয়। নাগালেণ্ডৰ উইমেন ফাটছেল লীগে
আমাৰ জীয়ৰী

নিজৰ নিজৰ প্ৰতিভা প্ৰকাশৰ চমৎকাৰ সুযোগ প্ৰদান কৰিছে। এনে অভূতপূৰ্ব প্ৰয়াসৰ বাবে মই নাগালেণ্ডবাসীৰ শলাগ লৈছোঁ। এনে প্ৰচেষ্টাই দেশৰ অন্য অংশৰ লোকসকলকো প্ৰেৰণা যোগায়। বন্ধুসকল, এয়া প্ৰযুক্তিৰ সময়। প্ৰতিদিনেই নতুন নতুন গৱেষণা হৈ আছে, নতুন নতুন AI উদ্ভাৱন আমি দেখা পাইছোঁ। এই পৰিপ্ৰেক্ষিতত এটা নতুন প্ৰশ্নই ভুমুকি মাৰিছে। প্ৰশ্নটো অতিশয় গুৰুত্বপূৰ্ণ, সেয়া হ'ল AIৰ সন্মুখত মানুহৰ উদ্ভাৱনী শক্তিক কেনেকৈ বচাই ৰখা যায়। নিত্য নতুন প্ৰযুক্তিৰে আগবঢ়াৰ এই সময়ত আমি আমাৰ শিপাৰ সৈতে কেনেকৈ সংযুক্ত হৈ থাকোঁ। নালন্দা বিশ্ববিদ্যালয়ে এই প্ৰশ্নসমূহৰ সমাধান বিচাৰি উলিয়াইছে। হেজাৰ বছৰৰো অধিক পুৰণি আমাৰ নালন্দা বিশ্ববিদ্যালয়ে এটি নতুন অৱতাৰেৰে ভাৰতৰ ভাগ্য নিয়ন্তাৰূপে দেখা দিছে। দুবছৰ পূৰ্বে নালন্দা বিশ্ববিদ্যালয় নতুন ৰূপত জনসাধাৰণৰ হাতত অৰ্পণ কৰাৰ মই সুযোগ লাভ কৰিছিলোঁ। নালন্দা বিশ্ববিদ্যালয়ে আমাৰ পৰম্পৰাগত শাস্ত্ৰাৰ্থ অৰ্থাৎ সত্য অন্বেষণৰ বৌদ্ধিক তথা ধৰ্মীয় আলোচনাচক্ৰক পুনৰুজ্জীৱিত কৰিছে। শাস্ত্ৰাৰ্থ হ'ল আমাৰ পৰম্পৰা। দাৰ্শনিক আৰু ধৰ্মীয় এই আলোচনা কেৱল নিজৰ মত প্ৰকাশৰেই মাধ্যম নহয়, ই হৈছে চিন্তন মন্থনৰো এটি অনুশাসিত পদ্ধতি। ইয়াত তৰ্কৰ লগতে তথ্য সহকাৰে নিজৰ মত দাঙি ধৰাটো অতিশয় জৰুৰী। বিষয়টো সম্পৰ্কে দক্ষ, পাৰদৰ্শী আৰু নিপুণ হ'লেহে সেয়া সম্ভৱপৰ হয়। অন্যৰ চিন্তাধাৰা ধৈৰ্য সহকাৰে শুনাৰ আৰু বুজাৰ শিকনিও শাস্ত্ৰাৰ্থ প্ৰক্ৰিয়াৰ জৰিয়তে আমি লাভ কৰিব পাৰোঁ। নালন্দা বিশ্ববিদ্যালয়ে দীক্ষান্ত সমাৰোহত এই প্ৰক্ৰিয়াটো অন্তৰ্ভুক্ত কৰাত মই আনন্দিত হৈছোঁ। ইয়াত অংশগ্ৰহণ কৰা প্ৰায় আধা সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আছিল বিদেশৰ ছাত্ৰ ছাত্ৰী। এটি প্ৰাচীন পৰম্পৰাক আজিৰ সময়ৰ সৈতে খাপ খুৱাই লোৱাৰ এই প্ৰচেষ্টা অতি প্ৰশংসনীয়। ইয়াৰ বাবে মই নালন্দা বিশ্ববিদ্যালয়ক অভিনন্দন জনাইছোঁ। দেশৰ আন বিশ্ববিদ্যালয়সমূহক মই আহ্বান কৰিছোঁ, তেওঁলোকেও যাতে এই ধৰণৰ বিষয় লৈ চিন্তা চৰ্চা আৰম্ভ কৰে। বন্ধুসকল, যুৱক যুৱতীসকলক নতুন প্ৰযুক্তি কৌশলৰ বাবে সাজু কৰি তোলাৰ আন এটি সুন্দৰ প্ৰচেষ্টা বৰ্তমান চলি আছে। দিল্লীত থকা কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডেটা ছায়েন্স শাখাত BTech পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ উদ্যোগ লৈছে। আধুনিক প্ৰযুক্তিৰ পৰম্পৰাগত ভাৰতীয় জ্ঞানৰ সৈতে সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত ই এটি গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ দ্বাৰা ভাৰতীয় ভাষাসমূহৰ বাবে নতুন AI টুলছ বিকাশত অগ্ৰগতি লাভ কৰিব পৰা যাব। আমাৰ প্ৰাচীন গ্ৰন্থ আৰু পাণ্ডুলিপিসমূহক ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো ই নতুন গতি দিব। মই কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ক এই প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছোঁ। বন্ধুসকল, আজি ভাৰতীয় সংস্কৃতি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিস্তাৰিত হৈছে। আমাৰ গীত, সংগীত আৰু আধ্যাত্মিক দৰ্শনক বিভিন্ন দেশৰ লোকে আঁকোৱালি লৈছে। ভাৰতৰ পৰা বহু হেজাৰ কিলোমিটাৰ নিলগত কেৰিবিয়ান সাগৰত ডমিনিকান ৰিপাব্লিক নামেৰে এখন দেশ আছে। সেই দেশত থকা ভাৰতীয় মূলৰ লোকৰ সংখ্যা 100 বা তাতকৈও কম হ'ব। তৎসত্ত্বেও ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ প্ৰসাৰৰ বাবে সেই দেশত এটি সুন্দৰ প্ৰচেষ্টা দেখা গৈছে। সেই দেশত স্পেনিছ ভাষী কিছু লোকে ব্ৰহ্মকমল ডমিনিকানা নামে এটি দল গঠন কৰিছে। এই দলৰ সদস্যসকলে বৈদিক সাহিত্যৰ অধ্যয়ন কৰিবলৈ লৈছে। তেওঁলোকে বৈদিক মন্ত্ৰৰ উচ্চাৰণো শিকিছে। ইয়াৰ বাবে তেওঁলোকে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাই, কিন্তু তেওঁলোকে অডিঅ' ৰেকৰ্ডিং শুনি বৈদিক মন্ত্ৰৰ প্ৰকৃত উচ্চাৰণ আয়ত্ত কৰিছে। আজি তেওঁলোকে বহু মন্ত্ৰ সঠিকভাৱে জপ কৰিব পৰা হৈছে। ইয়াৰ ভিতৰত পুৰুষ সূক্তম, শ্ৰী সূক্তম, শ্ৰী ৰুদ্ৰম, দুৰ্গা সূক্তম আৰু দেৱী মহাত্ময়ম অন্যতম। ভাৰতৰ পৰা ইমান নিলগত থাকিও ভাৰতীয় পৰম্পৰাৰ চৰ্চাৰ এই প্ৰচেষ্টা অতি প্ৰেৰণাদায়ক। মই ব্ৰহ্মকমল ডমিনিকান আৰু তেওঁলোকৰ সদস্যসকলক তেওঁলোকৰ এই প্ৰয়াসৰ বাবে শুভকামনা জনাইছোঁ। ভাৰতীয় সংস্কৃতিক লোকপ্ৰিয় কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা সকলো ব্যক্তিকে মই আন্তৰিকভাৱে প্ৰশংসা কৰিছোঁ। মোৰ প্ৰিয় দেশবাসী, মেঘালয় ৰাজ্যৰ পৰিচয় হৈছে মেঘ আৰু প্ৰাকৃতিক সৌন্দৰ্য। মেঘালয়লৈ যোৱা প্ৰত্যেক ব্যক্তিয়েই সেই ৰাজ্যৰ লোকৰ আতিথ্য আৰু সহৃদয়তাক বহুদিনলৈ মনত ৰাখে। কিন্তু মেঘালয়ৰ আন এটি বিশেষত্বৰ বিষয়ে মই আজি আলোচনা কৰিব বিচাৰিছোঁ। সেয়া হৈছে মেঘালয়ৰ ৰুট ব্ৰিজ। এই ৰুট মানে ৰাস্তা বা পথ নহয়, ই হৈছে গছৰ শিপা।

ৰুটব্ৰিজৰ কাহিনী অতি আমোদজনক। এই ৰুটব্ৰিজ কেইটিমান দিন বা বছৰত নিৰ্মাণ হোৱা নাই। ইয়াক নিৰ্মাণ কৰোঁতে বহু দশক সময় লাগিছিল। ৰবৰ গছৰ শিপাসমূহক অতি ধীৰে ধীৰে নিৰ্দিষ্ট দিশত চালিত কৰা হৈছিল। শিপাসমূহৰ একোটা গোটক জুৰি, নিজৰা আদি জলধাৰাৰ এটিপাৰৰ পৰা আনটো পাৰলৈ সঞ্চালিত কৰা হৈছিল। সময়ৰ সোঁতত এই গছৰ শিপাৰ সমষ্টিয়েই এখন সেতু বা দলং হৈ পৰিছিল। এই ব্ৰীজসমূহৰ আন এটা বিশেষত্ব হৈছে এইবোৰ জীৱন্ত। সময়ৰ অগ্ৰগতিৰ লগে লগে এই সেতুবোৰ অধিক সুদৃঢ় হৈ পৰে। ইয়াৰ মাজেৰে মেঘালয়ৰ লোকসকলৰ সৃজনীশীলতাৰ পৰিচয় পোৱা যায়। প্ৰকৃতিৰ প্ৰতি অসামান্য প্ৰেম আৰু দীৰ্ঘদিনীয়া ধৈৰ্য আৰু শ্ৰমৰ দ্বাৰা এই ব্ৰীজসমূহ সৃষ্টি হয়। এই ব্ৰীজসমূহে আমাক ইয়াকেই কয় যে প্ৰকৃতিৰ সৈতে সহ অৱস্থান কৰি মানুহে বহু আশ্চৰ্যকৰ সম্পদ সৃষ্টি কৰিব পাৰে। এতিয়া মেঘালয়ৰ এই ৰুটব্ৰিজক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট নেটৱৰ্কৰ অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন কৰা হৈছে। বন্ধুসকল, জলবায়ুৰ পৰিৱৰ্তনে এই ৰুটব্ৰিজসমূহৰ বাবে কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। মেঘালয়ৰ লোকসকলেও এই প্ৰাকৃতিক সম্পদক সংৰক্ষণৰ বাবে তেওঁলোকৰ দায়িত্ব আৰু প্ৰচেষ্টাত অকণো ত্ৰুটি কৰা নাই। আগতে এনে ব্ৰীজৰ সংখ্যা জনাটো অতি কঠিন আছিল। পিছে স্থানীয় লোকসকলে ইয়াৰ গণনা আৰু সংৰক্ষণৰ কাম আৰম্ভ কৰিছে। আজি 120খনতকৈও অধিক ৰুটব্ৰিজৰ সংৰক্ষণৰ দায়িত্ব পালন কৰিছে মেঘালয়ৰ স্থানীয় লোকসকলে। কিছুমান গোটে প্ৰতি বছৰে এই ব্ৰীজসমূহৰ পৰীক্ষণ কৰে। এই ৰুটব্ৰিজসমূহক সুদৃঢ় কৰি ৰখাৰ বাবে কেতবোৰ গোটে কেতবোৰ নাৰ্চাৰী তৈয়াৰ কৰি লৈছে। এইবোৰৰ সংৰক্ষণৰ বাবে এটি বিস্তৃত ইক'চিষ্টেম তৈয়াৰ কৰি লোৱা হৈছে। আপোনাসবে জানে যে এই বছৰ শ্ৰী হেলি ৱাৰ মহোদয়ক পদ্ম সন্মানেৰে বিভূষিত কৰা হৈছে। তেখেতৰ জীৱনৰ 50 বছৰতকৈও অধিক কাল এই ৰুটব্ৰিজৰ প্ৰতিপালনৰ কামত নিয়োজিত হৈ আহিছে। তেখেতৰ এই একনিষ্ঠা আমাৰ বাবে প্ৰেৰণাৰ উৎস। বন্ধুসকল, আপোনালোকে যদি কেতিয়াবা এই ৰুটব্ৰিজ দৰ্শন কৰিছে, তেন্তে তাৰ চিত্ৰ যেন সামাজিক মাধ্যমত প্ৰকাশ কৰে। আপোনালোকৰ এই ছবিসমূহে অন্য লোককো মেঘালয়ৰ এই অনন্য সম্পদ সম্পৰ্কে জনাৰ বাবে প্ৰেৰণা যোগাব। মোৰ প্ৰিয় দেশবাসী, আমি সকলোৱে বিচাৰোঁ যে আমাৰ গাঁওসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন হওক আৰু চহৰসমূহ দৃষ্টিনন্দন হওক। কিন্তু আমি কাচিতহে ভাবি চাওঁ আমাৰ কেওপিনৰ আৱৰ্জনাবোৰ কোনে পৰিষ্কাৰ কৰে। বহুতৰে ধাৰণা যে এই কামৰ দায়িত্ব অন্য কাৰোবাৰ। কিন্তু আমাৰ মাজত এনে লোকো আছে যাৰ বিচাৰ বিবেচনাই আমাক প্ৰেৰণা যোগায়। মই মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ কেইগৰাকীমান ভগ্নীৰ বিষয়ে জানিবলৈ পাইছোঁ। তেওঁলোকে তেওঁলোকৰ চৌপাশৰ প্লাষ্টিক আৱৰ্জনাসমূহ পৰিষ্কাৰ কৰাৰ সংকল্প লয়। তেওঁলোকে কোনোবাই আহি পৰিৱৰ্তন কৰি দিবহি বুলি ভবা নাছিল। নিজেই গোটেই চহৰৰ প্লাষ্টিক আৱৰ্জনা আৰু খালী বটল একগোট কৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে এই প্ৰয়াস বিস্তাৰিত হ'ল আৰু সেই প্লাষ্টিকৰ পৰা ইক' ব্ৰিক্ছ প্ৰস্তুত কৰিবলৈ ল'লে। এতিয়া সেই ইক' ব্ৰিক্ছ ৰাজহুৱা স্থানৰ সৌন্দৰ্যবৰ্ধনত ব্যৱহাৰ কৰা হৈছে। বিগত কেইমাহমানত ৰাজগড়ত ভালেমান প্লাষ্টিক ৰিচাইকেল কৰি উপযুক্তভাৱে ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ যি প্লাষ্টিকে এসময়ত চহৰখনত আৱৰ্জনাৰ সৃষ্টি কৰিছিল, সেই প্লাষ্টিকে এতিয়া এই ভগ্নীসকলৰ প্ৰচেষ্টাত চহৰখনৰ সৌন্দৰ্যবৰ্ধনাত অৰিহণা যোগাইছে। মই এই অভিযানৰ সৈতে জড়িত ভগ্নীসকলক আৰু তেওঁলোকৰ সংগীসকলক অভিনন্দন জনাইছোঁ। মোৰ প্ৰিয় দেশবাসী, বহুলোকে মোলৈ পত্ৰ লিখি এটা বিশেষ বিষয়ত আলোচনা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। বিষয়টো গণেশ উৎসৱৰ সৈতে জড়িত। অৱশ্যে গণেশ উৎসৱলৈ এতিয়া ভালেমান দিন বাকী আছে, তথাপি বিষয়টো এতিয়াই আলোচনা কৰিবলৈ তেওঁলোকে মোক আহ্বান জনাইছে। প্ৰকৃততে গণেশ দেৱতাৰ মূৰ্তি নিৰ্মাণৰ কাম বহু আগতেই আৰম্ভ কৰা হয়। মূৰ্তি নিৰ্মাতা আৰু মূৰ্তিৰ বেহাৰ সৈতে জড়িত লোকসকল এতিয়াৰে পৰাই সক্ৰিয় হৈ পৰে। সেইবাবে আপোনালোক সকলোলৈকে মোৰ এটি অনুৰোধ, আপোনাৰ ঘৰত আৰু ওচৰে পাজৰে গণেশ দেৱতাৰ যি মূৰ্তি প্ৰতিষ্ঠা কৰা হয়, সেয়া যেন আমাৰ স্থানীয় কুমাৰ আৰু খনিকৰসকলে নিৰ্মাণ কৰা মূৰ্তি হয়। গণেশ দেৱতাৰ মূৰ্তি নিৰ্মাণকাৰীসকললৈ মোৰ অনুৰোধ, তেওঁলোকে যেন মাটিৰ মূৰ্তি নিৰ্মাণত অগ্ৰাধিকাৰ দিয়ে। মূৰ্তি কিনোতাসকলেও যেন মন কৰে গণেশ দেৱতাৰ মূৰ্তি কিহেৰে সজা আৰু কোন দেশত নিৰ্মিত। প্লাষ্টাৰ অফ পেৰিছেৰে সজা মূৰ্তি কোনোপধ্যেই নিকিনিব। বন্ধুসকল, মাটিৰে সজা মূৰ্তি পূজাৰ পাছত সহজেই পানীত বিলীন হৈ যায়, যাৰ বাবে আমাৰ নদী, পুখুৰী আৰু পৰিৱেশ প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা পৰে।

0: আমার বিশ্বাসও অক্ষুণ্ণ থাকে আৰু প্ৰকৃতিৰ প্ৰতি আমাৰ দায়িত্বও পালন কৰা হয়। আমি যেতিয়া স্থানীয় খনিকৰৰ পৰা মূৰ্তি ক্ৰয় কৰোঁ, তেতিয়া আমাৰ ভোকেল ফৰ লোকেল সংকল্পও অধিক দৃঢ় হয়। মোৰ বিশ্বাস এইবাৰ আমি গণেশ উৎসৱ আৰু তেনেধৰণৰ সকলো পূজা উৎসৱত এই কথাবোৰ গুৰুত্ব সহকাৰে ভাবি চাম আৰু দেশৰ হিতৰ বাবে কাম কৰিম। বন্ধুসকল, আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শক্তি আমাৰ দেশৰ জনসাধাৰণ। দেশৰ বিভিন্ন প্ৰান্তত হৈ থকা সৰু বৰ বিভিন্ন কামৰ পৰা আমি বহু কথা শিকিব পাৰোঁ। মনত সংকল্প থাকিলে আৰু সমাজৰ সহযোগিতা লাভ কৰিলে যিকোনো পৰিৱৰ্তন আনিব পৰা যায়। আপোনালোকে আপোনালোকৰ আশে পাশে চলি থকা বিভিন্ন প্ৰচেষ্টাৰ বিষয়ে মোলৈ লিখি থাকিব। আপোনালোকৰ চিন্তা ভাৱনা আৰু পৰামৰ্শ মোক জনাই থাকিব। হয়তো আপোনাৰ আশে পাশে হৈ থকা কিছুমান কাৰ্য সমগ্ৰ দেশৰ বাবেই প্ৰেৰণাদায়ক হ'ব পাৰে। অহা মাহত পুনৰ লগ পাম, দেশবাসীৰ কিছুমান নতুন প্ৰচেষ্টাৰ কথা আলোচনা কৰিম। তেতিয়ালৈকে আপোনালোকৰ নিজৰ আৰু পৰিয়ালৰ যত্ন লওক। আৰু এটা কথা, জল সংৰক্ষণ নিশ্চয়কৈ কৰিব। বৰষুণৰ প্ৰতিটো টোপাল আমি সঞ্চয় কৰিব লাগে। কেটচ দ্য ৰেইন অভিযান অলপো শিথিল হ'বলৈ দিব নালাগে। গতিকে মোৰ একান্ত অনুৰোধ, বৰষুণৰ পানী সকলোৱে মিলি সঞ্চয় কৰক। অশেষ ধন্যবাদ, নমস্কাৰ।
1: ইমান পৰে মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণীৰ কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে। মাননীয় প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত।
2: শ্ৰোতাসকলে, ইমান পৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰদান কৰা মন কী বাত অনুষ্ঠানৰ 135 সংখ্যক খণ্ডটিৰ পোনপচীয়া সম্প্ৰচাৰৰ লগতে গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত এই অনুষ্ঠানৰ অসমীয়া ৰূপান্তৰ শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ' ঘড়ীত সময় 11:56:15। ইয়াৰ লগে লগে আমাৰ আজিৰ সাধাৰণ অধিৱেশনৰ অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব 5:23। আজিৰ এই সাধাৰণ অধিৱেশনৰ কণ্ট্ৰল ৰুমৰ দায়িত্বত আছিল গোবিন ছেত্ৰী, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, অংকুৰ ৰামচিয়াৰী। ট্ৰেন্সমিটাৰত আছিল অম্লানজ্যোতি দত্ত। ষ্টুডিঅ'ৰ পৰা মই অৰ্ণৱ কুমাৰ নাথে আজিৰ এই অধিৱেশনৰ পৰা বিদায় লৈছোঁ। জয় হিন্দ।
3: পাত্ৰ মৰিজক নিশুল্ক দৱাইয়া প্ৰয়োগশালা যাঞ্চ সেৱাওঁ কা লাভ মিল সকতা হে। किफायती और सरकारी सहयोग प्राप्त स्वास्थ्य सेवाएं अब आपके लिए उपलब्ध है।
4: RRIH भेटापारा गुवाहाटी।
3: यह संदेश जनहित में जारी। आज ही अपने स्वास्थ्य के लिए उठाए सही कदम। क्षेत्रीय होम्योपैथी अनुसंधान संस्थान गुवाहाटी RRIH में गुणवत्तापूर्ण होम्योपैथिक परामर्श, रोगी केंद्रित देखभाल तथा कुछ विशेष स्वास्थ्य स्थितियों के लिए विशेषज्ञ चिकित्सकों द्वारा विशेष परामर्श सेवाएं उपलब्ध है। चयनित मरीज प्राप्त कर सकते हैं निशुल्क दवाई एवं प्रयोगशाला जांच सेवाएं। आइए और एक विश्वसनीय सरकारी संस्थान में किफायती और सहयोगात्मक स्वास्थ्य सेवाओं का अनुभव करें।
4: RRIH भेटापारा गुवाहाटी।
3: यह संदेश जनहित में जारी।
5: आकाशवाणी गुवाहाटी
6: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
7: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
6: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন।
7: উপজা দিনৰ সুবাহ
5: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
6: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
7: আৰু কণ্ঠশিল্পী মঞ্জুষ্টা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ

0: করি উলিওয়া এখন ই ম্যাগাজিন
1: উপজা দিনৰ সুবাস
2: এক জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

সেই আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পিছতে 12 বজাত হিন্দীত বাতৰি আৰু 12:05 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে ৰাজ্য চৰকাৰৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ, চাহ বাগিচা শ্ৰেণীৰ ভূমিও কৃষক পঞ্জীয়ন পৰ্টেলত অন্তৰ্ভুক্তিৰ সিদ্ধান্ত, ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন, গুৱাহাটীৰ আদাবাৰীত বহিৰাজ্যৰ ছজনীয়া ডকাইতৰ দলক গ্ৰেপ্তাৰ আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জৰ্দানৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ 3-1 গলত জয়লাভ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে ৰাজ্যৰ চাহ খেতিয়কসকলৰ বাবে গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি এতিয়াৰে পৰা চাহ বাগিচা শ্ৰেণীৰ ভূমিও কৃষক পঞ্জীয়ন পৰ্টেলত অন্তৰ্ভুক্ত কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে সহজে চৰকাৰী সেৱা আৰু সুবিধা লাভ কৰিব পাৰিব। তেওঁ কয় যে এই ব্যৱস্থাৰ জৰিয়তে প্ৰতিগৰাকী চাহ খেতিয়কে কৃষক হিচাপে পৰিচয় পত্ৰ লাভ কৰিব আৰু একেটা প্লেটফৰ্মৰ মাধ্যমেৰে সাৰ, চৰকাৰী আঁচনি, প্ৰয়োজন ভিত্তিক সহায় আৰু কৃষি সম্পৰ্কীয় সুবিধা লাভ কৰিব পাৰিব। ইয়াৰ ফলত ঋণ লাভৰ সুযোগ বৃদ্ধি পাব আৰু মধ্যভোগীৰ শোষণৰ পৰা খেতিয়কসকলে সুৰক্ষা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে প্ৰতিগৰাকী চাহ খেতিয়কক শীঘ্ৰে কৃষক পৰিচয় পত্ৰ সংগ্ৰহ কৰি চৰকাৰৰ এই ডিজিটেল সুবিধাসমূহৰ পূৰ্ণ লাভ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাত এই কাৰ্যসূচীৰ জৰিয়তে 5 বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591 শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত 860 পলিঅ' বুথ স্থাপন কৰা হৈছে। জিলাখনত যাতে কোনো যোগ্য শিশু পলিঅ' প্ৰতিষেধক গ্ৰহণৰ পৰা বঞ্চিত নহয় তালৈ লক্ষ্য ৰাখি মুঠ 37টা ভ্ৰাম্যমান দলো এই কাৰ্যসূচীত নিয়োজিত কৰা হ'ব। 3-দিনীয়াকৈ হ'বলগীয়া এই কাৰ্যসূচী 30 জুনলৈকে চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। শ্ৰীভূমি জিলাতো আজি পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি ৰামকৃষ্ণনগৰ, পাথাৰকান্দি, নীলাম বজাৰ, কচুৱাদাম, গিৰিজগঞ্জ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু নগৰীয়া স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ 1,032টা বুথত প্ৰায় 2,08,264 শিশুক প্ৰতিষেধক দিয়াৰ লক্ষ্য লোৱা হৈছে। বিয়লি 3 বজালৈকে চলিবলগীয়া এই অভিযানৰ বাবে 924টা সাধাৰণ বুথ, 26টা প্ৰতিষ্ঠানভিত্তিক বুথ, 19টা ট্ৰানজিট বুথ, 53টা দুৰ্গম বুথ আৰু 10টা ভ্ৰাম্যমান বুথৰ ব্যৱস্থা কৰা হৈছে। কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত এই অভিযানৰ শুভাৰম্ভ কৰা হ'ব। গোৱালপাৰা জিলাতো আজিৰে পৰা 3-দিনীয়াকৈ পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ অধীনত 1,69,967 শিশুক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব। ধুবুৰী জিলাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে ৰাষ্ট্ৰীয় পলিঅ' দিৱস প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে। ইয়াৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে ধুবুৰীৰ 13 নম্বৰ ৱাৰ্ডৰ এম কুৰোদক ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী নামেৰে নামকৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰে। একেদৰে কোকৰাঝাৰ জিলাতো পলিঅ' প্ৰতিষেধক কাৰ্যসূচী আৰম্ভ হৈছে। এই উপলক্ষে কোকৰাঝাৰৰ RRB অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত জিলা পৰ্যায়ৰ অনুষ্ঠানত BTCৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাষ্ট বসুমতাৰীয়ে অভিযানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী আৰু স্বাস্থ্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে। মানকাছৰ জিলাত আজিৰে পৰা 3-দিনীয়া কাৰ্যসূচীৰে পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান অনুষ্ঠিত হৈছে। অভিযানৰ প্ৰথম দিনা আজি জিলাখনৰ 331টা টীকাকৰণ কেন্দ্ৰৰ 80,000ৰো অধিক শিশুক সামৰি লোৱা হ'ব। বিশ্বনাথ জিলাতো প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ যোগেন চন্দ্ৰ বেয়ে আজি মহকুমা চিকিৎসা বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এটা অনুষ্ঠানত এই পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী মুকলি কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পলিঅ' দিৱস উপলক্ষে 5 বছৰৰ তলৰ শিশুক পলিঅ' প্ৰতিষেধক খুৱাবলৈ অভিভাৱকসকললৈ আহ্বান জনাইছে। ৰাজ্যৰ গ্ৰীষ্মবন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া সম্পন্ন হ'ব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ HRMS পৰ্টেলত বদলীকৰণৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে দাখিল কৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া 1 জুলাইত আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালক, মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালককে ধৰি বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াক সামৰি উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছে আৰু এই সমিতিয়ে 15 জুলাইৰ ভিতৰত চলিত শিক্ষাবৰ্ষত বদলীকৰণৰ বাবে যোগ্য বিবেচিত আবেদনকাৰী শিক্ষক শিক্ষয়িত্ৰী

0: যিসকলৰ তালিকা চূড়ান্ত কৰিব। সূত্ৰৰ পৰা জানিব পৰা মতে 30 জুনৰ নিশা বদলিকৰণৰ বাবে আবেদন জনোৱা পৰ্টেলটো বন্ধ হোৱাৰ পাছতে প্ৰাথমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ প্ৰাথমিক শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হ'ব। একেদৰে মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ আৰু ঠিকাভিত্তিক শিক্ষক শিক্ষয়িত্ৰীৰ আবেদনসমূহ সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালকালয়লৈ প্ৰেৰণ কৰা হ'ব। আবেদনসমূহ তন্নতন্নকৈ নিৰীক্ষণৰ পাছত বদলিকৰণৰ বাবে যোগ্য শিক্ষক শিক্ষয়িত্ৰীৰ তালিকা প্ৰকাশ কৰা হ'ব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জালুকবাৰী আৰক্ষীয়ে গুৱাহাটীৰ আদাবাৰীৰ এখন হোটেলত বাহৰ পাতি থকা বহিৰাজ্যৰ ছজনীয়া ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰে। ডকাইতকেইটাক হাৰিয়ানাৰ সুনু, কৃষ্ণ ৰাণা, কুলদীপ, প্ৰবীণ কুমাৰ, সত্যবান আৰু সঞ্জয় কুমাৰ বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি ডকাইতৰ দলটোৱে ৰেল যাত্ৰীক লুটপাতৰ উদ্দেশ্যে হোটেলখনত বাহৰ পাতি আছিল। চিৰাং জিলাৰ কাজলগাঁও থানাৰ আৰক্ষীয়ে কালি দুজন কুখ্যাত প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে। লোক দুজনক 2 নম্বৰ ওদালগুৰিৰ মহম্মদ জলিল আলী আৰু 3 নম্বৰ ওদালগুৰিৰ জাভেদ আলী বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীৰ বিষয়াৰ নামত টকা সংগ্ৰহ কৰাৰ লগতে থানাৰ গোচৰৰ মীমাংসা এজাহাৰ লিখি দি ভুৱা গোচৰ জাপি দিয়া আদিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ আছিল। গোলাঘাট জিলাৰ বিস্তীৰ্ণ অঞ্চল খৰাঙৰ কবলত পৰিছে। বৰষুণ নোহোৱাত আৰু জলসিঞ্চনৰ সুবিধা নথকাৰ বাবে সৰুপথাৰ সমজিলা আৰু মেৰাপানীৰ সৰুপানী অঞ্চলৰ কৃষকসকল সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। পানীৰ অভাৱত বহু কৃষকে এতিয়াও কঠীয়া সিঁচিব পৰা নাই। সদৌ দৈয়াং কৃষক সন্থাই অভিযোগ কৰা অনুসৰি জল উত্তোলন আঁচনিসমূহৰ অধিকাংশই সম্প্ৰতি অচল হৈ আছে। সন্থাই অচিৰে বিভাগীয় কৰ্তৃপক্ষ আৰু চৰকাৰক আঁচনিসমূহ সচল কৰি তোলাৰ দাবী জনাইছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি আৰ্জেণ্টিনাই ডালাছত অনুষ্ঠিত এখন খেলত জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। ইপিনে আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানচাছত অনুষ্ঠিত খেলখন 2-2 গ'লত ড্ৰ হয়। ইয়াৰ পূৰ্বে যোৱা নিশা আমেৰিকাৰ নিউজাৰ্চি ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ এলৰ এখন খেলত ইংলেণ্ডে পানামাক 2-0 গ'লত পৰাস্ত কৰে। ইংলেণ্ডৰ হৈ জিউড বেলিংহাম আৰু হেৰি কেনে 1টাকৈ গ'ল দিয়ে। এই জয়ৰ সুবাদত দলটোৱে গ্ৰুপ এলৰ পইণ্ট তালিকাত শীৰ্ষস্থান লাভ কৰে। ইপিনে ক্ৰোৱেছিয়াই গ্ৰুপ এলৰ আন এখন খেলত ঘানাক 2-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে। গ্ৰুপ এলৰ পইণ্ট তালিকাত ক্ৰোৱেছিয়া দ্বিতীয় আৰু ঘানা তৃতীয় স্থানত আছে। ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্তে আজি US অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি কেলিফৰ্ণিয়াৰ টাইটান জিমত অনুষ্ঠিত হ'ব। ফাইনেলত ভাৰতৰ খেলুৱৈগৰাকী চীনা টাইপেইৰ চু লি য়াঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰীকান্তে ছেমি ফাইনেলত জাপানৰ য়ুদাই অকিমটক 22-20, 15-21, 21-19 গেমত পৰাজিত কৰে। আনহাতে ভাৰতৰ ৰৌনক চৌহান পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেলত চীনা টাইপেৰ চু লি য়াঙৰ বিৰুদ্ধে 17-21, 19-21 গেমত পৰাজিত হয়। মহিলাৰ ছিংগলছত ভাৰতৰ দেৱিকা সিহাগ ডেনমাৰ্কৰ লিনে খ্ৰীষ্টোফাৰ্চেনৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাজিত হয়। ডেনমাৰ্কৰ খেলুৱৈগৰাকীয়ে 21-16, 11-21, 21-11 গেমত জয়ী হৈ ফাইনেলত প্ৰৱেশ কৰে। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ ফাইনেল খেলখনত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হ'ব। খেলখন সন্ধিয়া 7 বজাত লণ্ডনৰ লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। হৰমনপ্ৰীত কৌৰে নেতৃত্ব দিয়া ভাৰতীয় দলটোৱে গ্ৰুপ পৰ্যায়ৰ 4খন খেলৰ 3খনতে জয়লাভ কৰি গ্ৰুপ এৰ দ্বিতীয় স্থানত আছে। আনহাতে গ্ৰুপৰ 4খন খেলতে জয়লাভ কৰি অষ্ট্ৰেলিয়া গ্ৰুপ এৰ শীৰ্ষত আছে। ভাৰতে আজি অষ্ট্ৰেলিয়াক পৰাজিত কৰি ছেমি ফাইনেলত প্ৰৱেশৰ চেষ্টা চলাব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্য চৰকাৰৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ। চাহ বাগিচা শ্ৰেণীৰ ভূমিও কৃষক পঞ্জীয়ন পৰ্টেলত অন্তৰ্ভুক্তিৰ সিদ্ধান্ত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন। গুৱাহাটীৰ আদাবাৰীত বহিৰাজ্যৰ ছজনীয়া ডকাইতৰ দলক গ্ৰেপ্তাৰ। আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত জৰ্ডানৰ বিৰুদ্ধে আৰ্জেণ্টিনাৰ 3-1 গ'লত জয়লাভ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন দিনৰ 1:40 শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠান শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটিৰ

মদ চয়নিকা ডেকা, নিয়ন্ত্ৰণ কক্ষত প্ৰসেনজিৎ দেৱ, নিখিল শৰ্মা, হৰমোহন বৰ্মন আৰু আয়ুষ্মান জেচি, এফ এম ট্ৰান্সমিটাৰত পপি চন্দা, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু মিতুল গগৈ, আৰু ষ্টুডিঅ'ত মই শৰ্মিষ্ঠা। এতিয়া শুনক শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানৰ প্ৰথমেই শুনাবলৈ লৈছো দীপালী বৰঠাকুৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা নৱকান্ত বৰুৱাৰ। এই গীতটি আমাৰ অনুষ্ঠানৰ জৰিয়তে শুনিবলৈ আমালৈ পত্ৰযোগে অনুৰোধ পঠিয়াইছে হাজোৰ পৰা নিতুল, ধীমান আৰু ধ্ৰুৱয়।

কল্পতৰু অনুষ্ঠানত এইবাৰ শুনক শান্তা উজিৰৰ কণ্ঠৰ এটি গীত। এই গীতটি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে শুনিবলৈ আমালৈ পত্ৰযোগে অনুৰোধ পঠিয়াইছে বৰপেটাৰ পৰা মৃদুলা দাস, সংঘমিত্ৰা দাস, মানৱেন্দ্ৰ পাঠক আৰু অনিমা পাঠকে।

কল্পতৰু অনুষ্ঠানৰ শেষত এইবাৰ শুনক জুবিন গাৰ্গ আৰু অনিন্দিতা পালৰ কণ্ঠৰ এটি গীত। গীতৰ কথা ভৱেন্দ্ৰনাথ শইকীয়াৰ। এই গীতটি আমাৰ এই অনুষ্ঠানৰ জৰিয়তে শুনিবলৈ আমালৈ পত্ৰযোগে অনুৰোধ পঠিয়াইছে বাইহাটা চাৰিআলিৰ পৰা অৰ্ণৱ, জিতু, দীপাংকৰ বৰ্ণিল আৰু ৰক্তিমে।

কল্পতরু অনুষ্ঠানটি শুনিলে এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া নিবেদন কৰিছো আইডিউৰ বুলনী।

আইদৰ বোলনীৰ সমশ্ৰোতাকে প্ৰীতি সম্ভাষণ জনাই আজিৰ দেওবৰীয়া বোলনী মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজিৰ দেওবৰীয়া বোলনীত আপোনালোকক শুনাবলৈ লৈছোঁ ধাৰাবাহিক নাট হৃদয়ৰ চিঞৰ। এই নাটৰ আজি আপোনালোকে প্ৰথম খণ্ড শুনিবলৈ পাব। হৃদয়ৰ চিঞৰ নাটখনিৰ ৰচনা প্ৰফুল্ল বৰাৰ আৰু প্ৰযোজনা অৱনী বৰা আৰু নয়ন প্ৰসাদৰ। আহকচোন হৃদয়ৰ চিঞৰ নাটখনিৰ প্ৰথম খণ্ডটি শুনো।

0: Yes, speaking. Oh, Jagabandhu. মই অনুপম চৌধুৰীয়ে কৈছোঁ। অঁ, অলপ আগতে তোমাক মই ফোনত বিচাৰিছিলোঁ। শুনা, দুই এদিনতে নিৰুপম আমেৰিকাৰ পৰা আহি পাবহি। তুমি এবাৰ আহিবাচোন। অঁ, দৰকাৰী কথা। হঠাতে মই কিবা এটা চিন্তা কৰি পেলাই এতিয়া নিজে নিজে দুশ্চিন্তাত পৰি গ'লোঁ। তুমি আহি অঁ অঁ উদ্ধাৰ কৰিবহি লাগে। অঁ হা অঁ অঁ আহিবা আহিবা দেই।
1: কাৰ ফোননো?
0: জগবন্ধুৰ, বুজিছা নিৰ্মালী? মই ভাবিছোঁ নিৰুপমে বিজনেছ মেনেজমেণ্ট পাছ কৰি আহিছে যেতিয়া বেলেগ কোম্পানীত আৰু চাকৰি কৰিব নালাগে। আমাৰ ফেক্টৰীৰ দায়িত্বটো তাকে দিওঁ।
1: হয় নেকি?
0: মই এই বৃদ্ধ বয়সত ব্যৱসায়ত বাণিজ্য চৰ্চা এইবিলাক এৰি অলপ বছৰত ধৰ্ম চৰ্চা কৰোঁ। ওপৰলৈ যাওঁতে পুণ্যৰ মূলধন হিচাপে অলপটো লৈ যাব লাগিব, নহয় জানো?
1: এই হৈছে হৈছে, সেই অমংগলীয়া কথাবিলাক মোৰ আগত নক'ব।
0: অমংগলীয়া নহয় হে, এইবোৰ মংগলৰ কথাই। অমংগলে এদিন মংগল মাতি আনে, বুজিছা? বাৰু, সেইবোৰ বাদ দিয়া। মই ভাবিছোঁ নিৰুপমৰ বিয়াখন সোনকালে পাতি দিওঁ। তুমি কি কোৱা?
1: এৰা, ময়ো সেই কথাকেই ভাবি আছোঁ। ঘৰখনত বোৱাৰী এজনীৰ বৰ প্ৰয়োজন হৈ পৰিছে নহয়?
0: মই কিন্তু বোৱাৰীতকৈ বেছি প্ৰয়োজনবোধ কৰিছোঁ এটি নাতিৰ।
1: এই, ল'ৰাৰ বিয়াই হোৱা নাই, আপুনি নাতিৰ চিন্তা কৰিলেই।

0: বাইদেউ, অঁ বাইদেউ, এই আনক বজাৰ।
1: অঁ হেৰৌ, ভাল মাছ পালিনে?
0: নাই, ভাল মাছ নাই, এই মাংসকে আনিলোঁ আৰু। মাইকী ছাগলী নহয় আকৌ, মতা ছাগলী। এই মাংস বেপাৰীটোৱে মোক একেবাৰে গেৰাণ্টি দি দিছে। মাইকী ছাগলী হ'লে বোলে খাওঁতে লেকেটা লেকেট লাগিলে সি সেই ভজা মাংসও ঘূৰাই ল'ব।
1: ৰজনী,
0: কওক বাইদেউ।
1: মই তোৰ এই কথাবোৰে বৰ বেয়া পাওঁ।
0: কোনবোৰ কথা বাইদেউ?
1: এইবোৰ, তোক মাছ আনিবলৈ দিলে মাংস আন, আলুগুটি আনিবলৈ দিলে কচুগুটি আন, তোৰ বজাৰ সকলো উল্টা পুল্টা বজাৰ।
0: নাই নাই নাই, উল্টা পুল্টা হ'লেও সকলো খাদ্য বস্তুকে আনো দিয়কচোন। অখাদ্য বস্তু আপোনালোকে খালেও মই নিজেই নাখাওঁ দিয়কচোন। এই কোনবা আহিল, ভাত খোৱা আলহী যদি আৰু সৰ্বনাশ, মাংসৰ ভাগো কম হৈ যাব।
2: পিছে হঠাতে মোলৈ কি মনত পৰিলে অনুপম?
3: হঠাতে নহয় হে, মনত মোৰ সদায় পৰে বুইছা। পিছে তোমালৈ ফোন কৰিলে উত্তৰ সেই এটাইহে আহে, নাই।

0: অলপ আগতে ওলাই গৈছে। এই অলপ অলপ আগতে তুমি কলৈ যোৱাহে?
1: নহয়, মই মানে বাথৰুমত থাকিলেও সেই ভতিজাটোৱে নাই বুলি কয়, আৰু কেতিয়াবা মই মোৰ কোঠাত থাকিলেও সি নাই বুলি কয়। মানে নাই কথাটো সি নেওতা পাঠ মুখস্থ কৰা দি মুখস্থ কৰি লৈছে, বুজা? পিছে কোৱাচোন, মোক কিয় মাতিলা?
0: কম কম। হেৰা নিৰ্মালী, জগবন্ধু আহিছে, খোৱা বোৱাৰ কিবা এটা সুব্যৱস্থা কৰা।
1: অঁ, এই ভাত পানীৰ সুব্যৱস্থা কৰিব নালাগে, চেনি নিদিয়া চাহ পানীৰে ব্যৱস্থা কৰা।
2: দেউতা, অ খুৰাদেউ ভালনে?
1: লীনা,
0: কৌশিকো আহিছা?
3: হয় দেউতা।
0: ক'ৰ পৰা আহিলা?
2: ময়ে কলেজৰ পৰা বাহিৰে বাহিৰে আমাৰ ঘৰলৈ ধৰি লৈ আহিলোঁ।
1: আও, ছোৱালী হৈ তুমি ডেকা প্ৰফেচাৰজনক ধৰি লৈ আহিছা? তোমাৰ দেখোন শৰীৰত বৰ শক্তি, কিবা ব্যায়াম চ্যায়াম কৰা নেকি হে লীনা?
2: কৌশিকদা আহক, আপুনি মোৰ কোঠাতে বহিবগৈ।
3: বোলা, তেতিয়াহ'লে আপোনালোক বহক।
1: যোৱা, তুমি তাতে বহা কৰি যোৱা। অনুপম, এই লীনাৰ কৌশিকৰ লগতে
0: কিবা এটা হ'বগৈ যেন পাইছোঁ।
1: বৰ ভাল কথা, বৰ ভাল কথা। কৌশিকো বৰ ভাল ল'ৰা, পৰিয়ালটো তাৰ বৰ ভাল,
0: সেইকাৰণেতো তোমাক মাতিলোঁ। প্ৰথমতে নিৰুপমৰ বিয়াখন পাতি লওঁ, তাৰপিছতে লীনাৰ বিয়াখনো পাতিব লাগিব।
1: কিন্তু এই বিয়াৰ কথালৈ মোক এই আবিয়ৈ মানুহটো কিয় মাতিলাহে? বান্দৰে নাৰিকলৰ মূল নুবুজাৰ দৰে বিয়াৰ কথাটো মই একো নুবুজো।
4: এতিয়া কওকচোন, আপুনি বাৰু বিয়া কিয় নকৰালে?
1: বিয়া কিয় নকৰালো? এই কথাটো মোক বহুতে সোধে নিৰ্মালী। মই ডেকাকালত কিয় বিয়া নকৰালো, এই বুঢ়া কালত বাৰু মোক সেই কথাটো সুধিব লাগেনে? গতিকে মই ভাবিছোঁ সকলোকে এই উত্তৰ দি থকাতকৈ ডেকাকালত মই কিয় বিয়া নকৰালো এই বিষয়ে এখন হেণ্ডবিল ছপা কৰি মানুহৰ মাজত বিলাই দিম।
4: বৰ ভাল হ'ব, বৰ ভাল হ'ব। পিছে মানুহে পঢ়িবনে?
1: পঢ়িব পঢ়িব, কেলেই নপঢ়িব? অন্তত আনে নপঢ়িলেও এই বিয়া নকৰোৱা বুঢ়াবোৰে চাৰি পাঁচখন লৈ ৰাতিপুৱা গধূলি গীতা ভাগৱত পঢ়া দি পঢ়িব।
0: বাৰু বাৰু, সেইবোৰ বাদ দিয়া জগবন্ধু, তোমাকতো নিৰুপমৰ বিয়াৰ কথা কৈছোৱে।
4: এতিয়া বিয়া পাতিবলৈ ছোৱালী এজনী নালাগিব জানো?
1: লাগিব লাগিব, ছোৱালী নহ'লে কলগছৰ লগত বিয়া পাতিলেহে হ'ব।
0: এতিয়া ভাল ছোৱালী এজনী চোৱা।
1: চোৱা মানে? মই বিয়া নকৰা মানুহটোৱে ছোৱালী এজনী চাম কেনেকৈ কোৱাচোন? মই নিজলৈ এজনী গোটাব নোৱাৰি বৰলা ভাত খাই আছো।
4: নহয় নহয়, আপুনি বহুতো ঠাইত ঘূৰি ফুৰা মানুহটো, আপুনি অলপ চিন্তা কৰিলে ভাল ছোৱালী এজনী নিশ্চয় পাব।
1: বাৰু হ'ব, মই ছোৱালী ওচৰৰ পৰা নাচালেও আঁতৰৰ পৰা চাম। পিছে ছোৱালী বা কেনেধৰণৰ লাগে, ৰং কেনেকুৱা, ওখ কিমান, খোল খালি থকা নে নথকা, পঢ়া শুনা মানে এম এ পাছ, বি এ পাছ, আণ্ডাৰ মেট্ৰিক ইত্যাদি
0: এইবোৰ
1: জানিব লাগিব।
0: সঁচাকৈ কৈছোঁ বুইছা, ভাল ছোৱালী এজনী চোৱা।
1: হ'ব, মই জনাত এজনী ছোৱালী আছে।
0: কোন ছোৱালী?
1: এতিয়া নকম, আগতে মই কথা বতৰা পাতি লওঁ। হ'ব
0: হ'ব।

0: নাই নাই নোৱাৰি দেই, এনেকৈ আৰু বজাৰ কৰিব নোৱাৰি দেই, এনেকৈ আৰু বজাৰলৈ যাব নোৱাৰি।
1: কি নোৱাৰি মাৰ্বল?
0: এই দোকানে কোনো পধ্য লাইনত আনিব নোৱাৰি, বাৰে বাৰে লাইনৰ পৰা বে লাইনত গুচি যায়। এই চাওক, এই যাওঁতেও খালি মোনা, আহোঁতেও এয়া খালি মোনা। এই খাদ্য বস্তুটো একো নিদিলে, এই দোকানীৰ গাড়ীৰ সন্মুখত চাইনবোৰ্ড এখন মাৰি থৈছে, লিখা আছে আজি নগদ কাইলৈ বাকী।
1: তেতিয়াহ'লে কাইলৈ বাকী দিব?
0: নিদিয়ে নিদিয়ে, কাইলৈ গ'লেও সেই আজি বাকী, কাইলৈ নগদ, কাইলৈ নগদ, পৰহিলৈ বাকী, সেইখন চাইনবোৰ্ডটো থাকিবই।
1: অসভ্য দোকানী, সি মোক কি বুলি ভাবিছে?
0: মাহৰ পিছত মাহ ধৰি দোকানৰ বাকী মাৰিব নোৱাৰা

0: হেমন্ত শইকীয়া দেউলীয়া ঠিকাদাৰ বুলি ভাবিছে আৰু আৰু কি বুলি ভাবিব?
1: কি কলি, দোকানীয়ে মোক সেই বুলি ভাবিছে?
0: সেই বুলিয়ে ভাবিছে আৰু।
1: বন্দনা, হৰা বন্দনা, হৰা বন্দনা, বন্দনা
2: কি বন্দনা বন্দনা কৰি চিঞৰি ফুৰিছে? দোকানীয়ে যে একো মালকে নিদিলে গম পাইছেনে নাই?
1: পাইছো, সেই শুভ সংবাদটো সি আহোঁতে মোক দি আহিছে নহয়।
2: এতিয়া খাব কি?
1: কিবা এটা ব্যৱস্থা কৰিব লাগিব। ৰ'বা,
0: এই দুৰৱস্থাত আকৌ নতুন কি খুব ব্যৱস্থা কৰিব? বাইদেউ এটা কাম কৰক, মুড়ি চিৰা কিবা আছে নেকি তাকে চাওঁ। ৰ'ব, ভোকত থাকিব পৰা নাই না, তাৰে এগাল চুমাওঁ।
1: কোনোবাই ফোন কৰিছে, আগ্ৰহলা যেন পাইছোঁ। যোৱাচোন, যোৱা থাকে, মোৰ কথা সুধিলে নাই বুলি ক'বা।
2: হেল্ল', কোনে কৈছে আপুনি? হাজৰিকা, কওকচোন। অ' এখেত
1: নাই বুলি কোৱা?
2: তেখেত নাই,
1: শ্বিলঙলৈ গ'ল বুলি কোৱা?
2: হা, হয় নাই, ৰাতিপুৱাই শ্বিলঙলৈ গ'ল। কি ক'লে? টকা? হ'ব, মই ক'ম বাৰু। হয় হয়, থৈছোঁ।
1: কিহৰ কথা ক'লে?
2: আপুনি শুনা নাই, টকাৰ কথা ক'লে। টকা 10,000 সোনকালে ঘূৰাই দিবলৈ কৈছে।
1: তুমি ব্ৰিজৰ বিলখন পালেই দিম বুলি ক'ব নোৱাৰিলা?
2: সেই পুৰণি ফাঁকিডাল আৰু কিমান দিম? ফাঁকি কথা কৈ কৈ সঁচা কথা কাক কৈ পাহৰিয়ে গ'লোঁ। এইবিলাক পাপৰ কাৰণেই ভগৱানে আজিলৈকে সন্তান এটিও নিদিলে।
1: দিব দিব, সেইবিলাক জীৱজাতীয় বস্তু ভগৱানে কাক কেতিয়া দিব লাগে জানে? যেতিয়াই তেতিয়াই বিচাৰি লাভ নাই, বুজিছা?
2: এতিয়া পিছে চাউল দাইলৰ ব্যৱস্থা কি কৰে?
1: ৰ'বাচোন, মই অকণমান ওলাই যাওঁ।
3: হেমন্ত, এৰা ঠিকাদাৰ হেমন্ত,
4: ৰ'বা
1: ৰ'বাচোন। মই তোমাৰ ঘৰলৈকে আহিছিলোঁ, হে ৰাস্তাতে পালোঁ, ভালেই হ'ল।
3: ময়ো আপোনাৰ তালৈ যাওঁ যাওঁ বুলি ভাবিয়ে আছিলোঁ।
1: হয় নেকি?
3: পিছত আপুনি ক'ৰ পৰা আহিল?
1: মই সেই মিলনপুৰৰ পৰা, সত্যব্ৰত প্ৰফেচাৰৰ ঘৰৰ পৰা।
3: কিবা কাম আছিল?
1: কাম মানে বিয়াৰ কাৰণে তেওঁৰ ছোৱালীজনীৰ বিষয়ে কথা বতৰা পাতিবলৈ গৈছিলোঁ হে।
3: আপোনাৰ ল'ৰা আছে জানো?
1: মই বিয়াই কৰোৱা নাই, ল'ৰা আকৌ হ'ব ক'ৰ পৰা? হেমন্ত
3: দাদা,
1: পিছে ঘৰৰ ভাড়াটো এতিয়ালৈ 5 মাহৰে বাকী হ'ল নহয়।
3: হ'ব হ'ব দাদা, মই বিলৰ টকাখিনি পালেই 5 মাহৰ কিয়, একেবাৰে 5 বছৰৰ ঘৰ ভাড়া দিম।
1: এই সদ্যহতে 5 মাহৰে দি আছোঁ।
3: হ'ব দাদা হ'ব, ভাড়াৰ কথা আপুনি ভুলতো চিন্তা কৰি দুচিন্তাত নপৰিব। পিছত দাদা, কাম এটা নকৰে কিয়?
1: কি কথা, টকাৰ সলনি চেক দিবা নেকি?
3: টকা পইচাৰ কথা এৰি এতিয়া আপোনাক মই বেলেগ এটা কথা কওঁ, শুনক। চাওক, অকণমান ইফালে আহকচোন।
1: কোৱা।
3: শুনক দাদা, মোৰ এজনী ভাগিন ছোৱালী আছে, ৰূপে গুণে আপোনাক আৰু কি ক'ম দাদা, আপুনি চালেই চকুত চমক মাৰি ধৰিব।
1: ভাল কথা।
3: ৰ'ব ৰ'ব, মই আচল কথাটোহে আপোনাক সুধিবলৈ পাহৰি গ'লোঁ। পিছত ল'ৰাটো কোন?
1: ল'ৰা সেই আমাৰ সেই অনুপম চৌধুৰীৰ ল'ৰা, নিৰুপম চৌধুৰী।
3: অনুপম চৌধুৰী ষ্টীল ফেক্টৰী মালিক, পুতেকটো আমেৰিকাত থাকে।
1: এই অলপতে আহিব, আহিলে বিয়াখন পাতিব লাগে।
3: তেতিয়াহ'লে দিয়ক দাদা, মোৰ ভাগিনজনীকে ঠিক কৰি দিয়ক। মোৰ ভাগিনজনী দেখাততো ধুনীয়াই আৰু কাম বনতো ৰন্ধা বঢ়াটো পাকৈ। তাই ৰন্ধা মাংস কি খাব, পোলাও কি খাব, মুড়িঘণ্টা কি খাব।
1: তেতিয়াহ'লে এইবাৰ ঘৰ ভাড়া নিবলৈ আহোঁতে তোমাৰ ভাগিনীজনীকো চাম, আৰু ভাগিনীয়ে ৰন্ধা পোলাও মাংস মুড়িঘণ্টও খাম, নে কি কোৱা?
3: নিশ্চয় নিশ্চয়।
1: পিছে ঘৰৰ ভাড়া আনিবলৈ কেতিয়া মানে আহিম হেমন্ত?
3: এই মানে বিলৰ টকাটো পালেই মই আপোনালৈ ফোন কৰিম দাদা।
1: ফোন?
3: হয় ফোন।
4: বন্দনা, বন্দনা শুনিছানে?
2: কিবা কিবি আনিলেনে?
3: মই ঘৰৰ পৰা খালী হাতেৰে ওলাই গ'লো, ঘূৰি আহোঁতে জানো খালী হাতেৰে ঘূৰি আহোঁ। এইয়া লোৱা চাউল দাইল আলুগুটি কচুগুটি ইয়াতে সকলো আছে। আৰু এটা ভাল খবৰ আছে, আমাৰ ভাড়াঘৰৰ মালিকে অনুপম চৌধুৰীৰ পিতেকলৈ বিয়াৰ কাৰণে ছোৱালীৰ টেণ্ডাৰ কল কৰিছে। মই আমাৰ ভাগিনজনীৰ কথা ক'লোঁ।
2: কোন অনুপম চৌধুৰী?
3: ষ্টীল ফেক্টৰীৰ মালিক।

0: কোটিপতি মানুহ। ভাগিনীজনীক যদি সেইখন ঘৰলৈ বিয়া দিব পাৰোঁ, জোঁৱাইৰ পৰা মাহে মাহে হেজাৰ হেজাৰ টকা সৰকাব পাৰিম, বুজিছা?
1: কেনেকৈ সৰকাব?
0: বুদ্ধি বুদ্ধি খটুৱাব লাগিব, বুজিছা? হেজাৰ হেজাৰ টকা।

0: ৰবা ৰবাচোন ৰবা ৰবা, আগতে ছোৱালীৰ খবৰ কি সেইটো কোৱা।
1: অঁ, আমি আপোনাৰ খবৰটোৰ কাৰণে ৰৈ আছো।
2: অ', তাৰ মানে অন্য কাৰণে ৰৈ থকা নাই?
1: অন্য কাৰণ মানে?
2: এই ধৰা এই বুঢ়াটোৱে এইকেইদিন কি কৰিলে, কি খালে, ৰাতি টোপনি আহিছে নে নাই, এই ধৰা পাৰিবাৰিক খবৰ,
1: এইবিলাক খবৰটো দৈনন্দিনৰ খবৰ। আৰু কিবা এটা অঘটন হলে আমি খবৰ পামেই নহয়।
2: জানো জানো, মোৰ কিবা এটা নহবলগীয়া হলে তোমালোকে নিশ্চয় খবৰ কৰিবা। অনুপম, শুনা, এই ছোৱালী এজনী পাইছো।
1: পাইছে?
2: পাইছো।
1: ক'ত কওকচোন?
2: এই আমাৰ ইয়াতে মিলনপুৰত, প্ৰফেচাৰ সত্যব্ৰত বৰুৱাৰ ছোৱালী। দেখাই শুনাই বৰ ভাল।
1: কাম কাজত?
0: থোৱাহে তোমাক কাম কাজ, এইখন ঘৰলৈ আহি বোৱাৰীয়ে আমাক কাম কাজ কৰি খোৱাবহি নালাগে নহয়। ৰজনী আছে, লোকো আছে, দৰকাৰ হ'লে আৰু দুই তিনিজন মানুহ ৰাখিম, নে কি কোৱা ভগৱন্তু?
1: নহয়, মানে মই কথাটোহে কৈছো, বোৱাৰী এজনী ঘৰলৈ আহিলে মাজে মাজে বোৱাৰী হাতৰ এসাঁজ খাবলৈ মন যাব দিয়কচোন, নে কি কয়?
2: অঁ, নিশ্চয় নিশ্চয়, বোৱাৰীৰ হাতেৰে নাখালে আৰু কাৰ হাতেৰে খাবাহে, মাজে মাজে ময়ো খামহি নহয়।
1: এই ছোৱালীজনীৰ নামটোনো কি?
2: পূবালী।
1: পূবালী, বৰ ধুনীয়া নাম।
2: ধুনীয়া মানে, শাহুৰ নাম নিৰ্মালী, বোৱাৰীৰ নাম পূবালী, মই নামেৰে সৈতে মিলাই চাইছো।
0: পিছে বোৱাৰীয়ে এতিয়া কি কৰি আছে?
1: এই বোৱাৰী নহয়, ছোৱালী। আপুনি বিয়াখন নহওঁতে বোৱাৰী পাতিলেই।
2: হ'ব হ'ব, এই ছোৱালীৰ পৰা এইখন ঘৰৰ বোৱাৰী সেইগৰাকীয়ে হ'ব।
0: পিছে ছোৱালীয়েনো এতিয়া কি কৰি আছে?
2: এম এ পাছ কৰি মিলনপুৰ জুনিয়ৰ কলেজখনত লেকচাৰাৰ কৰি আছে।
0: জগবন্ধু, তুমি তেতিয়াহ'লে আগবাঢ়া, আৰু পলম কৰিব নালাগে।
2: মই আৰু আগবাঢ়িবলৈ বাকী ৰখা নাই, কালিয়েই মই গৈ ছোৱালীৰ মাক দেউতাকৰ লগত কথা বতৰা আলোচনা বিলোচনা কৰি আহিছোঁৱেই। এতিয়া তোমালোক যোৱাৰহে কথা, গৈ ছোৱালী চাই চিতি আলেঙে আলেঙে খবৰ বাতৰি লোৱা।
0: আমি আৰু কি খবৰ বাতৰি ল'মহে, তুমি কৈছা যেতিয়া।
2: এই নহয় নহয় নহয়, সেইটো কথা নহয়, বোৱাৰী আহিব তোমালোকৰ ঘৰলৈ, এই ডাংবৰলাটোৰ ঘৰলৈ নহয় নহয়, পিছত কিবা এটা হ'লে মইহে জগৰত পৰিব লাগিব।
0: হ'ব হ'ব, কাইলৈ পৰহিৰে ভিতৰত আমি যাম বাৰু।
1: লগত কিন্তু আপুনিও যাব লাগিব।
2: অঁ, যাম যাম, লগত যাবলৈ মোৰ আপত্তি নাই, মাথোন আগত যাবলৈহে মোৰ ভয়।

0: এতিয়া বিয়াখন ঠিকে থাকে হৈ গলেই হ'ল আৰু।
1: তই বজাৰৰ পৰা আহোঁতে ইমান দেৰি কৰিলি, আইদেউ তোক বিচাৰি ফুৰিছে।
0: নহয় অ, সেই ৰাস্তাত মানুহক বিয়াৰ কথা কৈ কৈ আহোঁতে দেৰি হৈ গ'ল।
1: কিন্তু বিয়াখন কাৰ?
0: অ, তই হ'বলে বিয়াৰ কথা ক'বই নোৱাৰ। সেই সিদিনা দেউতাহঁতে বিয়াৰ কথা পাতি শুনা নাছিলি? বিয়া এই কাইলৈ দেউতাহঁত ছোৱালী চাবলৈ যাবই হেনো। এই বিয়াত চাগে টকাও বহুত খৰচ কৰি ধুমধাম কৰি পাতিব নহয়। এতিয়া আমাৰ বিয়াত বা হয় কিমান খৰচ কৰে? 40-50 হাজাৰটো কৰিবই।
1: আমাৰ মানে কাৰ? তোৰ নে মোৰ? চাওঁ চোফাখন ধৰ।
0: তোৰ মোৰ মানে? তোৰ মোৰ মানে দুইটাৰে আকৌ
1: বুঢ়ব, দুইটাৰে বিয়া একেলগে নাপাতে দে।
0: পাতিব পাতিব, এই দুখন বিয়া নহয় এখন বিয়া, মানে তোৰ বিয়া মোৰ লগত পাতিব আৰু মোৰ বিয়া তোৰ লগত পাতিব, তে বুজিলি?
1: ঠিক এইডাল
0: দেই, এই বসন্ত কালৰ সময়ত কোন চতমহীয়া ডাল ওলালহি?
2: কোন কাক বিচাৰিছে
0: হা? ক'ৰ পৰা আহিছে? কি কাৰণত আহিছে?
3: ৰ'বা ৰ'বা, আটাইবিলাক প্ৰশ্নৰ উত্তৰ একেলগে কেনেকৈ দিওঁহে?
0: তেন্তে এটা এটা কৰি দিয়ক, কাক লাগে কওক।
3: তেখেত আছে নাই?
0: তেখেত মানে ইয়াততো বহুত তেখেত আছে। ইয়াত আছে মই তেখেত আছোঁ, এই লুকু তেখেতনী আছে, আইদেউ আছে, আৰু সেই তেখেত দেউতা আছে।
4: সেই শেষৰজন তেখেতকে লাগে।
0: অ' মানে দেউতাক আছে আছে, পিছত কি কাৰণত লাগে?

0: কথা তেখেতকে ক'ম।
1: অ' তেখেতকে ক'ব, হ'ব তেখেতকে ক'ব, যেতিয়া আৰু মইনো সময় নষ্ট কৰি মিছামিচিকে শুনো কিয়।
2: আপোনাৰ নামটো কি বুলি ক'লে?
3: হেমন্ত শইকীয়া।
2: কৰে কি?
0: এখেতে কণ্ট্ৰেক্ট কৰে।
2: ঘৰ?
3: ইয়াতে ৰূপক নগৰত।
2: ৰূপক নগৰত?
3: হয়।
2: বেছি দূৰত নহয় তেতিয়াহ'লে।
3: হয়, ওচৰতে।
0: আপোনাক আমি চিনি পাওঁ, চা চিনাকিহে হোৱা নাছিল।
2: অঁ বাৰু, এতিয়া কওকচোন, চিনাকি হ'বলৈ আহিল নে কিবা অন্য কথাত আহিল?
3: কথা মানে শুনিলোঁ আপোনাৰ ল'ৰালে হেনো বিয়া পাতিব খুজিছে।
2: বিয়া? হয় ভাবিছোঁ, কিন্তু আপোনালোকে এই কথা ক'ত শুনিলে?
0: শুনিলোঁ আৰু দিয়কচোন।
2: তথাপিও কওকচোন, ক'ত শুনিলে?
0: জগবন্ধু খুৰাই ক'লে।
2: হ' জগবন্ধু? জগবন্ধুৰ লগত আপোনালোকৰ সম্পৰ্ক কি?
3: একেবাৰে নিজৰ দৰে।
0: প্ৰত্যেক মাহতে আমাক এষাৰ মাত দিবলৈ যাবই।
2: হ' তেতিয়াহ'লেতো আপোনাৰো আপোন, বৰ আপোন।
0: হয়, বৰ আপোন।
3: মানে আমি তেখেতৰ ভাড়াঘৰত থাকোঁতো।
2: অ', ভাড়াঘৰৰ আপোন। পিছত এতিয়া আচল কথাটো কওকচোন।
0: মানে আমাৰ এজনী ভাগিন ছোৱালী আছে, ৰূপে গুণে,
3: একেবাৰে বৰ পাকৈত, বিএ পাছ কৰি বৰ্তমান ঘৰতে আছে।
0: প্ৰথম দেখাতে আপোনালোকে পচন্দ কৰিব।
3: প্ৰয়োজন হ'লে তাইক আমি ইয়াতে আপোনালোকক দেখুৱাব পাৰিম। আপোনালোক তাইক চাবলৈ যাবই নালাগে।
2: নাই নাই নাই, সেইবিলাক কৰিব নালাগে। দেউতাক মাক আছে নে নাই?
3: আছে আছে, পৰিয়ালত সকলো আছে।
2: বাৰু চাওঁচোন চিন্তা কৰি।
3: বিয়াখন হ'লে যৌতুকত সকলো বস্তুৱেই পাব, দামী দামী বস্তু একোৱেই বাদ নপৰে।
0: ল'ৰা আমি বহুত পাইছো, কিন্তু সকলোফালে নিমিলে।
2: মোৰ ল'ৰাৰ লগত সকলোফালে মিলিব বুলি আপোনালোকে কেনেকৈ জানিলে?
3: মানে
2: সকলোৱে ঠিক কৰা বিয়াখন বেঠিক হোৱাটো কোনো কথা নাই, বুঝিছলিনা? দেউতাক মাক এক কথাতে ৰাজি হ'ল।
4: আৰু ছোৱালী?
5: দেউতাক মাক ৰাজি হোৱাৰ পিছত ৰাজি নোহোৱা ছোৱালী তেওঁ নহয়, বুজিছা?
4: তেতিয়াহ'লেতো ভালেই।
5: পিছে হেৰি নহয়, এই আমাৰ নিৰূপমে কিবা গান বাজনা কৰে নহয়?
4: দাদাই ভায়লিন বজায়।
5: ভালেই হ'ল, ভাবি বোৱাৰীও হেনো ভাল গান গায়।
4: তেতিয়াহ'লেতো বৰ ভাল কথা হ'ব।
6: অঁ, তয়ো নাচিব পাৰিবি।
4: ই, মই নাচিব জানো নেকি?
5: হে, চোতালখন বেকা নহ'লে নাচিব সকলোৱে জানে হে। নিৰূপম, ক'ৰ পৰা আহিলা?
7: বন্ধু এজনৰ ঘৰ পৰা আহিলোঁ।
5: এই আমি তোমাৰ কথাকে পাতি আছিলোঁ, বুজিছা? এতিয়া পিছে ছোৱালী চাবলৈ কোনদিনা যোৱা?
7: মই আৰু কি ছোৱালী চাবলৈ যাম, আপোনালোক সকলোৱে চাই মেলি পচন্দ কৰিছে যেতিয়া।
6: আমি পচন্দ কৰিলেও তই এবাৰ নিজে গৈ চোৱাটো ভাল।
5: অঁ, আমি কিজানি বেঙী এজনীকে ঠিক কৰি থৈছোঁ তেতিয়া।
7: খুৰা, বেঙী এজনী যদি ঠিক কৰিছে, ময়ো তেনেহ'লে সেইজনীকে বিয়া কৰাম।

0: আহা আহা নবৌ, আমাৰ ঘৰখন কেনে লাগিছে বৌ?
1: ভাল।
0: কিমান ভাল?
1: মোৰ কাৰণে যিমান ভাল হ'ব লাগে তাতোকৈ বেছি ভাল।
0: চাবা, বেছি ভাল হ'লে পিছত কিন্তু বেয়াটো হয়গৈ। আৰু বেয়া হ'লেও তুমিতো ইয়াৰ পৰা আৰু ঘূৰি যোৱাৰ কোনো উপায় নাই। তুমি এক অদৃশ্য বন্ধনত সোমাই পৰিলা, ইয়াৰ পৰাতো আৰু মুক্তি নাই।
1: বন্ধন হ'লেও এই বন্ধনত মুক্তিৰ এক অন্য আশ্বাস আছে, সেইকাৰণে এই বন্ধনক বন্ধন যেন নালাগে।
0: ঠিকেইতো, এই বন্ধন এক মনৰ বন্ধন, দুটি মন, দুখন হৃদয়, এখন ঘৰ আপোন হোৱাৰ বন্ধন। আহা দাদা, তুমি নহা কাৰণে মই বৌৰ লগত এনেই কথা পাতি আছিলো। আহো বৌ, শুভৰাত্ৰি।
2: কি ভাবি আছা?
1: নাই, একো ভবা নাই।
2: নাই ভাবিছা? কাৰণ মানুহে সকলো সময়তে কিবা এটা নকৰিলেও বাবা চিন্তা কিন্তু সকলো সময়তে কৰে, অন্তত টোপনি নোযোৱালৈকে। এয়া মানুহৰ এটা স্বভাৱ। আচ্ছা, এটা কথা কোৱাচোন, তুমি বিয়াৰ আগতে

0: তুমি কেনে এজন দৰাৰ কথা ভাবিছিলা? কোৱা আকৌ, লাজ কৰিছা? এই লাজ যেতিয়া সদায় নাথাকে তেন্তে এদিন দুদিনৰ কাৰণে লাজ কৰি কি লাভ? কোৱা, কেনেধৰণৰ দৰাৰ কথা ভাবিছিলা? কোৱা আকৌ।
1: মই সেইবিলাক একো ভবা নাছিলোঁ।
0: নাই নাই, মিছা কথা। প্ৰত্যেকজনী ছোৱালীয়ে বিয়াৰ বয়সত নিজৰ বিয়াৰ কথা ভাবে, নভবাকৈ খুব কমেই আছে, আৰু নভবাবোৰে পৰাপক্ষত বিয়াও নকৰে। গতিকে তুমি বিয়া কৰালা যেতিয়া, কল্পনাতে কোনোবা এজনক ভাবিছিলা নিশ্চয়। কোৱাচোন, কেনেধৰণৰ ল'ৰাৰ কথা ভাবিছিলা?
1: ঠিক আপোনাৰ দৰে।
0: মোৰ দৰে? মোক দেখোন তুমি বিয়াৰ কথা দেখাই নাছিলা, মোৰ কথা তুমি কেনেকৈ ভাবিলা?
1: নাজানো, কিন্তু ভাবিছিলোঁ।
0: হয় নেকি?
1: আপুনি কেনেধৰণৰ ছোৱালীৰ কথা ভাবিছিল?
0: ঠিক তোমাৰ দৰে।
1: মোকতো আগতে আপুনি দেখাই নাছিল।
0: তথাপিও তোমাৰ দৰে ময়ো ভাবিছিলোঁ চাগে। আচ্ছা, তুমি হেনো খুব ভাল গান গোৱা।
1: আপুনিও হেনো বৰ ধুনীয়া ভায়লিন বজায়।
0: ধুনীয়াকৈ বজাব জানোনে নাজানো সেইটো মই নাজানো, কিন্তু নিজে শুনিবৰ কাৰণে কেতিয়াবা কেতিয়াবা বজাওঁ। গোৱাচোন গীত এটা।
1: এতিয়া গীত গালে ঘৰৰ মানুহবিলাকে কি ক'ব?
0: লাহে লাহে গুণগুণাই গোৱা।
1: আগতে আপুনি ভায়লিনখন বজাওকচোন।
0: মানুহে শুনিলে কি বুলিব?
1: লাহে লাহে গুণগুণাই বজাওক।

হৃদয়ৰ চিঞৰ নাটখনিৰ প্ৰথম খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ঈশান বৰুৱা, হৰি ডেকা, উপকূল বৰদলৈ, প্ৰণতি বৰুৱা, পূৰবী শৰ্মা, জংকী বৰঠাকুৰ, মণি বৰদলৈ, জুৰি শৰ্মা আৰু তপন দাসে। নাটখনিৰ ৰচনা আছিল প্ৰফুল্ল বৰাৰ আৰু প্ৰযোজনা আছিল অৱনী বৰা আৰু নয়ন প্ৰসাদৰ। শ্ৰোতাসকল, এই নাটখনিৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব অহা দেওবাৰৰ বুলনিত। ইয়াৰ লগে লগে আজিলৈ আমাৰ বুলনিও সামৰিবৰ সময় হ'ল। আপোনালোকক পুনৰ লগ পাম মঙলবাৰৰ বুলনিত। আজিলৈ আহোঁ।

0: ৭৯ বছৰত আকাশবাণী গুৱাহাটী
1: এক জুলাইত প্ৰতিষ্ঠাৰ ৭৯ বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: এক জুলাইৰ সন্ধিয়া ৬:৩০ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুস্থা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

0: এক আকবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পিছতে এক বজাত হিন্দীত আৰু 1:05 ইংৰাজীত বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই বিশাল শৰ্মা। প্রধানমন্ত্রী নরেন্দ্র

0: ডের মহাবাহু, এটা শুনক আমার পরবর্তী অনুষ্ঠান।
1: আকাশবাণী গুৱাহাটী, আজিৰ দেওবৰীয়া নাট্যানুষ্ঠানৰ নিবেদন, কামৰূপ কামাখ্যাৰ চতুৰ্থ খণ্ড। শংকৰৰ প্ৰতি কৰা অপমান সহিব নোৱাৰি পিতৃদক্ষৰ যজ্ঞস্থলীতেই সতীয়ে দেহত্যাগ কৰিলে। এই বাতৰি পাই ক্ৰোধান্বিত শিৱই দক্ষৰ সন্মুখত তাণ্ডৱ মূৰ্তি ধৰিলে আৰু সতীদেহ কান্ধত লৈ ভ্ৰমিবলৈ ধৰিলে। বিষ্ণুৱে বুজিলে সতীদেহ শিৱৰ কান্ধত থকালৈকে নজহে নপমে আৰু সেইবাবে তেওঁ তাক খণ্ড বিখণ্ড কৰিলে সুদৰ্শন চক্ৰেৰে। জনী অংশ পৰিল নীলাচলত, গভীৰ তপস্যাত বহিল শিৱ। আনহাতে দেৱতাৰ ৰাজ্য অধিকাৰ কৰাৰ আয়োজন কৰিলে ব্ৰহ্মাৰ পৰা অমৰত্ব বৰ লাভ কৰা তাৰকা অসুৰে। তাতো মাথোন ছিদ্ৰ ৰ'ল যে শিৱৰ ঔৰসজাত সন্তানেহে তাৰকাক বধ কৰিব পাৰিব, কিন্তু পত্নীহাৰা শিৱৰ সন্তান কি সম্ভৱ? সতীয়ে পাৰ্বতীৰূপে গিৰিৰাজ, হিমালয় আৰু মেনকাৰ সন্তান হৈ জন্মগ্ৰহণ কৰিলে। তপস্যাৰত শিৱক পাৰ্বতীয়ে আৰাধনা কৰিলে স্বামীৰূপে পাবলৈ, কিন্তু শিৱ অটল তেওঁৰ ধ্যানত। দেৱতাসকলে কামদেৱক কামখৰ নিক্ষেপ কৰিবলৈ অনুৰোধ কৰিলে যাতে শিৱৰ তপস্যা ভাগিলে বিহ্বল মুহূৰ্তত চকু মেলি দেখিবলৈ পায়। মদনৰ শৰে শিৱৰ তপস্যা ভাঙিলে আৰু কামদেৱক ভস্ম কৰিলে প্ৰধানমন্ত্ৰী। ৰতি আৰু পাৰ্বতীৰ প্ৰাৰ্থনাত শিৱ সন্তুষ্ট হৈ কামদেৱক জীৱন দান দিলে যদিও কামদেৱৰ ৰূপ দেখিলেই হয়। ৰতিয়ে পুনৰ প্ৰাৰ্থনা কৰাত শিৱই বৰ দিলে নীলাচলৰ কামাখ্যা পীঠলৈ গ'লে তেওঁ পূৰ্বৰ ৰূপ পাব। শংকৰৰ দৃষ্টিত পৰিল পাৰ্বতী, এয়া যেন পাৰ্বতী নহয় সতী, তেওঁৰ হেৰুৱা প্ৰিয়া। দেৱতাসকলে হৰগৌৰী মিলনৰ পুষ্পবৃষ্টি কৰিলে। এয়া কামৰূপ কামাখ্যাৰ চতুৰ্থ খণ্ড। ৰচনা মহেন্দ্ৰ বৰঠাকুৰ, প্ৰযোজনা হেম ভট্টাচাৰ্য। কামৰূপ কামাখ্যা।
2: বাছা নৰক, আহ ইয়াতেই বহ।
3: এই অৰণ্যৰ মাজলৈ মোক বাৰু কিয় আনিলা? মই দেখোন একো বুজা নাই।
2: বাছা, বহুত দিন ধৰি বহুত কথা ক'বলৈ বুলি মনতে সাঁচি থৈছোঁ। সময় লাহে লাহে অতীত হৈ গৈছে। আজি তোক সেইবোৰ কথা ক'বলৈকে এই নিৰ্জন হাবিতলীয়া ঠাইলৈ মাতি আনিছোঁ।
3: মহাৰণ্যত এইদৰে কি কথা ক'বলগীয়া? মই দেখোন একো বুজি পোৱা নাই। ৰাজপ্ৰসাদত ঠাইৰ জানো কিবা অভাৱ হৈছিল? পিতা জনকে তাতেই ৰাজ্যৰ সকলো গোপন কথা আলোচনা কৰে, অথচ সেই ৰাজপ্ৰসাদত তুমি মোক দুখাৰ কথা ক'বলৈ ঠাই বিচাৰি নাপালা, হাঁহি উঠি যায় দেখোন।
2: তই বাৰু নিজকে অসাধাৰণ যোদ্ধা বুলি নাভাবনে বাছা?
3: নৰক অসামান্য বীৰ এই কথা ভাবি তোমাৰ গৰ্ব নহয়?
2: ধৈৰ্য আৰু দূৰদৰ্শিতাৰ দ্বাৰাহে কিন্তু বীৰত্বৰ প্ৰয়োগ সঠিকৰূপে কৰিব পাৰে।
3: সেই ধৈৰ্য, সেই দূৰদৰ্শিতা মোৰ আছে,
2: তাৰ প্ৰমাণো আজি মই চাব খোজো।
3: চাব পাৰা হে ধাত্ৰী কাত্যায়নী, নৰকৰ ধৈৰ্যৰ পৰীক্ষা চাব পাৰা।
2: বাছা, কওঁ যদি মই? নাই, নালাগে, সহিবলৈ তই কষ্ট পাবি।
3: জনকৰ পুত্ৰ মই, নাম মোৰ নৰকশু, হৃদয় হয় শিলৰ দৰে অতিকে কঠোৰ।
2: আৰু মই যদি কওঁ পিতৃটোৰ জনক নহয়, তই ৰাজপুত্ৰ নহয়?
3: কি কলা, কি কলা হে ধাত্ৰী কাত্যায়নী? পিতা মোৰ জনক নহয়? মিছা কথা, মিছা এই কথা। পুত্ৰ মই জনকৰ, মই বীৰ নৰক। মোৰ বিস্ফাৰিত নয়ন, উন্নত বাহু আৰু প্ৰশস্ত বক্ষ দেখি দেৱতা অসুৰ কিম্বা মনুষ্যৰো ঈৰ্ষা হয়।
2: বাছা, আজি তোক এই নিষ্ঠুৰ সত্য কবৰ কাৰণেই ইয়ালৈ মাতি আনিলো।
3: কাত্যায়নী, মাতৃ নহলেও তুমি মোৰ মাতৃসম, শৈশৱৰে পৰা তুমি মোক পালন কৰিলা, সেইবাবে মাথোন, সেইবাবে তোমাক মই ক্ষমা কৰিলো। অন্যথা, অন্যথা তোমাৰ সেই জিভা, যি জিভাই পুত্ৰৰ ওচৰত পিতৃক লৈ ৰহস্যৰ জাল মেলিব খোজে, সেই জিভা মই আজিয়েই পেলালোহেঁতেন।
2: আৰু আৰু যদি কওঁ মই তোৰাই জন্মধাৰিণী মাতৃ?
3: মনে মনে থাকা উন্মাদিনী নাৰী, ষড়যন্ত্ৰ কৰি জনক ৰাজ্যৰ পৰা আনিলা এই দূৰণীৰ অৰণ্যলৈ।

0: ভাবিছা নেকি রাজ্যৰ সীমাৰ বাহিৰত হৈ পৰি মই নিতান্ত দুৰ্বল ভক্তিহীন ফুল হেৰা সপ্তমিলাসিনী জনকৰ পুত্ৰ এই নৰকৰ বাহুৰ ভক্তি লৈ কি জগতে ভয় কৰে নাৰী ভাতৃ হৈ পুত্ৰ বুলি মোক তুমি চলনাৰে আপোন কৰিবা মোৰ বলেৰে তুমি ল'ব খুজিছা ৰাজসিংহাসন বাহ কি ষড়যন্ত্ৰ
1: নৰক বাছা
0: হ'ব খোজা ৰাজমাতা বাহ কি ৰাজনীতি তোমাৰ
1: শুনচোন মোৰ কথা শুনক নিষ্ঠুৰ সত্যক
0: প্ৰয়োজন নাই উচ্চবিলাসী নাৰী আজি গৈ পিতাক নিবেদিন কালক্ষয় নকৰি পিতাই যেন তোমাক দূৰ কৰি দিয়ে ৰাজপ্ৰসাদৰ
1: বাছা মোৰ বাক্যবাণে আৰু মোক বিদীৰ্ণ নকৰিবি
0: পিতৃৰ বুকুৰ পৰা সন্তানক কাঢ়ি নিব খোজা তুমি এক ৰাক্ষসী মানুহ
1: তেনেহলে চাব খোজক কাত্যায়নীৰ কিমান শক্তি
0: শক্তিৰ প্ৰদৰ্শন নৰকৰ আগত
1: বন্ধ কৰ তোৰ সেই তুষ্টতাচিল্য
0: তেনেহলে বন্ধ কৰা তোমাৰ বাকুলতা
1: চাহ তেনে চাহ সেই অদূৰৰ পৰাই পিতাম্বৰক মই আহ্বান কৰিম চাহ তই নিজ চকুৰে এয়া এয়া মই বহিলো ধ্যানত
0: তেনেহলে সেই হওক চাও মই তোমাৰ শক্তি যদি নাহে নাৰায়ণ তোমাৰ প্ৰাৰ্থনা শুনি তেনেহলে জানি ল'বা তোমাৰ মৰণ নিচেই কাষত
1: হে পদ্মপাণি সুদৰ্শন ধাৰী কৰিছো প্ৰাৰ্থনা দিয়া দিয়া মোক দেখা পুত্ৰই মোৰ পাওক পৰিচয় হে জগত পালক নাৰায়ণ
2: হে নৰক যি যজ্ঞভূমিত সীতাদেৱীক জনকে পাইছিল সেই স্থানত ধৰিত্ৰীয়ে জন্ম দিলে মহাপৰাক্ৰমী বীৰ পুত্ৰ তোমাৰ কিন্তু তেতিয়া তুমি মৃতপ্ৰায় ধৰিত্ৰীয়ে জনকক নিবেদন কৰিলে তোমাক পুত্ৰৰূপে পালিবৰ বাবে গৌতম মুনিয়ে তোমাৰ নাম ক'লে নৰক ধৰিত্ৰীয়ে জনক ৰজাৰ প্ৰসাদত কাত্যায়নী ধাত্ৰী হৈ তোমাক মাতৃৰ দৰে স্তনপান কৰাই লালন পালন কৰিলে সেই বহুমতীয়ে তোমাৰ সন্মুখত এয়া কাত্যায়নী
3: সঁচা নাৰায়ণে নিজ মুখে কোৱা কথা
2: এৰা
3: যদি ভাবো ইউ এক চলনা
2: বিপদ নিজৰেই হ'ব
3: কাত্যায়নী ধাত্ৰী মোৰ জন্মদাত্ৰী আই কোৱা কোৱা আকৌ এবাৰ কোৱা কোৱা হে নাৰায়ণ কোৱা
2: সেই সত্য ক'বলৈকে মই কাত্যায়নীৰ নিবেদন গ্ৰহণ কৰি দৌৰি আহি
3: আকৌ সুধিছো জনক মোৰ পিতৃ নহয়
2: নহয়
3: কাত্যায়নী মোৰ ধাত্ৰী নহয়
2: মাতৃ তেওঁ তোমাৰ মাতৃ
3: মাতৃ তুমি মোৰ জন্মদাত্ৰী মাতৃ আই
1: আহ মোৰ বুকুলে আহ পুত্ৰ হৈ আহ
3: তেনেহলে অতদিন ধৰি কিয় তুমি মোক আঁতৰাই ৰাখিছিলা কিয় কিয় বাৰম্বাৰ মোক ভাবিবলৈ দিছিলা মই মাতৃহাৰা ধাতৃৰূপে যদিও বা তুমি মোৰ কাষে কাষে ফুৰিছিলা তথাপি মই জানিছিলো তুমি মোৰ স্বজন নহয় তুমি মোৰ সুদূৰৰ
1: প্ৰয়োজন নাই বাছা প্ৰয়োজন নাই সেই কাহিনীৰ
3: হে নাৰায়ণ সেই কাহিনী মোক তুমিয়েই ক'ব লাগিব কোৱা কোৱা হে নাৰায়ণ
2: পিতা তোমাৰ বৰাহৰূপী নাৰায়ণ
3: কি কি ক'লা পিতৃ মোৰ নাৰায়ণ শংখ চক্ৰ গদা পদ্মধাৰী বিষ্ণু মাতৃ মোৰ আই বসুন্ধৰা আকৌ কোৱা হে জগত পিতা শুনি মোৰ বুকুত উঠে আনন্দ জোঁৱা নাৰায়ণৰ পুত্ৰ মই
2: শুনা পুত্ৰ বিদৰ্ভৰ ৰাজকন্যা মায়াদেৱীৰ লগত অচিৰেই তোমাৰ বিবাহ হ'ব দুৱাপৰৰ শেষত হ'ব পুত্ৰ লাভ দেৱী কামাখ্যা হ'ব তোমাৰ আৰাধ্য গোসানী মাথোন এতিয়াই কৰো সাৱধান যদি দুৰ্বল মুহূৰ্তত দেৱী কামাখ্যাক অন্যৰূপে চিন্তা কৰা তেনেহ'লে জানিবা পতন নিশ্চয়
3: কি কি অকস্মাতে আহি অকস্মাতে গোলা গুচি পিতৃ পিতৃ মোৰ
1: জগতৰ ত্ৰাণকৰ্তা বিষ্ণু নাৰায়ণ গোল গুচি নিজ স্থানলৈ
4: নাৰায়ণ নাৰায়ণ
1: হে দেৱৰ্ষী প্ৰণিপাত কৰক গ্ৰহণ
4: প্ৰাগজ্যোতিষপুৰৰ এই পিতা পুত্ৰৰ পবিত্ৰ মিলন ভূমিত আহিলো দিবৰ বাবে বাৰ্তা এক ভয়ংকৰ
1: বাৰ্তা ভয়ংকৰ
0: দেৱৰ্ষী বিষ্ণু পুত্ৰ মই ঈশ্বৰৰ অংগৰূপে জন্মিছো এই বসুন্ধৰাত কোনো বিপদেই মোক স্পৰ্শ কৰিব নোৱাৰে কওক দেৱৰ্ষী কি ভয়ংকৰ বাৰ্তা লৈ আহিছে এই ঠাই
4: কিৰাতৰ অধিপতি মহাপৰাক্ৰমী নাম ঘটোৎকচ সংগে লৈ চতুৰংগ সেনা আহিছে এই ঠাইত ক্ৰোধান্বিত হৈ তুমি বাছা অকলশৰীয়া সেইবাবে দিলো সকিয়নি
0: সেই কথা সেই বাৰ্তাই ভয়ংকৰ বাৰ্তা শুনিলেও হাঁহি উঠা বাৰ্তা

0: শুনকহে দেৱৰ্ষী, বায়ু পানী আকাশ বতাহ যক্ষ ৰক্ষ দেৱতা কিন্নৰ সকলো যদি একেলগে আহি কৰিব খোজে নৰকৰ শক্তিৰ পৰীক্ষা, তেনেহ'লে মই সাজু আছো। সৌ পাহাৰৰ শিখৰৰ দৰে এই নৰক ধীৰ স্থিৰ অচলত। নৰকে যুঁজিব আপোন শক্তিৰে, নৰকে মাৰিব নমৰে।
1: বাছা কাবো কৰিছো, নকৰিবি অহংকাৰ।
0: আই পুত্ৰ মই পৰাহ, পালক পিতা মোৰ জনক, মাতৃ মোৰ চিৰধৈৰ্যশীলা আই বহুমতী। অহংকাৰ অৱশ্যে থাকিব।
2: বাছা নৰক, অহংকাৰত মদমত্ত হৈছে তাৰকা অসুৰ, মাতি আনিছে কৰুণ সমাপ্তি, অথচ পাইছিল অমৰত্ব বৰ। সেই তাৰকাসুৰক বধিবৰ বাবে ব্ৰহ্মাই ছিদ্ৰ ৰাখিছিল, সেইবাবেই সতীয়ে ল'লে পুনৰ জন্ম পাৰ্বতী ৰূপেৰে। হৰ পাৰ্বতীৰ মিলনৰ বাঞ্ছিত ফল কাৰ্তিক আৰু গণপতি। আহি আছে তাৰকাৰ জীৱন সমাপ্তি, এই কাহিনীৰ আছে গুঢ়াৰ্থ, সেইবাবে কৰিলোঁ পুনৰ উক্তি। নাৰায়ণ নাৰায়ণ।

0: আরম্ভ। ভাবিছিলি অকল খৰিয়া নৰকক সহজে জয় কৰিবি?
1: হে নৰক, ভুল নকৰিবা।
0: গুণ গুণে কৈ সেইদৰে
1: মই তোমাৰ পিতৃ।
0: পিতৃ দেৱৰুদে বিষ্ণু।
1: ভুল নকৰিবা পুত্ৰ, কিৰাত অধিপতি ঘটক নহে তব প্ৰতিদ্বন্দ্ব, কৰিছে মাছে মাছে কৰ্তব্য পালন স্বদেশ ৰক্ষাৰ হেতু, সমৰ ভূমিলৈ আহিছে নিজে।
0: কিন্তু পিতা, বন্দী কৰি নিব খোজে মোক এই কিৰাত বীৰে, ৰাজ্য মই বিচাৰিছো, লাগে মোক প্ৰাগজ্যোতিষৰ ৰাজ সিংহাসন।
1: তেন্তে শুনাহে পুত্ৰ, আজি হন্তে কৰিলো নিৰ্ণয় ৰাজ্যৰ চাৰি সীমা দুয়োৰে মাজৰ, ললিতাকান্তাৰ পূব দিশন্তে সাগৰ পৰ্যন্ত কিৰাটৰ ৰাজ্য সীমা কৰিলো নিৰ্ণয়। কৰ্তোৱা হন্তে ললিতাকান্তাকে সামৰিবা তোমাৰ ৰাজ্যত, তাতে আছে দেৱী স্থান, তোমাৰেই পূজ্যা কামাখ্যাৰ, ইন্দ্ৰপুৰী সম প্ৰকৃতিয়ে খেলিছে, ইয়াত নাম হল প্ৰাগ জ্যোতিষপুৰ। নৰক, কামাখ্যাৰ পুণ্য দৰ্শনত তুমি লভিবা শান্তি, পাবা স্বৰ্গ সুখ, নীলকুট পৰ্বততেই হ'ব তব যোগ্য স্থান। লোৱা লোৱা হে নৰক, ঘটকক লোৱা খোৱালি, মিত্ৰ বুলি ধৰাহে খাবতি, কৰিলো আশীষ মই।
0: পিতা, সেয়ে হ'ব পিতা, সেয়ে হ'ব। এই কিৰাত নৃপতি, আহা, মিত্ৰ বুলি কৰো আলিঙ্গন,
2: বীৰ বুলি কৰিলো স্বীকাৰ।
0: এই কিৰাত বীৰ, আজিৰ পৰা তুমি মোৰ মহামিত্ৰ হলা। আৰ্য আৰু অনাৰ্যৰ মিলনৰ অবিহনে সৃষ্টিৰ বিকাশ জানো হ'ব পাৰে? আহা আহা মিত্ৰ, কাক চাপি।

0: শ্ৰোতাসকলে ইমান পৰে ধাৰাবাহিক নাটক কামৰূপ কামাখ্যাৰ চতুৰ্থ খণ্ডটি শুনিলে। ৰচনা আছিল মহেন্দ্ৰ বৰঠাকুৰৰ। বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰিলে নৰক খগেন ডেকা, কাত্যায়নী প্ৰণতি বৰুৱা, বিষ্ণু বিভুৰঞ্জন চৌধুৰী, নাৰদ বিষ্ণুপ্ৰসাদ বৰুৱা, তাৰকাসুৰ দেবেন দত্ত, কাৰ্তিক সমুদ্ৰগুপ্ত দত্ত, কিৰাত তৰুণ শৰ্মা আৰু ঘটকাসুৰৰ চৰিত্ৰত প্ৰাণকৃষ্ণ মহন্ত। নাটৰ প্ৰযোজনা আছিল হেমা ভট্টাচাৰ্যৰ, সহযোগী তৰণী বসুমতাৰী। এই ধাৰাবাহিক নাটখনিৰ পঞ্চম খণ্ডটি শুনিবলৈ পাব অহা দেওবাৰে এই একে সময়তে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: অনুৰাগ মোৰ গীত,
5: আলাপ অনুৰাগ,
4: আভৰণ মোৰ সুৰৰ মোৰ তনা।
5: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
6: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পিছতে অসমীয়াত বাতৰি শুনিবলৈ পাব।
7: এয়া আকাশবাণী।

বাতৰি সৈতে মই পংকজনন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰীয়ে হাড়গিলা চৰাই সংৰক্ষণত জড়িত অসমৰ হাড়গিলা আৰ্মীৰ ভূয়সী প্ৰশংসা কৰে। ছিচিলিৰ ভিক্টৰিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশখনৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনীৰ মাজত দ্বিপাক্ষিক আলোচনা চলি আছে। ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্তে আজি US অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ ফাইনেল খেলিব আৰু পুৰুষৰ T20 আন্তৰ্জাতিক ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰত আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমান দেশত এনেধৰণৰ আন 40খন বিমান নিৰ্মাণ কৰি থকা হৈছে। তেওঁ কয় যে ইয়াৰ ফলত অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা বিমান আকাশ ক্ষেত্ৰই গতি লাভ কৰাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প সুদৃঢ় হৈ উঠিছে। চলিত মাহত কলকাতাত INS দুনাগিৰি, সংশোধক আৰু অগ্ৰয় নামৰ 3খন যুদ্ধ জাহাজ নৌসেনা বাহিনীত অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে জাহাজ 3খনৰ আৰ্হিৰ পৰা নিৰ্মাণলৈকে সকলোখিনি স্বদেশী। জুনৰ প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থা DRDOয়েও ভূপৃষ্ঠৰ পৰা আকাশমাৰ্গলৈ নিক্ষেপ কৰিব পৰা দীৰ্ঘ দূৰত্বভেদী ক্ৰুইজ ক্ষেপণাস্ত্ৰৰ পৰীক্ষা সফলতাৰে সম্পন্ন কৰা বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে DRDOয়ে ভাৰতীয় উদ্যোগ জগতৰ সহযোগিতাৰে এই ক্ষেপণাস্ত্ৰবিধ বিকশাই তুলিছে। তেওঁ লগতে কয় যে ভাৰত সমুদ্ৰৰ পৰা আকাশলৈ ক্ৰমান্বয়ে আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত বিশ্বজুৰি পালন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে এইবাৰ এই দিৱসৰ সৈতে সংগতি ৰাখি বিশ্বৰ বিভিন্ন দেশৰ 2500তকৈও অধিক স্থানত জনসাধাৰণে যোগাভ্যাসৰ কাৰ্যসূচীত ভাগ লয়। আহমেদাবাদত আয়োজিত বিশ্ব যোগাসন প্ৰতিযোগিতাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই প্ৰতিযোগিতাত ভাৰতে 102টা সোণৰ পদকসহ মুঠ 114টা পদক অৰ্জন কৰিবলৈ সমৰ্থ হয়। প্ৰতিযোগিতাত ভাৰতে শীৰ্ষস্থান দখল কৰে। শ্ৰীমোদীয়ে অনুষ্ঠানৰ জৰিয়তে প্ৰতিযোগিতাত পদক বিজয়ী খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰে। ৰাষ্ট্ৰগঠন প্ৰক্ৰিয়াত জনসাধাৰণৰ অংশগ্ৰহণ দেশৰ বাবে অমূল্য সম্পদ বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিলৈ চাই তেওঁ জনোৱা আহ্বানৰ প্ৰতি কিছুমান ঠাইৰ লোকে একতাৰ পৰিচয় দিয়ে আৰু সোণৰ ক্ৰয় তথা বিদেশ ভ্ৰমণ স্থগিত ৰাখে। শ্ৰীমোদীয়ে তেওঁৰ আহ্বানৰ প্ৰতি সঁহাৰি জনোৱাৰ বাবে দেশৰ প্ৰতিগৰাকী নাগৰিকলৈ কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে জনসাধাৰণৰ সুৰক্ষাৰ কথা বিবেচনা কৰি প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত গাই প্ৰতি মাত্ৰ 20 টকাৰ বাৰ্ষিক কিস্তিত 2,00,000 টকা পৰ্যন্ত দুৰ্ঘটনাজনিত বীমাৰ সুবিধা আগবঢ়াইছে। তেওঁ কয় যে বৰ্তমানলৈকে 58 কোটি লোকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত প্ৰায় 48 কোটি মহিলা আছে বুলি তেওঁ জানিবলৈ দিয়ে। শ্ৰীমোদীয়ে কয় যে আঁচনিখনৰ মাধ্যমেৰে বৰ্তমানলৈকে 3,700 কোটিৰো অধিক টকাৰ সাহায্য আগবঢ়োৱা হৈছে। শ্ৰীমোদীয়ে লগতে প্ৰধানমন্ত্ৰী জীৱন বীমা জীৱনজ্যোতি আঁচনিৰ গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত আকস্মিক মৃত্যুৰ বাবে কোনো ব্যক্তিৰ পৰিয়াললৈ 2,00,000 টকাৰ বীমা আগবঢ়োৱা হয়। এই আঁচনিৰ বাৰ্ষিক কিস্তিৰ মাত্ৰ 436 টকা বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে বৰ্তমানলৈকে 27 কোটি লোকে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিছে আৰু 11,00,000 পৰিয়ালে প্ৰায় 22,000 কোটি টকা সাহায্য লাভ কৰিছে। শ্ৰীমোদীয়ে আঁচনিখনৰ বিষয়ে পৰিয়ালক অৱগত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ মন কী বাত অনুষ্ঠানত অন্ধবিশ্বাসৰ বিষয়েও চৰ্চা কৰে। তেওঁ কয় যে মানৱ সমাজত যুগ যুগ ধৰি অন্ধবিশ্বাস প্ৰচলিত হৈ আছে। তেওঁ লগতে কয় যে অধিকাংশ ক্ষেত্ৰত অন্ধবিশ্বাস অকল ভুল ধাৰণাৰে নহয় বৰং ইয়াৰ পৰা ভয়ৰ সৃষ্টি হয় আৰু ভয়ে আৱৰি ৰাখিলে সত্যটো দেখা পোৱা নাযায়। প্ৰধানমন্ত্ৰীয়ে লগতে অন্ধবিশ্বাসী ব্যক্তিয়ে কোনো ধৰণৰ যুক্তি অবিহনে সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰে। অসমৰ কেতবোৰ ঠাইত হাড়গিলা চৰাইক কিদৰে অস্পৃশ্য বুলি গণ্য কৰা হৈছিল আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আনকি হাড়গিলা চৰাই বাঁহ সজা গছ কাটি দিয়া হৈছিল বুলি তেওঁ প্ৰকাশ কৰে। এনে সময়তে পূৰ্ণিমা দেৱী বৰ্মনে জনসাধাৰণৰ মাজত গভীৰভাৱে শিপাই থকা এই ভুল ধাৰণা দূৰ কৰাৰ বাবে সংকল্প লয়। তেওঁ প্ৰকৃতি পৰিষ্কাৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পক্ষীবিধক লৈ মহিলাৰ সৈতে কথা পাতে আৰু বিজ্ঞানৰ আধাৰত তথ্য সহকাৰে

0: শিক্ষা আগবঢ়ায়। ইয়াৰ ফলস্বৰূপে মহিলাসকলে এই অভিযানত যোগদান কৰিবলৈ লয় আৰু গুৰুত্ব পৰিৱৰ্তনৰ সূচনা হয়। হাড়গিলা চৰাইবিধক ৰক্ষা কৰাৰ বাবে ওলাই অহা গ্ৰামাঞ্চলৰ এই হাজাৰ হাজাৰ মহিলা আজি হাড়গিলা আৰ্মী ৰূপে জনাজাত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।
1: असम में एक पक्षी पाया जाता है, उस पक्षी का नाम है हरगीला। हरगीला एक दुर्लभ पक्षी है, ये प्रकृति को स्वच्छ रखने में अहम भूमिका निभाता है, लेकिन असम के कुछ इलाकों में लंबे समय तक इसे अशुभ माना जाता था। लोग इसे अपने आसपास देखना पसंद नहीं करते थे, कई बार उन पेड़ों को भी काट दिया जाता था जिन पर हर गिला के घोंसले बने होते थे। सोचिए, एक ऐसा पक्षी जो पर्यावरण की सफाई में मदद करता है, वही हर गिला लोगों के डर का शिकार बन गया था। इसी दौरान जीव वैज्ञानिक पूर्णिमा देवी बर्मन ने ये सब देखा। उन्होंने लोगों के मन में बैठी गलत धारणा को बदलने का संकल्प लिया। उन्होंने महिलाओं से बात की, उन्होंने लोगों को विज्ञान के आधार पर समझाया। धीरे धीरे महिलाएं इस अभियान से जुड़ने लगी, फिर एक बड़ा बदलाव शुरू हुआ। हजारों ग्रामीण महिलाएं हरगिला को बचाने के लिए आगे आई। आज उन्हें हरगिला आर्मी के नाम से जाना जाता है। इन महिलाओं ने समाज के साथ संघर्ष भी किया, समाज को समझाने के लिए दिन रात काम किया और अंधविश्वास को पीछे छोड़ करके रहे। उन्होंने दिखाया है, जब सही जानकारी पहुंचाई जाती है तो वर्षों पुरानी सोच भी बदल सकती है।
0: অনুষ্ঠানৰ শেষত জল সংৰক্ষণত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে বৰষুণৰ প্ৰতিটোপাল পানী সংৰক্ষণ কৰা উচিত বুলি মন্তব্য কৰে। কেটছ দ্য ৰেইন অভিযান মন্থৰ হোৱা উচিত নহয় বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰত মহাসাগৰীয় দ্বীপ ৰাষ্ট্ৰ ছিচিলিলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনিৰ মাজত দ্বিপাক্ষিক আলোচনা চলি আছে। দেশখনৰ ৰাজধানী ভিক্টৰিয়াত এই আলোচনা অনুষ্ঠিত হৈছে। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সহযোগিতাৰ পুংখানুপুংখ পৰ্যালোচনা কৰাৰ লগতে বিভিন্ন আঞ্চলিক আৰু আন্তৰ্জাতিক বিষয়ত মত বিনিময় কৰিব। ইয়াৰ পূৰ্বে ষ্টেট হাউচত ৰাষ্ট্ৰপতি হাৰ্মিনিৰ উপস্থিতিত শ্ৰীমোদীক গাৰ্ড অৱ অনাৰ প্ৰদৰ্শন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিচিলিৰ সংসদ নেচনেল এছেম্বলিত ভাষণ দিব আৰু প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ ছিচিলিৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী পি ভি নৰসিংহৰক তেওঁৰ জন্মদিৱসত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে দেশৰ ইতিহাসৰ এচোৱা জটিল সময়ত দেশৰ প্ৰগতিৰ প্ৰতি প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে আগবঢ়োৱা অৱদানক স্মৰণ কৰে। ভাৰতৰ তাৰকা খেলুৱৈ কিদাম্বি শ্ৰীকান্তে আজি ইউ এছ অপেন বেডমিণ্টন চেম্পিয়নশ্বিপৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত খেলিব। প্ৰতিযোগিতাৰ ফাইনেল খেলখন আজি কেলিফৰ্নিয়াৰ টাইটান জিমত অনুষ্ঠিত হ'ব। ফাইনেলত ভাৰতৰ খেলুৱৈগৰাকী চীনা টাইপেইৰ চু লি য়াঙৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। শ্ৰীকান্তে ছেমি ফাইনেলত জাপানৰ য়ুদাই অকিমটোক 22-20, 15-21, 21-19 গেমত পৰাজিত কৰে। ভাৰতে আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে পুৰুষৰ টি টুৱেণ্টি আন্তৰ্জাতিক ক্ৰিকেটৰ দ্বিতীয় তথা অন্তিমখন খেলত অৱতীৰ্ণ হ'ব। খেলখন আয়োজক দেশ আয়াৰলেণ্ডৰ বেলফাষ্টত আজি সন্ধিয়া 6 বজাত অনুষ্ঠিত হ'ব। শুকুৰবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত আয়াৰলেণ্ডে ভাৰতক 36 ৰানত পৰাজিত কৰিছিল। আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ অন্তিম খেলখনত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হ'ব। খেলখন সন্ধিয়া 7 বজাত লণ্ডনৰ লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত আজি প্ৰধানমন্ত্ৰীয়ে হাড়গিলা চৰাই সংৰক্ষণত জড়িত অসমৰ হাড়গিলা আৰ্মীৰ ভূয়সী প্ৰশংসা কৰে। ছিচিলিৰ ভিক্টৰিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দেশখনৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্মিনিৰ মাজত দ্বিপাক্ষিক আলোচনা চলি আছে আৰু পুৰুষৰ টি টুৱেণ্টি আন্তৰ্জাতিক ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰত আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বৃন্দগান। প্ৰথমেই শুনক পৰাগধৰ চুলিহা ৰচিত এটি বৃন্দগান, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: মোৰ লৰাটো কেতিয়া বহুত সুস্থ দেখা গৈছে
1: হয় সঠিক চিকিৎসা সকলো সলনি কৰি দিলে
0: পিছে এনে যত্ন ক'ত পালি
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত
0: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি
1: নহয় শিশুৰ স্বাস্থ্য শিবিৰ পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ
0: সঁচাকৈ বৰ ভাল কথা
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: এতিয়া শুনক কেশৱ মহন্তৰ ৰচিত এটি বৃন্দগান প্ৰযোজনা খগেন মহন্তৰ

0: বৃন্দগান শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পিছতে 2 বজাত মিড ডে নিউজ আৰু 2:15 দুপহাৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ যোগে ৰিলিজ কৰি।
1: গুড আফটাৰনুন, দিছ ইজ আকাশবাণী।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠান শুনিলে আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পিছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাত এই কাৰ্যসূচীৰ জৰিয়তে 5 বছৰ বয়সলৈকে সকলো শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এই কাৰ্যসূচীৰ অধীনত জিলাখনত 1,99,591টা শিশুক সামৰি লোৱা হ'ব। এই উপলক্ষে জিলাখনত 860টা পলিঅ' বুথ স্থাপন কৰা হৈছে। জিলাখনত 37টা ভ্ৰাম্যমান দলো এই কাৰ্যসূচীত নিয়োজিত কৰা হ'ব। শ্ৰীভূমি জিলাত ৰামকৃষ্ণনগৰ, পাথাৰকান্দি, নীলাম বজাৰ, কচুৱাগাম, গ্ৰীণগঞ্জ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ আৰু নগৰীয়া স্বাস্থ্যকেন্দ্ৰৰ অধীনৰ 1,032টা বুথত প্ৰায় 2,08,000

264 টা শিশুক প্ৰতিষেধক দিয়াৰ লক্ষ্য লোৱা হৈছে। গোৱালপাৰা জিলাত আজিৰে পৰা তিনিদিনীয়াকৈ পলিঅ' প্ৰতিষেধক অভিযান ৰূপায়ণ কৰা হৈছে। এই অভিযানৰ অধীনত 169,967 শিশুক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব। ধুবুৰী জিলাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে ৰাষ্ট্ৰীয় পলিঅ' দিৱস প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে। একেদৰে কোকৰাঝাৰ জিলাতো পলিঅ' প্ৰতিষেধক কাৰ্যসূচী আৰম্ভ হৈছে। কোকৰাঝাৰৰ আৰ আৰ বি অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত জিলা পৰ্যায়ৰ অনুষ্ঠানত বি টি চিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাত বসুমতাৰীয়ে প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে। মানকাছৰ জিলাত 331টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত মুঠ 80,211 শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। বিশ্বনাথ জিলাতো প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ যোগেন চন্দ্ৰ বেয়ে আজি মহকুমা চিকিৎসা বিষয়াৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত এই পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী মুকলি কৰে। পশ্চিম কাৰ্বিআংলং জিলাত এই অভিযানৰ অধীনত 5 বছৰ বয়সৰ তলৰ 41,883 শিশুক সামৰি লোৱা হ'ব। ইয়াৰ বাবে জিলাখনত 245টা পলিঅ' বুথ স্থাপন কৰা হৈছে। কাৰ্বিআংলং জিলাত 94,000 শিশুক সামৰি এই অভিযান আৰম্ভ কৰা হৈছে। ডিফু মাঞ্জাপথৰ ৰংখেলান নগৰ স্বাস্থ্য কেন্দ্ৰত

0: বি অসামরিক চিকিৎসালয়ত অনুষ্ঠিত জিলা পৰ্যায়ৰ অনুষ্ঠানত বি টি চিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য দেৰহাছাত বসুমতাৰীয়ে প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে। মানকাছৰ জিলাত 331টা প্ৰতিষেধক প্ৰদান কেন্দ্ৰত মুঠ 80211টা শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। বিশ্বনাথ জিলাটোৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হৈছে। যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ যোগেন চন্দ্ৰ বেয়ে আজি মহকুমা চিকিৎসা বিষয়াৰ কাৰ্যালয়ত আয়োজিত এটা অনুষ্ঠানত এই পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী মুকলি কৰে। পশ্চিম কাৰ্বি আংলং জিলাত এই অভিযানৰ অধীনত 5 বছৰ বয়সৰ তলৰ 41,883টা শিশুক সামৰি লোৱা হ'ব। ইয়াৰ বাবে জিলাখনত 245টা পলিঅ' বুথ স্থাপন কৰা হৈছে। কাৰ্বি আংলং জিলাত 94,000 শিশুক সামৰি এই অভিযান আৰম্ভ কৰা হৈছে। ডিফু মাঞ্জাপথৰ ৰংখেলান নগৰ স্বাস্থ্য কেন্দ্ৰত এই অভিযানৰ উদ্বোধন কৰা হয়। চৰাইদেউ জিলাত 5 বছৰ বয়সৰ 67,592টা শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাবে জিলাখনত 365টা প্ৰতিষেধক কেন্দ্ৰ স্থাপন কৰা হৈছে। এই অভিযানৰ অংশ হিচাপে কাইলৈ আৰু পৰহিলৈ স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ শিশুক প্ৰতিষেধক প্ৰদান কৰিব। শোণিতপুৰ জিলাত 149,000 শিশুক সামৰি লোৱাৰ লক্ষ্যৰে পালছ পলিঅ' অভিযান আৰম্ভ কৰা হৈছে। তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ত জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে এই অভিযানৰ শুভাৰম্ভ কৰে। ডিব্ৰুগড় জিলাত মুঠ 953টা কেন্দ্ৰত প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। জিলাখনত 186,907টা শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পলিঅ' দিৱস উপলক্ষে 5 বছৰৰ তলৰ প্ৰতিটো শিশুক পলিঅ' প্ৰতিষেধক খুৱাবলৈ অভিভাৱকসকলক আহ্বান জনাইছে। ৰাজ্যত গ্ৰীষ্মবন্ধৰ ভিতৰতে প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ বদলীকৰণ প্ৰক্ৰিয়া সম্পন্ন হ'ব। ইয়াৰ বাবে বিদ্যালয় শিক্ষা বিভাগৰ HRMS পৰ্টেলত বদলীকৰণৰ বাবে শিক্ষক শিক্ষয়িত্ৰীসকলে দাখিল কৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া 1 জুলাইত আৰম্ভ হ'ব। এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে বিদ্যালয় শিক্ষা বিভাগে ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানৰ পৰিচালন সঞ্চালক, মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালককে ধৰি বিভাগৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াক সামৰি উচ্চ ক্ষমতাসম্পন্ন সমিতি গঠন কৰিছে। এই সমিতিয়ে 15 জুলাইৰ ভিতৰত চলিত শিক্ষাবৰ্ষত বদলীকৰণৰ বাবে যোগ্য বিবেচিত আবেদনকাৰী শিক্ষক শিক্ষয়িত্ৰীসকলৰ তালিকা চূড়ান্ত কৰিব। আকাশবাণীযোগে প্ৰচাৰিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠান আজি স্বায়ত্তশাসিত মঙলদৈ মহাবিদ্যালয়ৰ চৌহদত সমূহীয়াভাৱে শুনাৰ ব্যৱস্থা কৰা হয়। এই অনুষ্ঠানত মহাবিদ্যালয়খনৰ 100ৰো অধিক ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীৰ লগতে দৰং ওদালগুৰি সমষ্টিৰ সাংসদ তথা ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া উপস্থিত থাকে। ৰাজ্যৰ মীন, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱী আৰু পদ্মশ্ৰী প্ৰাপক লোকশিল্পী দ্ৰোণ ভূঞাৰ উপৰি বহু বিশিষ্ট ব্যক্তিয়ে একেলগে প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান শুনে। যোৰহাটৰ প্ৰাক্তন ফুটবল খেলুৱৈ আৰু সমাজকৰ্মী আজিজুৰ ৰহমানৰ আজি 74 বছৰ বয়সত মৃত্যু হয়। যোৱা শতিকাৰ 60ৰ দশকত যোৰহাটৰ বালিগাঁৱত ৰঞ্জিত ক্লাব ফুটবল দল গঠন কৰি উজনি অসমৰ ফুটবলৰ ক্ষেত্ৰখনত যোৰহাটক তেওঁ বিশেষ পৰিচয় দিবলৈ সমৰ্থ হৈছিল। যোৰহাট জিলা ক্ৰীড়া সন্থাই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া নক আউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাৰ ডালাছত আজি অনুষ্ঠিত এখন খেলত আৰ্জেণ্টিনাই জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে। ইপিনে আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানচাছত অনুষ্ঠিত খেলখন 2-2 গ'লত ড্ৰ হয়। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক সংগীতা বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শিল্পীৰ কণ্ঠত শুনক আন এটি আধুনিক গীত।

সংগীতা বৰঠাকুৰৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক নেপালী অনুষ্ঠান।

0: ये है विविध भारती।
1: उजाले उनकी यादों की। उजाले उनकी यादों की।

এয়া আকাশবাণী তেজপুৰ। আজি ৰবিবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 13 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 28 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ এই অধিৱেশন মুকলি কৰিব লৈছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজৰ লগতে নিউজ অন এয়াৰ এপৰ মাধ্যমেৰে। আমাৰ আজিৰ এই অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই আৰু সমীৰ নাৰ্জাৰী। ট্ৰেন্সমিটাৰ দায়িত্বত আছে নিৰঞ্জন বড়ো। পৰিবহণত আছে নয়ন দৈমাৰী। প্ৰচাৰণৰ সহায়ক ইমতিয়াজ হুছেইনৰ সৈতে ষ্টুডিঅ'ৰ মাইক্ৰফোনৰ সন্মুখৰ পৰা মই নৱকৃষ্ণ গোস্বামীয়ে আপোনালোকক স্বাগতম জনাইছোঁ।

স্বামী বিবেকানন্দই কৈছিল, শিক্ষাৰে মানুহ জীৱন সংগ্ৰামত জয়ী নহয়, যি শিক্ষাৰে মানুহ স্বাৱলম্বী, কৰ্মশীল, চৰিত্ৰবান নহয় সেই শিক্ষাক শিক্ষা বুলি ক'ব নোৱাৰি। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ এতিয়া আগবঢ়াব লৈছোঁ মহিলাৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজিৰ এই অনুষ্ঠানত শুনক লতা মংগেশকাৰৰ কণ্ঠৰ কেইটিমান গীত। পুনতে শুনক আপকে সাথ বোলছবিখনৰ এই গীতটি।

শ্ৰোতাই অৰ্ধ আকাশ অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনক শিল্পীৰ কণ্ঠত অলগ অলগ বোলছবিখনৰ এই গীতটি।

মিডিয়াম ৱেভৰ 266.66 মিটাৰত এয়া আকাশবাণী তেজপুৰ শ্ৰোতালৈ এতিয়া আগবঢ়াব লৈছোঁ ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনা। আজিৰ আৰাধনা অনুষ্ঠানত শুনক লক্ষ্য হীৰা বৈশ্যৰ কণ্ঠৰ দুটি লোকগীত।

শ্রোতা ইমান পড়ে ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনাত লক্ষ্য হীৰা বৈশ্যৰ কণ্ঠৰ দুটি লোকগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক চমুকৈ আজিৰ অনুষ্ঠান পৰিস্থিতি। কিছু সময়ৰ পিছতে শুনিবলৈ পাব গীতালী। সন্ধিয়াৰ আঞ্চলিক বাতৰি 6:45 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত হ'ব। 7:00 হিন্দীত, 7:05 ইংৰাজীত বাতৰি আকাশবাণী দিল্লী আৰু 7:10 অসমীয়াত বাতৰি আকাশবাণী গুৱাহাটীৰ পৰা শুনিবলৈ পাব। 7:20 আগবঢ়োৱা হ'ব উমলাঘৰ। 7:50 আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো শুনিবলৈ পাব। নিশা 8:00 আকাশবাণী গুৱাহাটীৰ পৰা আজিৰ দিনত ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া মন কী বাত অনুষ্ঠানৰ অসমীয়া ৰূপান্তৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব। অসমীয়া আধুনিক গীত কেইটিমান 8:30 আগবঢ়োৱা হ'ব। চামাচাৰ চিন্ধা 8:45 আৰু 9:00 News@9 আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব। ফাল্গুনী পাঠকৰ কণ্ঠৰ গীত শুনিবলৈ পাব নিশা 9:15। নিচামুক্ত ভাৰত অভিযান বিষয়ক এটি বিশেষ অনুষ্ঠান আগবঢ়োৱা হ'ব 9:30 আৰু নিশা 10:00 হিন্দী বোলছবিৰ গীত কেইটিমান শ্ৰোতাই শুনিবলৈ পাব। ইমান পৰে শ্ৰোতাই অনুষ্ঠান পৰিস্থিতি চমুকৈ শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াব লৈছোঁ গীতালী। আজিৰ অনুষ্ঠানত শুনক অসমীয়া বোলছবিৰ গীত কেইটিমান। পুনতে শুনক ৰামধেনু বোলছবিখনৰ অংগৰাগ মহন্তৰ কণ্ঠৰ এই গীতটি।

গীতালী অনুষ্ঠানত এইবাৰ শুনক জুবিন গাৰ্গ আৰু শ্ৰেয়াৰ কণ্ঠৰ এই গীতটি, বোলছবি ৰামধেনুৰ।

0: এতিয়া প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ বিষয়ে মন কী বাতত প্ৰকাশ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা, ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱসৰ প্ৰতি সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিশুসকলক প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ, জলসম্পদ বিভাগৰ চাকৰি নামত প্ৰবঞ্চনা কৰা এটা চক্ৰ, অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ উৎখাত আৰু ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বেলফাষ্টত অনুষ্ঠিত টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰতৰ টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ কথা আজি মন কী বাতত উল্লেখ কৰে। তেওঁ কয় যে প্ৰাকৃতিক পৰিৱেশ স্বচ্ছ কৰি ৰখাৰ ক্ষেত্ৰত হাড়গিলা চৰাইয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। অসমৰ কেতবোৰ ঠাইত পূৰ্বে হাড়গিলা চৰাইক লৈ বহু অন্ধবিশ্বাস আছিল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত পূৰ্ণিমা দেৱী বৰ্মনৰ ভূমিকাৰ বিষয়ে প্ৰকাশ কৰে।
1: অসম মে এক পক্ষী পায়া জাতা হে উস পক্ষী কা নাম হে হাড়গিলা। হাড়গিলা এক দুৰ্লভ পক্ষী, ইয়ে প্ৰকৃতি কো স্বচ্ছ ৰখনে মে অহম ভূমিকা নিভাতা হে। লেকিন অসম কে কুছ ইলাকো মে লম্বে সময় তক ইসে অশুভ মানা জাতা থা। কই বার উন পেড়ো কো ভি কাট দিয়া জাতা থা জিন পর হাড়গিলা কে ঘোঁসলে বনে হোতে থে। সোচিয়ে এক এসা পক্ষী জো পর্যাবরণ কি সফাই মে মদদ করতা হে ওহি হাড়গিলা লোগো কে ডর কা শিকার বন গয়া থা। ইসি দৌরান জীব বৈজ্ঞানিক পূর্ণিমা দেবী বর্মন নে ইয়ে সব দেখা। উনহোনে লোগো কে মন মে বৈঠি গলত ধারণা কো বদলনে কা সংকল্প লিয়া। উনহোনে মহিলাও সে বাত কি, উনহোনে লোগো কো বিজ্ঞান কে আধার পর সমঝাযা। ধীরে ধীরে মহিলায়ে ইস অভিযান সে জুড়নে লগি। ফির এক বড়া বদলাব শুরু হুয়া। হাজারো গ্রামীণ মহিলায়ে হাড়গিলা কো বচানে কে লিয়ে আগে আই। আজ উনে হাড়গিলা আর্মি কে নাম সে জানা জাতা হে।
0: শ্ৰীমোদীয়ে মেঘালয়ৰ ৰুটব্ৰিজৰ প্ৰসংগ উল্লেখ কৰি কয় যে গছৰ শিপা সংযোগ কৰি নিৰ্মাণ কৰা এই দলংসমূহ সম্পূৰ্ণ হৈ উঠাৰ বাবে কেইবা দশকৰো প্ৰয়োজন হয়। এই জীৱন্ত দলংসমূহ সময়ৰ লগে লগে অধিক মজবুত হৈ উঠে বুলি উল্লেখ কৰি তেওঁ কয় যে এই দলংসমূহে মেঘালয়ৰ জনসাধাৰণক সৃষ্টিশীলতাক প্ৰতিফলিত কৰে। ইপিনে ক্ৰীড়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ খেল খেলা যুৱক যুৱতীৰ সংখ্যা ক্ৰমাগত বৃদ্ধি পোৱাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ নাগালেণ্ড চৰকাৰৰ দুটা আকৰ্ষণীয় পদক্ষেপ, নাগালেণ্ড বেবী লীগ আৰু নাগালেণ্ড মহিলা ফুটছাল লীগৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে তিনি বছৰ সম্পূৰ্ণ হোৱা

0: যেন বেবী লীগৰ জৰিয়তে 5ৰ পৰা 10 আৰু 12 বছৰ বয়সৰ ল'ৰা ছোৱালীক ফুটবল খেলাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লক্ষ্য লোৱা হৈছে। একেদৰে ফুটছাল হৈছে ইনডোৰ ফুটবল খেল আৰু এই খেলত প্ৰতিটো দলত 5জনকৈ খেলুৱৈ থাকে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতাল চৌহদ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 4,000 কোটি টকাতকৈও অধিক ধন বিনিয়োগেৰে প্ৰস্তাৱিত 7 মহলাযুক্ত অত্যাধুনিক চিকিৎসালয়খনে ৰাজ্যৰ স্বাস্থ্যসেৱা খণ্ডক নতুন মাত্ৰা প্ৰদান কৰিব। প্ৰায় 5,000 ৰোগী একে সময়তে সেৱা আগবঢ়াব পৰাকৈ চিকিৎসালয়খন নিৰ্মাণ কৰা হৈছে। এই পদক্ষেপে উন্নত চিকিৎসা, শিক্ষা, গৱেষণা, অত্যাধুনিক চিকিৎসা সুবিধা তথা ৰোগীৰ বাবে সুলভ আৰু মানসম্পন্ন স্বাস্থ্যসেৱা নিশ্চিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত বিগত কেইবাদিন ধৰি হৈ থকা বৰষুণৰ ফলত জিলাখনৰ নদ নদীসমূহৰ পানী বিপদজনকভাৱে বৃদ্ধি পোৱাত জোনাই, চিমেনচাপৰি, ডিমৌ আদি অঞ্চলত বাঢ়নী পানীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। চিমেন নদীৰ বিধ্বংসী বানে আজি নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ খহাই নিয়াত দলংখনেৰে ৰেল যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে। ঘটনাৰ খবৰ পোৱাৰ পাছতেই ৰেল বিভাগৰ কৰ্মচাৰী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে। ইফালে ডিমৌ গাঁও পঞ্চায়তৰ অন্তৰ্গত উজ্জ্বলপুৰৰ 60টা পৰিয়াল বানত আবদ্ধ হৈ থকাত সম্প্ৰতি SDRFএ উদ্ধাৰ অভিযান চলাই আছে বুলি জোনাইৰ বিধায়ক ভূৱন পেগুৱে প্ৰকাশ কৰিছে। তদুপৰি চিমেন নৈৰ ঢলে বহু পশুধনো উটুৱাই নিছে বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৱে বৰ্তমান বান পৰিস্থিতি তদাৰক কৰি পৰিস্থিতিৰ বুজ লৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
1: ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱস পালন কৰা হৈছে। কামৰূপ মহানগৰ জিলাৰ হাতগাঁও নগৰীয়া ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ কাৰ্যসূচী স্থানীয় বিধায়ক ডঃ তপন দাসে শুভাৰম্ভ কৰে। কামৰূপ মহানগৰ জিলাত 5 বছৰ বয়সলৈকে 1,99,551টি শিশুক সামৰি লোৱা হৈছে। এই প্ৰতিষেধক প্ৰদান কাৰ্যসূচী 30 জুনলৈ চলিব বুলি জিলা স্বাস্থ্য সমিতিয়ে প্ৰকাশ কৰিছে। ধেমাজি নগৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো আজি এই দিৱসৰ কাৰ্যসূচীত লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি শিশু আৰু মাতৃৰ সুস্বাস্থ্য নিশ্চিত কৰাৰ ক্ষেত্ৰত প্ৰতিষেধক অত্যন্ত ফলপ্ৰসূ মাধ্যম বুলি কয়। গোলাঘাট জিলাত এই অভিযানৰ অধীনত 5 বছৰ বয়সলৈকে মুঠ 1,28,060টা শিশুক লক্ষ্য কৰি লোৱা হৈছে। ইয়াৰ বাবে সমগ্ৰ জিলাখনত মুঠ 872টা টীকাকৰণ বুথ স্থাপন কৰা হৈছে। শিৱসাগৰত আজি ৰাষ্ট্ৰীয় প্ৰতিষেধক দিৱসৰ জিলা পৰ্যায়ৰ শুভাৰম্ভণি কাৰ্যসূচী অনুষ্ঠিত হয়। চিৰাং জিলাত এইবাৰ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী মুঠ 57,570টি শিশুক প্ৰতিষেধক প্ৰদান কৰা হ'ব। শ্ৰীভূমি জিলাতো 1,032টা বুথত প্ৰায় 2,08,264টা শিশুক প্ৰতিষেধক দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। গোৱালপাৰা জিলাত এই অভিযানৰ অধীনত 1,69,967 শিশুক এই প্ৰতিষেধক প্ৰদান কৰা হ'ব। ধুবুৰী জিলাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহালে ৰাষ্ট্ৰীয় পলিঅ' দিৱস প্ৰতিষেধক অভিযানৰ শুভাৰম্ভ কৰে। একেদৰে কোকৰাঝাৰ জিলাতো পলিঅ' প্ৰতিষেধক কাৰ্যসূচী আৰম্ভ হৈছে। মানকাছৰ জিলাত আজি প্ৰথম দিনা জিলাখনৰ 331টা চিতাকৰণ কেন্দ্ৰত 80,000ৰো অধিক শিশুক সামৰি লোৱা হৈছে। বিশ্বনাথ জিলা, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, চৰাইদেউ আৰু শোণিতপুৰ জিলাতো পলিঅ' প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হৈছে। ডিব্ৰুগড় জিলাত মুঠ 953টা কেন্দ্ৰত 1,86,907টা শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য লোৱা হৈছে। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে জলসম্পদ বিভাগৰ চাকৰিৰ নামত প্ৰবঞ্চনা কৰা এটা চক্ৰক উৎখাত কৰিবলৈ সক্ষম হৈছে। ভুৱা নিযুক্তিৰ এই ঘটনাত অপৰাধ অনুসন্ধান বিভাগে শেহতীয়াকৈ নলবাৰীৰ গুণমণি বৈশ্য নামৰ লোক এজনক গ্ৰেপ্তাৰ কৰে। ইয়াকে লৈ জলসম্পদ বিভাগৰ ভুৱা নিযুক্তিৰ গোচৰত এতিয়ালৈকে মুঠতে 7জন লোকক গ্ৰেপ্তাৰ কৰা হয়। CID তথ্য অনুসৰি চক্ৰটোৱে চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দি বহু নিবনুৱাৰ পৰা 1,000ৰ পৰা 1,00,000 টকালৈকে সংগ্ৰহ কৰিছে। অভিযুক্ত লোককেইজনে ভুৱা নিযুক্তি পত্ৰ, নকল চৰকাৰী চিল আদি ব্যৱহাৰ কৰি চাকৰিৰ প্ৰত্যাশী যুৱক যুৱতীসকলক প্ৰতাৰণা কৰিছিল। অপৰাধ অনুসন্ধান বিভাগে জনসাধাৰণক চৰকাৰী চাকৰিৰ বিষয়ে জানিবলৈ, সদায় চৰকাৰী মাধ্যমৰ ব্যৱহাৰ কৰিবলৈ আৰু চাকৰিৰ নামত কাকো ধন নিদিবলৈ আহ্বান জনাইছে। অসম চৰকাৰৰ নিষ্পত্তি নোহোৱাকৈ থকা বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰৰ বিবেচনালৈ অনাৰ অন্তত সম্প্ৰতি চূড়ান্ত পৰ্যায়ত আছে বুলি ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তে প্ৰকাশ কৰিছে। কলিয়াবৰত আজি সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে এই কথা জানিবলৈ দিয়ে। শেহতীয়াকৈ তেওঁ নতুন দিল্লীত দুৰ্যোগ প্ৰশমন বিভাগৰ কৰ্তৃপক্ষৰ সৈতে এই সন্দৰ্ভত আলোচনা কৰে। উত্তৰ পূৰ্বাঞ্চলৰ দুৰ্যোগৰ অনুপাতে কেন্দ্ৰীয় চৰকাৰে পুঁজি যোগান ধৰিলে ৰাজ্যখন উপকৃত হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে কয়।

0: মই যিখিনি কথা দিল্লীত আলোচনা কৰিছো সেইখিনি হৈছে কেকে যেটো দুর্যোগ প্রশমন বিভাগৰ অথরিটি বুলি কয় NDMA গতিকে আমাৰ যথেষ্টখিনি প্রস্তাব তাত পেন্ডিং হৈ আছে সেই প্রস্তাবৰ ভিতৰত আমাৰ যেটো ডিমা হাসাওকে ধৰি এটা ডাঙৰ ল্যান্ডস্লাইড হৈছিল তাত 67 কোটি টকা আমি তাৰ কাৰণে দিয়া কথা আছিল সেইটো কথা এটা চূড়ান্ত পৰ্যায় পাইছে তাৰ উপৰিও নতুন নতুন কিছুমান প্রস্তাবৰ ক্ষেত্ৰত 15 ফাইনেন্স কমিশনৰ যিবিলাক ৰীতি নীতি আছিল 16 ফাইনেন্স কমিশনে সেইবিলাক অকণ সালসলনি কৰিছে সালসলনি কৰাৰ ফলত আচলতে ডিজাষ্টাৰ ক'ত কিমান বেছি হয় সেইটো হিচাপে আবণ্টন হ'লে তেতিয়া আমি 15 ফাইনেন্স কমিশনত সেইটো আছিলে এই কথাটোৰ বিষয়েও আমি কিছু কথা আলোচনা কৰিলোঁ তেখেতসকলে কৈছে যে আমাক প্ৰস্তাৱ দিয়ক আমি উত্তৰ পূৰ্বাঞ্চল বা অসমৰ কাৰণে এইটো স্পেচিয়েলি বিবেচনা কৰিম
1: কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁও জিলাৰ বৰহমপুৰ সমষ্টিৰ অন্তৰ্গত কন্দলি পঞ্চায়তৰ বৰকছাৰী গাঁৱৰ পথাৰত ভূঁই ৰোৱাৰ লগতে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত বিজ্ঞানসন্মতভাৱে নাৰিকল পুলি ৰোপণ শালিধানৰ কঠীয়া ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰিকাই কয় যে পূৰ্বে খেতি কৰাৰ কোনো অভিজ্ঞতা নাই যদিও তেওঁ এতিয়াৰে পৰা কৃষি কাৰ্যৰ সৈতে জড়িত হবলৈ চেষ্টা কৰিব কৃষিমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি পীযুষ হাজৰিকাই প্ৰথমবাৰৰ বাবে নগাঁৱৰ পথাৰত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰে কাৰ্যসূচীত বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু জিলা আয়ুক্ত দেৱাশী শৰ্মাও উপস্থিত থাকে
2: গোৱালপাৰা জিলাৰ কুমৰী বিল নামনি অসমৰ ভিতৰতে এখন বৃহৎ জলাশয় পশ্চিম গোৱালপাৰা বিধায়ক পবিত্ৰ ৰাভাই আজি এই বিলখনত উপস্থিত হৈ মাছৰ পোনা এৰি দিয়াৰ লগতে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ বিলখনক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰাৰ বাবে চেষ্টা চলোৱা হ'ব বুলি প্ৰকাশ কৰে
3: মোৰ সমষ্টিত এইটো 4টা বিল আছে 4টা বিলৰ ভিতৰত এই বিল এটা মোৰ অন্যতম বিল এই বিলটো আজি মাছ এৰি দিছোঁ মই এতিয়া মই ভাবোঁ এই মাছটো অকল এই নামনি অসম বুলি নহয় সমগ্ৰ অসমতে বা নৰ্থ ইষ্টতে আমি যদি এইটো চবেই মীন পালনবিলাকে যদি মাছটো ছাপ্লাই দিব পাৰে সেইবোৰ আমি আশা কৰিছোঁ আৰু মোৰ ফালৰ পৰা বৰণীয় যি থাকিব বিভাগীয় কৰ্তৃপক্ষৰ লগত কথাটো পাতি কিমান মাছ উৎপাদন কৰিব লগা আছে ইয়াৰ পৰা যাতে অসম বাহিৰৰ যাতে আমি পঠাই দিব পাৰোঁ সেই বস্তুটো আমি চাব লাগিব যাতে আমাৰ গোৱালপাৰা জিলাৰ আৰু ৰেভিনিউ যাতে জেনেৰেট হয় এই ৰেভিনিউ জেনেৰেট হোৱাৰ কাৰণে আমি কাম কৰিম একেলগে আমাৰ ইয়াতে পৰ্যটক স্থলৰ কাৰণে মই অলৰেডি প্ৰপজেল দিছোঁ তো মই ভাবোঁ তেওঁ নিশ্চয় চিন্তা চৰ্চা কৰিব আৰু মই ভাবোঁ পৰ্যটক যেতিয়া গুৱাহাটী আহিব গুৱাহাটীৰ পৰা ছেকেণ্ড আমি ক'ত যাম সেইটো গোৱালপাৰা বুলি ক'বলৈ অনাগত 2 বছৰৰ পিছত আপোনালোকে গম পাব
2: উল্লেখযোগ্য যে প্ৰায় 274 হেক্টৰ এলেকা আগুৰি থকা এই বিলখনত উৎপাদন হোৱা মাছৰ পৰা বৃহৎ পৰিমাণৰ ৰাজহ সংগ্ৰহ হোৱাৰ লগতে মৎস্যপালকসকলে মাছ পালন কৰি লাখ লাখ টকা উপাৰ্জন কৰি আহিছে বজালি জিলাৰ পাঠশালাত আজি ভাৰতীয় ইতিহাসৰ গৌৰৱ সংৰক্ষণৰ লক্ষ্যৰে বজালি জিলা ইতিহাস সংকলন সমিতি গঠন কৰা হয় পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ ডিজিটেল প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত অখিল ভাৰতীয় ইতিহাস সংকলন সমিতিৰ জিলা পৰ্যায়ৰ সমিতিখন গঠন কৰা হয় সভাত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক সমিতিৰ সভাপতি অধ্যাপক ডঃ গজেন্দ্ৰ অধিকাৰীয়ে কয় যে ভাৰতীয় ইতিহাস বিশ্বৰ অন্যতম প্ৰাচীন আৰু সমৃদ্ধ ইতিহাস ঔপনিৱেশিক যুগত একাংশ ব্ৰিটিছ ইতিহাসবিদে বিকৃতভাৱে উপস্থাপন কৰা ভাৰতীয় ইতিহাসৰ পৰিৱৰ্তে তথ্যভিত্তিক প্ৰকৃত ইতিহাস সমাজৰ আগত দাঙি ধৰাই ইতিহাস সংকলন সমিতিৰ মূল লক্ষ্য শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু আজি মধ্য অসমৰ অন্যতম উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান নগাঁও বিশ্ববিদ্যালয়ত উপস্থিত হয় শিক্ষামন্ত্ৰীগৰাকীৰ আগমনৰ উপলক্ষে বিশ্ববিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত মন্ত্ৰী ডঃ পেগুৱে বিশ্ববিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকাসকলৰ লগত মত বিনিময়ৰ লগতে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ সন্দৰ্ভত বিস্তৃত আলোচনা কৰে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ পৰা পূৰ্ণ সহায় সহযোগিতা আগবঢ়াব বুলি মন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰে সভাত নগাঁৱৰ বিধায়ক ৰূপক শৰ্মা নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ হিতেশ ডেকা পঞ্জীয়ক ডঃ ধ্ৰুৱজ্যোতি বৰুৱাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি আৰ্জেণ্টিনাই ডালাছত অনুষ্ঠিত এখন খেলত জৰ্ডানক 3-1 গ'লত পৰাস্ত কৰে ইপিনে আলজেৰিয়া আৰু অষ্ট্ৰিয়াৰ মাজত আমেৰিকাৰ কানছাছত অনুষ্ঠিত খেলখন 2-2 গ'লত ড্ৰ হয় প্ৰতিযোগিতাত আজি নিশা 12:30 বজাত হ'বলগীয়া নকআউট পৰ্যায়ৰ এখন খেলত দক্ষিণ আফ্ৰিকা কানাডাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বেলফাষ্টত অনুষ্ঠিত টি-20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰতে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে আমালৈ বাতৰি অহা পৰলৈকে আয়াৰলেণ্ডে 10 অভাৰত 3টা উইকেট হেৰুৱাই 60 ৰান কৰি খেলি আছে যোৱা শুকুৰবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত আয়াৰলেণ্ডে ভাৰতক 37 ৰানত পৰাস্ত কৰি 1-0 অগ্ৰগতি লাভ কৰে ভাৰতে এই শৃংখলাত সমতা স্থাপনৰ বাবে আপ্ৰাণ চেষ্টা চলাইছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ বিৰল প্ৰজাতিৰ হাড়গিলা সংৰক্ষণৰ দিশত বিশেষ ভূমিকা পালন কৰা হাড়গিলা আৰ্মীৰ বিষয়ে মন কী বাতত প্ৰকাশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ পুনৰ নিৰ্মাণ কাৰ্য আৰু ভূমি জৰীপৰ কাম কাজ পৰ্যালোচনা। ৰাষ্ট্ৰীয় পলিঅ' প্ৰতিষেধক দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি শিশুসকলক প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ। জলসম্পদ বিভাগৰ চাকৰি নামত প্ৰবঞ্চনা কৰা এটা চক্ৰ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ উৎখাত আৰু ভাৰত আৰু আয়াৰলেণ্ডৰ মাজত বেলফাষ্টত অনুষ্ঠিত টি20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত ভাৰতৰ টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত।

বাতৰি সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত লোৱা নেতৃত্বৰ বাবে ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন প্ৰদান কৰা হয়। গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী মোদীক ছিচিলিৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। বিগত কেইবাদিনো ধৰি ইউৰোপৰ বহুকেইখন দেশত গ্ৰীষ্ম প্ৰৱাহৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হৈছে আৰু ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ অন্তিম খেলখনত ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচিলিত যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত দ্বীপৰাষ্ট্ৰখনৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন প্ৰদান কৰা হয়। ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্বিডিয়ে প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উন্নয়নশীল ৰাষ্ট্ৰসমূহত সেউজ আন্দোলনৰ লগতে অৰ্থনৈতিক উন্নয়ন, জলবায়ু সুৰক্ষা, সামুদ্ৰিক সম্পদৰ ব্যৱহাৰ আৰু সৰু দ্বীপৰাষ্ট্ৰসমূহৰ উন্নয়নৰ উচ্চাকাংক্ষা পূৰণৰ নেতৃত্ব লোৱাৰ বাবে তেওঁক এই সন্মানৰ বাবে বিবেচনা কৰা হয়। পৰিৱেশ সুৰক্ষা আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে কাম কৰা প্ৰতিখন দেশৰ নাগৰিকলৈ প্ৰধানমন্ত্ৰীয়ে এই সন্মান উচৰ্গা কৰে। এই সন্মানে আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰতা, মিছন লাইফ, এক পেৰ মা কে নাম আৰু আন্তঃৰাষ্ট্ৰীয় বিগকেট সন্মিলনকে ধৰি এখন সেউজ ধৰণী নিৰ্মাণৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে। এই সন্মানে ভাৰত মহাসাগৰীয় অঞ্চলত পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ দিশত ভাৰতে গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপক ছিচিলিৰ অংশীদাৰিত্বক গুৰুত্ব প্ৰদান কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী মোদীক ছিচিলিৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ছিচিলিৰ ৰাষ্ট্ৰপতি ডঃ পেট্ৰিক হাৰ্বিডিয়ে পৰিৱেশ সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত লোৱা নেতৃত্বৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন সন্মান প্ৰদান কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এই সন্মানে পৰিৱেশতন্ত্ৰ পুনৰুজ্জীৱিত কৰাৰ লগতে বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত ভাৰতৰ উত্থানক প্ৰতিফলিত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ জয়শংকৰে কয় যে ছিচিলিৰ এই সৰ্বোচ্চ সন্মানে জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ নেতৃত্বৰ লগতে ভাৰত আৰু ছিচিলিৰ অংশীদাৰিত্বত গুৰুত্ব আৰোপ কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সামাজিক মাধ্যমৰ এটা বাৰ্তাত উল্লেখ কৰে যে এই সন্মানে শ্ৰীমোদীৰ দূৰদৰ্শী নেতৃত্ব আৰু বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ প্ৰতি থকা তেওঁৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত বিশ্বজুৰি ভাৰতৰ সন্মান বৃদ্ধি হৈছে। আজি লাভ কৰা এই সন্মান প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয় বুলি শ্ৰীসিঙে বাৰ্তাটোত উল্লেখ কৰে। তদুপৰি মন্ত্ৰী পীয়ুষ গোৱেল, মনোহৰ লাল, ডঃ জিতেন্দ্ৰ সিঙকে ধৰি অন্যান্য মন্ত্ৰীসকলেও প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে জলবায়ু সম্বন্ধীয় কাম কাজসমূহ নিৰপেক্ষতা, দায়িত্বশীল আৰু সমতাৰে আগবঢ়াই নিব লাগিব। ছিচিলিৰ ৰাষ্ট্ৰীয় সদনত ভাষণ প্ৰদান কৰি শ্ৰীমোদীয়ে জলবায়ু সুৰক্ষাৰ ক্ষেত্ৰত ইয়াকে মূল বিষয় বুলি অভিহিত কৰে। শ্ৰীমোদীয়ে ভাষণ প্ৰসংগত কয় যে ভাৰত আৰু ছিচিলিয়ে এনে এখন উন্নত বিশ্বৰ আশা কৰে য'ত আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহে বাস্তৱতাক প্ৰতিফলিত কৰে। ভাৰত মহাসাগৰৰ বাবে ভাৰতৰ দৃষ্টিভংগীৰ ক্ষেত্ৰত ছিচিলিয়ে সদায় এক বিশেষ স্থান অধিকাৰ কৰি আছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ছিচিলিৰ এই স্থানে সময়ৰ লগে লগে অধিক শক্তিশালী ৰূপ লাভ কৰিছে। শ্ৰীমোদীয়ে কয় যে যেতিয়া মানুহে এখন মানচিত্ৰ প্ৰত্যক্ষ কৰে তেতিয়া তেওঁলোকে

চেচিলিক ভাৰত মহাসাগৰত থকা কেইটামান দ্বীপপুঞ্জ হিচাপে দেখা পায়, কিন্তু ভাৰতে চেচিলিক এনে এখন ৰাষ্ট্ৰ হিচাপে কল্পনা কৰিছে যাৰ সীমা কেৱল সাগৰৰ উপকূলতে সীমিত নহয়, ই তাতকৈও অধিক বিস্তৃত। শ্ৰীমোদীয়ে উল্লেখ কৰে যে প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে চেচিলিৰ ৰাষ্ট্ৰীয় সদনত ভাষণ প্ৰদান কৰাটো তেওঁৰ বাবে এটি বিশেষ সন্মান। তেওঁ লগতে চেচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন সন্মান প্ৰদান কৰাৰ বাবে ৰাষ্ট্ৰপতি হাৰ্মনীৰ লগতে চেচিলিৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ভাৰতে জুনত স্বদেশী C-295 শ্ৰেণীৰ বিমানৰ প্ৰথম উৰণেৰে বিমান পৰিবহণ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সাফল্য অৰ্জন কৰা বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি আজি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বৰ্তমান দেশত এনেধৰণৰ আৰু 40খন বিমান নিৰ্মাণ কৰি থকা হৈছে। তেওঁ কয় যে ইয়াৰ ফলত অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা বিমান আকাশ ক্ষেত্ৰই গতি লাভ কৰাৰ লগতে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে আৰু আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প সুদৃঢ় হৈ উঠিছে। চলিত মাহত কলকাতাত INS দুৰাগিৰি, সংশোধক আৰু অগ্ৰ নামৰ তিনিখন যুদ্ধ জাহাজ নৌসেনা বাহিনীক অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে জাহাজ তিনিখনৰ আৰ্হিৰ পৰা নিৰ্মাণলৈকে সকলোখিনি স্বদেশী। তেওঁ কয় যে DRDO ভাৰতীয় উদ্যোগ জগতৰ সহযোগিতাৰে এই ক্ষেপণাস্ত্ৰবিধ বিকশাই তোলা হৈছে। তেওঁ লগতে কয় যে ভাৰত সমুদ্ৰৰ পৰা আকাশলৈ ক্ৰমান্বয়ে আত্মনিৰ্ভৰশীলতাৰ দিশে অগ্ৰসৰ হৈছে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানত বিশ্বজুৰি পালন কৰা আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়েও উল্লেখ কৰে। তেওঁ কয় যে এইবাৰ এই দিৱসৰ সৈতে সংগতি ৰাখি বিশ্বৰ বিভিন্ন দেশৰ 2,500তকৈও অধিক স্থানত জনসাধাৰণে যোগাভ্যাসৰ কাৰ্যসূচীত ভাগ লয়। ৰাষ্ট্ৰ গঠন প্ৰক্ৰিয়াত জনসাধাৰণৰ অংশগ্ৰহণ দেশৰ বাবে অমূল্য সম্পদ বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে পশ্চিম এছিয়াৰ যুদ্ধৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিলৈ চাই তেওঁ জনোৱা আহ্বানৰ প্ৰতি কিছুমান ঠাইৰ লোকে একতাৰ পৰিচয় দিয়ে আৰু সোণৰ ক্ৰয় তথা বিদেশ ভ্ৰমণ স্থগিত ৰাখে। প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ মন কী বাত অনুষ্ঠানত অন্ধবিশ্বাসৰ বিষয়েও চৰ্চা কৰে। তেওঁ কয় যে মানৱ সমাজত যুগ যুগ ধৰি অন্ধবিশ্বাস প্ৰতীত হৈ আছে। তেওঁ লগতে কয় যে অধিকাংশ ক্ষেত্ৰত অন্ধবিশ্বাস অকল ভুল ধাৰণাৰে নহয়, বৰং ইয়াৰ পৰা ভয় সৃষ্টি হয় আৰু ভয়ে আৱৰি ৰাখিলে সত্যটো দেখা পোৱা নাযায়। প্ৰধানমন্ত্ৰীয়ে লগতে অন্ধবিশ্বাসী ব্যক্তিয়ে কোনোধৰণৰ যুক্তি অবিহনে সিদ্ধান্ত গ্ৰহণ কৰাৰ বিষয়লৈ উদ্বেগ প্ৰকাশ কৰে। অসমৰ কেতবোৰ ঠাইত হাড়গিলা চৰাইক কিদৰে অস্পৃশ্য বুলি গণ্য কৰা হৈছিল বুলি আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ আনকি হাড়গিলা চৰাই বাঁহ সজা গছ কাটি দিয়া হৈছিল বুলি তেওঁ প্ৰকাশ কৰে। এনে সময়তে পূৰ্ণিমা দেৱী বৰ্মনে জনসাধাৰণৰ মাজত গভীৰভাৱে শিপাই থকা এই ভুল ধাৰণাবোৰ দূৰ কৰাৰ বাবে সংকল্প লয়। তেওঁ প্ৰকৃতি পৰিষ্কাৰ কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পক্ষীবিধক লৈ মহিলাৰ সৈতে কথা পাতে আৰু বিজ্ঞানৰ আধাৰত তথ্য সহকাৰে ব্যাখ্যা আগবঢ়ায়। ইয়াৰ ফলস্বৰূপে মহিলাসকলে এই অভিযানত যোগদান কৰিবলৈ লয় আৰু গুৰুত্ব পৰিৱৰ্তনৰ সূচনা হয়। হাড়গিলা চৰাইবিধক ৰক্ষা কৰাৰ বাবে ওলাই অহা গ্ৰামাঞ্চলৰ এই হাজাৰ হাজাৰ মহিলাই আজি হাড়গিলা আৰ্মীৰূপে জনাজাত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে মেঘালয়ত শিপাৰে প্ৰস্তুত কৰা দলঙৰ বিষয়ে উল্লেখ কৰি কয় যে এনে একোখন দলং নিৰ্মাণৰ বাবে কেইবা দশকৰ প্ৰয়োজন। ৰবৰ গছৰ শিপাসমূহ বছৰ বছৰ ধৰি নিৰ্দিষ্ট আকৃতিলৈ আনি এনে দলং প্ৰস্তুত কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই দলংসমূহ জীৱিত আৰু সময়ৰ লগে লগে অতি শক্তিশালী হৈ পৰে। এনে দলঙে মেঘালয়ৰ জনসাধাৰণৰ কলাশৈলী আৰু ঐতিহ্যক প্ৰতিফলিত কৰে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ লগতে কয় যে মেঘালয়ৰ এই আকৰ্ষণীয় দলঙক ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিবলৈ ইতিমধ্যে আবেদন কৰা হৈছে। অনুষ্ঠানৰ শেষত জল সংৰক্ষণৰ গুৰুত্ব আৰোপ কৰি মন্ত্ৰীয়ে বৰষুণৰ প্ৰতিটোপাল পানী সংৰক্ষণ কৰা উচিত বুলি মন্তব্য কৰে। কেট ষ্টাৰ ৰেইন অভিযান মন্থৰ হোৱা উচিত নহয় বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। বিগত কেইবাদিনো ইউৰোপৰ বহুকেইখন দেশত গ্ৰীষ্ম প্ৰৱাহৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হৈছে। মহাদেশখনৰ ফ্ৰান্স, জাৰ্মানী আৰু চেক গণৰাজ্যৰ তাপমাত্ৰা যোৱা সপ্তাহত অভিলেখ সংখ্যকভাৱে বৃদ্ধি পাইছে। ফ্ৰান্সৰ স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি বুধবাৰৰ পৰা দেশখনত অত্যাধিক গৰমৰ বাবে প্ৰায় সহস্ৰাধিক লোকৰ মৃত্যু হৈছে। ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ অন্তিম খেলখনত ভাৰত আৰু অষ্ট্ৰেলিয়া মুখামুখি হৈছে। টছত জিকি ভাৰতে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈছে। উল্লেখযোগ্য যে হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে গ্ৰুপ পৰ্যায়ৰ 4খন খেলৰ 3খনতে জয়লাভ কৰি গ্ৰুপ এৰ দ্বিতীয় স্থানত আছে। আনহাতে গ্ৰুপৰ 4খন খেলতে জয়লাভ কৰি অষ্ট্ৰেলিয়া গ্ৰুপ

0: এর শীর্ষত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত লোৱা নেতৃত্বৰ বাবে ছিচিলিৰ সৰ্বোচ্চ সন্মান গাৰ্ডিয়ান অব দ্য ব্লু হৰিজন প্ৰদান কৰা হয়। গৃহমন্ত্ৰী অমিত শ্বাহ, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী মোদীক ছিচিলিৰ সৰ্বোচ্চ সন্মান লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰে। বিগত কেইবাদিনো ধৰি ইউৰোপৰ বহুকেইখন দেশত গ্ৰীষ্ম প্ৰৱাহৰ ফলত সহস্ৰাধিক লোকৰ মৃত্যু হৈছে আৰু ICC মহিলা T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি গ্ৰুপ এৰ অন্তিম খেলখনত ভাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: FM বেণ্ডৰ 102.4 MHz-ত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ এতিয়া আগবঢ়াব লৈছোঁ অমলা ঘৰ।
2: এয়া আকাশবাণী তেজপুৰ, আগবঢ়াইছোঁ অমলা ঘৰ।

আজিৰ উমলা ঘৰ অনুষ্ঠানত লৈ আহিছো তেজপুৰৰ ইমনি বিলাবল দলৰ শিশুসকলে পৰিৱেশন কৰা এটি বিচিত্ৰা অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে আগবঢ়াইছো এটি সমবেত কণ্ঠৰ গীত। পৰিৱেশন কৰিছে অন্তৰিকা দাস, ৰাইনা কে, অদ্বিকা বুঢ়াগোহাঁই, কুহেলিকা কাশ্যপ, ঋষিত প্ৰাণ কাশ্যপ, নিকিতা নিষ্ঠা নাথ, পদ্মজা কাশ্যপ আৰু শ্বাশ্বত কাশ্যপে।

নমস্কাৰ, মোৰ নাম ঋষিত প্ৰাণ কাশ্যপ। মই চতুৰ্থ শ্ৰেণীত পঢ়োঁ। মোৰ স্কুলৰ নাম বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়। জুবিন গাৰ্গৰ এটা গীত পৰিৱেশন কৰিব ওলাইছোঁ।

0: ধন্যবাদ।
1: নমস্কার, মোৰ নাম পদ্মজা কাশ্যপ। মই ছেইণ্ট জোচেফ কনভেণ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ চতুৰ্থ শ্ৰেণীত পঢ়োঁ। মই আজি বিষ্ণু ৰাভা সংগীত গাবলৈ ওলাইছোঁ।

0: ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম ৰীণাকে। মই ৰোশন নেশ্যনেল স্কুলৰ প্ৰথম শ্ৰেণীত পঢ়ো। মই

0: ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম কুহেলিকা কাশ্যপ। মই ছেইণ্ট জোচেফ কনভেণ্টৰ ষষ্ঠ শ্ৰেণীত পঢ়োঁ। মই আজি এটি বিষ্ণু সংগীত পৰিৱেশন কৰিম।

0: ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম আদবিকা বুঢ়াগোহাঁই। মই ছেক্ৰেড হাৰ্ট হায়াৰ ছেকেণ্ডেৰী স্কুলৰ তৃতীয় শ্ৰেণীত পঢ়োঁ। আজি মই জ্যোতি সংগীত এটি গাব লৈছোঁ।

0: ধন্যবাদ।
1: নমস্কাৰ, মোৰ নাম স্বাস্থ্য কাশ্যপ, মই দ্বিতীয় শ্ৰেণীত পঢ়োঁ। মোৰ স্কুলৰ নাম বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয় তেজপুৰ। মই এটি গীত গাবলৈ ওলাইছোঁ। তোমাৰ

0: নমস্কাৰ, মোৰ নাম নিকিতা নিষ্ঠানাথ। মই অল ছেইণ্টছ ডায়চিয়েচেন স্কুলৰ ক্লাছ ছিক্সত পঢ়োঁ। মই এতিয়া কবিতা এটা আবৃত্তি কৰিম। কবিতাটিৰ নাম হৈছে স্নেহৰ নিজৰা। কবি বীণা বৰুৱা। আই মোক খুৱাই বুৱাই নিতৌ কৰে মৰম, বিচনীলৈ বা দি থাকে লাগিলে মোৰ গৰম। পিতাই মোক কিতাপ দিয়ে পেহীয়ে পুতলা, দদাই দেৱে আনি দিয়ে ফুটফুটীয়া চোলা। ককাই মোক মৰম কৰে আইতাই সাধু কয়, স্নেহৰ এখন সৰু নিজৰা আমাৰ ঘৰত বয়। ডাঙৰ হ'লে আই পিতাক আমিও মৰম কৰিম, ককা আইতাক আদৰ কৰি আল পৈচান ধৰিম। জ্যেষ্ঠজনক শ্ৰদ্ধা ভক্তি নিতৌ আমি কৰিম, ওচৰ চুবুৰীয়াৰ বিপদ হ'লেও উবৰি খাই পৰিম। স্নেহৰ সৰু নিজৰা শুনি সমাজ যলৈ বব, চেনেহৰ এনাত জৰি অটুত হৈ ৰব। ধন্যবাদ।
1: শ্ৰোতাসকলে ইমান পৰে আজিৰ উমলাঘৰ অনুষ্ঠানত তেজপুৰৰ ইমনি বিলাবল দলৰ শিশুসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ পৰিচালনা তৰালী বৰাৰ, বাদ্য

বাদ্যযন্ত্ৰ সংগত কৰিলে প্ৰীতম নাথ আৰু উৎপল বৰাই। উমলা ঘৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা প্ৰিয়ংকা দাসৰ, প্ৰযোজনা গৌতম নাথৰ।

মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলো হাৰ্টজ 1125 আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্টজত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতালৈ নিবেদন কৰিব লৈছোঁ আমাৰ দৈনন্দিন অনুষ্ঠান আজিৰ দিনটো। আজি ৰবিবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 13 দিন, ইংৰাজী 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 28 তাৰিখ। আজিৰ দিনটো অনুষ্ঠানৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ লগত সম্পৰ্ক ৰাখি আকাশবাণী তেজপুৰে 14 জুনৰ পৰা নিয়মীয়াকৈ নিৰ্দিষ্ট বিষয়ত শ্ৰোতাৰ সুবিধাৰ্থে আলোচনা কৰি আহিছে। আজিৰ অন্তিম দিনৰ আলোচ্য বিষয়বস্তু য়োগা ফৰ মাইণ্ডফুলনেছ এণ্ড ষ্ট্ৰেছ ৰিডাকশ্যন, অৰ্থাৎ মানসিক সজাগতা আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে যোগাভ্যাস।

মানসিক সজাগতা আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে যোগাভ্যাস। বৰ্তমানৰ ব্যস্ততাপূৰ্ণ আৰু প্ৰতিযোগিতামূলক জীৱনশৈলীত মানসিক চাপ এক ডাঙৰ সমস্যা হৈ পৰিছে। এই মানসিক চাপে মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত মানসিক সজাগতা বৃদ্ধি কৰিবলৈ আৰু মানসিক চাপৰ পৰা মুক্ত পাবলৈ যোগাভ্যাস হৈছে আটাইতকৈ পুৰণি তথা ফলপ্ৰসূ মাধ্যম। মানসিক সজাগতা হৈছে বৰ্তমান মুহূৰ্তটোৰ প্ৰতি সম্পূৰ্ণ সজাগ থকা আৰু নিজৰ চিন্তা, অনুভূতি তথা চৌপাশৰ পৰিৱেশক কোনো বিচাৰ নকৰাকৈ গ্ৰহণ কৰা। যোগাভ্যাসে আমাক কেৱল শাৰীৰিক ব্যায়ামতে আবদ্ধ নাৰাখি উশাহ নিশাহ আৰু শৰীৰৰ সঞ্চালনৰ প্ৰতি মনোযোগ কেন্দ্ৰীকৰণ কৰিবলৈ শিকায়। যেতিয়া আমি কোনো এটা আসন কৰোঁ, তেতিয়া আমাৰ মনটো অতীতৰ দুখ বা ভৱিষ্যতৰ চিন্তাৰ পৰা আঁতৰি বৰ্তমান মুহূৰ্তলৈ ঘূৰি আহে। ইয়াৰ ফলত মনৰ চঞ্চলতা দূৰ হয় আৰু আত্মসজাগতা বৃদ্ধি পায়। যোগাভ্যাসে শৰীৰ আৰু মনৰ মাজত এক গভীৰ সংযোগ স্থাপন কৰে। ই মানসিক চাপ কেনেকৈ নিয়ন্ত্ৰণ কৰে তাৰ মূল কাৰণসমূহ উল্লেখ কৰিব ধৰিছোঁ। ষ্ট্ৰেছ হৰম'ন হ্ৰাস কৰে। বৈজ্ঞানিক গৱেষণাত প্ৰমাণিত হৈছে যে নিয়মীয়া যোগাভ্যাসে শৰীৰত মানসিক চাপ সৃষ্টি কৰা কৰ্টিছল নামৰ হৰম'নৰ মাত্ৰা হ্ৰাস কৰে। স্নায়ুতন্ত্ৰ শান্ত কৰা। যোগে আমাৰ পেৰাচিম্পেথেটিক নাৰ্ভাছ ছিষ্টেম, চমুকৈ পেৰাচিম্পেথেটিক স্নায়ুতন্ত্ৰ, সক্ৰিয় কৰি তোলে, যাৰ ফলত হৃদস্পন্দন স্বাভাৱিক হয় আৰু শৰীৰে শিথিলতা লাভ কৰে, টোপনিৰ মান উন্নত কৰে। মানসিক চাপৰ বাবে বহু মানুহৰ অনিদ্ৰা ৰোগ হয়। যোগ আৰু ধ্যানে মগজু শান্ত কৰি গভীৰ টোপনি অহাত যথেষ্ট সহায় কৰে। ইতিবাচক চিন্তাৰ বিকাশ। যোগে মনলৈ হতাশা আৰু নেতিবাচক ভাৱধাৰা অহাত বাধা দিয়ে আৰু মনত এক যোগাত্মক শক্তিৰ সঞ্চাৰ কৰে।

বালাসন, ইংলিছত কোৱা হয় চাইল্ড পজ। এই আসনে শৰীৰক গভীৰভাৱে আৰাম দিয়ে। ই পিঠি, ডিঙি আৰু কান্ধৰ টানভাৱ দূৰ কৰি মন শান্ত কৰাত সহায়ক হয়। শৱাসন, কৰ্পোজ পজ। যোগাভ্যাসৰ শেষত এই আসন কৰা হয়। মাটিত চিট হৈ শুই সম্পূৰ্ণ শৰীৰটো এৰি দিয়া হয়। ই মানসিক ক্লান্তি আৰু অৱসাদ সম্পূৰ্ণৰূপে দূৰ কৰে। প্ৰাণায়াম, ব্ৰিডিং এক্সাৰচাইজেছ। বিশেষকৈ অনুলোম বিলোম আৰু ভ্ৰামাৰী প্ৰাণায়ামে মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু লগে লগে মানসিক চাপ কমাই আনে। ধ্যান বা মেডিটেশ্যন, চকু বন্ধ কৰি কেৱল নিজৰ উশাহ নিশাহৰ ওপৰত মনোযোগ কেন্দ্ৰ কৰিলে মনৰ ভিতৰত চলি থকা চিন্তাৰ ধুমুহা যথেষ্ট পৰিমাণে হাম কাটে।

শ্ৰোতাই, ইমান সময়ে আজিৰ দিনটো অনুষ্ঠানৰ আৰম্ভণিতে যোগ দিৱসৰ লগত সম্পৰ্ক ৰাখি প্ৰচাৰিত হৈ অহা আলোচনাটি শুনিলে। আজি অন্তিম আলোচ্য বিষয়টি আছিল মানসিক সজাগতা আৰু মানসিক চাপ নিয়ন্ত্ৰণৰ বাবে যোগাভ্যাস। এতিয়া শুনক ইতিহাসত আজিৰ দিনটোৰ লগত সম্পৰ্কিত কিছু চমু ঘটনা আৰু পৰিচিত কিছু ব্যক্তিৰ জন্ম মৃত্যুৰ বিষয়ে।

1922 চনৰ আজিৰ দিনটোতে ছাৰ জন হেনৰী কেৰে অসমৰ গৱৰ্ণৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। 2011 চনৰ আজিৰ দিনটোতেই অসমৰ ভয়াৱহ ৰূপত বানপানী বৃদ্ধি হোৱাৰ ফলত যোৰহাটত 3 লোকৰ মৃত্যু হৈছিল। 2011 চনৰ আজিৰ দিনটোতেই জাপানত হোৱা প্ৰবল ভূমিকম্পত 15,500 লোকৰ মৃত্যু হৈছিল। 2012 চনৰ আজিৰ দিনটোতেই ব্ৰহ্মপুত্ৰৰ পানী গংগালৈ বোৱাই নিয়াৰ প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত থল বুলি কেন্দ্ৰীয় জলসম্পদ ৰাজ্যমন্ত্ৰী ভিনচেণ্ট পলৰ ঘোষণা আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ চাৰিওফালে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছিল। 2012 চনৰ আজিৰ দিনটোতেই দৰংগিৰিত হোৱা নাও দুৰ্ঘটনাত 5 লোকৰ মৃত্যু হৈছিল। গুৱাহাটীত হোৱা প্ৰবল ভূমিস্খলনৰ ফলত 2012 চনৰ আজিৰ দিনটোতেই 3 লোকৰ মৃত্যু হৈছিল। 1712 চনৰ আজিৰ দিনটোতেই জন জাক ৰুচ চমুকৈ ৰুচো বুলি যাক কোৱা হয় ফৰাচী বিপ্লৱৰ পিতৃপুৰুষ ছুইজাৰলেণ্ড আৰু ফ্ৰান্সৰ দাৰ্শনিক এই বিখ্যাত ব্যক্তিগৰাকীৰ জন্ম হৈছিল। নবেল বঁটা বিজয়ী ফৰাচী চিকিৎসা বিজ্ঞানী এলেক্স কেৰেলৰ 1873 চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল। আইনজীৱী ৰাজনীতিবিদ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ জন্ম হৈছিল 1921 চনৰ আজিৰ দিনটোতেই। আমেৰিকান পুঁজিপতি বিনিয়োগকাৰী তথা বিখ্যাত টেছলা আৰু স্পেচ এক্সৰ প্ৰতিষ্ঠাপক এলন মাস্কৰ জন্ম হৈছিল 1971 চনৰ আজিৰ দিনটোতেই। ভাৰতীয় স্বাধীনতা সংগ্ৰামী শিৱপ্ৰসাদ গুপ্তাৰ জন্ম হৈছিল 1883 চনৰ আজিৰ দিনটোতেই।

চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক, সংগীত পৰিচালক, কণ্ঠশিল্পী, অভিনেতা আৰু চিত্ৰনাট্যকাৰ ব্ৰজেন বৰুৱাৰ মৃত্যু হৈছিল 1972 চনৰ আজিৰ দিনটোতেই।

এয়া আকাশবাণী তেজপুৰ। এতিয়া 8 বজাত আকাশবাণী গুৱাহাটীৰ পৰা আজিৰ দিনৰ 11 বজাত ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া মন কী বাত অনুষ্ঠানৰ অসমীয়া ৰূপান্তৰৰ পুনঃ প্ৰচাৰ শুনিবলৈ পাব।

0: আগবঢ়োৱা হৈছে। আজি দিনৰ 11 বজাত প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনাইছে।
1: মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। মন কী বাতৰ জৰিয়তে আপোনাৰ সবৰ সৈতে পুনৰবাৰ জড়িত হবলৈ পাই মই আনন্দিত হৈছো। 2026 বৰ্ষৰ আধা শেষ হবৰে হৈছে। বিগত এই ছমাহত আমি মন কী বাতত দেশবাসীৰ অনেক অভিজ্ঞতা সম্পৰ্কে চৰ্চা কৰিলোঁ। জুন মাহতো দেশে এনে কিছু অভিজ্ঞতা আহৰণ কৰিছে যিসমূহে দেশবাসীক গৌৰৱান্বিত কৰিব। এই সফলতা দেশৰ সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ সৈতে জড়িত। অলপতে মই কলকাতাত আয়োজিত নৌসেনাৰ এটি অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাইছিলোঁ। তাত INS দুনাগিৰি, INS সংশোধক আৰু INS অগ্ৰয়ক ভাৰতীয় নৌসেনাৰ অন্তৰ্ভুক্ত কৰা হ'ল। এই জাহাজৰ নিৰ্মাণ তথা ডিজাইন সকলো দেশীয়। বন্ধুসকল, জুন মাহতেই বিমান পৰিবহণৰ ক্ষেত্ৰতো দেশে সফলতা লাভ কৰিছে। C-295 বিমানখন সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত আৰু C-295 বিমানখনে প্ৰথম উৰণ সমাপ্ত কৰিছে। এনে আৰু 40খন বিমান ভাৰতত নিৰ্মাণ কৰা হৈছে। ইয়াৰ জৰিয়তে ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ লগতে এৰোস্পেচ খণ্ডই নতুন শক্তি লাভ কৰিছে, সংস্থাপনৰ সুযোগ বাঢ়িছে, লগতে আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প শক্তিশালী হৈছে। এই মাহতেই DRDOই স্বদেশী লং ৰেঞ্জ লেণ্ড এটেক ক্ৰুজ মিছাইলৰ সফল পৰীক্ষণ কৰিছে। ইয়াক DRDOৰ প্ৰয়োগশালা আৰু ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিজ পাৰ্টনাৰ্ছৰ সহযোগত নিৰ্মাণ কৰা হৈছে। অৰ্থাৎ আজি সমুদ্ৰৰ পৰা আকাশলৈ আমাৰ ভাৰত অধিক সুৰক্ষিত আৰু আত্মনিৰ্ভৰশীল হৈছে। বন্ধুসকল, জুন মাহত আৰু এটি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল। এই অনুষ্ঠানত সমগ্ৰ বিশ্বই ভাৰতৰ সৈতে জড়িত হৈছিল। অনুষ্ঠানটি আছিল আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এইবাৰ পৃথিৱীৰ 2500তকৈও অধিক স্থানত যোগৰ বিভিন্ন অনুষ্ঠান আয়োজন কৰা হৈছিল। আমাৰ দেশত কোটি কোটি জনতাই বিভিন্ন স্থানত যোগাভ্যাসত ভাগ লৈছিল। এই মাহতেই আহমেদাবাদত আয়োজিত বিশ্ব যোগাসন চেম্পিয়নশ্বিপৰ বিষয়েও চৰ্চা কৰা হৈছে। ইয়াত ভাৰতে সৰ্বমুঠ 114টা পদক লাভ কৰিবলৈ সক্ষম হৈছে, ইয়াৰে 102টা স্বৰ্ণ পদক। ভাৰত এই চেম্পিয়নশ্বিপৰ পদক তালিকাৰ প্ৰথম স্থানত আছে। মই সকলো বিজয়ী খেলুৱৈক অভিনন্দন জ্ঞাপন কৰিছোঁ। বন্ধুসকল, যিকোনো ৰাষ্ট্ৰৰে আত্মা সেই দেশৰ লোকসকল। যেতিয়া সেই দেশৰ লোকে কোনো সংকল্প লয়, তেতিয়া কোনো শক্তিয়েই তেওঁলোকক লক্ষ্যপথৰ পৰা বিচলিত কৰিব নোৱাৰে। ৰাষ্ট্ৰ নিৰ্মাণত জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তি ভাৰতৰ বৃহৎ সম্পদ। এয়া আমি বাৰে বাৰে অনুভৱ কৰিছোঁ। বন্ধুসকল, পশ্চিম এছিয়াত হোৱা যুদ্ধৰ পৰিৱেশ দেখি মই দেশবাসীক এটি অনুৰোধ কৰিছিলোঁ। মই কৈছিলোঁ, যদি সম্ভৱ কিছুদিনলৈকে সোণ কিনাৰ পৰা বিৰত থাকক। মই দেশবাসীক কৈছিলোঁ, বিদেশ ভ্ৰমণৰ পৰা বিৰত থাকক। লগতে কাৰ্পুলিঙক উৎসাহিত কৰাৰ কথাও কৈছিলোঁ। মই কৃষকসকলক ৰাসায়নিক সাৰমুক্ত খেতিৰ লগতে খেতি ৰক্ষাৰ বাবে প্ৰাকৃতিক জৈৱিক সাৰ অধিক হাৰত প্ৰয়োগৰ বাবে

অনুৰোধ কৰিছিলোঁ। বন্ধুসকল, মই দেশৰ প্ৰতিগৰাকী নাগৰিকৰ ওচৰত কৃতজ্ঞ যে তেওঁলোকে মোৰ আহ্বান সমৰ্থন কৰাই নহয় সকলো দিশতে সহযোগিতা আগবঢ়াইছে। মোলৈ বহু পৰিয়ালে বাৰ্তা প্ৰেৰণ কৰি তেওঁলোকৰ মনৰ ভাৱ ব্যক্ত কৰিছে। বহু পৰিয়ালে ঘৰৰ বিয়াত এইবাৰ সোণ নিকিনাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰয়োজন হ'লে পুৰণি সোণ ব্যৱহাৰ কৰি নতুন গহনা বনোৱাৰ সিদ্ধান্ত লৈছে। বহুলোকে এইবাৰ বিদেশ ভ্ৰমণ বাতিল কৰাৰ কথাও ছ'চিয়েল মিডিয়াত উল্লেখ কৰিছে। বন্ধুসকল, কাৰ্পুলিঙৰ বিষয়েও অনেকে নিজৰ অনুভৱ ব্যক্ত কৰিছে। যিসকল লোকে প্ৰতিদিনে একে দিশতে নিজ নিজ বাহনেৰে গৈছিল, এতিয়া তেওঁলোকে একেলগে যাবলৈ লৈছে। সম্ভৱ হ'লে বাছ আৰু মেট্ৰ'ৰ সুবিধা গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে পেট্ৰল আৰু ডিজেলৰ ৰাহি হৈছে। এইদৰে দেশৰ বিভিন্ন প্ৰান্তত জৈৱিক সাৰৰ প্ৰচলন বৃদ্ধি পোৱাৰো খবৰ পোৱা গৈছে। বন্ধুসকল, আমি সকলো ভাৰতীয়ই একেলগ হৈ এই বিশ্বজনীন সংকটৰ মুখামুখি হোৱা কথাটোৱে মোক আনন্দিত কৰিছে। মই বিশ্বাস কৰোঁ জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তিয়ে আমাক শক্তিশালী কৰিব।

ভাঙা বনোৱাৰ সিদ্ধান্ত লৈছে। বহুলোকে এইবাৰ বিদেশ ভ্ৰমণ বাতিল কৰাৰ কথাও ছ'চিয়েল মিডিয়াত উল্লেখ কৰিছে। বন্ধুসকল, কার্পুলিঙৰ বিষয়েও অনেকে নিজৰ অনুভৱ ব্যক্ত কৰিছে। যিসকল লোকে প্ৰতিদিনে একে দিশতে নিজ নিজ বাহনেৰে গৈছিল, এতিয়া তেওঁলোকে একেলগে যাবলৈ লৈছে। সম্ভৱ হলে বাছ আৰু মেট্ৰ'ৰ সুবিধা গ্ৰহণ কৰিছে। ইয়াৰ জৰিয়তে পেট্ৰল আৰু ডিজেলৰ ৰাহি হৈছে। এইদৰে দেশৰ বিভিন্ন প্ৰান্তত জৈৱিক সাৰৰ প্ৰচলন বৃদ্ধি পোৱাৰো খবৰ পোৱা গৈছে। বন্ধুসকল, আমি সকলো ভাৰতীয়ই একেলগ হৈ এই বিশ্বজনীন সংকটৰ মুখামুখি হোৱা কথাটোৱে মোক আনন্দিত কৰিছে। মই বিশ্বাস কৰোঁ জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তিয়ে আমাক শক্তিশালী কৰিব, সফল কৰিব। মোৰ প্ৰিয় দেশবাসী, আমাৰ দেশত জন্মদিন, বিবাহ, পাৰিবাৰিক বিভিন্ন অনুষ্ঠানৰ লগতে সামাজিক উৎসৱ উদযাপন কৰা হয়। প্ৰতিটো পৰিয়ালে তেওঁলোকৰ আনন্দৰ ভাগ আনকো দিব বিচাৰে। সকলোৱে আলহীক উপহাৰো দিয়ে। বন্ধুসকল, মহাৰাষ্ট্ৰৰ নান্দেড়ৰ এটি পৰিয়ালে নিজ আনন্দ ভগোৱাৰ বাবে এনে এটি কাম কৰিলে যে সি এতিয়া চৰ্চাৰ বিষয় হৈ পৰিছে। নান্দেড়ৰ বাহাদুৰপুৰা গাঁৱত বাস কৰে পেঠকৰ পৰিয়াল। তেওঁলোকে ভাবিলে, যদি আনন্দ ভাগ কৰিবই বিচাৰিছোঁ, তেনেহ'লে এনে বস্তু দিয়া যাওক যি বিপদৰ সময়ত কোনো পৰিয়ালৰ সহায় হয়। নিজ ঘৰৰ বিবাহ অনুষ্ঠান উপলক্ষে এই পৰিয়ালটিয়ে গাঁৱৰ প্ৰায় 3,500 লোকৰ দুৰ্ঘটনা বীমাৰ ব্যৱস্থা কৰে। প্ৰতি ব্যক্তিকে 1,00,000 টকাৰ বীমা সুৰক্ষা প্ৰদান কৰা হয়। এই কাৰ্যৰ আঁৰৰ কাহিনী অন্তৰ চুই যোৱা। তেওঁলোকে দেখিছিল, কোনো দুৰ্ঘটনাৰ পাছত এটি পৰিয়ালে কঠোৰ সংগ্ৰাম কৰিবলগীয়া হয়। এনে সময়ত এটি সৰু সহায় এটা ডাঙৰ সাহস হৈ পৰে। বন্ধুসকল, চৰকাৰে দেশৰ কোটি কোটি পৰিয়াললৈ সুৰক্ষা কবচ আগবঢ়াইছে। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা আঁচনিৰ অধীনত এবছৰত মাত্ৰ 20% প্ৰিমিয়াম দি 2,00,000 টকালৈকে দুৰ্ঘটনা বীমাৰ সুযোগ লাভ কৰিব পৰা যায়। এতিয়ালৈকে এই আঁচনিৰ জৰিয়তে 58 কোটিতকৈও অধিক লোকে সুবিধা লাভ কৰিছে। ইয়াৰে 28 কোটি আমাৰ মাতৃ, ভগ্নী, কন্যা, মহিলাসকল। এই আঁচনিৰ অধীনত এতিয়ালৈ পোৱা তথ্য অনুসৰি পীড়িত পৰিয়ালে 3,700 কোটি টকাতকৈও অধিক সাহায্য লাভ কৰিছে। সেইদৰে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা আঁচনিও গুৰুত্বপূৰ্ণ। পৰিয়ালৰ কোনো লোকৰ মৃত্যু হ'লে এই বীমাৰ জৰিয়তে সেই পৰিয়ালে 2,00,000 টকাৰ বীমা সুবিধা লাভ কৰিব। ইয়াৰ বাৰ্ষিক প্ৰিমিয়াম মাত্ৰ 436 টকা, অৰ্থাৎ এদিনত প্ৰায় 1.5 টকাকৈ। ইয়াৰ জৰিয়তে দেশৰ প্ৰায় 11,00,000 পৰিয়ালে প্ৰায় 22,000 কোটি টকাৰ সাহায্য লাভ কৰিছে। এয়া এটা বৃহৎ পৰিমাণ। এই পৰিমাণৰ আঁৰত 00,00,000 পৰিয়ালৰ নিজা নিজা কাহিনী আছে। ক'ৰবাত কোনো মাতৃয়ে নিজ সন্তানৰ শিক্ষা আগবঢ়াই লৈ যোৱাত সহায় লাভ কৰিছে। ক'ৰবাত হয়তো কোনো পত্নীয়ে ঘৰৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত সকাহ পাইছে। বন্ধুসকল, বহু সময়ত এটা বৃহৎ সুৰক্ষাৰ শুভাৰম্ভ অতি সৰু ৰাশি আৰু এটি ক্ষুদ্ৰ পদক্ষেপেৰেই হ'ব পাৰে। এটি সৰু সিদ্ধান্তই এটা বৃহৎ পৰিৱৰ্তন সাধিব পাৰে। মই আপোনালোক সকলোকে আহ্বান জনাওঁ, আপোনালোকেও নিজৰ পৰিয়ালৰ সৈতে এই আঁচনিসমূহৰ বিষয়ে আলোচনা কৰক। মোৰ প্ৰিয় দেশবাসী, মন কী বাতত এইবাৰ এনে এটা বিষয়ে ক'বলৈ লৈছোঁ যি স্মৰণাতীত কালৰে পৰা আমাৰ মনত নিগাজিকৈ ঘৰ পাতি লৈছে। বিষয়টো হ'ল অন্ধবিশ্বাস। অন্ধবিশ্বাস কেৱল ভুল ধাৰণাই নহয়, অন্ধবিশ্বাসে মনত শংকাৰ জন্ম দিয়ে আৰু ভয়ে যেতিয়া মনটো গ্ৰাস কৰি পেলায়, মানুহে সত্যটো চাবলৈ অস্বীকাৰ কৰে। অন্ধবিশ্বাসৰ কবলত পৰি মানুহে বিনা তৰ্কে সত্য কি নজনাকৈ এটা সিদ্ধান্তত উপনীত হয় আৰু ইয়াৰ ফল অতি ক্ষতিকাৰক হৈ পৰে। একেখন সমাজতে আকৌ এনে লোকো নথকা নহয় যি যুক্তিৰ আধাৰত বিজ্ঞানসন্মত দৃষ্টিৰে নিজস্ব অভিজ্ঞতাৰে বিষয়টোক প্ৰত্যাহ্বান জনায়। অন্ধবিশ্বাসৰ পৰা বিশ্বাসলৈ যি যাত্ৰা, সেয়া সহজ নহয়। আজি মই এনে এটি সফল যাত্ৰাৰ বিষয়ে আপোনালোকক ক'ব খুজিছোঁ। বন্ধুসকল, অসমত এবিধ পক্ষী পোৱা যায়। সেই পক্ষীবিধৰ নাম হ'ল হাড়গিলা। হাড়গিলা এবিধ দুষ্প্ৰাপ্য পক্ষী। প্ৰকৃতি পৰিষ্কাৰকৰণত হাড়গিলাই এটি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু অসমৰ কোনো কোনো অঞ্চলত সুদীৰ্ঘ সময় জুৰি এই পক্ষীবিধক অশুভ জ্ঞান কৰা হৈছিল। মানুহে ওচৰত এই পক্ষীবিধক দেখা পালে ভাল পোৱা নাছিল। বহু সময়ত আনকি হাড়গিলাই বাঁহ সজা গছবোৰ কাটি পেলোৱা হৈছিল। ভাবি চাওকচোন, কেনেকৈ প্ৰকৃতিক পৰিষ্কাৰ কৰি ৰখা হাড়গিলা মানুহৰ ভয় বা শংকাৰ চিকাৰ হৈ পৰিব।

লগা হৈছিল। এনে সময়তে এই ঘটনাসমূহ জীৱবিজ্ঞানী পূৰ্ণিমা দেৱী বৰ্মনৰ দৃষ্টিগোচৰ হ'ল। তেওঁ মানুহৰ মনৰ এই ভুল ধাৰণাক শুধৰোৱাৰ সংকল্প গ্ৰহণ কৰিলে। তেওঁ মহিলাসকলৰ সৈতে আলোচ কৰিলে, মানুহক বিজ্ঞানসন্মতভাৱে কথাবোৰ বুজালে আৰু লাহে লাহে মহিলাসকলে এই অভিযানত যোগ দিবলৈ ল'লে। তাৰ পাছতেই এটি মহৎ পৰিৱৰ্তনৰ সূচনা হ'ল। এসময়ত যিটো পক্ষীক অশুভ জ্ঞান কৰি খেদাই পঠোৱা হৈছিল, সেই পক্ষীটোৱেই এতিয়া এখন গাঁৱৰ পৰিচায়ক হৈ পৰিল। হাড়গিলা সংৰক্ষণৰ বাবে হেজাৰ হেজাৰ গঞা মহিলা ওলাই আহিল, যাক আজি আমি হাড়গিলা আৰ্মি নামেৰে জানো। এই মহিলাসকলে সমাজৰ সৈতে সংঘৰ্ষ কৰিবলগীয়াও হৈছিল। সমাজখনক বিষয়টো বুজাবলৈ তেওঁলোকে দিন ৰাতি একাকাৰ কৰি কাম কৰিব লগা হৈছিল। এইদৰেই অন্ধবিশ্বাসক তেওঁলোকে আঁতৰাই পঠিয়াবলৈ সক্ষম হৈছিল। তেওঁলোকে এই কথা প্ৰতীয়মান কৰিলে যে তথ্য আৰু যুক্তি সহকাৰে কথাবোৰ বুজাব পাৰিলে শতিকা পুৰণি ভাৱধাৰাৰো পৰিৱৰ্তন ঘটাব পাৰি। বন্ধুসকল, মই প্ৰায়েই কওঁ যে যি খেলে তেওঁ ফুল এপাহৰ দৰে ফুলিও উঠে। দেশত আজি যুৱ খেলুৱৈৰ সংখ্যা অভাৱনীয় ৰূপত বৃদ্ধি পাবলৈ ধৰিছে। তেওঁলোকে খেলিছেও, লগতে নিজক বিকশায়ো তুলিছে। পূৰ্বতকৈ অধিক সংখ্যক যুৱ খেলুৱৈয়ে এতিয়া খেলক জীৱিকাৰূপে গ্ৰহণ কৰিছে। নাগালেণ্ডৰ এনে দুটি মনোগ্ৰাহী প্ৰয়াসৰ বিষয়ে মই জানিবলৈ পাইছোঁ। প্ৰথমটো হ'ল নাগালেণ্ড বেবী লীগ। নামটো শুনি আপোনালোকে চাগে ভাবিছে এয়া নিশ্চয় সৰু ল'ৰা ছোৱালীৰ মাজৰ কিবা এটা সাধাৰণ প্ৰতিযোগিতা হ'ব। কথাটো কিন্তু তেনে নহয়। ই হৈছে 5 বছৰৰ পৰা 12 বছৰ বয়সৰ সৰু সৰু ফুলকমলীয়া ল'ৰা ছোৱালীৰ মাজত হোৱা এখন অসাধাৰণ ফুটবল প্ৰতিযোগিতা। এই ফুটবল প্ৰতিযোগিতাখনিয়ে সৰু সৰু ল'ৰা ছোৱালীহঁতৰ প্ৰতিভা বিকাশত সহায় কৰাৰ লগতে তেওঁলোকক এটা পৰিচয় দিবলৈও সক্ষম হৈছে। নাগালেণ্ডৰ বহু সংখ্যক শিশুক এই প্ৰতিযোগিতাখনে সামৰি লৈছে। 5 বছৰৰ পৰা 12 বছৰ বয়সৰ ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব পৰা এই প্ৰতিযোগিতাখনে ইতিমধ্যে 3 বছৰ সম্পূৰ্ণ কৰিছে। শিশুসকলৰ মনতো এই প্ৰতিযোগিতাখনে প্ৰভাৱ বিস্তাৰ কৰিছে। বন্ধুসকল, নাগালেণ্ডত আৰু এটা অতি সুন্দৰ প্ৰচেষ্টা চলি আছে। ইয়াৰ নাম হৈছে নাগালেণ্ড উইমেন ফাটছেল লীগ। আপোনালোকৰ বাবে ফাটছেল নামটো নিশ্চয় নতুন। ইয়াক ইনডোৰ ফুটবল বুলিও ক'ব পাৰি। এই খেলত এটা দলত কেৱল 5 জন খেলুৱৈ থাকে। খেলপথাৰখনো ফুটবলৰ খেলপথাৰতকৈ বহুত সৰু, সেইবাবে খেলুৱৈসকলে তাৎক্ষণিক সিদ্ধান্ত ল'বলগীয়া হয়। তেওঁলোকে খেলৰ কৌশল আৰু দক্ষতাৰ পূৰ্ণ প্ৰয়োগ কৰিবলগীয়া হয়। নাগালেণ্ডৰ উইমেন ফাটছেল লীগে আমাৰ জীয়ৰীহঁতক নিজৰ নিজৰ প্ৰতিভা প্ৰকাশৰ চমৎকাৰ সুযোগ প্ৰদান কৰিছে। এনে অভূতপূৰ্ব প্ৰয়াসৰ বাবে মই নাগালেণ্ডবাসীৰ শলাগ লৈছোঁ। এনে প্ৰচেষ্টাই দেশৰ অন্য অংশৰ লোকসকলকো প্ৰেৰণা যোগায়। বন্ধুসকল, এয়া প্ৰযুক্তিৰ সময়। প্ৰতিদিনেই নতুন নতুন গৱেষণা হৈ আছে, নতুন নতুন AI উদ্ভাৱন আমি দেখা পাইছোঁ। এই পৰিপ্ৰেক্ষিতত এটা নতুন প্ৰশ্নই ভুমুকি মাৰিছে। প্ৰশ্নটো অতিশয় গুৰুত্বপূৰ্ণ। সেয়া হ'ল AIৰ সন্মুখত মানুহৰ উদ্ভাৱনী শক্তিক কেনেকৈ বচাই ৰখা যায়। নিত্য নতুন প্ৰযুক্তিৰে আগবঢ়াৰ এই সময়ত আমি আমাৰ শিপাৰ সৈতে কেনেকৈ সংযুক্ত হৈ থাকোঁ। নালন্দা বিশ্ববিদ্যালয়ে এই প্ৰশ্নসমূহৰ সমাধান বিচাৰি উলিয়াইছে। 1000 বছৰৰো অধিক পুৰণি আমাৰ নালন্দা বিশ্ববিদ্যালয়ে এটি নতুন অৱতাৰেৰে ভাৰতৰ ভাগ্য নিয়ন্তাৰূপে দেখা দিছে। 2 বছৰ পূৰ্বে নালন্দা বিশ্ববিদ্যালয় নতুন ৰূপত জনসাধাৰণৰ হাতত অৰ্পণ কৰাৰ মই সুযোগ লাভ কৰিছিলোঁ। নালন্দা বিশ্ববিদ্যালয়ে আমাৰ পৰম্পৰাগত শাস্ত্ৰাৰ্থ অৰ্থাৎ সত্য অন্বেষণৰ বৌদ্ধিক তথা ধৰ্মীয় আলোচনাচক্ৰক পুনৰুজ্জীৱিত কৰিছে। শাস্ত্ৰাৰ্থ হ'ল আমাৰ পৰম্পৰা। দাৰ্শনিক আৰু ধৰ্মীয় এই আলোচনা কেৱল নিজৰ মত প্ৰকাশৰেই মাধ্যম নহয়, ই হৈছে চিন্তন মন্থনৰো এটি অনুশাসিত পদ্ধতি। ইয়াত তৰ্কৰ লগতে তথ্য সহকাৰে নিজৰ মত দাঙি ধৰাটো অতিশয় জৰুৰী। বিষয়টো সম্পৰ্কে দক্ষ, পাৰদৰ্শী আৰু নিপুণ হ'লেহে সেয়া সম্ভৱপৰ হয়। অন্যৰ চিন্তাধাৰা ধৈৰ্য সহকাৰে শুনাৰ আৰু বুজাৰ শিকনিও শাস্ত্ৰাৰ্থ প্ৰক্ৰিয়াৰ জৰিয়তে আমি লাভ কৰিব পাৰোঁ। নালন্দা বিশ্ববিদ্যালয়ে দীক্ষান্ত সমাৰোহত এই প্ৰক্ৰিয়াটো অন্তৰ্ভুক্ত কৰাত মই আনন্দিত হৈছোঁ। ইয়াত অংশগ্ৰহণ কৰা প্ৰায় আধা সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আছিল বিদেশৰ ছাত্ৰ ছাত্ৰী। এটি প্ৰাচীন পৰম্পৰাক আজিৰ সময়ৰ সৈতে খাপ খুৱাই লোৱাৰ এই প্ৰচেষ্টা
অতি প্ৰশংসনীয়।

ইয়াৰ বাবে মই নালন্দা বিশ্ববিদ্যালয়ক অভিনন্দন জনাইছোঁ। দেশৰ আন বিশ্ববিদ্যালয়সমূহক মই আহ্বান কৰিছোঁ, তেওঁলোকেও যাতে এই ধৰণৰ বিষয়লৈ চিন্তা চৰ্চা আৰম্ভ কৰে। বন্ধুসকল, যুৱক যুৱতীসকলক নতুন প্ৰযুক্তিকৌশলৰ বাবে সাজু কৰি তোলাৰ আন এটি সুন্দৰ প্ৰচেষ্টা বৰ্তমান চলি আছে। দিল্লীত থকা কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ে কৃত্ৰিম বুদ্ধিমত্তা আৰু ডেটা ছায়েন্স শাখাত বিটেক পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ উদ্যোগ লৈছে। আধুনিক প্ৰযুক্তিৰ পৰম্পৰাগত ভাৰতীয় জ্ঞানৰ সৈতে সম্পৰ্ক স্থাপনৰ ক্ষেত্ৰত ই এটি গুৰুত্বপূৰ্ণ পদক্ষেপ। ইয়াৰ দ্বাৰা ভাৰতীয় ভাষাসমূহৰ বাবে নতুন AI টুলছ বিকাশত অগ্ৰগতি লাভ কৰিব পৰা যাব। আমাৰ প্ৰাচীন গ্ৰন্থ আৰু পাণ্ডুলিপিসমূহক ডিজিটেল ৰূপত সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো ই নতুন গতি দিব। মই কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ক এই প্ৰচেষ্টাৰ বাবে শুভকামনা জনাইছোঁ। বন্ধুসকল, আজি ভাৰতীয় সংস্কৃতি বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিস্তাৰিত হৈছে। আমাৰ গীত, সংগীত আৰু আধ্যাত্মিক দৰ্শনক বিভিন্ন দেশৰ লোকে আঁকোৱালি লৈছে। ভাৰতৰ পৰা বহু হেজাৰ কিলোমিটাৰ নিলগত কেৰিবিয়ান সাগৰত ডমিনিকান ৰিপাব্লিক নামেৰে এখন দেশ আছে। সেই দেশত থকা ভাৰতীয় মূলৰ লোকৰ সংখ্যা 100 বা তাতকৈও কম হ'ব। তৎসত্ত্বেও ভাৰতীয় সংস্কৃতি আৰু আধ্যাত্মিকতাৰ প্ৰসাৰৰ বাবে সেই দেশত এটি সুন্দৰ প্ৰচেষ্টা দেখা গৈছে। সেই দেশত স্পেনিছ ভাষী কিছু লোকে ব্ৰহ্মকমল ডমিনিকানা নামে এটি দল গঠন কৰিছে। এই দলৰ সদস্যসকলে বৈদিক সাহিত্যৰ অধ্যয়ন কৰিবলৈ লৈছে। তেওঁলোকে বৈদিক মন্ত্ৰৰ উচ্চাৰণো শিকিছে। ইয়াৰ বাবে তেওঁলোকে কোনো আনুষ্ঠানিক প্ৰশিক্ষণ লোৱা নাই, কিন্তু তেওঁলোকে অডিঅ' ৰেকৰ্ডিং শুনি বৈদিক মন্ত্ৰৰ প্ৰকৃত উচ্চাৰণ আয়ত্ত কৰিছে। আজি তেওঁলোকে বহু মন্ত্ৰ সঠিকভাৱে জপ কৰিব পৰা হৈছে। ইয়াৰ ভিতৰত পুৰুষ সূক্তম, শ্ৰী সূক্তম, শ্ৰী ৰুদ্ৰম, দুৰ্গা সূক্তম আৰু দেৱী মহাত্ময়ম অন্যতম। ভাৰতৰ পৰা ইমান নিলগত থাকিও ভাৰতীয় পৰম্পৰাৰ চৰ্চাৰ এই প্ৰচেষ্টা অতি প্ৰেৰণাদায়ক। মই ব্ৰহ্মকমল ডমিনিকান আৰু তেওঁলোকৰ সদস্যসকলক তেওঁলোকৰ এই প্ৰয়াসৰ বাবে শুভকামনা জনাইছোঁ। ভাৰতীয় সংস্কৃতিক লোকপ্ৰিয় কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰা সকলো ব্যক্তিকে মই আন্তৰিকভাৱে প্ৰশংসা কৰিছোঁ। মোৰ প্ৰিয় দেশবাসী, মেঘালয় ৰাজ্যৰ পৰিচয় হৈছে মেঘ আৰু প্ৰাকৃতিক সৌন্দৰ্য। মেঘালয়লৈ যোৱা প্ৰত্যেক ব্যক্তিয়েই সেই ৰাজ্যৰ লোকৰ আতিথ্য আৰু সহৃদয়তাক বহুদিনলৈ মনত ৰাখে। কিন্তু মেঘালয়ৰ আন এটি বিশেষত্বৰ বিষয়ে মই আজি আলোচনা কৰিব বিচাৰিছোঁ। সেয়া হৈছে মেঘালয়ৰ ৰুট ব্ৰিজ। এই ৰুট মানে ৰাস্তা বা পথ নহয়, ই হৈছে গছৰ শিপা। এই ৰুট ব্ৰিজৰ কাহিনী অতি আমোদজনক। এই ৰুট ব্ৰিজ কেইটিমান দিন বা বছৰত নিৰ্মাণ হোৱা নাই। ইয়াক নিৰ্মাণ কৰোঁতে বহু দশক সময় লাগিছিল। ৰবৰ গছৰ শিপাসমূহক অতি ধীৰে ধীৰে নিৰ্দিষ্ট দিশত চালিত কৰা হৈছিল। শিপাসমূহৰ একোটা গোটক জুৰি, নিজৰা আদি জলধাৰাৰ এটিপাৰৰ পৰা আনটো পাৰলৈ সঞ্চালিত কৰা হৈছিল। সময়ৰ সোঁতত এই গছৰ শিপাৰ সমষ্টিয়েই এখন সেতু বা দলং হৈ পৰিছিল। এই ব্ৰিজসমূহৰ আন এটা বিশেষত্ব হৈছে এইবোৰ জীৱন্ত। সময়ৰ অগ্ৰগতিৰ লগে লগে এই সেতুবোৰ অধিক সুদৃঢ় হৈ পৰে। ইয়াৰ মাজেৰে মেঘালয়ৰ লোকসকলৰ সৃজনীশীলতাৰ পৰিচয় পোৱা যায়। প্ৰকৃতিৰ প্ৰতি অসামান্য প্ৰেম আৰু দীৰ্ঘদিনীয়া ধৈৰ্য আৰু শ্ৰমৰ দ্বাৰা এই ব্ৰিজসমূহ সৃষ্টি হয়। এই ব্ৰিজসমূহে আমাক ইয়াকেই কয় যে প্ৰকৃতিৰ সৈতে সহ অৱস্থান কৰি মানুহে বহু আশ্চৰ্যকৰ সম্পদ সৃষ্টি কৰিব পাৰে। এতিয়া মেঘালয়ৰ এই ৰুট ব্ৰিজক ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ ছাইট নেটৱৰ্কৰ অন্তৰ্ভুক্ত কৰাৰ বাবে আবেদন কৰা হৈছে। বন্ধুসকল, জলবায়ুৰ পৰিৱৰ্তনে এই ৰুট ব্ৰিজসমূহৰ বাবে কিছু প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। মেঘালয়ৰ লোকসকলেও এই প্ৰাকৃতিক সম্পদক সংৰক্ষণৰ বাবে তেওঁলোকৰ দায়িত্ব আৰু প্ৰচেষ্টাত অকণো ত্ৰুটি কৰা নাই। আগতে এনে ব্ৰিজৰ সংখ্যা জনাটো অতি কঠিন আছিল। পিছে স্থানীয় লোকসকলে ইয়াৰ গণনা আৰু সংৰক্ষণৰ কাম আৰম্ভ কৰিছে। আজি 120খনতকৈও অধিক ৰুট ব্ৰিজৰ সংৰক্ষণৰ দায়িত্ব পালন কৰিছে মেঘালয়ৰ স্থানীয় লোকসকলে। কিছুমান গোটে প্ৰতি বছৰে এই ব্ৰিজসমূহৰ পৰীক্ষণ কৰে। এই ৰুট ব্ৰিজসমূহক সুদৃঢ় কৰি ৰখাৰ বাবে কেতবোৰ গোটে কেতবোৰ নাৰ্চাৰী তৈয়াৰ কৰি লৈছে। এইবোৰৰ সংৰক্ষণৰ বাবে এটি বিস্তৃত ইক'চিষ্টেম তৈয়াৰ কৰি লোৱা হৈছে। আপোনাসবে জানে যে এই বছৰ শ্ৰী হেলি ৱাৰ মহোদয়ক পদ্ম সন্মানেৰে বিভূষিত কৰা হৈছে। তেখেতৰ জীৱনৰ 50 বছৰতকৈও অধিককাল এই ৰুট ব্ৰিজৰ প্ৰতিপালনৰ কামত নিয়োজিত হৈ আহিছে।

0: তেখেতৰ এই একনিষ্ঠা আমাৰ বাবে প্ৰেৰণাৰ উৎস। বন্ধুসকল, আপোনালোকে যদি কেতিয়াবা এই ৰুটব্ৰিজ দৰ্শন কৰিছে, তেন্তে তাৰ চিত্ৰ যেন সামাজিক মাধ্যমত প্ৰকাশ কৰে। আপোনালোকৰ এই ছবিসমূহে অন্য লোককো মেঘালয়ৰ এই অনন্য সম্পদ সম্পৰ্কে জনাৰ বাবে প্ৰেৰণা যোগাব। মোৰ প্ৰিয় দেশবাসী, আমি সকলোৱে বিচাৰোঁ যে আমাৰ গাঁওসমূহ পৰিষ্কাৰ পৰিচ্ছন্ন হওক আৰু চহৰসমূহ দৃষ্টিনন্দন হওক, কিন্তু আমি কাচিতহে ভাবি চাওঁ আমাৰ কেওপিনৰ আৱৰ্জনাবোৰ কোনে পৰিষ্কাৰ কৰে। বহুতৰে ধাৰণা যে এই কামৰ দায়িত্ব অন্য কাৰোবাৰ, কিন্তু আমাৰ মাজত এনে লোকো আছে যাৰ বিচাৰ বিবেচনাই আমাক প্ৰেৰণা যোগায়। মই মধ্যপ্ৰদেশৰ ৰাজগড় জিলাৰ কেইগৰাকীমান ভগ্নীৰ বিষয়ে জানিবলৈ পাইছোঁ। তেওঁলোকে তেওঁলোকৰ চৌপাশৰ প্লাষ্টিক আৱৰ্জনাসমূহ পৰিষ্কাৰ কৰাৰ সংকল্প লয়। তেওঁলোকে কোনোবাই আহি পৰিৱৰ্তন কৰি দিবহি বুলি ভবা নাছিল, নিজেই গোটেই চহৰৰ প্লাষ্টিক আৱৰ্জনা আৰু খালী বটল একগোট কৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে এই প্ৰয়াস বিস্তাৰিত হ'ল আৰু সেই প্লাষ্টিকৰ পৰা ইক'ব্ৰিক্ছ প্ৰস্তুত কৰিবলৈ ল'লে। এতিয়া সেই ইক'ব্ৰিক্ছ ৰাজহুৱা স্থানৰ সৌন্দৰ্য বৰ্ধনত ব্যৱহাৰ কৰা হৈছে। বিগত কেইমাহমানত ৰাজগড়ত ভালেমান প্লাষ্টিক ৰিচাইকেল কৰি উপযুক্তভাৱে ব্যৱহাৰ কৰা হৈছে। অৰ্থাৎ যি প্লাষ্টিকে এসময়ত চহৰখনত আৱৰ্জনাৰ সৃষ্টি কৰিছিল, সেই প্লাষ্টিকে এতিয়া এই ভগ্নীসকলৰ প্ৰচেষ্টাত চহৰখনৰ সৌন্দৰ্য বৰ্ধনাত অৰিহণা যোগাইছে। মই এই অভিযানৰ সৈতে জড়িত ভগ্নীসকলক আৰু তেওঁলোকৰ সংগীসকলক অভিনন্দন জনাইছোঁ। মোৰ প্ৰিয় দেশবাসী, বহুলোকে মোলৈ পত্ৰ লিখি এটা বিশেষ বিষয়ত আলোচনা কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। বিষয়টো গণেশ উৎসৱৰ সৈতে জড়িত। অৱশ্যে গণেশ উৎসৱলৈ এতিয়া ভালেমান দিন বাকী আছে, তথাপি বিষয়টো এতিয়াই আলোচনা কৰিবলৈ তেওঁলোকে মোক আহ্বান জনাইছে। প্ৰকৃততে গণেশ দেৱতাৰ মূৰ্তি নিৰ্মাণৰ কাম বহু আগতেই আৰম্ভ কৰা হয়। মূৰ্তি নিৰ্মাতা আৰু মূৰ্তিৰ বেহাৰ সৈতে জড়িত লোকসকল এতিয়াৰে পৰাই সক্ৰিয় হৈ পৰে। সেইবাবে আপোনালোক সকলোলৈকে মোৰ এটি অনুৰোধ, আপোনাৰ ঘৰত আৰু ওচৰে পাজৰে গণেশ দেৱতাৰ যি মূৰ্তি প্ৰতিষ্ঠা কৰা হয়, সেয়া যেন আমাৰ স্থানীয় কুমাৰ আৰু খনিকৰসকলে নিৰ্মাণ কৰা মূৰ্তি হয়। গণেশ দেৱতাৰ মূৰ্তি নিৰ্মাণকাৰীসকললৈ মোৰ অনুৰোধ, তেওঁলোকে যেন মাটিৰ মূৰ্তি নিৰ্মাণত অগ্ৰাধিকাৰ দিয়ে। মূৰ্তি কিনোতাসকলেও যেন মন কৰে গণেশ দেৱতাৰ মূৰ্তি কিহেৰে সজা আৰু কোন দেশত নিৰ্মিত। প্লাষ্টাৰ অফ পেৰিছেৰে সজা মূৰ্তি কোনোপধ্যেই নিকিনিব। বন্ধুসকল, মাটিৰে সজা মূৰ্তি পূজাৰ পাছত সহজেই পানীত বিলীন হৈ যায়, যাৰ বাবে আমাৰ নদী, পুখুৰী আৰু পৰিৱেশ প্ৰদূষিত হোৱাৰ পৰা ৰক্ষা পৰে। আমাৰ বিশ্বাসো অক্ষুণ্ণ থাকে আৰু প্ৰকৃতিৰ প্ৰতি আমাৰ দায়িত্বও পালন কৰা হয়। আমি যেতিয়া স্থানীয় খনিকৰৰ পৰা মূৰ্তি ক্ৰয় কৰোঁ, তেতিয়া আমাৰ ভোকেল ফৰ লোকেল সংকল্পও অধিক দৃঢ় হয়। মোৰ বিশ্বাস, এইবাৰ আমি গণেশ উৎসৱ আৰু তেনেধৰণৰ সকলো পূজা উৎসৱত এই কথাবোৰ গুৰুত্ব সহকাৰে ভাবি চাম আৰু দেশৰ হিতৰ বাবে কাম কৰিম। বন্ধুসকল, আমাৰ দেশৰ আটাইতকৈ ডাঙৰ শক্তি আমাৰ দেশৰ জনসাধাৰণ। দেশৰ বিভিন্ন প্ৰান্তত হৈ থকা সৰু বৰ বিভিন্ন কামৰ পৰা আমি বহু কথা শিকিব পাৰোঁ। মনত সংকল্প থাকিলে আৰু সমাজৰ সহযোগিতা লাভ কৰিলে যিকোনো পৰিৱৰ্তন আনিব পৰা যায়। আপোনালোকে আপোনালোকৰ আশে পাশে চলি থকা বিভিন্ন প্ৰচেষ্টাৰ বিষয়ে মোলৈ লিখি থাকিব। আপোনালোকৰ চিন্তা ভাৱনা আৰু পৰামৰ্শ মোক জনাই থাকিব। হয়তো আপোনাৰ আশে পাশে হৈ থকা কিছুমান কাৰ্য সমগ্ৰ দেশৰ বাবেই প্ৰেৰণাদায়ক হ'ব পাৰে। অহা মাহত পুনৰ লগ পাম, দেশবাসীৰ কিছুমান নতুন প্ৰচেষ্টাৰ কথা আলোচনা কৰিম। তেতিয়ালৈকে আপোনালোকৰ নিজৰ আৰু পৰিয়ালৰ যত্ন লওক। আৰু এটা কথা, জল সংৰক্ষণ নিশ্চয়কৈ কৰিব। বৰষুণৰ প্ৰতিটো টোপাল আমি সঞ্চয় কৰিব লাগে। কেটচ দ্য ৰেইন অভিযান অলপো শিথিল হ'বলৈ দিব নালাগে। গতিকে মোৰ একান্ত অনুৰোধ, বৰষুণৰ পানী সকলোৱে মিলি সঞ্চয় কৰক। অশেষ ধন্যবাদ, নমস্কাৰ।
1: ইমান পৰে আজি দিনৰ 11 বজাত প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে।

এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক জুবিন গাৰ্গৰ কণ্ঠৰ কেইটিমান গীত, পুনতে শুনক এই গীতটি।

শ্ৰোতাই জুবিন গাৰ্গৰ কণ্ঠৰ গীত শুনিছে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া 8:45 চামাচাৰ চেণ্টাৰ আৰু 9:00 নিউজ এট 9 আকাশবাণী দিল্লীৰ পৰা শুনিবলৈ পাব।

0: শ্ৰোতা ইমান পৰে ফাল্গুনী পাঠকৰ কণ্ঠৰ গীতকেইটি শুনিলে আকাশবাণী তেজপুৰৰ পৰা। এতিয়া আগবঢ়াব লৈছোঁ নিচামুক্ত ভাৰত অভিযান বিষয়ক এটি বিশেষ অনুষ্ঠান।
1: শ্ৰোতাবৃন্দলৈ সম্ভাষণ জনাই আগবঢ়াইছোঁ নিচামুক্ত ভাৰত অভিযানৰ এটি বিশেষ অনুষ্ঠান। আৰু এই অনুষ্ঠানলৈ আজি আমন্ত্ৰণ জনাই আনিছোঁ দুগৰাকী সমল ব্যক্তি। এগৰাকী হৈছে তেজপুৰৰ ভাৰতীয় সেনা বিভাগত নিয়োজিত হৈ থকা মনোবিজ্ঞানী ইন্দ্ৰাণী বৰা, আৰু লগতে আন এগৰাকী এয়া মোৰ সন্মুখতে আছে অসম চৰকাৰৰ নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ মনোবিজ্ঞানী অন্নপূৰ্ণা ঠাকুৰীয়া। দুয়োগৰাকীকে প্ৰথমে তেজপুৰ অনাতাঁৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ।
2: ধন্যবাদ।
3: ধন্যবাদ।
1: আমি আৰম্ভ কৰিবলৈ লৈছোঁ আজি এই অনুষ্ঠানটি। প্ৰথমে ইন্দ্ৰাণী বৰা, এই নিচামুক্ত ভাৰত অভিযান এই বিষয়ে আপুনি অলপ কওকচোন।
2: ধন্যবাদ আপোনাৰ প্ৰশ্নটোৰ কাৰণে। নিচামুক্ত ভাৰত অভিযানটো এইকাৰণেই ইম্পৰ্টেণ্ট কাৰণ আজি যিটো নৱপ্ৰজন্ম বা যুৱ প্ৰজন্ম, এই প্ৰজন্মটো খুব বেছি ড্ৰাগছজাতীয় বস্তুৰ প্ৰতি আকৰ্ষিত আৰু আকৃষ্ট হোৱা দেখি বহুত এনেকুৱা কবলত পৰিছে যাৰ কাৰণে এইটো অভিযান চলোৱা এটা মাষ্ট হৈ যোৱা নিচিনা বা কম্পালচৰি হৈ যোৱা নিচিনা হৈছে। কাৰণ আমাৰ যিটো ভৱিষ্যত, সেই ভৱিষ্যতটো আমি নৱপ্ৰজন্মৰ হাতত উঠাই দিবলৈ যদি যাওঁ, তেতিয়াহ'লে আমাৰ নৱপ্ৰজন্ম বা যুৱ প্ৰজন্মটো সকলো দিশৰ পৰা সুস্থ হ'ব লাগিব। মানসিকভাৱে ভাৰসাম্য হেৰুওৱা এজন যুৱকে আমাৰ দেশখন আগবঢ়াই নিবলৈ নোৱাৰিব। সেইকাৰণে এজন যুৱক যদি মানসিকভাৱে, শাৰীৰিকভাৱে আৰু সামাজিকভাৱে যদি সুস্থ হয়, সেইজন যুৱকেহে আমাৰ ভাৰতবৰ্ষখন আগলৈ নিব পাৰিব। আৰু লগতে নিয়াৰ লগত তেওঁলোকলৈ এজন উদাহৰণ হিচাপেও নিজকে গঢ়িত কৰিব পাৰিব লাগিব। সেইকাৰণে যিসকল যুৱই আজিৰ প্ৰজন্মত ড্ৰাগছৰ প্ৰতি ইমান বেছি আকৰ্ষিত হৈছে, তেওঁলোকক ৰাস্তা দেখুওৱাটো আমাৰ কৰ্তব্য। যিহেতু আমি সমাজ এখনত থাকোঁ, আমাৰ বহুত সামাজিক দায়িত্ব আছে। এই সামাজিক দায়বদ্ধতাৰ ভিতৰত আমাৰ এইটো পৰম এটা ধৰ্ম যে আমি নৱপ্ৰজন্ম আৰু যুৱ প্ৰজন্মক এই কবলৰ পৰা আঁতৰাই আনিব লাগিব। সেইকাৰণে প্ৰত্যেকজন যুৱক আমাৰ চকুৰে হওক বা আমাৰ কামেৰে হওক, তেওঁলোকক আমি ছাপোৰ্ট কৰিব লাগিব যে তেওঁলোক নিচাযুক্ত বস্তুৰ পৰা যাতে আঁতৰি থাকে। সেইকাৰণে এইটো অভিযান ভাৰত চৰকাৰে ইমান গুৰুত্ব সহকাৰে আৰম্ভ কৰিছে।
1: আমি জানো যে 2020 চনৰ 15 আগষ্টৰ পৰা নিচামুক্ত ভাৰত অভিযান আৰম্ভ হৈছে আৰু বৰ্তমান সময়ত ইয়াৰ প্ৰাসংগিকতা আহি পৰিছে। কাৰণ যেনে হাৰত এই নিচাৰ প্ৰতি আকৃষ্ট হৈছে আমাৰ ভৱিষ্যত প্ৰজন্ম, ই আচলতে সকলোৰে বাবে চিন্তনীয় বিষয়। আৰু আপুনি কৈছে যে আজিৰ প্ৰজন্ম এসময়ৰ দেশৰ নাগৰিক হ'ব তেওঁলোক, আৰু নাগৰিক সুস্থ হ'লে এখন দেশ সুস্থ হিচাপে আগবাঢ়ি যাব পাৰে। এবাৰ মই আন এটি প্ৰশ্নলৈ আহিছোঁ। অন্নপূৰ্ণা ঠাকুৰীয়া, আপুনি অসম চৰকাৰৰ নিচা দূৰীকৰণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ এগৰাকী মনোবিজ্ঞানী হিচাপে কাম কৰি আছে। এইখিনিতে সুধিব বিচাৰিছোঁ যে আপোনাৰ এই কেন্দ্ৰত যিসকল লোক আহি তেওঁলোকক পুনৰ সুস্থ পথলৈ আনিবৰ বাবে তেওঁলোকক আপোনালোকে লগ পাইছে, তেওঁলোকৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ কিছুমান স্বভাৱগত পৰিৱৰ্তন দেখে প্ৰথমতে এই বিষয়ে কওকচোন।
4: প্ৰথম যেতিয়া ৰোগী হৈ আমাৰ কেন্দ্ৰলৈ আহে, তেওঁলোকৰ নানা ধৰণৰ শাৰীৰিক আৰু মানসিক আমি সাল সলনি দেখা পায়। যোনটো নৰ্মেল মানুহবিলাকতকৈ অকণমান বেলেগ। শাৰীৰিকভাৱে তেওঁলোক হয়তো খুব দুৰ্বল দেখা যাব, ভালকৈ কেতিয়াবা আহিলে খোজকাঢ়িবও নোৱাৰাৰ নিচিনা হয়, খুব উইক অনুভৱ কৰে,
1: দুৰ্বল অনুভৱ কৰে।
4: তেওঁলোকে খুব কেতিয়াবা টোপনিয়াই থাকে। যদি অলৰেডি তেওঁলোকে নিচাটো সেৱন কৰি আহিছে, তেওঁলোকে খুব নিচাত থাকে, টোপনিয়াই থাকে, নহ'লে কিছুমান খুব বেছি খঙত থাকে, বহুত উগ্ৰ হয়। তেওঁলোকে কেতিয়াবা ইমানেই বেছি উগ্ৰ হয় যে আমি যোনবোৰ তেওঁলোকৰ প্ৰথম সোমোৱাৰ লগে লগে আমি যেতিয়া কেছ হিষ্ট্ৰি ল'ব লাগে, কেছ হিষ্ট্ৰি লোৱাৰ সময়তো তেওঁলোকে আমাৰ লগত অকণমান কোঅপাৰেট কৰিবলৈ অকণমান অসুবিধা দিয়ে,
1: সহযোগ নকৰে,
4: অকণমান সহযোগ কৰাত অকণমান দিগদাৰ দিয়ে। যদিও আমাৰ পৰিয়ালৰ লোকে খুব সহায় কৰে সেইখিনি সময়ত, প্ৰথমতে সেইখিনি আহি যায় শাৰীৰিকভাৱে অকণ দুৰ্বলতা। তাৰপিছত আমি তেওঁলোকক ভৰ্তি কৰোৱাৰ পিছত তেওঁলোকৰ মানসিকভাৱে যোনখিনি ওলাই আহে, মানে যোনখিনি আমি উইথড্ৰল চিম্পটমছ হয়, তেতিয়া তেওঁলোকে নিচাটো
1: লক্ষণসমূহ দেখা পায়।
4: সেই লক্ষণসমূহ সকলোৰে বেলেগ বেলেগ। ধৰা কিছুমানৰ হ'ব পাৰে খুব শৰীৰৰ বিষ, গাঁঠি গাঁঠিৰ বিষ, কমপ্লেইন কৰে যে তেওঁলোকৰ গাঁঠিৰ বিষ হৈছে। সেইখিনি মানে আমি ভয় খাব নালাগিব, তেওঁলোকৰ সেইটো এটা আচলতে

0: লক্ষণ, সেই যে নিচাটো বন্ধ হৈ গৈছে সেইটো লক্ষণ। গাঁঠিৰ বিষ হয়, মূৰৰ বিষ হ'ব পাৰে, হঠাৎ ঠাণ্ডা হঠাৎ গৰম অনুভৱ হ'ব পাৰে, গৰমৰ দিনতো তেওঁলোকে খুব কঁপিব পাৰে বা ঠাণ্ডাৰ দিনতো খুব বেছি ঘামিব পাৰে। এইখিনি হৈছে আপোনাৰ তেওঁলোকৰ শাৰীৰিকভাৱে যোনখিনি
1: লক্ষণ দেখা দিয়ে।
0: তাৰপিছত মানসিকভাৱে তেওঁলোকৰ লক্ষণ আহি যাব, তেওঁলোকে ভুল বকা ষ্টাৰ্ট কৰিব। আমি মানে সাধাৰণ ভাষাত ভুল বকা বুলি কওঁ, কিন্তু আমাৰ মনোবিজ্ঞানী ফালৰ পৰা বা চাইকলজিকেলি আমি তেওঁলোকক ডিলিউশ্যন বা হেলুচিনেশ্যন আপুনি ক'ব,
1: আচলতে মানসিক বিসংগতি দেখা দিয়ে, কথা বতৰাত বিসংগতি।
0: তেওঁলোকে মানে নেদেখা বস্তু এটা দেখি পাইছো বুলি কয় বা ক'ব যে মোৰ ঘৰৰ মানুহ আহিছে মোক নিবলৈ, তেনেকুৱা ধৰণৰ। বা তাত অলৰেডি যোনখিনি ৰোগী আগৰ পৰাই ভৰ্তি হৈ আছে তেওঁলোকক মানে প্ৰথম দুদিনমান খুব কষ্ট বুলিয়ে ক'ব পাৰি আৰু, তেওঁলোকে এখন কষ্ট পায় কাৰণ খুব উৎপাত আৰু। কিন্তু সেইটো মানে আমাৰ যোনখিনি অলৰেডি ভাল হৈ অহা ৰোগী তেওঁলোকে মানে সেইটো নিজৰ দায়িত্ব বুলিয়েই ভাবে, নতুন এজনক মানে
1: নতুন এজনক কেনেদৰে তেওঁলোকে স্বাগতম কৰি লৈ তেওঁ কেনেদৰে হেৰি কৰিব, সেইখিনি পুৰণা সকলে সেইটো কৰে নহয় জানো।
0: সেইটো মানে এটা ভাল হেৰি আৰু, মানে অকণমান বয়জ হোষ্টেলত থকাৰ নিচিনাই আৰু সেইখিনি মানে খুব পটককে দেখা যায়। মানে আপুনি যোনটো প্ৰশ্ন সুধিলে শাৰীৰিক আৰু মানসিক ব্যৱহাৰ তেওঁলোকৰ এইখিনি, কিন্তু ভাল হোৱাৰ পিছত সকলোখিনি আকৌ সলনি হৈ যায়। মানে আপুনি আচৰিত হৈ যাব, যোনটো মানুহ তিনিমাহৰ আগত একেবাৰে উগ্ৰ আছিলে, একেবাৰে ভুলবকি আছিলে, তিনিমাহ নালাগে, একমাহৰ পিছতে, একমাহ খুব বেছি 45 দিনৰ পিছতে আপুনি 360 ডিগ্রি চেঞ্জ বুলিয়ে মই কম। খুব কোমল ভাষা ক'ব পৰা হৈ যায়, খুব মানে
1: মৃদুভাষী হয়,
0: খুব মানে সন্মান দিব, আহি আমাৰ লগত ধুনীয়াকৈ কথা পাতিব, আৰু যেতিয়া আমি পৰামৰ্শ দিওঁ মানে কাউন্সিলিং দিওঁ তেওঁলোকে খুব ধুনীয়াকৈ তেতিয়া কোঅৰ্ডিনেট কৰে বা মানে সহযোগ
1: কৰে।
0: হয়, আৰু যেতিয়া 3 মাহৰ পিছত তেওঁলোক মুকলি হবলৈ হৈছে, তেওঁলোকৰ ৰিলিজ ডেট আহে, তেওঁলোক একেবাৰে সুস্থ
1: হৈ তেওঁ ঘৰলৈ যাবলৈ সাজু হয় নহয় জানো।
0: কিন্তু তাৰ পিছতো মই ইয়াত এক্সট্ৰা এটা কথা কৈ দিওঁ, এইটো নহয় যে ৰিহেবৰ পৰা ওলোৱাৰ পিছত তেওঁ সম্পূৰ্ণ সুস্থ হৈ গ'ল, অৰ্থাৎ এইটো নহয় যে হয়তো তেওঁ আৰু জীৱনত কেতিয়াও সেই
1: নিচাযুক্ত সামগ্ৰী গ্ৰহণ নকৰিব, তেনে নহয়,
0: তেনেকুৱা নহয়। ইয়াৰ ভিতৰত মানুহৰ নিজৰ এটা নিজস্ব থাকে,
1: ইচ্ছা শক্তি, যিটো
0: হয় ইচ্ছা শক্তি আৰু ৰেজিষ্টেন্স পাৱাৰ, সেইটো কেনেকে মানা কৰিব সেইটো এটা কমপ্লিট বেলেগ
1: বস্তু।
0: সেইটোৰ কাৰণে অকল 3 মাহ সময়
1: যথেষ্ট নহয়। আচলতে মানসিক স্থিতিটো সবল নহ'লে পুনৰ তেওঁলোকে আসক্ত হ'ব পাৰে, আৰু সেই মানসিক স্থিতি সবল কৰিবৰ বাবে তেওঁলোক যেতিয়া নিচামুক্তি কেন্দ্ৰৰ পৰা তেওঁলোক ওলাই তেওঁলোক ঘৰলৈ যায়, ৰাওনা হয়, তেতিয়া ঘৰতো পৰিয়ালৰ কৰণীয় আছে,
0: পৰিয়ালৰ কৰণীয় আছে, লগতে তেওঁ ঘূৰি আকৌ একেধৰণৰ পৰিৱেশ আগতে যোনটো আছিলে সেইটো যেন নাপায়। ধৰা আকৌ আগৰ সেই একেই লগৰ বা একেই ফালে, ধৰক সন্ধিয়া যোনটো আমি আড্ডা, সেইটো অকণমান সলনি
1: হ'ব,
0: দৰকাৰ হ'লে ক'ৰবাত বেলেগ কৰ্মৰত কৰাৰ ব্যৱস্থা কৰিব,
1: ব্যস্ততাটো দৰকাৰ, ভাল কামত ব্যস্ত কৰি ৰাখিব লাগে নহয় জানো। এইবাৰ ইন্দ্ৰাণী বৰা আপোনাৰ ওচৰলৈ আহিছোঁ, নিচাযুক্ত সামগ্ৰীসমূহ সেৱনত বৰ্তমান সময়ত বেছিকৈ আমাৰ যুৱ প্ৰজন্মই আকৃষ্ট হৈছে এই নিচাযুক্ত সামগ্ৰী সেৱনত, ইয়াৰ কাৰণসমূহ আপুনি কি বুলি ভাবে বাৰু?
2: কাৰণ ক'ব গ'লেতো বহুত কাৰণ। প্ৰথমটো কাৰণ হৈছে যিটো আমি ইংলিছত কওঁ পিয়াৰ গ্ৰুপ, তাৰমানে বন্ধু বান্ধৱৰ লগত থকা, সেইটো এটা মানে পৰম বা প্ৰধান কাৰণ বুলিয়ে ক'ব পাৰি, যাৰ কাৰণে ল'ৰা ছোৱালী নিশাৰ প্ৰতি আকৃষ্ট হয়। এজনে যেতিয়া গ্ৰহণ কৰি আছে বা সেৱন কৰি আছে, তেওঁৰ ঘনিষ্ঠ বন্ধুক তেওঁ ক'ব যে মই কৰিছোঁ তুমিও কৰা, সেইটোৰে আৰম্ভ হয়। আৰু এবাৰ যেতিয়া আৰম্ভ হৈ যায়, এইটো বস্তু ৰখোৱাটো অলপ কঠিন, পৰিশ্ৰমৰ দৰকাৰ হয়। কাৰণ অন্নপূৰ্ণা বাইদেউ কোৱাৰ দৰে মই আৰু এবাৰ এইটো কথাৰ লগতে এড কৰিব বিচাৰিছো যে ড্ৰাগছ বস্তুটো এইটো ৰিলেপ্স হয়, এইটো নামেই ৰিলেপ্সিং ডিজৰ্ডাৰ, তাৰমানে যিটো খাই আছে সেই বস্তুটো ৰিহেব চেণ্টাৰত যোৱাৰ পিছত যদি ভাল হৈও যায়, আকৌ যদি পুনৰ একেটা
1: পৰিৱেশত
2: যদি পৰেগৈ, তেতিয়াহ'লে আকৌ ড্ৰাগছৰ কবলত অহাটো একেবাৰে সাধাৰণ কথা। দ্বিতীয়টো হৈছে যে আজিকালি যিটো মানে আনএমপ্লয়মেণ্ট,
1: কৰ্মসংস্থানৰ
2: অভাৱ, সেইটো কাৰণেও ডিপ্ৰেশ্যন এটা হৈ যায়। ডিপ্ৰেশ্যন হোৱাৰ কাৰণে এইটো বস্তুৱে অকণমান সহায় কৰে, কাৰণ কিছুমান এনেকুৱা ড্ৰাগছ আছে যি সেৱন কৰাৰ পিছত মানুহৰ যিটো মানে লেভেল, সেই লেভেলতকৈ ডোপামাইন যিটো আমাৰ বডিত থাকে, সেই ডোপামাইনৰ লেভেলটো যেতিয়া বাঢ়ি যায়, তেতিয়া তেওঁ এখন বেলেগ পৃথিৱীলৈ গুচি যায় য'ত অকল সুখ,
1: অকল সুখ আনন্দ, সেইখিনি বিচাৰিবলৈ যায়।
2: সেইখিনি বিচৰাৰ কাৰণটো হ'ল যে বাস্তৱ জীৱনত চাকৰি কৰি নোহোৱাৰ কাৰণে বহুত ধৰণৰ হতাশা পৰিয়ালৰ মানুহৰ পৰা কেতিয়াবা কেতিয়াবা যেতিয়া মানে
1: লঘু লাঞ্চনা হয়
2: আৰু তাৰপিছত সেইবোৰ বস্তুৰ পৰা আঁতৰাবলৈ নিজকে কেতিয়াবা মদত ধৰে, মদো এবিধ ড্ৰাগছ
1: হয়
2: আৰু সেইটো এটা প্ৰধান কাৰণ। তৃতীয়তে হ'ল যদি বিবাহিত পুৰুষৰ যদি বিবাহিত জীৱনটো অসুখী হয় তেতিয়াও তেওঁ ড্ৰাগছ ল'ব পাৰে আৰু সেইটো ড্ৰাগছ নৰ্মেলি সেইটো এলকহল বা মদ হিচাপে।

0: যোনটো সেৱন কৰে সেইটো কৰে, কাৰণ যেতিয়া ঘৰখনত শান্তিৰ পৰিৱেশটো আঁতৰি যায়, এজন মানুহে এনেকুৱা দেখা গৈছে যে তেওঁ নিজৰ পৰিয়ালৰ পিনে অকণমান কেয়াৰটো যিটো মানে ঘৈণীয়েকৰ প্ৰতি বা ল'ৰা ছোৱালীৰ প্ৰতি
1: যিটো যত্ন ল'ব লাগে,
0: যত্ন ল'ব লাগে বা যিটো তেওঁৰ মানে কৰণীয়, সেইখিনি নকৰি পেলাই বন্ধুৰ লগত বহি পেলাই মদকে খাইছে। সেইকাৰণে বহুত ধৰণৰ কাৰণ, আৰু মেইন কাৰণ হৈছে আজিকালি ভাৰতখন পাশ্চাত্যৰ পিনে বেছিকে আগবাঢ়িছে,
1: ঢাপলি মেলিছে,
0: ঢাপলি মেলিছে। বহুত ধৰণৰ পাৰ্টিজ হয়, ৰেফ পাৰ্টিজবিলাক, সেইবোৰ ড্ৰাগছৰে পাৰ্টি হয়। এইবোৰ পাৰ্টিত যোনে গ্ৰহণ কৰি আছে, সি যদি দহজনক যদি লগত লৈ যায়, তেতিয়াহ'লে দহজনে আকৌ নিশাত আকৃষ্ট হ'ব, আৰু ইজি মানি যিটো হয় আজিকালি
1: সহজলভ্য যিটো টকা,
0: ইজি মানি যিটো আপুনি ক'লে সহজলভ্য টকা, সেইটো পৰিয়ালৰ পিনৰ পৰা কেতিয়াবা পোৱা যায়, বা কেতিয়াবা অভিভাৱকসকলে বেয়া নাভাবি নিজৰ ল'ৰা ছোৱালীৰ পকেট মানি হিচাপে
1: মৰমতে
0: আগবঢ়াই দিয়ে। সেইটো পইচা কেতিয়াবা তেওঁলোক যদি বেয়া সংগৰ লগত যদি জড়িত, তেতিয়াহ'লে সেই পইচাটো গৈ পেলাই তেওঁলোকে সেইটো বস্তুতেই খৰচ কৰা দেখা যায়। এইবোৰেই কাৰণ।
1: এইখিনিতে পুনৰ মই সুধিব বিচাৰিছোঁ অন্নপূৰ্ণা ঠাকুৰীয়া, আপুনি কওকচোন যে অলপ আগতে বাইদেৱে ক'লেই যে যিটো সহজলভ্য ধন আজিকালি কি হয়, ল'ৰা ছোৱালীবিলাকক খোজাৰ লগে লগে যিটো দিয়াৰ মনোপ্ৰীতি ল'ৰা ছোৱালীৰ পিতৃ মাতৃ বা অভিভাৱকে, সেইটোৱে বাৰু ক্ষতি কৰিছে নেকি?
2: হয়, সেইটোত ক্ষতি কৰিছে। এতিয়া আচলতে আজিৰ যোনটো জেনেৰেশ্যন, তাত আপুনি একেবাৰে পইচা নোহোৱাকৈও নোৱাৰি,
1: সেইটো
2: কওঁ যে হাত একেবাৰে খালী থাকিলে আজিকালিৰ সমাজত আপুনি ওলাই যাওক, আপুনি মানে আপোনাৰ 18 বছৰকৈ কম হ'লেও, ধৰক যদি আপোনাৰ এমপ্লয়মেণ্ট নাথাকিলেও, সেইটো মানে আচলতে নিজৰ পকেট মানি হিচাপে আজিকালি থাকে। কিন্তু অভিভাৱকসকলে জানিব লাগে কিমান দিব লাগে, মানে ধৰক অহা যোৱা ভাড়াটো হিচাপে, বা অকণমান কেতিয়াবা ওলাই গৈ ধৰক ফাষ্টফুডে কিবা খালে বা তেনেকুৱালৈকে ঠিকে আছে। কিন্তু কিছুমান অভিভাৱকক আচলতে ল'ৰা ছোৱালীয়ে মিছা কথাকৈ কিতাপৰ কাৰণে লাগে বা টিউশ্যন ফিজ এনেকে, মানে মাক বাপেকে এবাৰ চাব লাগে যে সেইটো সঁচাকে হয়নে নহয়, এবাৰ গৈ চাব লাগে আচলতে টিউশ্যন চেণ্টাৰত গৈছেনে, এবাৰ হয়তো টিউশ্যন টিচাৰৰ লগত এবাৰ সুধিব লাগে যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনীয়ে সদায় ক্লাছলৈ আহিছেনে,
1: সময়মতে আহিছেনে,
2: আৰু ফিজ দিছেনে নাই। আমি আচলতে কেইবাটাও এনেকুৱা কেছ পাইছো য'ত মানে টিউশ্যনৰ ফিজটো তেওঁলোকে জমা কৰি কৰি পাছত অসৎ কামত ব্যৱহাৰ কৰে। চ' সেইকাৰণে অভিভাৱকসকলে চাব লাগে যে টিউশ্যনৰ ফিজটো আচলতে গৈ ক'ত আছে। তেওঁলোকক হাত খৰচ হিচাপে হয়তো নিদিবও পাৰে, কিন্তু সেইটো তেওঁলোকে বেয়া ব্যৱহাৰ কৰিছে। বা কিছুমানে অকণমান বেছিকে আজিৰ দিনত খাপ খাবলৈ অকণমান বেছিকৈ পইচা, যোনটো আপুনি কৈছে সহজভাৱে পইচাটো, তেওঁলোকক সেইটো দিছে, সেইটো অকণমান এটা হিচাপ থাকিব লাগে মোৰ মতে। কাৰণ মৰম কৰাটো খুব প্ৰয়োজনীয় আজিকালি, এইটো কি ক'ম, নতুন পেৰেণ্টিং ষ্টাইল, এইটো খুব বেছি
1: আদৰ যত্ন ল'বলৈ বিচাৰে।
2: কিন্তু আগৰ নিচিনা বা খুব মানে ধৰক খঙাল বা মারপিট কৰাটো যেনেকে
1: ভাল নহয়,
2: খুব বেছি আদৰ সাদৰ কৰাটো
1: ভাল নহয়। শাসনৰ সময়ত শাসনটো ভালদৰে কৰিবই লাগিব,
2: দৰকাৰ হলে প্ৰশ্ন কৰিবই লাগিব ল'ৰা ছোৱালীক, আৰু নীতি শিক্ষাও ঘৰতেই আচলতে দিব লাগিব। বাহিৰৰ পৰা নীতি শিক্ষা দি পাবগৈ, লাইফ এক্সপিৰিয়েঞ্চে শিকাব বুলি ৰৈ থকাতকৈ নিজেই অকণমান দিব লাগে।
1: বহু ক্ষেত্ৰত দেখা যায় যে প্ৰতিযোগিতা, বন্ধুবিলাকৰ মাজত এটা প্ৰতিযোগিতা থাকে, কোনে কিমান কেনেকে খৰচ কৰিব পাৰে, কিমান কেনেকে কৰিব পাৰে, সেইটো এটা কথা নহয়নে বাৰু?
2: হয়, সেইটো হয়। আৰু লগতে হৈছে ছ'চিয়েল মিডিয়া,
1: সামাজিক মাধ্যম
2: আজিকালি, সেইটো এটা আপুনি যোনটো কৈছে প্ৰতিযোগিতা। এজন ব্যক্তি আমাৰ সমান বয়সৰ, তেওঁ ইমান ধৰক এটা বেলেগ ধৰণৰ লাইফষ্টাইল জীয়াই আছে, আৰু এজনে
1: পৰা নাই,
2: তেনেহ'লে আমি এগৰাকী ডাঙৰ হিচাপে বুজাটো আমাৰ কাৰণে সুবিধা হয়, কিন্তু উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে সেইটো এটা প্ৰতিযোগিতামূলক, আপুনি যোনটো কৈছে সেইটো আহি যায়, মানে ধৰক ময়ো বিচাৰো তেওঁলোকৰ নিচিনা
1: হবলৈ,
2: বেলেগৰ নিচিনা হবলৈ তেওঁ খুব ইচ্ছুক,
1: আৰু অসৎ উদ্দেশ্য সাধনৰ কাৰণে তেওঁলোকে সেইখিনি সময়ত বেয়া কিছুমান কামো কৰে।
2: সাধাৰণতে তেওঁলোকে হয়তো গম নাপাব, এই কৰি থকাৰ সময়ত তেওঁলোকে হয়তো গম নাপায় যে এই বেয়াটো মোক ইমান দিনৰ কাৰণে ক্ষতি কৰিব, সেইটো ভাবি নিশ্চয় তেওঁলোকে নকৰে। কিন্তু আৰম্ভণিটো এইটো কাৰণেই হয় যে সকলোৱে কৰিছে, ময়ো কৰি
1: চাওঁ।
2: অলপ আগতে ইন্দ্ৰাণী বাই ক'লে ৰেফ পাৰ্টিজ, আজিকালি পাৰ্টি কালচাৰ, এইবোৰ পাৰ্টি কালচাৰ বুলি ক'লে আপুনি মাদক দ্ৰব্য হওক বা নিচা দ্ৰব্যই হওক, সেইবোৰৰ প্ৰচাৰিত আছেই। এনেকুৱাও নহয় আপুনি ধৰক ক'ৰবাত গৈছে, কোনোবাই আপোনাক কৈছে যে বন্ধু হিচাপে যাওঁ, সেইখিনি সময়ত অকণমান মানা কৰিবলৈও মানে সেই নিজৰ এটা দৃঢ়তা
1: লাগে যে মই নকৰোঁ বা নাযাওঁ।
0: ইয়াতে মই এটা পইণ্ট এড কৰিব বিচাৰিছোঁ দেই, এইটো নৰ্মেলি হাই ছ'চাইটি যিটো কয়, এই যাৰ মানে যাৰ কাৰণে ল'ৰা ছোৱালীৰ কাৰণে পেৰেণ্টছৰ যেতিয়া সময় নাথাকে, আপুনি চাওক বম্বেৰ বলিউডৰ কিমানকেইটা কেছত কিমানসকল ল'ৰা ছোৱালী লিপ্ত হৈছিল, এটা

0: তেওঁলোকৰ হাতত ল'ৰা ছোৱালীৰ কাৰণে সময় নাথাকে, সেইকাৰণে পইচা দি দিয়ে ল'ৰা ছোৱালীয়ে যি কৰে কৰক। আৰু হ'ব মানে সময় যেতিয়া নাথাকে তেতিয়া তেওঁলোকে ক'ত গৈছে, কাৰ লগত লগ ধৰিছে, কাৰ লগত সময় কটাইছে, সেইখিনি চাবলৈকো দেউতাক মাকৰ সময় নাই, লক্ষ্য নাই। আৰু এটা যিটো একদম লোৱাৰ মিডিল ক্লাছ বুলি কয়, যিটো একেবাৰে মানে পভাৰ্টিতকৈ অকণমান ওপৰত, সেইবিলাক ল'ৰা ছোৱালীয়ে যেতিয়া পঢ়া শুনা এৰি যেতিয়া ঘৰখন চলাবলৈ দেউতাক মাকক সহায় কৰিবলৈ যেতিয়া পৰিশ্ৰম কৰে বা শ্ৰমিক হিচাপে কাম কৰে, তেতিয়াও তেওঁলোকে কিন্তু দেখা যায় যে ড্ৰাগছ বোলা বস্তুটোৰ প্ৰতি তেওঁলোকেও খুব সহজভাৱে লিপ্ত হয়। কাৰণ সেই হ'ল দেউতাক মাকৰ শিক্ষা নাই, তেওঁলোকে দুইবেলা দুইমুঠি কোনোমতে অৰ্জন কৰিবলৈ ল'ৰা ছোৱালীৰ সহায় লৈছে, তেনেস্থলত ল'ৰা ছোৱালীয়ে কি কৰিছে কিয় কৰিছে সেইখিনি সুধিবলৈ তেওঁলোকৰ ইমান মানে সাধনো নাথাকে বা তেওঁলোকৰ ইমান শক্তিও নাথাকে ল'ৰা ছোৱালীক প্ৰশ্ন কৰিব। সেইকাৰণে মই এটাই কম, ছ'চাইটিখন বা সমাজখন ভালে ৰাখিবলৈ প্ৰত্যেকজন দেউতাক মাকৰ কৰ্তব্য। আৰু অন্নপূৰ্ণা বাইদেউ কোৱাৰ দৰে ছ'চিয়েল মিডিয়াও বহুত কিন্তু ইনফ্লুৱেঞ্চ কৰে, খুব বেছিকে ল'ৰা ছোৱালী আকৃষ্ট হৈছে। মই নিজে জানো, মই এজন ল'ৰাৰ এনে কাউন্সিলিং কৰিছিলোঁ, তেওঁ ড্ৰাগছৰে সেৱন কৰিছিল, হোটেলত গৈ তেওঁলোকৰ যিজন পাঁচ ছয়জন বন্ধুৱে হুক্কা খাইছে, ভিডিঅ' বনাইছে, ভিডিঅ'টো মোলৈ দি পঠিয়াইছে, দেখা গৈছে যে তেজপুৰৰ গোটেইকেইজন ল'ৰাৰ দেউতাক মাক কিন্তু অকণমান ব্যস্ত জীৱনৰ মানে লগত জড়িত, সেইকাৰণে তেওঁলোকৰ ল'ৰা ছোৱালীৰ কাৰণে সময়ো কম। আৰু গোটেইকেইজন ল'ৰা ছোৱালীৰ দেউতাক মাক অকণমান উচ্চ স্তৰৰ হোৱাৰ কাৰণে টকা পইচা যিহেতু অভাৱ নাই, ল'ৰা ছোৱালীয়ে টকা পইচা বিচাৰিছে, দি দিছে, ক'ত গৈছে, কিয় গৈছে, কাৰ লগত গৈছে, দেউতাক মাকৰ ইমান চাব সময় নাথাকে, এইটো হ'ব নালাগে। এইটো এটা প্ৰধান কাৰণ কিন্তু ল'ৰা ছোৱালী ড্ৰাগছৰ প্ৰতি বেছি আকৰ্ষিত হোৱাটো হয়।
1: আচ্ছা, এইখিনিতে পুনৰ মই অন্নপূৰ্ণা ঠাকুৰীয়া ডাঙৰীক সুধিব বিচাৰিছোঁ যে বৰ্তমান সময়ত মানুহৰ যিটো যৌথ পৰিয়াল নোহোৱা হৈছে, একক পৰিয়ালে তাৰ ঠাইত স্থান পাইছে, মাক দেউতাক শিশু এটি হওক বা দুটিয়ে হওক, এনেধৰণৰ সৰু পৰিয়ালটাৰে আজিকালি সমাজখন চলিছে। এই ক্ষেত্ৰত পিতৃ মাতৃও আৰ্থিক সমস্যা বা নিজকে চলাবৰ কাৰণে দুয়োজন ব্যস্ত থাকিব লগা হয়, তেতিয়া এই ল'ৰা ছোৱালী দুটা হওক এটা হওক অকলশৰীয়া অনুভৱ কৰে। এই অকলশৰীয়া অনুভৱেও এই ক্ষেত্ৰত আগ্ৰহী কৰে নেকি নিচাযুক্ত সামগ্ৰী সেৱনৰ ক্ষেত্ৰত?
2: নিশ্চয় কৰে। অকলশৰীয়া ভাৱ এটা আচলতে খুব ডাঙৰ কাৰক এই নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ আঁৰত। কাৰণ প্ৰথম কথা হৈছে, অভিভাৱকসকলে খালি ল'ৰা ছোৱালী জন্ম দি বা স্কুল কলেজত এডমিশ্যন দি তেওঁলোকৰ দায়িত্ব সেইখিনিতে শেষ নহয়। তাৰপিছত তেওঁলোকৰ গোটেইখিনি বস্তু ক'ত গৈছে, কি কৰিছে, বা তেওঁলোকৰ মনৰ কথা জানিবলৈ ইচ্ছুকো হ'ব লাগিব। এই যে আপুনি ক'লে যোনখিনি আমাৰ মাক বাপেক যদি দুয়োজন চাকৰিৰ
1: লগত ব্যস্ত,
2: আৰু আজিকালি খুব বেছি দেখা গৈছে ল'ৰা ছোৱালীও ধৰক এটা বা দুটা, তাৰ মাজত হয়তো গেপো থাকিব পাৰে। তেনেস্থলত মানে এই যোনবোৰ ল'ৰা ছোৱালী তেওঁলোকৰ অকলশৰীয়া অনুভৱ হয়, হয়তো ভায়েক বা ভনীয়েকৰ লগত বা ককায়েক ভায়েকৰ লগত খুব বেছি এটা নিমিলে, আৰু
1: বয়সৰ বেছি পাৰ্থক্য
2: হ'ব পাৰে বা ছিংগল চাইল্ড হ'ব পাৰে, ঠিক তেনেদৰে ওলাই গৈ তেওঁলোকৰ মাক বাপেকৰ লগত যিহেতুকে কথা বতৰা তেনেকে নহয়, অপশ্যন থাকে তেওঁলোকৰ লগ সমনীয়া। এতিয়া অকলশৰীয়া জীৱনৰ পৰা আঁতৰিবৰ কাৰণে লগসমূহো এনেকুৱা হ'ব লাগিব, আপোনাৰ লগত মানে কথাবোৰ মিলিব লাগিব। সেইখিনি সময়তে ভুল হৈ যাব পাৰে, ভুল হৈ মানে অকলশৰীয়া অনুভৱ নকৰিবৰ কাৰণে ধৰক তেওঁলোকে হয়তো এই নিচা ব্যৱহাৰ কৰা হেৰি গৈ
1: সেইবিলাকত জড়িত
2: হৈ যাব পাৰে। আৰু এনে দেখা যায় মানে মই এক্সপিৰিয়েঞ্চ হিচাপে কৈছোঁ, এই যে পঢ়া শুনাৰ পিছত ধৰক আপোনাৰ 12th পাছ কৰাৰ পিছত কিছুমানে ধৰক নীট হওক JEE এইবিলাকত এডমিশ্যন পাই
1: বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক
2: পৰীক্ষাবিলাকত পাই বেলেগ ধৰণৰ কোৰ্ছ লৈ ল'লে, কিন্তু 12লৈকে একেলগতে পঢ়িছিল, দ্বাদশ শ্ৰেণীলৈকে যেতিয়া একেলগতে পঢ়াৰ পিছত বন্ধুত্ব অকণমান সলনি হৈ গ'ল, কাৰণ যোনজন খুব ভাল লগৰীয়া আছিলে তেওঁ বেলেগ ষ্ট্ৰীমলৈ গুচি গ'ল আৰু এজন থাকি গ'ল। ঠিক তেনেকে তেতিয়া বেলেগ লগ সমনীয়া বিচাৰিলে, বা এই যে আপুনি আগতে কৈছিলে প্ৰতিযোগিতামূলক, তেওঁ হয়তো পৰীক্ষা দিছিলে কিন্তু
1: নাপালে,
2: হতাশা হ'ব পাৰে, হতাশাটো বুজিব নোৱাৰি বা কেনেকে
1: চম্ভালো,
2: তেতিয়া অকলশৰীয়া অনুভৱ হয়, মাক বাপেককটো শ্বেয়াৰ কৰিব নোৱাৰা হৈ যায়, তেতিয়া তেওঁলোকে নতুন কিবা এটা বস্তু
1: আকৃষ্ট হয় যাতে তেওঁলোকে নিজৰ মনটোক,
2: তেওঁলোকে ভাবে যে এইটো শান্তি হ'ব,
1: শান্তি হ'বৰ কাৰণে।
2: আচলতে মানুহ হিচাপে আমি সকলোৱে বিচাৰো শান্তি, হয়নে, মনৰ শান্তি। এই যে হতাশা বা অকলশৰীয়া অনুভৱটোৰ পৰা আঁতৰিবৰ কাৰণে তেওঁলোকে হয়তো যোনটো দেখিছে সেইটো হিচাপে তেওঁলোকে আকৰ্ষিত হৈ যায়। ব্যৱহাৰ কৰোঁতেতো কোনেও নাজানে যে এই বস্তুটোৱে মোক অন্ধকাৰলৈ ঠেলি দিব। এতিয়া যোনটো নাশামুক্ত ভাৰত অভিযানখন চলাই খুব চৰকাৰৰ ফালৰ পৰা এটা খুব ভাল কাম,
1: ভাল এটা পদক্ষেপ লৈছে,
2: পদক্ষেপ হয়, কিন্তু এই কথাটো তেওঁলোকে আৰু বেছি যোনটো আমাৰ গ্ৰাউণ্ড লেভেলত
1: তৃণমূল পৰ্যায়ত
2: তেওঁলোকক আচলতে জানিবলৈ দিব লাগে, ঘৰে ঘৰে এই কথাটো প্ৰচলিত হ'ব লাগে।
1: এবাৰ ইন্দ্ৰাণী বৰা সুধিব বিচাৰিছোঁ

0: যে আপুনি বহু ৰোগী আপুনি লগ পাইছে, আপোনাৰ ওচৰলৈ আহে পিতৃ মাতৃ বা অভিভাৱকে লৈ আহে, তেতিয়া তেওঁলোকক কেনে অৱস্থাত দেখা পায়, তেওঁলোকৰ লক্ষণসমূহ কেনে দেখে বাৰু?
1: ড্ৰাগছ ব্যৱহাৰ কৰা ল'ৰা ছোৱালীসমূহৰ অকণমান এবনৰ্মেলিটি কিছুমান পোৱা যায়। যেনে প্ৰথমটো হ'ল খুব বেছি খিংখিঙীয়া ভাৱ,
0: মানসিক বিসংগতি দেখে,
1: বিসংগতি। তাৰপিছত তেওঁলোকৰ মুডৰ খুব বেছি পৰিৱৰ্তন। তাৰপিছত আহে খুব বেছি তেওঁলোকৰ ঠাণ্ডা লাগে, খুব ঘামে, ঘামটো হাতৰ তলুৱা দি হওক বা মূৰতে হওক খুব বেছি ঘামে, খুব তেওঁলোক অস্থিৰ হৈ থাকে, কথাবিলাকৰ উত্তৰ ভালকৈ তেওঁলোকে দিব নোৱাৰে, জিভাখন পকোৱাত অসুবিধা হয়, তেওঁলোকে জিভাখন ঘূৰাব নোৱাৰে, সেইকাৰণে কথাবিলাক শ্লিপ হৈ যায়, খুব বেছি খঙত থাকে, মানে ভায়লেণ্ট যিটো ব্যৱহাৰ সেইটো হয়, মানে কথা পাতি থাকোঁতে টেবুলখনতে মাৰি দিব, গ্লাছখনতে মাৰি দিব, বা মানে কেতিয়াবা খুব বেছি খং উঠিলে মানে এটেকিং মুড এটাত তেওঁলোক আহি যায়।
0: আৰু কপি কপি থকা দেখা যায়,
1: হাত ভৰিবিলাকৰ কঁপনি হয়, গাৰ কঁপনি হয়, গাটো। আৰু সিহঁতৰ মানে কি, বডি যিটো আমাৰ টেম্পাৰেচাৰ হয় সেইটো সদায় বেছি। এতিয়া আমাৰ নৰ্মেল বডি টেম্পাৰেচাৰ 98-99, মানে অকণমান অকণমান জ্বৰ ফিল, তেওঁলোকৰ নৰ্মেল বডি টেম্পাৰেচাৰটো 100ৰ ওপৰত থাকে, আৰু মানে চকুৰ গুৰিবিলাক একেবাৰে ক'লা হৈ যায়, আভোক ভাৱটো খুব বেছি থাকে, আৰু কেতিয়াবা যদি বেছিকে যদি ড্ৰাগছটো সেৱন কৰে তেতিয়াহ'লে তেওঁলোকৰ টোপনিটো খুব বেছি আহে, এখন মানে অবনৰ্মেল ৰুটিন হৈ যায়, দিনৰ বেলিকা শুৱে, ৰাতি বেলিকা নিশাচৰৰ দৰে তেওঁলোক আকৌ কাৰ্যত লিপ্ত হয়, আৰু খুব বেছি যদি প্ৰব্লেম হয় তেতিয়া শৌচ কৰোঁতে তেজ যাব পাৰে, বা মানে কনষ্টিপেচন যিটো হয় সেইটো হ'ব পাৰে, আৰু তেওঁলোকৰ পানীটো খুব পিয়াহ লাগে, খুব পানী খায়, কাৰণ ভিতৰখন গোটেই শুকাই যায়, ভিতৰখন বেছি শুকাই যোৱাৰ কাৰণে তেওঁলোকে দিনে 10 লিটাৰ 15 লিটাৰ পৰ্যন্ত পানী খাবলগীয়াত পৰে, যিটো নৰ্মেল নহয়, লাহে লাহে বডিত গোটেই ঘাঁহৰ নিচিনা হৈ যায়, স্কিনখন একদম পাতল হৈ যায়, য'ত মানে অকণমান দুখ লাগিলে চিধাই তেজ ওলাব,
0: তেজ ওলাব,
1: ওপৰৰ যিটো আমাৰ স্কিনৰ এপিডাৰ্মেল লেয়াৰ বুলি যিটো আমি কওঁ সেইটো একদম ডিষ্ট্ৰয় হৈ যায়,
0: শৰীৰৰ যিটো ওপৰৰ ছালটো নহয় জানো,
1: সেইখন একেবাৰে মানে নষ্ট হৈ যোৱাৰ কাৰণে সাধাৰণভাৱে খুন্দা খালেও তেজটো নৰখে, তেজটো বেছিকে যায়, সেনেকুৱা ধৰণৰ মানে তেওঁলোকৰ লক্ষণবিলাক। তাৰ প্ৰতি ৰিলেশ্যনবিলাক বেয়া হৈ যায়, সম্বন্ধবিলাক
0: পৰিয়ালৰ
1: লগত, আৰু তেওঁলোকে নিজে কামত মনটো কমি যায়, আৰু সামাজিকভাৱে তেওঁলোক মানে অস্বীকৃত হৈ পৰে, তেওঁলোক নিসংগতাত এইকাৰণে গুচি যায় কাৰণ লগৰ বন্ধুসকল তেওঁলোক নিজে আঁতৰি
0: যায়,
1: এটা মানে অন্ধকাৰৰ পৃথিৱী এখনত তেওঁলোকৰ প্ৰৱেশ যিটো হয়।
0: এইখিনিতে মই অন্নপূৰ্ণা ঠাকুৰীয়া বাইদেউ আপোনাক সুধিব বিচাৰিছো যে আপুনি যে সচেতনমূলক বা সজাগতামূলক সভা কৰিবলৈ যায় বিভিন্ন ঠাইলৈ, এই অভিজ্ঞতাৰ বিষয়ে কওকচোন।
2: এক্সপিৰিয়েঞ্চ বুলি ক'ব গ'লে, প্ৰথম আমি যেতিয়া যাওঁ তেওঁলোকে খুব ইচ্ছুক হৈ বহি থাকে, কাৰণ নাজানে কি হৈছে, প্ৰথমতে খালি জানে যে কিবা হৈছে, আৰু এইটোও জানে অকণমান ৰিফ্ৰেছমেণ্টো পাব, সেইকাৰণেও তেওঁলোকে আহি খুব মানে এক্সাইটেড আহি বহি থাকে। তাৰপিছত যেতিয়া ক'বলৈ আমি আৰম্ভ কৰোঁ, আমি যেতিয়া কোৱা আৰম্ভ কৰোঁ যে নিচা আচলতে হয় কি, নিচাই কেনেধৰণৰ ক্ষতি কৰে, তাৰপিছৰ পৰা লক্ষ্য কৰোঁ যে এটা এটাকৈ মানুহবোৰ উঠি যায়, প্ৰথমতে আমি সেইটো দেখিবলৈ পাবা। তাৰপিছত আমি যেতিয়া সোধোঁ, ধৰক তেওঁলোক কিয় উঠি গৈছে, আহক আপোনালোক বহক, তে তেওঁলোকে ক'ব যে আমাৰ মন নাই শুনিব, তেওঁলোকে আচলতে নিবিচাৰে, আমি ক'ব বিচাৰোঁ তেওঁলোক ডিনাইলত আছে, মানে তেওঁলোকৰ লগতে এইখিনি সংগঠিত হৈ আছে, তেওঁলোকে সেই নিচাৰ লগত জড়িত, সেইকাৰণে তেওঁলোকে নিবিচাৰে সেইবোৰ শুনিবলৈ। কিন্তু মহিলাসকল বহি থাকে, মহিলাসকল বহি থাকে কাৰণ তেওঁলোকে আচলতে দেখিছে যোনখিনি হৈ যোৱাৰ মানে ঘটনাবোৰ, তেওঁলোকে আমাক খুব সহায় কৰে, আমি যেতিয়া কওঁ তেওঁলোকে বুজিবলৈ চেষ্টা কৰে। সকলোৱে আজিলৈকে যিমান সজাগতা সভা কৰিছোঁ, বিদ্যালয়সমূহত হওক, মহাবিদ্যালয় হওক, বা এনেকুৱা বাগানবিলাকত, তেওঁলোকে বেছিভাগখিনি আমাক কথাখিনি বুজে আৰু আমাৰ কণ্টেক্ট নম্বৰ লৈ যায়, পাছত আমাক ফোনো কৰে যে এনেকুৱা এনেকুৱা আমাৰ ৰোগী আছে, আমি পঠাব পাৰোঁ নেকি। আমাৰ যিহেতুকে মূল উদ্দেশ্য সেইটোৱেই যে তেওঁলোকে আহক আৰু চিকিৎসা গ্ৰহণ কৰক, যিহেতুকে বিনামূলীয় চিকিৎসা, সেইকাৰণে সেইটো ভাল লাগে যে তেওঁলোকে আহি কণ্টেক্ট কৰে আৰু
0: তেওঁলোকে সেই ক্ষেত্ৰত আগবাঢ়ি আহে
2: আহে আৰু তেওঁলোকৰ নিজৰ পৰিয়ালত নাথাকিলেও বেলেগ লগক এই কথাটো মানে স্প্ৰেড কৰে। সেইকাৰণে মই ভাবোঁ যে আমি খুব মানে এটা ভাল কামেই কৰি আছো আৰু লগতে আমাৰ ৰেছপঞ্চো ভালেই আহিছে। আজি
0: এইবাৰ ইন্দ্ৰাণী বৰা বাইদেউ আপোনাক সুধিব বিচাৰিছোঁ যে এই ৰোগীসকল আপোনাৰ ওচৰলৈ আহে, এই ৰোগীসকল সম্পূৰ্ণ সুস্থ হৈ উঠিব পাৰে নে নোৱাৰে, আকৌ পুনৰ তেওঁলোক মূল সুঁতিলৈ ঘূৰি গৈ ভাল বাতাৱৰণত তেওঁলোকে প্ৰতিষ্ঠা লাভ কৰিব পাৰে নে নোৱাৰে?
1: ট্ৰিটমেণ্টটো যদি ভালকৈ তেওঁলোকে গ্ৰহণ কৰে ৰিহেব চেণ্টাৰত, তেতিয়াহ'লে তেওঁলোক আকৌ সুস্থ হৈ পেলাই মূল সুঁতিত ঘূৰি যায়। এনেকৈ বহুত পেচেণ্টছ আছে, কিন্তু তাৰ কাৰণে ট্ৰিটমেণ্টৰ চেগমেণ্টছ আছে, ট্ৰিটমেণ্টটো 3টা 4টা পৰ্যায়ত আছে, সেই গোটেই পৰ্যায়কেইটা যদি তেওঁলোকে ভালদৰে যদি ফলো করে, পরিয়ালর মানুষখিনি যদি লগত কোঅপারেট করে, তেতিয়াহলে ডেফিনেটলি তেওঁলোকে আকো মেইন স্ট্রিমত বা মূল সুতিলৈ ঘুরি আহে। ট্রিটমেন্টৰ যিটো পৰ্যায় হেতু প্রথম আৰম্ভ হয় সাইকোথেৰাপি। সাইকোথেৰাপি যি সাইকোলজিষ্ট

0: সকলে দিয়ে, মনোবিজ্ঞানীক সকলে দিয়ে, তারপিছত আহে সাইকিয়াট্রিস্ট সকল যে মেডিসিনস খিনি দিয়ে, আর এইকটা বস্তুর ভিতর ইন পেশেন্টস ডিপার্টমেন্ট পড়ে যত রিহেব সেন্টারত থাকে গই তিন মাসের কারণে, আর আউট পেশেন্ট ডিপার্টমেন্ট থাকে ওপিডি যত ডাক্তারের ওসর যায় মেডিসিনস লয় ঘুরি যায়। কিন্তু ফলো আপ তো করা অতি দরকার, ফলো আপ তো যেটা করব তো কি ভাল পাইছে সে গম পয়া যায়। সেকারণে মো কোথাও পরিয়ালর ইয়াতে করবলিয়া বহুতখিনি আছে, পরিয়াল হোক, বন্ধু বান্ধব হোক, অভিভাবক হোক, সমাজখনের একটা দায়িত্ব আছে। এই গোটেখিনি যদি খুব ভালকে পালন করব পারে তেতিয়া এজন রোগী রোগী হয়ে না থাকি এজন সুস্থ পুরুষ হয়ে পেলে পুনের জীবনের মূল
1: সময়খিনি ভালদরে কটাব
0: পারে।
1: মই খুদিব বিচাৰিছো অন্নপূর্ণা ঠাকুরিয়া বাইদেউ, সমাজৰ করণীয় কি আছে?
2: প্রথম কথা এইযো জানিব লাগিব যে নিচা করা মানুষবিলাকর আসলতে চরিত্রর দোষ নহয়, আসক্তি হৈছে এটা মানসিক রোগ। আমি আসলতে রোগ বুলি নাভাবো হেতুক, সেইকাৰণে তেওঁলোকক চরিত্র হনন করা হয় হয়নে, এইটো কারণে তেওঁলোকক যোনটো লাস্টত হতাশা হব পাৰে বা অকলশরী অনুভব করব পাৰে। সমাজে এইটো জানি তেওঁলোকর দায়িত্ব হয়তো যোনবিলাক মানুষে নিচা করে যেটা আসক্তি হয়ে যায় সেইটো আসলতে এটা মানসিক রোগ হয়, আর খুব সোনকালে মানসিক চিকিৎসালয় বা চিকিৎসা মানে কেনেকৈ দিব পাৰে সেইটো ফালে যাব লাগে। খুব বেছি খঙত কথা নাপাতি মৰমভাৱে, কাৰণ প্ৰত্যেক নিচা কৰা মানুহৰে এটা সময় আহে য'ত তেওঁলোকেও মৰম বিচাৰে, সেইখিনি সময় তেওঁলোকক বুজি পোৱা কি হৈ আছে এইটো বুজি পাব লাগে যে তেওঁলোকে জানি শুনি কৰা নাই, সেইটো তেওঁলোকে নোৱাৰে, যিহেতুকে মই কৈছোঁ এটা বেমাৰ, তেওঁলোকে এৰিব বিচাৰিও এৰিব নোৱাৰে। সেইখিনি তেওঁলোকে অভিভাৱক হওক বা সমাজে হওক সেইখিনি বুজি পায়, উচিত চিকিৎসা যেনেকৈ আমাৰ ৰিহেব চেণ্টাৰে হওক বা প্ৰাইভেটকে হওক বা কোনোবা জাষ্ট ওপিডি যেনেকৈ বায়ে ক'লে ওপিডিত তেওঁলোকক লৈ গৈ চিকিৎসাৰ আছে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
1: শেষত ইন্দ্ৰাণী বৰা বাইদেউ আপোনাক সুধিব বিচাৰিছোঁ, আপুনি শ্ৰোতাসকলক আপোনাৰ মতামত এটি আগবঢ়াওক যে সমাজৰ করণীয় এই ক্ষেত্রত কি, সকলোৱে সমস্যা সমাধানত আগবাঢ়িব নালাগিব জানো?
0: নাই লাগিব, সমাজৰ প্রধান কর্তব্য। এখন সমাজ সুস্থিৰ হবলৈ প্রত্যেকজন সমাজৰ লগত জড়িত ব্যক্তি সকলোৱে একভাবে ওলাই আহি প্রত্যেকজন লৰা ছোৱালীক সাপোর্ট কৰাটো আমাৰ উদ্দেশ্য হব লাগে। কারণ আমি যেতিয়া ওলাই যাওঁ আমি দেখো বহুত ধরনের লৰা ছোৱালীক দেউতাক মাকে এইটো শিক্ষা দিয়ে যে ভালে থাকিব লাগে, ভাল হব লাগে, কোনো লৰা ছোৱালী বেয়া নহয়, লৰা ছোৱালীৰ প্ৰতি অভিভাৱক হওক দেউতাক মাক হোক অকল যে স্ট্রিক্ট হব লাগে সেইটো নহয়, তেওঁলোকে লগত যাওক, লগত থাকক, বন্ধুত্বমূলক সম্পর্কটো অতি প্রয়োজনীয়, এনেকুৱা এটা রিলেশন গড়ি উঠিব লাগে লৰা ছোৱালী আৰু মাক দেউতাকৰ মাজত, যাতে লৰা ছোৱালী দেউতাক মাকক কথা কবলৈ কোনো ধৰণৰ যাতে ভয় অনুভৱ নকৰি সকলোখিনি কথা যাতে বন্ধুৰ নিচিনাকে কব পাৰে, সেইটো হল দেউতাক মাকৰ কর্তব্য। সমাজৰ কর্ম বুলি কলে সমাজখনটো আমাৰ বহুত ডাঙৰ, যদি আমি বিচাৰো যে আমাৰ এখন সুস্থ সমাজ হোক তেতিয়াহলে আমাৰ দায়িত্ব হব সকলোখিনি হেনুকুয়া মানে বিপথে যোৱা লৰা ছোৱালীখিনি আকোৱালি লোৱা, তেওঁলোকক আকোৱালি কোনো নলয়, তেওঁলোকক সবেই মানে হীন মান্যতাৰে চায় বা এনেকুৱা এটা দৃষ্টিৰে চায় যিটো দৃষ্টিৰে তেওঁলোকে বুজি পায় যে আমাৰ সমাজত কোনো কাম নাই বা আমাৰ সমাজত কোনো স্থান নাই, সেইটো হব নালাগে। তেতিয়া এটা ডিফাৰেন্স এটা হৈ যায়, এটা খুব ডাঙৰ এটা ভেদাভেদ এটা হৈ যায় যে নিজৰ লৰা ছোৱালীৰ কাৰণে ঠিকেই চিন্তা কৰিছে, লোকৰ লৰা ছোৱালীৰ বাবে চিন্তা কৰা নাই। আমি সেই স্বাৰ্থপৰ ভাৱটো আঁতৰাই যদি সকলোকে যদি নিজৰ বুলি গঢ়ি ল'ব পাৰোঁ তেতিয়াহ'লে কোনো মদো নাখাব, কোনো ড্ৰাগছো নল'ব, কোনো মাদক দ্ৰব্য বা ড্ৰাগছ সাবষ্টেন্স এবিউজো নকৰিব, কেতিয়াবা যদি কোনোবাই কাবাক দেখিছে কথাটো নুলুকাই ৰাখি সকলোৰে সন্মুখত কথাটো কওক, দেউতাক মাকেও ক'ব লাগে যে এনেকুৱা যদি মোৰ ল'ৰা বা মোৰ ছোৱালীয়ে বাহিৰত ওলাই গৈছে, কোনোবাই যদি কথাটো আহি দেউতাক মাকক কয় সেইটো গ্ৰহণ কৰিব লাগে। বহুত দেউতাক মাকক মই দেখিছোঁ গ্ৰহণ নকৰে, হ'বই নোৱাৰে বুলি আৰম্ভ কৰে যে হ'বই নোৱাৰে মোৰ ল'ৰা এনেকুৱা কৰিব নোৱাৰে। ল'ৰা ছোৱালীক বিশ্বাস কৰক, ল'ৰা ছোৱালীক বিশ্বাস কৰাটোও দৰকাৰ, কিন্তু এজন যদি তৃতীয় পুৰুষে যদি সেইহাল ল'ৰা ছোৱালীৰ কথা যদি দেউতাক মাকক জনাইছে তেতিয়াহ'লে হ'বই নোৱাৰে বুলি নকয়, হ'ব পাৰে বুলি যদি কয় তেতিয়া বহুতখিনি ডিফাৰেঞ্চ হয়। তেতিয়া যিজনে কৈছে সেইজনেও লাগিব যে মই কোৱা কথাখিনি তেওঁ গ্ৰহণ কৰিছে, যিবোৰ ল'ৰা ছোৱালী এতিয়া ৰিহেব চেণ্টাৰৰ পৰা ওলাই আহিছে সিহঁতকো হীনমন্যতা দৃষ্টিৰে নাচাই পেলাই সমাজখন কনষ্ট্ৰাক্ট কৰা বা ছ'চাইটি কনষ্ট্ৰাক্ট বা সমাজখন গঢ়াত যদি তেওঁলোককো যদি আগভাগ ল'ব দিয়ে তেওঁলোকেও এটা এটা সন্তুষ্টি এটা পাব, সিহঁতক পজিশ্যন দিব লাগে, ৰেছপনচিবিলিটি দিব লাগে, যিখিনি ৰেছপনচিবিলিটি তেওঁলোকে তেতিয়া মনৰ পৰা কৰিব, তেতিয়া মানে কি সমাজে তেওঁলোকক আকোৱালি লৈছে।
1: আমি যদি মৰম আদৰেৰে বা দায়িত্ব দি তেওঁলোকক সমাজৰ অংশ হিচাপে লৈ তেওঁলোকক যদি আমি আদৰি ল'ব পাৰোঁ তেতিয়াহ'লে তেওঁলোক সেইবিলাকৰ পৰা আঁতৰি আহিব। আজিৰ এই বিশেষ অনুষ্ঠানটি ইমানতে সামৰিছোঁ। ইন্দ্ৰাণী বৰা আৰু অন্নপূৰ্ণা ঠাকুৰীয়া, আপোনালোক দুয়োগৰাকীয়ে আপোনালোকৰ বহুমূলীয়া সময় দি আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহি এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
2: আজি অনুষ্ঠানটোত আহি খুব ভাল লাগিলে আৰু আমাক আমন্ত্ৰিত কৰি অনাৰ কাৰণেও ধন্যবাদ।

0: বহুত বহুত ধন্যবাদ।
1: আৰু শ্ৰোতাসকলেও অনুষ্ঠানটি শুনি উপকৃত হৈছে বুলি আমি আশা ৰাখিছোঁ। শ্ৰোতা, ইমান পৰে নিচামুক্ত ভাৰত অভিযান বিষয়ক এটি বিশেষ অনুষ্ঠান শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছিল মনোবিজ্ঞানী ক্ৰমে ইন্দ্ৰাণী বৰা আৰু অন্নপূৰ্ণা ঠাকুৰীয়াই। অনুষ্ঠানটি বাণীবদ্ধ কৰি যুগুতাই আগবঢ়ালে শান্তনু শইকীয়াই, প্ৰযোজনা গৌতম নাথৰ।
2: শ্ৰোতা, ইমান পৰে নিচামুক্ত ভাৰত অভিযান বিষয়ক এটি বিশেষ অনুষ্ঠান শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক হিন্দী বোলছবিৰ কেইটিমান গীত। পুনতে শুনক মহম্মদ ৰফিৰ কণ্ঠত আপ তো এছে নাথে বোলছবিখনৰ এই গীতটি।

এইবাৰ শুনক কিশোৰ কুমাৰ আৰু আশা ভোচলেৰ কণ্ঠত নমাক হালাল বোলছবিখনৰ এই গীতটি।

প্ৰচাৰণৰ সহায়ক আছিল ইমতিয়াজ হুছেইন। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:55 মিনিটত। এই প্ৰতিশ্ৰুতিৰে মই নৱকৃষ্ণ গোস্বামীয়ে আজিলৈ আপোনালোকৰ